আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰ আব্দৰ, আহাৰ মাহৰ আজি 27 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 12 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: The attack on the commercial vessel left a civilian crew member missing, and the vessel is unable to continue the journey due to an onboard fire and significant engine room damage. Explosions were heard in Kesh Island, Bandar Abbas and Sirik following the attacks. Meanwhile, Iran has closed Strait of Hormuz until further notice. The announcement came after the IRGC claimed it fired a warning shot and stopped the vessel. Food Safety and Standards Authority of India, FSSAI, has issued 9 notices to food business operator Swiggy Instamart following multiple consumer complaints alleging violations under the Food Safety and Standards Act 2006. In a social media post, FSSAI said that the food business operator has been directed to submit a detailed explanation and compliance report, failing which appropriate action. Legal action will be initiated. Consumer complaints allege the supply of expired, spoiled, rotten, contaminated and otherwise unsafe food products through Swiggy Instamart. The food regulator's notices also raise concerns over incorrect, invalid or non-existent license numbers and food business entities allegedly operating under names different from those registered with FSSAI. In the FIFA World Cup, England have advanced to the semi-finals, beating Norway 2-1 at Miami Stadium, Florida this morning. Jude Bellingham's brilliant 2-goal display inspired England to come from behind to beat Norway after extra time. In tennis, the 21-year-old Linda Noskova won her maiden Grand Slam title after defeating fellow Czech Karolina Muchová 6-2, 5-7, 6-3 in the Wimbledon women's singles final at Centre Court, London last night. And that is the end of this news bulletin.
1: Medium wave 4.5 meter, 120 kilohertz. FM Bandor, 101.6 MHz, logote, News on AIR mobile app, ea akashbani guwahatir mohabahu, mukuta mala. Pandit Krishnakanta Sandikoye koisil, byaktigoto labhalabhor uporot, eta jatiyo marjada aru atmasanman ase, upadhitkoi uporot, eta charitrar gaurab aru gyanor gaurab ase. খোৱা পিন্ধাৰ বাহিৰেও কিছুমান চিৰন্তন সত্য আৰু ঔষধিৰী মূল্য আছে। এইবিলাক আদৰ্শৰ অনুশীলন কৰাও ছাত্ৰজীৱনৰ লক্ষ্য বুলি বোধ হয়। অন্ততঃ ছাত্ৰজীৱনতে যে তাৰ সাধনা কৰিবলৈ আটাইতকৈ বেছি সুবিধা তাত সন্দেহ নাই। কালৰ সোঁতত আদৰ্শৰ বেছিভাগ উটি গ'লেও যি দুটা এটা ফিৰিঙতি বাকী থাকিব সিয়েই আমাৰ জাতীয় আৰু সামাজিক জীৱন পবিত্ৰ কৰিব যেন লাগে। এই আদৰ্শৰ খাতিৰতে অনেকেই শিক্ষাৰ ব্যৱস্থাত জ্ঞানতকৈ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশৰ ওপৰত বেছি ভৰ দিয়ে। প্ৰাচীন যুগত প্ৰভাৱশালী লেটিন লিখক কুইণ্টিলিয়ানে শিক্ষাত জ্ঞানৰ প্ৰেৰণাতকৈ চৰিত্ৰৰ সাধন বেছি মূল্যৱান বুলি ভাবিছিল। আধুনিক যুগত জাৰ্মান দাৰ্শনিক নিৎসেই যেতিয়া জাৰ্মানীৰ বিৰাট শিক্ষা ব্যৱস্থা আৰু জ্ঞান সাধনা কোনো কামৰ নহয় বুলি প্ৰবল আক্ৰমণ কৰে, তেতিয়া তেওঁ এই চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশেই সৰ্বমূল বুলি ঘোষণা কৰিছিল। নিৎসেৰ সকলো মত সম্পূৰ্ণভাৱে গ্ৰহণ কৰা টান হ'লেও আধ্যাত্মিক শক্তি আৰু নৈতিক প্ৰেৰণাৰ কাৰণে তেওঁৰ উৎসাহপূৰ্ণ গদ্যই জাৰ্মান সাহিত্যত ওখ ঠাই লাভ কৰিছে। বাস্তৱতে এই ব্যক্তিত্বৰ বিকাশ নহ'লে কোনো উচ্চ আদৰ্শৰ লক্ষ্য ৰাখিব নোৱাৰি। খোৱা পিন্ধা আৰু সংসাৰৰ যাত্ৰা, ইয়াৰ বাহিৰে যি আন কোনো ভাৱৰ প্ৰেৰণা অনুভৱ নকৰে অথবা তাৰ আৱশ্যকতা বোধ নকৰে, তেওঁৰ এটা স্বতন্ত্ৰ ব্যক্তিত্ব আছে বুলি ক'ব নোৱাৰি। ব্যক্তিত্বৰ বিকাশ নহ'লে আদৰ্শৰো আৱশ্যক নাই। আদৰ্শ এটা আহুকলীয়া বস্তু। আদৰ্শই নতুন নতুন ভাৱ আৰু অনুভূতিৰ সোঁত বোৱাই আহুকাল, অসন্তোষ আৰু আনকি বিপ্লৱৰ সৃষ্টি কৰে।

0: ইয়াতে প্ৰাণৰ স্পন্দন আৰু জাতীয় জীৱনৰ হেন্দোলনি আৰম্ভ হয়। ভাৰতবৰ্ষৰ ছাত্ৰ সমাজৰ ফালে চালে আজি এনে বোধ হয় যেন তেওঁবিলাকৰ ভিতৰত এটা নতুন আত্মসন্মান আৰু জাতীয় মৰ্যাদাৰ বোধ আৰম্ভ হৈছে। কোনো অযথা অপমান সহ্য নকৰিবলৈ তেওঁবিলাকে যেন দৃঢ় সংকল্প কৰিছে। চৰিত্ৰৰ বল আৰু নিস্বাৰ্থ ভাৱ থাকিলে ছাত্ৰৰ সকলো সময়তে জয় হ'ব তাত সন্দেহ নাই। চৰিত্ৰৰ বলৰ লগত শাৰীৰিক বলৰ সম্পৰ্ক আছে। শাৰীৰিক উৎকৰ্ষ সাধনাৰ লগত জাতীয় মৰ্যাদা আৰু চৰিত্ৰৰ বল জড়িত হৈ আছে। এই বিষয়টো বিশ্ববিদ্যালয়ে উচ্চ শিক্ষাৰ এটা প্ৰধান অংগ বুলি ধৰি উপযুক্ত ব্যৱস্থা কৰা উচিত। শাৰীৰিক সাধনাৰ লগত জাতীয় অস্তিত্বৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলিয়েই প্ৰাচীন গ্ৰীচৰ অলিম্পিক খেলবিলাক গ্ৰীক জাতীয় জীৱনৰ এটা প্ৰধান উপাদান হৈছিল। অলিম্পিক খেলত জয়লাভ কৰা বীৰবিলাকৰ গম্ভীৰ জয়গাথা ৰচনা কৰি গ্ৰীক গীতিকবি স্পিণ্ডাৰ বিশ্ব সাহিত্যত অমৰ হৈছে। গ্ৰীক নাট্যকাৰ ইউৰিপিডিছে শাৰীৰিক বল আৰু চৰিত্ৰৰ বলৰ অপূৰ্ব সমাৱেশ পবিত্ৰ বীৰ হিপ্লিটাছৰ চৰিত্ৰত অমৰ লেখনিৰে আঁকি গৈছে। মহাকবি ভাৰুৱীৰ কাব্য পঢ়িলে দেখা যাব, অৰ্জুনে অকল তপস্যাৰে মহাদেৱক সন্তোষ দিব নোৱাৰিলে। প্ৰথমে চৰিত্ৰৰ বলেৰে প্ৰলোভনকাৰিণী অপেচৰাক আৰু পাছত কিৰাতৰূপী মহাদেৱক বাহুবলেৰে জয় কৰিহে দেৱতাৰ তুষ্টি সাধিলে। এইকাৰণেই কবিয়ে এঠাইত কৈছে যে তপস্যাতকৈও অৰ্জুনৰ সত্য অৰ্থাৎ নৈতিক মৰ্যাদা আৰু শাৰীৰিক বীৰত্বৰ সমাৱেশ দেখিহে মহাদেৱে ৰং পালে। এই জাতীয় অভ্যুত্থানৰ দিনত জাতিৰ পক্ষে এনে আদৰ্শৰ মূল্য সহজে বুজিব পাৰি।
1: আজিৰ মুকুতামালাৰ কথাখিনি পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশমণি গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।

0: গীতটি মনত ৰাখিবা, পাহৰি নাযাবা। এইটো তোমালোকে গাবা, তোমাৰ ভাইটি ভণ্টিহঁতকো শিকাবা, তোমাৰ বন্ধু বান্ধৱকে শিকাবা। আজিলৈ আহোঁ।
1: আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি উড়িয়া ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানীৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ কুমাৰী মমতা বৰুৱাৰ কণ্ঠৰীতি গীত, গীতিকাৰ বিষ্ণুপ্ৰসাদ ৰাভা।

নির্মল মজুমদারৰ কণ্ঠগীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ ভাৰতী চৌধুৰীৰ কণ্ঠত অনিল কুমাৰ চৌধুৰীৰ ৰচিত এটি গীত।

তাহা নিৰ্গিত অনুষ্ঠানত সেয়া আছিল ভাৰতী চৌধুৰী। অনুষ্ঠানৰ শেষত শুনাবলৈছোঁ তুলিকা দাসৰ কণ্ঠৰ এটি গীত, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

তুলিকা দাসৰ কণ্ঠগীতটি শুনিলে। তাহানিৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশমণি গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি পুৱা 10:30 বজাৰ চেমনীয়াৰ চৰা অনুষ্ঠানত চেমনীয়াসকলৰ কণ্ঠৰ এটি বৰগীত নমিতা তালুকদাৰৰ কথিকা ব্যক্তিত্ব বিকাশৰ বাবে কিশোৰ কিশোৰীৰ কৰণীয় লগতে আছে স্তুতি হাজৰিকাৰ কণ্ঠৰ গীত আৰু উবাঞ্চী দাসৰ ভায়লিন বাদন। দিনৰ 12:30 বজাৰ আইদেউ বুলনীৰ স্বাস্থ্য শিতানত জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ সজাগতা এই বিষয়ে ডাক্তৰ নাহিদ সুৰেয়া ইছলামৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ। সন্ধিয়া 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত নীলকমল গোৱালৰ স্বৰচিত চুটিগল্প পাঠ আৰু বিজয় কুৰ্মীৰ স্বৰচিত কবিতা পাঠ শুনিবলৈ পাব। নিশা 8:02 এই মাহৰ গীতৰ শিল্পী বিউতি শৰ্মা বৰুৱা, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ। আজি নিশা 9:30 বজাত ফোন ইন সমিধান আগবঢ়াব ইন্দ্ৰজিৎ দাস আৰু ঋতুপৰ্ণ দাসে। পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত ধপাত সেৱন আৰু মুখগহ্বৰৰ স্বাস্থ্য এই বিষয়ে ডাক্তৰ দীপ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ সঞ্জয় গোস্বামীৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, 7:00 বজাত নিয়োগ বাতৰি, 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 8:30 বজাৰ গীতিমালিকাত নীলিমা খাতুন, সন্ধান শইকীয়া, মিনতি ভূঞা, জয়ন্ত কুমাৰ শৰ্মা আৰু মনীষা হাজৰিকাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। ন:15 অকণিৰ মেল, 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 10:00 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউতি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:02 নাটশালাত দীপক কুমাৰ নাথ ৰচিত এখনি নাট পুৱতি তৰাৰ হাঁহি, নাটখনিৰ প্ৰযোজনা নয়ন প্ৰসাদৰ। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 1:10 দেওবৰীয়া নাট্যানুষ্ঠানত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত নাট কামৰূপ কামাখ্যাৰ ষষ্ঠখণ্ড, নাটখনিৰ প্ৰযোজনা হেম ভট্টাচাৰ্যৰ।

দিনৰ 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান, 2:30 পাশ্চাত্যৰ সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 6:10 কৃষিজগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব, এই বিষয়ে আলোচ কৰিব অপৰ্ণা দাস, মধুমিতা কলিতা আৰু কমল দাসে, প্ৰযোজনা উৎপল বৰাৰ। 6:40 খনা দাসৰ কণ্ঠ বৰগীত, 7:00 ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ কথিকা ফণী শৰ্মা আৰু নাট্যজগত, 7:20 মণিৰাম কলিতা আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, 7:30 ফিফা বিশ্বকাপ 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 7:35 পূবালীৰ সুৰত ৰাধিকা বালা ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত, নিশা 8:10 গজল।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: কাহিনী পড়ি আপনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: বন্যপ্ৰাণীৰ বিলুপ্তি তৃতীয় খণ্ড। বিভিন্ন ঔদ্যোগিক কাম কাজত উৎপন্ন হোৱা বায়ু, পানী আৰু মাটিৰ প্ৰদূষণে আমাৰ স্বাস্থ্য হানি কৰাৰ দৰে প্ৰাণীৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। অনিষ্টকৰ ৰাসায়নিক দ্ৰব্যযুক্ত ঔদ্যোগিক আৱৰ্জনা হ্ৰদ, নদী আৰু

সাগৰত পেলোৱা হয় আৰু জলচৰ প্ৰাণীৰ ওপৰত কুপ্ৰভাৱ পৰে। DDT আৰু DLDRIN আদি কীটনাশক দ্ৰব্যই বহু উপকাৰী কীট পতংগৰ বিনাশ আৰু বন্যপ্ৰাণীৰ আবাদীৰ অনিষ্ট সাধন কৰে। দ্বিতীয় মহাসমৰৰ পিছত DDT মহ নিয়ন্ত্ৰণৰ বাবে বিশ্বব্যাপী প্ৰয়োগ কৰা হৈছিল। তেতিয়াৰে পৰা কৃষিপথাৰ আৰু শস্য সংৰক্ষণৰ ক্ষেত্ৰত DDT কীটনাশক ৰূপে ব্যৱহৃত হৈ আহিছে। খাদ্যবস্তুৰ মাজেৰে জীৱদেহত DDT প্ৰৱেশ কৰে আৰু সঞ্চিত হয় আৰু মানুহকে ধৰি উচ্চ জাতৰ প্ৰাণীৰ দেহত অধিক মাত্ৰাত সঞ্চিত হয়। এনে ঘটনা জলজ পৰিৱেশতো ঘটে। হ্ৰদ, নদী আৰু অন্যান্য জলাশয়ত পেলোৱা ঔদ্যোগিক আৱৰ্জনাসমূহত থকা পাৰা, সিহ, তাম আদি ধাতুৰ যৌগ জলজ উদ্ভিদৰ দেহত সঞ্চিত হয়। খাদ্য শৃংখলত প্ৰতিটো পৰৱৰ্তী জীৱদেহত এই গধুৰ ধাতুবোৰৰ আয়নৰ সঞ্চয় ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। DDTৰ প্ৰভাৱ চৰাই, বিশেষকৈ সাগৰীয় চৰাইৰ ওপৰত বেছি। চৰাইৰ কণীৰ চকৰা পাতল হয় আৰু উমনি দিওঁতে মাকৰ গাৰ ওজনত কণীবোৰ ভাগি যায়। জৈৱিক তেল প্ৰদূষণ হ'ল আন এক ডাঙৰ সমস্যা। উল্লেখযোগ্য যে সাগৰত হোৱা বিভিন্ন দুৰ্ঘটনাৰ ফলত যি জৈৱিক তেল সাগৰৰ পানীত পৰে, সেই তেলসমূহে সাগৰৰ চৰাইৰ ডেউকা জাপ খুৱাই পেলায়। পেটলৈ যোৱা তেলে বিষক্ৰিয়া কৰে আৰু সকলো ধৰণৰ সাগৰীয় জীৱৰ অনিষ্ট সাধন কৰে। জলজ প্ৰাণীৰ শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াত বাধা দিয়ে আৰু প্লেংটনজাতৰ উদ্ভিদ আৰু প্ৰাণীৰ বিনাশ ঘটায়। ফলত প্লেংটন খাই জীৱন ধাৰণ কৰা মাছৰ ওপৰত ইয়াৰ কুপ্ৰভাৱ পৰে। মানুহৰ হস্তক্ষেপৰ ফলত বন্যপ্ৰাণীৰ আবাদীত প্ৰভাৱ পৰাৰ অন্যান্য বহু কাৰণ আছে। বন্যপ্ৰাণী সংৰক্ষণ মানে কেৱল বন্যপ্ৰাণী ৰক্ষা কৰাটোৱেই নহয়। সংৰক্ষণে বুজায় প্ৰাকৃতিক সম্পদ পৰিৱেশ বাহিৰভাৱে বা বিজ্ঞভাৱে ব্যৱহাৰ কৰা। প্ৰকৃতিয়ে সকলো জীৱকে ধাৰণ কৰে। আমি আমাৰ প্ৰয়োজনৰ বাবে প্ৰকৃতিৰ ওচৰত হাত পাতোঁ। আমি যদি প্ৰাকৃতিক সম্পদৰাজিক অত্যাধিক মাত্ৰাত শোষণ কৰিবলৈ লওঁ, ই চিৰস্থায়ী নহয়। সংৰক্ষণ চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথমটো হ'ল নৈতিকতা। ভৱিষ্যতৰ সতি সন্ততিসকললৈ আমাৰ প্ৰাকৃতিক ঐতিহ্যৰ দীনতা যাতে এৰি থৈ নাযাওঁ, ই হ'ল আমাৰ নৈতিক কৰ্তব্য। দ্বিতীয়টো স্তম্ভ হ'ল সৌন্দৰ্যমূলক মনোভাৱৰ। প্ৰকৃতি সৌন্দৰ্যময়। প্ৰকৃতিয়ে দিয়া সকলো নান্দনিক আনন্দ আমি উপভোগ কৰোঁ, যেনে ধুনীয়া ফুল, মন পৰসা সেউজ, চৰাই আৰু পখিলাৰ সৌন্দৰ্য। সিহঁতৰ যত্ন আৰু সংৰক্ষণে আমাৰ জীৱন উজ্জ্বল কৰে। তৃতীয়টো স্তম্ভ হ'ল আমাৰ জীয়াই থকাৰ প্ৰয়োজনীয়তা। দৈনন্দিন ব্যৱহাৰৰ সা সামগ্ৰী, খাদ্য আৰু লাগতিয়াল বয়বস্তু উৎপাদনৰ বাবে লগা কেঁচা সামগ্ৰীসমূহ। আমি এই সম্পদৰাজিৰ সংৰক্ষণ যদি নকৰোঁ, অৰ্থাৎ সুচিন্তিতভাৱে ব্যৱহাৰ নকৰোঁ, তেনেহ'লে অতি সোনকালেই সিহঁতৰ অৱক্ষয় ঘটিব। চতুৰ্থটো স্তম্ভ হ'ল বৈজ্ঞানিক স্তম্ভ। প্ৰাকৃতিক সম্পদৰাজিৰ অবিহনে আমাৰ প্ৰযুক্তিভিত্তিক উদ্ভাৱন আৰু বৈজ্ঞানিক প্ৰগতি সম্ভৱ নহ'লহেঁতেন। মানৱ জাতিৰ মংগলৰ বাবে এই সম্পদৰাজিক বুজা, পৰীক্ষা নিৰীক্ষা কৰা আৰু সৎ প্ৰয়োগ কৰাৰ মাজেৰে আমাৰ বৈজ্ঞানিক প্ৰগতিৰ ভেটি গঢ়ি উঠিছে। প্ৰাণী আৰু উদ্ভিদে আমাৰ আনুষংগিক সম্পদতো অৰিহণা যোগায়। পশুপালনৰ ক্ষেত্ৰত ঘটা প্ৰগতি, মৎস্যপালন, পক্ষীপালন আৰু উন্নত শস্যৰ উৎপাদন, প্ৰাণী খাদ্যৰ আহৰণ আৰু বৈজ্ঞানিক অধ্যয়ন সম্ভৱ নহ'লহেঁতেন, যদিহে আমাৰ চাৰিওকাষে প্ৰাকৃতিক সম্পদসমূহ সহজলভ্য নহ'লহেঁতেন। বন্যপ্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ হ'ল প্ৰগতিৰ চাবিকাঠি। আমি যদি আমাৰ বন্যপ্ৰাণী ক্ৰমান্বয়ে নিঃশেষ হৈ যাবলৈ এৰি দিওঁ, বৈজ্ঞানিক আৰু ঔদ্যোগিক প্ৰগতিৰ লগে লগে আমাৰ জীৱন যাত্ৰাও বিপন্ন হ'ব। ভেনিচিং স্পেচিছ নামৰ গ্ৰন্থখনৰ চিন্তা উদ্ৰেক কৰা পাতনিত ৰোমেন গ্ৰেয়ে লিখিছে, প্ৰকৃতিয়ে ডেফোডিল ফুলপাহতকৈ মানৱৰ অধিক যত্ন লয় এইবুলি প্ৰমাণ কৰিবলৈ প্ৰকৃতিত একো নাই। আমাৰ পূৰ্বে হাজাৰ হাজাৰ প্ৰজাতি দ্ৰুতগতিত আৰু সমুলঞ্চে নিৰ্মূল হোৱাৰ দৰে আমিও এদিন নোহোৱা হৈ যাব পাৰোঁ। প্ৰকৃতিয়ে কাৰো প্ৰতি বিশেষ যত্ন নলয়। প্ৰকৃতিৰ ভাৰসাম্য যেতিয়া বিপন্ন হয়, প্ৰকৃতিয়ে তেতিয়া যিকোনো মূল্যৰ বিনিময়ত ভাৰসাম্য ৰক্ষাৰ বাবে নিজৰ পথ বিচাৰি লয়। বিপন্নতাৰ কাৰণ যদি আমি মানুহ হওঁ, প্ৰকৃতিয়ে উভতাই আঘাত হানিব আৰু এপাহ ডেফোডিল ফুল, মাইকেল এঞ্জেলো, শ্বেক্সপিয়েৰ, মোজাৰ্টৰ প্ৰতি প্ৰকৃতিয়ে বিশেষ অনুকম্পা নেদেখুৱাব।

0: এক বিশাল শক্তিৰ সৈতে মোকাবিলা কৰি আছোঁ। এই শক্তিৰ নাম জীৱনী শক্তি। আৰু আমি মাথোন জানো প্ৰজাতিবোৰৰ ভিতৰত কোনো এটাৰ প্ৰতি প্ৰকৃতিয়ে বিশেষ আদৰ নেদেখুৱায়।
1: জ্ঞান বিজ্ঞান শুনিলে যোগদান আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ, বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীয়ে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15 ভাৰতীয় পৰ্যটকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। ইৰাণৰ সামৰিক বাহিনী IRGC-য়ে চাইপ্ৰাছৰ ধ্বজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। খাদ্য সুৰক্ষা আৰু মান আইন উলংঘা কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত ছুইগী ইনষ্টামাৰ্টলৈ জাননী জাৰি কৰা হৈছে। আৰু ইংলেণ্ডে

0: বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। 4 দশকৰো অধিক সময়ত এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নিউজিলেণ্ড ভ্ৰমণ আছিল আৰু এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণকালত শ্ৰীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লক্সনৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা কৰে। দুয়োখন দেশে প্ৰতিৰক্ষা, পৰ্যটন, ক্ৰীড়া, দুৰ্যোগ ব্যৱস্থাপনা, দুগ্ধ উৎপাদন আৰু পশুপালনকে ধৰি বিভিন্ন ক্ষেত্ৰত 5খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ভ্ৰমণকালত শ্ৰীমোদীয়ে অকলেণ্ডৰ স্পাৰ্ক এৰেনাত আয়োজিত এটা সমূহীয়া অনুষ্ঠানতো ভাগ লয়। এই অনুষ্ঠানত 10,000ৰো অধিক প্ৰৱাসী ভাৰতীয়ই অংশগ্ৰহণ কৰে। সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু নিউজিলেণ্ডৰ ভৱিষ্যত পৰস্পৰৰ সৈতে সংযুক্ত হৈ আছে। তেওঁ লগতে দ্বিপাক্ষিক বাণিজ্য চুক্তিয়ে বিকশিত ৰাষ্ট্ৰৰ দিশে ভাৰতৰ যাত্ৰা ত্বৰান্বিত কৰিব বুলি মন্তব্য কৰে।
1: ভাৰত আৰু নিউজিলেণ্ড কে ৰিশ্তে মে য়াদে ভি হ্যায়, দোস্তি ভি হ্যায়, ভ্যালুজ ভি হ্যায় অর এক কমিটমেন্ট ভি হ্যায়। ভাৰত নিউজিলেণ্ড কি ইহি ৱাকা এক নই যাত্ৰা পৰ নিকলনে কে লিয়ে তৈয়াৰ হ্যায়। हमारे सामने अवसरों से भरा खुला समुद्र है, हवाएं हमारे साथ है, समंदर की विशाल लहरें हमारे साथ है, इच्छा शक्ति का नीला आसमान हमारे साथ है, पाने को काफी कुछ है और मैं जानता हूं हम सफल होंगे।
0: ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনচুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী হানে কৰ্তৃপক্ষক দুৰ্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণসমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। কোনো লোকে নিয়ম উলংঘা কৰাৰ ফলত এই দুৰ্ঘটনা হোৱা বুলি চিনাক্ত হলে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। তেওঁ লগতে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সকাহ আগবঢ়াবলৈও নিৰ্দেশ দিছে। কনচুলেট জেনেৰেলে কয় যে আহতসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো চিকিৎসা প্ৰদান, অধিক প্ৰাণহানি ৰোধ তথা দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সহায় আৰু সমৰ্থন আগবঢ়াবলৈ প্ৰধানমন্ত্ৰী হানে নিৰ্দেশ দিছে। উল্লেখযোগ্য যে 4গৰাকী ক্ৰু সদস্যকে ধৰি মুঠ 37গৰাকী লোকক লৈ যোৱা স্পীডবোটখন কালি ৰুট নংগৈ দ্বীপপুঞ্জৰ ওচৰত সাগৰত ঢৌৰ প্ৰচণ্ড খুন্দাত উলটি যোৱাৰ ফলতেই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় কৰ্তৃপক্ষই 21জন লোকক উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱাৰ বিপৰীতে 2গৰাকী মহিলাকে ধৰি 15গৰাকী ভাৰতীয় লোকৰ মৃত্যু হয়। ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে এই তালিকা প্ৰকাশ কৰিছে। মৃত্যু হোৱা 15জনৰ ভিতৰত 10জন তামিলনাডুৰ, 3জন অন্ধ্ৰপ্ৰদেশৰ আৰু 2জন কেৰালাৰ বুলি জানিব পৰা গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে ভিয়েটনামৰ ফুকক দ্বীপৰ সমীপত নাও দুৰ্ঘটনাত 15জন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে এই দুৰ্ভাগ্যজনক ঘটনাত তেওঁ অত্যন্ত মৰ্মাহত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। ইৰাণৰ সামৰিক বাহিনী IRGC-য়ে ছাইপ্ৰাছৰ ধ্বজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ সেনাবাহিনীয়ে প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশমৰ্মে এই আক্ৰমণ চলোৱা হৈছে। আমেৰিকাই প্ৰকাশ কৰা মতে ইৰাণে বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা আক্ৰমণৰ পাছৰে পৰাই চালক দলৰ এগৰাকী সদস্য সন্ধানহীন হৈ আছে আৰু জাহাজখনত হোৱা অগ্নিকাণ্ডৰ ফলত ভালেখিনি ক্ষতি হৈছে। ইপিনে ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত হৰ্মুজ প্ৰণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনা বাহিনীয়ে প্ৰকাশ কৰা মতে এখন জাহাজে অকৰ্তৃত্বশীল পথ ব্যৱহাৰ কৰাৰ প্ৰয়াস চলোৱাৰ পাছত এই সামুদ্ৰিক পথটো বন্ধ কৰি দিয়া হৈছে। বাহিনীটোৱে কৈছে যে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ অৱসান নঘটালৈকে কোনো জাহাজক হৰ্মুজ প্ৰণালীৰে আহ যাহৰ অনুমতি দিয়া নহ'ব। হৰ্মুজ প্ৰণালীৰ ঘটনাৱলীক লৈ আমেৰিকা ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি দেশখনৰ নৌসেনা বাহিনীয়ে সকীয়াই দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই হৰ্মুজ প্ৰণালী মুকলি কৰা হৈছে আৰু সামুদ্ৰিক পথটোৰে আহ যাহ কৰা কোনো জাহাজৰ ওপৰত এতিয়া আৰু আক্ৰমণ কৰা নহয় বুলি ইৰাণে ৰাজহুৱাভাৱে ঘোষণা কৰাটো বিচাৰিছে। আমেৰিকাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে ইৰাণৰ ক্ষমতাকেন্দ্ৰিক অভ্যন্তৰীণ সংঘৰ্ষৰ বাবে কোনো চুক্তিত উপনীত হোৱাত অসুবিধা হৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে উত্তেজনা সত্বেও ইৰাণৰ সৈতে আলোচনা অব্যাহত থাকিব। অঞ্চলটোত নতুনকৈ সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ বাবে সৃষ্টি হোৱা উত্তেজনাৰ মাজতে আমেৰিকা ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে বিবৃতি দিছে। ইৰাণে কৈছে যে হৰ্মুজ প্ৰণালী দেশখনৰ নিয়ন্ত্ৰণতে থাকিব আৰু সমুদ্ৰ পথটোৰে অহা যোৱা কৰা জাহাজসমূহে শুল্ক আদায় দিব লাগিব।

0: থাকিব। ইফালে ওমানে হৰমুজ প্ৰণালীৰে জাহাজ চলাচলৰ বাবে দুটা সুকীয়া পথৰ প্ৰস্তাৱ দিছে, এটা ইৰাণৰ জলৰাশি আৰু আনটো ওমানৰ জলৰাশিৰ মাজেৰে। অৱশ্যে ইৰাণে এই প্ৰস্তাৱ খাৰিজ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। খাদ্য সুৰক্ষা আৰু মান আইন 2006ৰ অধীনত নিয়ম উলংঘা কৰা বুলি একাংশ গ্ৰাহকে দাখিল কৰা অভিযোগৰ পিছত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে ছুইগী ইনষ্টামাৰ্টলৈ 9খন জাননী জাৰি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰাধিকৰণে কয় যে খাদ্য ব্যৱসায় পৰিচালকক বিশদভাৱে অৱগত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিবেদন দিয়াত ব্যৰ্থ হলে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰাধিকৰণে উল্লেখ কৰিছে। গ্ৰাহকসকলে ছুইগী ইনষ্টামাৰ্টৰ জৰিয়তে ম্যাদ উকলি যোৱা, পচি যোৱা, অসুৰক্ষিত খাদ্য সামগ্ৰী যোগান ধৰা বুলি অভিযোগ উত্থাপন কৰিছে। খাদ্য নিয়ন্ত্ৰকৰ জাননীত উল্লেখ কৰা অবৈধ বা অস্তিত্বহীন অনুজ্ঞাপত্ৰ আৰু এফ এছ এছ আই আই পঞ্জীয়নভুক্ত নামৰ পৰিৱৰ্তে অবৈধভাৱে পৃথক নাম ব্যৱহাৰ কৰি অহা খাদ্য ব্যৱসায় গোটসমূহৰ বিষয়টোক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছে। ভেনেজুৱেলাত যোৱা 24 জুনত হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 4,333লৈ বৃদ্ধি পাইছে। নেশ্যনেল এছেম্বলিৰ অধ্যক্ষ জৰ্জ ৰড্ৰিগছে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে অহা সপ্তাহৰ পৰা থকা ঘৰৰ ব্যৱস্থা কৰা হ'ব। ইপিনে এই ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত 315টা শৱদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। এই প্ৰলয়ংকাৰী ভূমিকম্পত 16,740গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে প্ৰায় 17,000 লোক গৃহহীন হৈছে। বিজেপিয়ে নেশ্যনেল কনফাৰেন্স পাৰ্টীৰ বিধায়কসকলক নিজ দললৈ নিয়াৰ চেষ্টা চলাই থকা বুলি জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই অভিযোগ উত্থাপন কৰাৰ বিষয়টো বিজেপিয়ে সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কৈছে যে ওমৰ আব্দুল্লাই এটা দায়িত্বহীন মন্তব্য দিছে যিটো অত্যন্ত নিন্দনীয়। শ্ৰীত্ৰিবেদীয়ে এইবুলি অভিযোগ কৰিছে যে শ্ৰী আব্দুল্লাই তেওঁৰ চৰকাৰৰ অসমৰ্থতা আৰু অপশাসন ঢাকিবলৈ আৰু এই বিষয়সমূহৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাবলৈ এই ধৰণৰ যুক্তিহীন অভিযোগ উত্থাপন কৰিছে। ওমৰ আব্দুল্লাই কৰা অভিযোগৰ যথোচিত প্ৰমাণ দিয়া অথবা নিজৰ মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ বিজেপিৰ নেতাগৰাকীয়ে দাবী উত্থাপন কৰিছে। ইংলেণ্ডে যোৱা নিশা ছাউদাম্পটনত অনুষ্ঠিত 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক 56 ৰানত পৰাস্ত কৰি 4-0 ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে 258 ৰানৰ বিজয়লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 201 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 257 ৰান কৰে। জৰ্জ বাটলাৰক প্লেয়াৰ অব দ্য ছিৰিজ হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে বৰষুণৰ বাবে শৃংখলাৰ প্ৰথমখন খেল বাতিল কৰা হৈছিল। ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গ'লত পৰাস্ত কৰে। দ্বিতীয়াৰ্ধলৈকে পিছ পৰি থকা ইংলেণ্ডে জুড বেলিংহামে অতিৰিক্ত সময় দিয়া গ'লেৰে খেলখনত বিজয় সাব্যস্ত কৰে। ইংলেণ্ড এইবাৰৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কেনছাছত অনুষ্ঠিত খেলখনত আৰ্জেণ্টিনা বাতৰি যুগুতোৱাৰ পৰলৈকে 1-0 গ'লত আগবাঢ়ি আছে। আৰ্জেণ্টিনাৰ হৈ খেলৰ 10 মিনিটত এলেক্সিছ মেক এলিষ্টাৰে এই গ'লটো দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীয়ে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15জন ভাৰতীয় পৰ্যটকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। ইৰাণৰ সামৰিক বাহিনী IRGC-য়ে ছাইপ্ৰাছৰ ধ্বজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। খাদ্য সুৰক্ষা আৰু মান আইন উলংঘা কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত ছুইগী ইনষ্টামাৰ্টলৈ জাননী জাৰি কৰা হৈছে আৰু ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 27 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 12 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ

ত্ৰয়োদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:43:26 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:14:33।

0: যিজন মানুহে কম কথা জানে তেওঁ একেখিনি কথাকেই দোহাৰি থাকে, কথাষাৰ কৈছিল টমাছ ফুলাৰে। আজি আন্তঃৰাষ্ট্ৰীয় বালি আৰু ধূলি ধুমুহা প্ৰতিৰোধ দিৱস। বালি আৰু ধূলিৰ ধুমুহা বৰ্তমান সময়ত বিশ্বজুৰি এক গুৰুত্বপূৰ্ণ পৰিৱেশগত আৰু সামাজিক সমস্যা হিচাপে পৰিগণিত হৈছে। এই ধৰণৰ ধুমুহাই পৰিৱেশ, জনস্বাস্থ্য, কৃষি, জীৱিকা আৰু অৰ্থনৈতিক উন্নয়নৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। যদিও বালি আৰু ধূলিৰ ধুমুহা পৃথিৱীৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ এটা অংশ, তথাপিও জলবায়ু পৰিৱৰ্তন, অসন্তুলিত ভূমি ব্যৱস্থাপনা আৰু পানীৰ অপব্যৱহাৰৰ দৰে মানৱসৃষ্ট কাৰণতেই এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে। আনহাতে এই ধুমুহাসমূহে বায়ু প্ৰদূষণ বৃদ্ধি কৰাৰ লগতে জলবায়ু পৰিৱৰ্তনকো অধিক তীব্ৰ কৰি তোলে। এই সমস্যাৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 12 জুলাইক আন্তঃৰাষ্ট্ৰীয় বালি আৰু ধূলি ধুমুহা প্ৰতিৰোধ দিৱস হিচাপে ঘোষণা কৰিছিল। এই দিৱসৰ মূল উদ্দেশ্য হৈছে বালি আৰু ধূলিৰ ধুমুহাৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা আৰু ইয়াক হ্ৰাস কৰাৰ বাবে সমন্বিত পদক্ষেপ গ্ৰহণত উৎসাহিত কৰা। প্ৰতিবছৰে প্ৰায় 2 বিলিয়ন টন ধূলি বায়ুমণ্ডললৈ উৰি যায়। এই ক্ষুদ্ৰ ধূলিকণাবোৰে বায়ুৰ গুণগত মান, সাগৰীয় পৰিৱেশ, জৈৱ বৈচিত্ৰ আৰু সমগ্ৰ পৃথিৱীৰ পৰিৱেশ ব্যৱস্থাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। সুস্থ ভূমি ব্যৱস্থাপনা, গছ গছনি সংৰক্ষণ, পানীৰ সঠিক ব্যৱহাৰ, জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে বালি আৰু ধূলিৰ ধুমুহাৰ প্ৰভাৱ বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। আকাশবাণী গুৱাহাটীৰ গৌৰৱ অৰুণ শৰ্মাই 50ৰো অধিক অনাতাঁৰ নাটক আৰু আলেখ্য ৰচনা কৰিছিল। অৰুণ শৰ্মালৈ 1998 চনত সাহিত্য একাডেমী বঁটা আৰু 2003 চনত সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছিল। ভাৰত চৰকাৰৰ দ্বাৰা এই 2টা বঁটা লাভ কৰা অৰুণ শৰ্মাই হৈছে একমাত্ৰ অসমীয়া। ৰাষ্ট্ৰসংঘৰ অনাতাঁৰ কেন্দ্ৰত এঘণ্টীয়া সাক্ষাৎকাৰৰ বাবে অৰুণ শৰ্মাক আমন্ত্ৰণ জনাইছিল। ইয়াৰ লগতে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত গৱেষণা পাঠৰ বাবে লণ্ডনলৈ গৈছিল 1999 চনত। 5 মাহৰ প্ৰশিক্ষণৰ বাবে লণ্ডনলৈ গৈছিল 1959 চনত। অৰুণ শৰ্মালৈ অসম সাহিত্য বঁটা, অসম নাট্য সন্মিলন বঁটা, অসম উপত্যকা সাহিত্য বঁটা আৰু 2010 চনত পদ্মশ্ৰী সন্মান, 2010 চনতে শংকৰাচাৰ্য অৱতাৰ বঁটাও আগবঢ়োৱা হৈছিল। জাপানত অনুষ্ঠিত আলেখ্যৰ প্ৰতিযোগিতাত এছিয়া পেচিফিক এৱাৰ্ড আগবঢ়োৱা হৈছিল 1980 চনত। 1992 চনত প্ৰা ফিউচাৰ বাৰ্লিন বঁটা আগবঢ়োৱা হৈছিল অৰুণ শৰ্মালৈ। এছিয়া পেচিফিক ব্ৰডকাষ্টিং ইউনিয়ন এৱাৰ্ড আগবঢ়োৱা হৈছিল 1982 চনত। দ্বাদশ জাপান আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ 1979 চনত আগবঢ়োৱা হৈছিল অৰুণ শৰ্মালৈ। বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছিল অৰুণ শৰ্মা। আকাশবাণীৰ ৰাষ্ট্ৰীয় বাৰ্ষিক পুৰস্কাৰত অৰুণ শৰ্মাৰ কুকুৰ নিচা মানুহ নামৰ নাটকখনে 2য় পুৰস্কাৰ পাইছিল। নাটকখনৰ প্ৰযোজনা আছিল নীলু চক্ৰৱৰ্তীৰ। নাটকখন প্ৰথমবাৰৰ বাবে অনাতাঁৰ যোগে প্ৰচাৰ হৈছিল 1982চনৰ জুলাই মাহৰ 2 তাৰিখে। নাটকখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল অধ্যাপক অশোক চৌধুৰী, ৰঞ্জিত দাস, নৃপতি বৰুৱা, অৰুণ শৰ্মা, দিলীপ, নীৰেণ বৰুৱা, সৰুৰীমা, তন্ময়ী দেৱনাথ, নিধি, দুৰ্গেশ্বৰ বৰঠাকুৰ, ডাঙৰ ৰীমা আৰু ৰমৰ ভূমিকাত যথাক্ৰমে শান্তনা বৰদলৈ আৰু ব্ৰজেন বৰুৱা। নাটকখনৰ প্ৰযোজনা সহযোগী আছিল অৰুণ শৰ্মা। আহকচোন এই নাটকখনৰ কিয় অংশ এতিয়া শুনো।
1: মোৰটো একেবাৰে জপৰা হৈ আছে, আজি মোৰ আচৰা নাই নহয়। জেকেটটো খোলা, চামৰাৰ জেকেট, চামৰাৰ বুট, এইবোৰ পিন্ধি একেবাৰে ঘামি গৈছে। হেৰি, এতিয়া যোৱা, ভালকৈ হাত মুখ ধুই ডাইনিং টেবুলত বহা, আমি ব্ৰেকফাষ্ট কৰিম নহয়। সদায় কম নেকি নিধি, ৰমুক আৰু অলপ সিজোৱা মাংস দে।
2: মাংস হলে টপক টপক খাব।

0: বৰ ভাল পাইছে।
1: ৰমু, মাংস আনে মানে তুমি গাখীৰ কাপ খোৱা দেই। ৰীমা, তুমি ৰমুক চাবা দেই মা, মই গ্ৰেট হেয়াৰ স্কুলৰ প্ৰিন্সিপাললৈ টেলিফোন এটা কৰি আহোঁ।
0: ৰমু, তুমি আকৌ গাখীৰ প্লেটত চেলেকি খাইছা। ৰমু, শুনিছা? মই দেউতাক কৈ দিম, ভালকৈ খোৱা, চেলেকি নাখাবা, কাপত খোৱা। ৰমু, খালি বেয়া কাম কৰিব আৰু দাঁত নিকটাব।
2: এই দাঁত নিকটাই সহা অভ্যাসটো তোমাৰ নগ'ল আৰু। চা এৰা, মোৰ হাত দুখন এৰিবানে নেৰা? এই ৰমু, মোৰ মুখলৈ তেনেকৈ এৰা লাগি চাই আছা কিয়? চা, মোৰ হাত দুখন এৰি দিয়া না। কি হৈছে?
3: আটলাণ্টা।
2: কি
3: আটলাণ্টা? আটলাণ্টা,
2: হাত
3: আটলাণ্টা।
4: ৰীমা, আজিৰ পৰা তোমাৰ নাম মই আটলাণ্টা দিছো। নামটো মোৰ বৰ ভাল লাগিছে।
2: মানে কিয়?
4: কালি ৰাতি দেউতাৰ লাইব্ৰেৰীৰ পৰা এখন কিতাপ আনিছিলো, বহু ৰাতিলৈকে পঢ়িলো, এখন ৰোমান ক্লাছিক। তাত পালো গল্ডেন এপলৰ আটলাণ্টা আছিল কুকুৰনেচীয়া ছোৱালী।
2: কি কি আছিল?
4: উল্ফ, কুকুৰনেচীয়া ছোৱালী আটলাণ্টা। তোমাৰ নাম মই আটলাণ্টা দিলো।
2: মই আকৌ কুকুৰনেচীয়া ছোৱালী হ'ম কিয়? মই আটলাণ্টা নহওঁ দেই।
4: নিশ্চয় নিশ্চয়, তুমি আটলাণ্টা কিয় হ'বা? তুমি ৰীমা, ৰীমা মানুহৰ ছোৱালী, ভাল মানুহৰ ছোৱালী। মইহে উল্পই কুকুৰনেচীয়া ল'ৰা।
2: ৰমু, ৰমু, মই তোমাৰ মনক আঘাত কৰিব খোজা নাছিলো, ভুল নুবুজিবা।
4: কিয় ভুল বুজিম? আমি একে ঘৰৰে ল'ৰা ছোৱালী, মোকনো তুমি কিয় আঘাত দিবা ৰীমা?
5: 1885 চনত আসাম বন্ধু আলোচনীত প্ৰথম ভাগৰ সপ্তম আৰু অষ্টম সংখ্যাত ধাৰাবাহিকভাৱে কৰুণাভিৰাম বৰুৱাই প্ৰমীলা নামৰ উপন্যাস এখন প্ৰকাশ কৰিছিল। শাওন আৰু ভাদ মাহৰ দুটা সংখ্যাত ঘোৰ নিশা আৰু ঘৰতে বন্দী নামৰ অধ্যায় দুটা প্ৰকাশ পাই উপন্যাসখন বন্ধ হৈ গৈছিল। তেখেতে এইখনক সামাজিক নৱন্যাস বুলিছে আৰু তাৎপৰ্যপূৰ্ণভাৱে অসমীয়া সাহিত্যত উপন্যাস শব্দটো প্ৰমীলাৰ প্ৰসংগতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। কৰুণাভিৰাম বৰুৱা লৰাবন্ধু নামেৰে 1888 চনত প্ৰকাশ পোৱা এখন শিশু আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। লৰাবন্ধু অসমৰ প্ৰথমখন শিশু আলোচনী। কৰুণাভিৰাম বৰুৱাৰ মৃত্যু হৈছিল 1893 চনৰ 12 জুলাইত। 1952 চনত অভিনয়েৰে আৰম্ভ কৰি ৰাজ্যসভালৈ যোৱা প্ৰথমগৰাকী ক্ৰীড়াবিদ আছিল দাৰা সিং ৰন্ধাৱা। হিন্দী আৰু পাঞ্জাবী ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে চলচ্চিত্ৰৰ প্ৰযোজক, পৰিচালক আৰু লেখক হিচাপেও কাম কৰিছিল। দাৰা সিঙক ৰুস্তম ই হিন্দ, ভাৰতীয় চিনেমাৰ আইৰন মেন আৰু বলিউডৰ অৰিজিনেল মাছলমেন হিচাপেও জনা গৈছিল। দাৰা সিঙৰ মৃত্যু হৈছিল 2012 চনৰ 12 জুলাইত। প্ৰাণ নামেৰে জনপ্ৰিয় হৈ পৰিছিল প্ৰাণ কিষণ সিকন্দ। প্ৰাণক ভাৰতীয় চিনেমা ইতিহাসৰ অন্যতম সফল আৰু সন্মানীয় অভিনেতা হিচাপে গণ্য কৰা হয়। 6 দশকৰো অধিক সময়ৰ কেৰিয়াৰত সেইখিনি সময়ৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতা আছিল। প্ৰাণ খলনায়ক চৰিত্ৰৰ বাবে বিখ্যাত হৈ পৰিছিল। 2013 চনত ভাৰত চৰকাৰে দাদাচাহেব ফাল্কেৰে সন্মানিত কৰিছিল। প্ৰাণ কিষণ সিকন্দৰ মৃত্যু হৈছিল 2013 চনৰ 12 জুলাইত। চিলিৰ বিখ্যাত কবি, কূটনীতিবিদ আৰু ৰাজনীতিবিদ আছিল পাবলো নেৰুদা। 1971 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল পাবলো নেৰুদাই। প্ৰেম, প্ৰকৃতি আৰু মানৱতাৰ বাবে বিশ্বজোৰে সমাদৃত তেওঁৰ কবিতা অসমীয়া ভাষালৈ বহু সাহিত্যিকে অনুবাদ কৰিছে। তেখেতৰ কবিতাত প্ৰকাশ পাইছিল লেটিন আমেৰিকাৰ জনগণৰ আশা আকাংক্ষা আৰু বাদ প্ৰতিবাদ। প্ৰতিফলিত হৈছিল ঔপনিৱেশিক আধিপত্যৰ বিপক্ষে ক্ষোভ। পাবলো নেৰুদাৰ আচল নাম আছিল নেটফালি ৰিকাৰ্ডো ৰেয়েজ বাছোৱাল্টো। পাবলো নেৰুদাৰ ভাৰতবৰ্ষৰ প্ৰতি আছিল অপৰিসীম প্ৰেম। পাবলো নেৰুদাৰ জন্ম হৈছিল 1904 চনৰ 12 জুলাইত। 1949 চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰি 4 দশকৰ অধিক সময়ৰ ভিতৰত 80খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল ৰাজেন্দ্ৰ কুমাৰে। ৰাজেন্দ্ৰ কুমাৰৰ মৃত্যু হৈছিল 1999 চনৰ 12 জুলাইত, 71 বছৰ বয়সত। ইতিহাসৰ পিছত গুৰুত্ব বিচাৰিলে পাওঁ গ্ৰেট ব্ৰিটেইনৰ পৰা কিৰ্বিটিয়ে স্বাধীনতা লাভ কৰিছিল 1979 চনত। ৰোমান সেনানায়ক জুলিয়াছ চিজাৰৰ জন্ম হৈছিল 101 চনত। ফটোগ্ৰাফীৰ ৰোল ফিল্মৰ আৱিষ্কাৰক জৰ্জ ইষ্টমেনৰ জন্ম হৈছিল 1854 চনত। যক্ষ্মা ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰক এলবাৰ্ট

আহমেদৰ জন্ম হৈছিল 1863 চনত। জিলাৰ ঐতিহ্যত আজি ক'বলৈ লৈছো মাজুলীৰ মৃৎশিল্প সম্পৰ্কে। অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা মৃৎশিল্প মাজুলীৰ নদীকাষৰীয়া শালমৰা, বেচামৰা, কামজান, এলেঙি, চীনাতলি আদি ঠাইৰ কুমাৰ সম্প্ৰদায়ৰ লোকসকলৰ জীৱিকাৰ প্ৰধান সম্বল। এমাটিকেলি, নদীয়া, দুনৰী, মতীয়া, চাকি, ভুৰুকা, ধূপধুনি, নেগেৰা, খোল, উধান, কলহ, ভাবুকি, সৰু কলহ, ধুনামলা, মাটিৰ টাব আদি কোনো আধুনিক সা সৰঞ্জাম নোহোৱাকৈ প্ৰকৃতিৰ পৰা আহৰণ কৰা কুমাৰ মাটিৰ সহায়েৰে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ

0: ফুল, উধান, কলহ, ভাবুকি, সৰু কলহ, ধূনামলা, মাটিৰ টাব আদি কোনো আধুনিক সা সৰঞ্জাম নোহোৱাকৈ প্ৰকৃতিৰ পৰা আহৰণ কৰা কুমাৰ মাটিৰ সহায়েৰে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ পাত্ৰসমূহ তৈয়াৰ কৰি আহিছে। পৰিয়ালৰ সকলোটি সদস্য জড়িত হোৱা এই শিল্প তৈয়াৰৰ ক্ষেত্ৰত পুৰুষসকলে মাটিখন্দা, পেঘালিত পাত্ৰসমূহ পেৰা আৰু বিক্ৰী কৰাৰ কামখিনি কৰে। মহিলাসকলে মাটি মিহি কৰাৰ পৰা পাত্ৰসমূহ আকাৰ দিয়ালৈকে এই কামখিনি কৰে। খৰালিৰ সময়ত ব্ৰহ্মপুত্ৰৰ পানী কমি থকাৰ সময়ত বিভিন্ন ঠাইলৈ পাত্ৰসমূহ নদীপথেৰে নিয়ে যদিও বৰ্তমান সৰু গাড়ীও শদিয়াৰ পৰা ধুবুৰীলৈকে বৰ যত্নৰে নি বিক্ৰী কৰেগৈ। মাজুলীলৈ প্ৰতি বছৰ আগমন দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে যদিও গোগামুখ হৈ ঢকুৱাখনাৰ দিশেৰে খেৰকটীয়া সুঁতিৰ পকী দলঙৰ ওপৰে আৰু বগীবিল দলং হৈ হালদিবাৰী নতুন বজাৰৰ দিশেৰেও মাজুলীলৈ অহাৰ স্থলপথৰ সুবিধা হৈছে। কিন্তু মাজুলীলৈ যাত্ৰা কৰা মানেই যেন নৌকা যাত্ৰা। এই নৌকা যাত্ৰাৰ আছে এক অনন্য মাদকতা। এসময়ত 600টামান পৰিয়ালে মৃৎশিল্প আৰু নৌকা শিল্পৰে জগত জিনিছিল। ঐতিহাসিক শালমৰা মানেই যেন নৌকা শিল্প আৰু মৃৎশিল্প, যেন এটা মুদ্ৰাৰ দুটা পিঠি। শালমৰা ৰাইজে বছৰ বছৰ ধৰি বংশানুক্ৰমিকভাৱে চলি অহা নৌকা শিল্প আৰু মৃৎশিল্পৰ জৰিয়তে ব্যৱসায় কৰি কোনোমতে জীৱিকা নিৰ্বাহ কৰি আহিছে। উল্লেখযোগ্য যে শৰাইঘাটৰ ৰণত শালমৰাৰ শিল্পীয়ে নিৰ্মাণ কৰা নাও ব্যৱহাৰ কৰিছিল। শালমৰা অঞ্চলৰ শিল্পীসকলে হাজাৰ কাঠেৰে নিৰ্মাণ কৰা নাওসমূহ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ব্যৱহৃত হৈ আহিছে। শালমৰা অঞ্চলৰ মৃৎশিল্পই অসমৰ মৃৎশিল্পজাত সামগ্ৰীৰ এক তৃতীয়াংশ চাহিদা পূৰণ কৰি আহিছে। এই মৃৎশিল্প তৈয়াৰ কৰিবলৈ যিখিনি কেঁচা মাটিৰ, যাক আমি কুমাৰ মাটি বুলি কওঁ, এইখিনিৰ প্ৰয়োজন হয়, সেইখিনি ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা প্ৰায় 20 ফুট গভীৰতাৰ পৰা উঠাই আনি এই শিল্প তৈয়াৰ কৰা হয়। প্ৰশ্ৰোতা, এই তথ্যখিনি আমালৈ পঠিয়ালে আকাশবাণী গুৱাহাটী আৰু দূৰদৰ্শন মাজুলীৰ জিলাৰ সংবাদদাতা মুদৈবিল গাঁৱৰ বিকাশ শইকীয়াই।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
5: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। সুধাকণ্ঠক শ্ৰদ্ধা নিবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডক্টৰ ভূপেন হাজৰিকাৰ সমন্বয় তীৰ্থ সজাই তুলিব আকৰ্ষণীয় ৰূপত, ডিজিটেল মাধ্যমেৰে চেলফি উঠিব পাৰিব সুধাকণ্ঠৰ সৈতে, গাব পাৰিব গীত, নিৰ্মাণ কৰিব মুকলি মঞ্চ, প্ৰাকৃতিক পৰিৱেশৰ সামঞ্জস্যৰে বিশ্বমানৰ সুবিধা সম্পন্ন হ'ব ৰাজ্যিক চিৰিয়াখানা, 606 কোটি টকাৰে নিৰ্মাণৰত আধুনিক আৰক্ষীৰ ৰিজাৰ্ভ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ, কেবিনেটৰ সিদ্ধান্ত, অসমত ভূমি নীতিত অনা হ'ব সংশোধন, 3টা প্ৰজন্মই অসমত বাস কৰাসকলেহে লাভ কৰিব চৰকাৰী ভূমিৰ আবণ্টন, প্ৰাদেশিকৰণ আইনৰ অধীনত সৃষ্টি কৰা পদ স্থায়ীভাৱে ৰখাৰ প্ৰস্তাৱত অনুমোদন, প্ৰতি প্লেট কণীত 30 টকাকৈ দাম বৃদ্ধি, বাঢ়িছে আন ব্ৰেণ্ডৰ কণীৰ দামো, জীৱন সুৰক্ষা গ্ৰুপৰ অসম মেঘালয় পশ্চিমবংগত 4.11 কোটি টকাৰ 22টা অস্থাৱৰ স্থাৱৰ সম্পত্তি জব্দ, 48টা বেংক একাউণ্টত 1.42 কোটি টকা জব্দ, উচ্ছেদ কৰাৰ পাছতো চৰকাৰী ৰিজাৰ্ভ দখল কৰি থকাক লৈ ৰহস্য, বৰক্ষেত্ৰীত হাজাৰ হাজাৰ বিঘা ভূমিত দখল, 16 জুলাইলৈ ৰাজ্যত ব্যাপক বৰষুণৰ সম্ভাৱনা, বান খহনীয়া ভূমিস্খলনৰ আশংকাৰে সতৰ্কবাণী, বতৰ বিজ্ঞানৰ বিজুলী গাজনি ধুমুহাৰ আশংকা উত্তৰ পূবৰ ৰাজ্যসমূহত, তিতাবোৰত পথাৰে পথাৰে মেলিছে চিৰালফাট, 80% কৃষিভূমিত তীব্ৰ খৰাঙৰ কবলত, বিকল নলীনাত জলসিঞ্চন প্ৰকল্প, আনহাতে নিশাৰ মুখলধাল বৰষুণত জলমগ্ন গুৱাহাটীত যাত্ৰী চালক পথচাৰী হাহাকাৰ, পদপথেৰে যাত্ৰা নকৰিবলৈ পথচাৰীক মাইকেৰে সতৰ্ক কৰি দিলে মহানগৰ আৰক্ষীয়ে, তীব্ৰ যান জঁটত পথৰ ওপৰতে আবদ্ধ বাহন, ভাৰত প্ৰশান্ত মহাসাগৰীয় সমুদ্ৰ সুৰক্ষা যৌথ পদক্ষেপৰ চুক্তিত স্বাক্ষৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিউজিলেণ্ড ভ্ৰমণতো লক্ষ্যত চীন, ভয়ংকৰ প্ৰলয় নামাব বেইজিঙত শ্ৰী গাৰ্জেছ ডেমে, ব্ৰহ্মপুত্ৰক ভেটি নিৰ্মাণ দৈত্যকাৰ বান্ধক লৈ চীনা ভূতাত্বিকৰ সকিয়নি, ভিয়েটনামত শোকাবহ নাও দুৰ্ঘটনাত 15 গৰাকী ভাৰতীয় পৰ্যটক নিহত, মাছসাগৰৰ উত্তাল ঢৌত মৰ্মান্তিক ঘটনা, ৰাছিয়াৰ তেল আমদানিত ক্ষোভ, ভাৰতৰ ওপৰত 500% শুল্ক আৰোপৰ যুঁজা ডনাল্ড ট্ৰাম্পৰ, শীঘ্ৰে আৰম্ভ হ'ব দুবছৰে বন্ধ হৈ থকা ভাৰত বাংলাদেশৰ মৈত্ৰী ৰেল সেৱা। পূব ৰেলৱেৰ জেনেৰেল মেনেজাৰক নিৰ্দেশ ভাৰত চৰকাৰৰ। অনশনৰ 14 দিন অতিক্ৰম কৰা সুনম ৱাংচুকৰ স্বাস্থ্যৰ অৱনতি। খেলৰ পিছত

বেলজিয়ামক পৰাস্ত কৰি ছেমিত স্পেইন, শেষ মুহূৰ্তত ছুপাৰ ছাবমেৰিনৰ নিৰ্ণায়ক গ'ল, অন্তিম চাৰিত প্ৰতিদ্বন্দ্বী ফ্ৰান্স। প্ৰতিটো টুকুৰাৰ দাম হ'ব প্ৰায় 43,000 টকা। বিশ্বকাপৰ ফাইনেলৰ পিটছ বিক্ৰী কৰিব ফিফাই। অন্তিম T20 পৰাস্ত হৈছে টীম ইণ্ডিয়া, 4-0 শৃংখলা দখল ইংলেণ্ডৰ। প্ৰচাৰিত আজি পৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছো। নমস্কাৰ।

0: সমূহ শ্ৰোতালৈ শুভেচ্ছা জনাই আৰম্ভ কৰিছো নিদান। আজি নিদান অনুষ্ঠানৰ অতিথি দন্তৰোগ চিকিৎসক ডাক্তৰ দীপ শৰ্মা। নমস্কাৰ ডক্টৰ শৰ্মা।
1: নমস্কাৰ।
0: আৰু আমি পাতিবলৈ লোৱা বিষয়টো হ'ল ধপাত সেৱনৰ উপকাৰিতা আৰু দাঁতৰ যতন। আচলতে ধপাত সেৱন কৰাৰ পিছত দাঁতৰ যত্ন ল'বলগীয়া কথা প্ৰায় নাথাকে নিচিনাই ক'ব পাৰি। ইতিমধ্যে প্ৰায় দাঁত বা মুখগহ্বৰত বিভিন্ন ধৰণৰ অনিষ্ট হয়,
1: হয়
0: কিন্তু চিকিৎসা শাস্ত্ৰত তেনে অনিষ্ট হ'লেও সেই অনিষ্ট প্ৰতিৰোধ কৰিব পাৰি আৰু অনিষ্ট আগলৈকে নহ'বলৈ কেনেকৈনো ধপাত সেৱন বাদ দিব পৰা যায় সেইটো বিষয়ে বিভিন্ন দিহা আছে। আমি কথাষাৰি সেইকাৰণেই আৰম্ভ কৰিব বিচাৰিছোঁ যে ধপাত সেৱন আচলতে কৰিব নালাগে,
1: নালাগে
0: যদি বাধ্যত পৰি কিবা কাৰণে অকণমান মানসিক যিটো স্থিৰতা সেইটো যদি সঠিক ৰূপত ৰাখিব পৰা নাযায় তেতিয়া কেতিয়াবা কেতিয়াবা কিছুমান বদ অভ্যাসৰ বশৱৰ্তী হ'বলগীয়া হয় আৰু সেই বশৱৰ্তী হোৱাৰ পিছত এৰাৰো দিহা আছে আৰু অপকাৰিতাখিনি যদি সৰুৰে পৰা বা আমি আলোচনা বিভিন্ন মাধ্যমেৰে কৰি থাকোঁ তেতিয়াহ'লে সেই পন্থা নোলোৱাকৈও থাকিব পাৰি। এতিয়া আমি অপকাৰীনো কি কি হ'ব পাৰে ধপাত সেৱন কৰিলে সেই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। তাৰ আগতে ধপাত সেৱনৰ কেইবাটাও পন্থা আছে, সেই পন্থাকেইটা জানিব বিচাৰিছোঁ। ধূমপানেই কওক, গুটখাই কওক,
1: মানে আপোনাৰ ধপাত যিবিলাক আছে সেইবিলাক হয়তো আপোনাৰ পাউডাৰ জাতীয় বস্তু হ'ব পাৰে বা আপোনাৰ স্মোক যিটো ধোঁৱা ওলাই পেলাই কৰে বা গুটকা এনেকুৱা ধৰণৰ বস্তুবিলাক আছে। চ' সেইবিলাকৰ পৰা আপোনাৰ বহুত ধৰণৰ মানে দাঁতৰ বুলি অকল নহয় মুখৰ বুলি অকল নহয় গোটেই শৰীৰতো বহুতখিনি অনিষ্ট হয়। সেইবোৰ ৰোধ কৰাৰ কাৰণেও আজিকালি বহুতখিনি বেলেগ বেলেগ
0: আপোনাৰ
1: পদক্ষেপ আছে আৰু কিন্তু তাৰ আগতে আমি যদি এইখিনিৰ অপকাৰিতাখিনি যেতিয়া আমি জনা হয় যে কি খালে কিয় হয় কিবা কি খালে কেনেকুৱা হয় তেতিয়াহ'লে এইবোৰৰ পৰা আঁতৰি থাকিবৰ কাৰণে এটা সুবিধা হয়। সেইকাৰণে এনেকুৱা ধৰণৰ আলোচনাবিলাক হৈ থাকিলে চবৰ কাৰণে এটা সুবিধাও হয়।
0: এতিয়া আমি কথা প্ৰসংগত ক'লো এই ধপাত গুটখা জাতীয় হ'ব পাৰে, বিভিন্ন মছলাৰ লগত ধপাত মিহলি কৰি বনোৱা হয়, ধূমপান হ'ব পাৰে, বিড়ি হ'ব পাৰে, খৈনী হ'ব পাৰে আৰু তামোলৰ লগত খোৱা ধপাত হ'ব পাৰে, একেধৰণে অপকাৰ কৰে। এতিয়া প্ৰথম আমি গুটখাৰ কথা আলোচনা কৰোঁ। গুটখা এটা সাংঘাতিক ধৰণে প্ৰচলিত ধপাত সেৱন ব্যৱস্থা, এই গুটখাই কি কি অপকাৰ কৰিব পাৰে?
1: গুটখাত যিখিনি কিছুমান ৰাসায়নিক বস্তু তাতে দিয়া থাকে যিটোৰ কাৰণে
0: ধপাতৰ ওপৰত
1: ধপাতত যিখিনি থাকে তাৰ ওপৰতো ৰাসায়নিক বস্তু কিছুমান থাকে। সেইকাৰণে সেইটো মানে এবাৰ খোৱাৰ পিছত বাৰ বাৰ খাবৰ কাৰণে বডিয়ে মানে শৰীৰে নিজে বিচাৰি থাকে। যেতিয়া সেই মাত্ৰাটো ব্লাড এবাৰ খোৱাৰ পিছত সেইখিনি আপোনাৰ বডিত যায়, বডিত যোৱা মানে আপোনাৰ ব্লাডত যায়, ৰক্তত যায়। সেই ৰক্তত যেতিয়া সেই পৰিমাণটো কমি যাব, এবাৰ খোৱাৰ পিছত পৰিমাণটো বাঢ়ি যায়, নিকটিন যিটো কয়, তো সেই পৰিমাণটো যেতিয়া আকৌ কমি যাব তেতিয়া বডিয়ে বিচাৰে, যেনেকে আপোনাৰ ভোক লগা, টোপনি লগা, তেনেকুৱা যিটো চাৰ্কেল আছে এইটো এটা চাৰ্কেলৰ হিচাপে বনি যায় হৈ যায়, যিটোৰ কাৰণে আপোনাৰ এনেকুৱা হয় যে সেইটো এটা টাইমৰ পিছত আকৌ লগা হয়। দ্বিতীয়টো হ'ল যে এইটো এটা হেবিট টাইপ হৈ যায় যে সেইটো পেকেটটো খুলি মুখত লৈ খাম, চুবাই থাকিম, চুবাই থাকিলেহে মই কামটো কৰিব পাৰিম, তেনেকুৱা ধৰণৰ এটা আকৰ্ষণ হয়। আৰু এইবোৰ খোৱাৰ পিছত আপোনাৰ
0: আৰু অকণমান খৰচটোও কম,
1: আজিকালিতো দাম আছে কিন্তু বাকী কিছুমানতকৈ বহুত

0: খিনি কম
1: হয় আৰু অকণ লুকুৱাই খাবলৈ অসুবিধা কম
0: অসুবিধা কম কাৰণ এইটো আপোনাৰ য'তে ত'তে পায় যোনে তোনে কিনিব পাৰে কিন্তু আজিকালি বয়স বান্ধি দিয়া হৈছে যে ইমান বয়সৰ তলত নিদিয়ে ধপাত আপোনাৰ যিকোনো পাণ দোকানত নিদিয়ে স্কুলৰ পৰা কিমান ৰেডিয়াছ বা এডুকেশ্যন ইনষ্টিটিউটৰ পৰা কিমান এটা ৰেডিয়াছত দূৰলৈ ৰাখে কিন্তু আপোনাৰ কিনিবৰ কাৰণে একো অসুবিধা নাই হেবিট হৈ যায় আৰু আপোনাৰ ব্লাডত যেতিয়া বস্তুটো কমি যাব নিকটিনটো কমি যাব তেতিয়া আকৌ আগ্ৰহটো আহে খাবৰ কাৰণে আৰু ইজিলি এভেলেবল কাৰণে খাবৰ কাৰণে সুবিধা হয়
1: এতিয়া এই ঘনে ঘনে যদি খাই থাকে কি হ'ব পাৰে
0: প্ৰথমতেতো আপোনাৰ যিটো আৰ্জ যিটো মানে খাবৰ কাৰণে মন যায় সেইটো এটা হেবিচুৱেল ফৰ্ম কৰি দিয়ে যিটো কাৰণে তেওঁ সেইটো এৰিবৰ কাৰণে এটা বহুত প্ৰব্লেমেটিক এনেকুৱা নহয় যে কালি পৰা মই নাখাওঁ এৰি দিব পাৰিম সেইটো এৰিব নোৱাৰা হৈ যায় সেইটো এটা ডাঙৰ প্ৰব্লেম ছেকেণ্ড প্ৰব্লেম মুখৰ যিবিলাক ইলাষ্টিচিটি থাকে মুখখন আঁ কৰিব পাৰোঁ আমি যিটো মুখত পূৰা মেলিব পাৰোঁ আমাৰ থ্ৰী ফিংগাৰ তিনিটা আঙুলি পূৰা মুখত সোমাব লাগে যেতিয়া এইবোৰ খাই থাকে তেতিয়া ভিতৰৰ যিটো ফাইবাৰাছ বেণ্ড বুলি কয় গালত যিটো ইলাষ্টিচিটি থাকে আঁ কৰি দিব পাৰি পূৰা মুখখন বহলকৈ মেলিব পাৰি সেই বহলকৈ মেলাটো লাহে লাহে লাহে লাহে লাহে কমি আহি থাকে কাৰণ সেই ইলাষ্টিচিটিবিলাক যিটো আছিলে সেইবিলাক ফাইবাৰাছ বেণ্ড টাইপ হৈ যায় সেই যিটো ইলাষ্টিচিটি থাকে সেই ইলাষ্টিচিটিটো বেয়া হৈ যায় ফেলে ৰছী টাইপ হৈ যায় টান টান হৈ যায় মুখখন গালত দুই চাইডে আঙুলি দি ফেলে এনেকৈ টানি চালে আপোনাৰ সেই বেণ্ডছবিলাক ৰছীৰ নিচিনা আঁ জাতীয় যাব পোৱা যায় সেইটো যেতিয়া আপোনাৰ সদায় মুখখন চাব লাগে যে আপোনাৰ তিনিটা আঙুলি মুখৰ ভিতৰত আৰামত সোমাই যাব লাগে মুখখন আঁ কৰিলে এনেকুৱা গুটকা ধৰণৰ এইবিলাক বস্তু খাই থাকিলে আপোনাৰ সেই মুখৰ যিটো মেলাৰ যিটো কেপাচিটি থাকে যিমানখিনি মেলিব লাগে সেইটো লাহে লাহে কমি আহে কমি এনেকুৱা পৰ্যায়লৈ আহে য'ত মানুহ মুখখন এটা আঙুলি সোমাব নোৱাৰে আৰু এইটো এনেকুৱা নহয় যে আপুনি অপাৰেশ্যন কৰি দিব পাৰে
1: গালৰ ভিতৰৰ ফালে কিবা দাগ দাগ বহিব নেকি
0: ভিতৰটো দাগ বহিবই গালৰ প্ৰথমটো মেইন কৰি মুখখন বন্ধ হৈ গ'লে খোৱাটো মানুহৰ অসুবিধা হৈ যায় আৰু সেইটো অপাৰেশ্যনটো আপোনাৰ অকল লেজাৰ দি হ'ব কাৰণ সেইখিনি কাটি দিলে ফালি যাই থাকিব চ' অপাৰেশ্যনটো ইমান ইজি নহয় চ' সেইটোৰ কাৰণে আপোনাৰ এইটো খাব নালাগে তাৰ ওপৰত আপোনাৰ দাঁতবিলাক যিবিলাক আছে দাঁত আৰু গাম যিটো ওপৰত আলুটো থাকে সেই আলুৰ ভিতৰত এই গুটকাৰ সৰু সৰু টুকুৰাবিলাক সোমাই যায় থাকে তো মুখৰ পৰা এটা বেড স্মেল আহে লাহে লাহে দাঁতবোৰত ষ্টেইন পৰে ব্ৰাউন কালাৰ ষ্টেইন এটা পৰি যায় ৰং ধৰি যায় পাথৰ জমা হোৱা বুলি কয় দাঁতৰ তলৰ ছাইডত পিছৰ পিনে যিটো গুটকাত যিটো কেলছিয়াম থাকে সেই কেলছিয়ামটো ডিপজিট হৈ যায় থাকে ডিপজিট হৈ যোৱাৰ কাৰণে দাঁতবোৰৰ মানে যিটো শ্বেপ থাকে সেইবিলাক পিছৰ দিশে একদম পুৰা এটা লেয়াৰ এটা হৈ যায় সেই লেয়াৰটো আকৌ চাফা কৰিব লাগে আৰু যেতিয়া সেই লেয়াৰটো থাকিব আৰু আলুবিলাকৰ ভিতৰত লেতেৰাবোৰ সোমাই যাব দাঁতবোৰ লাহে লাহে লৰিব ধৰে দাঁতবোৰৰ পৰা স্মেল আহিব স্মেল অহাৰ পিছত আপোনাৰ বোৰৰ পৰা তেজ ওলাব ধৰিব ডায়েৰিয়া যিটো হয় সেইটো হ'ব দাঁতবোৰ লৰি যাব আৰু সেইবোৰ এবাৰ দাঁতবোৰ লৰি যোৱা মানে দাঁতবোৰ আকৌ ঠিক কৰাটো ইমান সহজ নহয় কঠিন হয়
1: তাৰপিছতে কেঞ্চাৰলৈকে যাব পাৰে এইখিনি হ'ল কেঞ্চাৰ নোহোৱাৰ আগৰ
0: এইখিনি প্ৰি এবাৰ যেতিয়া বেঞ্চবিলাক আহি যায় মুখত বগা চামনি পৰিব ধৰিব এনেই বগা চামনি প্ৰি কেঞ্চাৰাচ লিজেন কেঞ্চাৰ হোৱাৰ আগৰ লিজেনটো আৰু এইবোৰেই যাই যাই যাই যাই আপোনাৰ গ্ৰ'থ হয় গ্ৰ'থ হৈ পেলাই কেঞ্চাৰ হ'ব পাৰে বহুতে কয় যে চুনে ডাকিছে
1: আমি দ্বিতীয়বিধ একেধৰণৰ খৈনী খুব সাধাৰণতে ব্যৱহাৰ কৰা দেখা যায় শৈশৱতে শিকিবলৈ আৰম্ভ কৰে খৈনীৰ পৰাও একেধৰণৰ অপকাৰ হ'ব পাৰে
0: গুটকাত কি হয় আপোনাৰ গোটেই মুখখনো যেনেকুৱা হয় খৈন যিটো সাধা বুলি কৈছে খৈনী যিটো আছে সেইটো এটা স্পেচিফিক পজিশ্যনত থয়
1: নিৰ্দিষ্ট
0: জেগাত থয় সেই জেগাটোত কি হয় আপোনাৰ এটা যিটো নৰ্মেল স্কিন থাকে সেই নৰ্মেল স্কিনটো ওপৰতো কাটি দিয়ে তো কাটি দিয়াৰ পিছত সেইখিনি বিৰাট ডাঠ টাইপ হৈ যায় টান ধৰণৰ অলপ মানে বাকী স্কিনখিনি লাৰি আৰু সেইখিনি স্কিন লাৰিলে ডিফাৰেঞ্চ এটা হয় লাহে লাহে তাতে বেণ্ডছ কিছুমান মানে ডাগ মানে এনেকুৱা আঁ জাতীয় পৰে তাৰপিছত হোৱাইট চামনি পৰে তাৰপিছত সেইখিনি জেগা যদি তাৰপিছতো তাতেই খাই থাকে সেই জেগাখিনি পিছলৈ কি হয় মানে বিষ নোহোৱা হৈ যায় কাৰণ সেই ধপাত আপোনাৰ খৈনী বা চাধা যিটো আছে সেইটো সেইখিনি জেগাত থৈ থাকে বিষটো নোহোৱা হৈ যায়
1: মানে স্নায়ুখিনি তাৰ দুৰ্বল হৈ
0: যায় দুৰ্বল হৈ যায় দুৰ্বল হৈ তাতে গ্ৰ'থ হোৱাটো চান্সেছ বেছি থাকে
1: বহুত সময়ত দেখা যায় যে সেইফালে কিবা এটা অসুবিধা হ'ল অন্যফালে
0: ৰাখি দিব
1: অন্যফালে
0: এইপিনে অলপ প্ৰথম অৱস্থাত দিগদাৰ পায় আকৌ অন্যফালে লাগিলে আকৌ সেই চাইডে দিগদাৰ পালে মানে চাৰিটা জেগাত বেচিকেলি ঘূৰাই থাকে মানুহ চ' সেই জেগাখিনি আপোনাৰ মানে একো নাখাই আহিলেও আপুনি মুখখন মেলি চালে সেই জেগাখিনি ডিফাৰেঞ্চিয়েট মানে নৰ্মেল চকুৰেও বা নৰ্মেল মানুহ এজনো দেখিলে গম পাব পাৰে যে সেইখিনি জেগাত কিবা এটা ডিফাৰেঞ্চ হৈছে বাকী এৰিয়াৰ পৰা চ' সেইখিনি জেগা
1: তাৰ পৰা গৈ দাঁতত অপকাৰ কৰিব
0: দাঁতত যেতিয়া আপোনাৰ যিকোনো এনেকুৱা ধৰণৰ বস্তুবিলাক হয় ত' আল্টিমেটলি যাই পেলাই আপোনাৰ পায়েৰিয়া যিটো কয় সেইটো হয় সেইটো হৈ পেলাই দাঁতবিলাক লুজ হৈ যায় মুখৰ পৰা স্মেল আহে দাঁতৰ পৰা তেজ ওলায় পুজ ওলায় লাহে লাহে দাঁতবোৰ লৰি যায় আকৌ সেই
1: পায়েৰিয়াখিনিয়ে হ'ব গুটখাৰ লগত গুটখাৰ লগত গোটেই মুখমণ্ডলত হোৱাৰ সম্ভাৱনা থাকে

0: আৰু ইয়াত নিৰ্দিষ্ট জেগাত গৈ
1: নিৰ্দিষ্ট
0: পেলাই
1: জেগাত
0: সমস্যাখিনি
1: নিৰ্দিষ্ট
0: একে।
1: জেগাত কেঞ্চাৰাছ পজিশ্যনটো হোৱাটো বেছি দেখা যায়, আৰু বাকী জেনেৰেলাইজ যিখিনি মুখৰ আপোনাৰ জিঞ্জাইভেটিছ বা আপোনাৰ পাইৰিয়া বুলি কয়, সেইটো আপোনাৰ যিকোনো ধৰণৰ ধপাত ইউজ কৰিলে হয়।
0: এতিয়া ধপাতখনৰ অন্য এটা ব্যৱস্থা হ'ল চিগাৰেট।
1: চিগাৰেট
0: চিগাৰেটে মুখমণ্ডল বা দাঁতৰ কি কি সমস্যা আনিব পাৰে?
1: চিগাৰেটেতো প্ৰথমটো এইটোৱে কথা যে চিগাৰেট যোনে খায় তেওঁৰো এফেক্ট হৈ আছে, আৰু যোনে নাখায় তেওঁৰো এফেক্ট হৈ আছে,
0: প্ৰত্যক্ষ পৰোক্ষ দুয়োটা
1: দুটাই এফেক্ট হৈ আছে। কিন্তু যোনে খাই আছে তেওঁলোকৰ আৰু এটা সেই যে আপোনাৰ যিটো ইনহেল কৰে, টবেকটো যিটো ইনহেল কৰে সেইটো আপোনাৰ আৰু গৰম হিট এটা আপুনি ইনহেল কৰি আছে। চ' মুখৰ ভিতৰত যিটো টেম্পাৰেচাৰ থাকিব লাগে, নৰ্মেল টেম্পাৰেচাৰ, নৰ্মেল পিএইচ লেভেল যিখিনি থাকিব লাগে, সেই নৰ্মেল টেম্পাৰেচাৰটোতকৈ বাঢ়ি যাই থাকে। চ' আপোনাৰ মুখৰ ভিতৰত কিছুমান বেক্টেৰিয়া যিবিলাক দৰকাৰ আছে সেইবিলাকো মাৰি দিয়ে, মুখৰ টেম্পাৰেচাৰটো ৰেইজ কৰে, ধোঁৱাটো যিটো ভিতৰলৈ যায় আছে
0: সেইটো
1: লাংচত যাব, লাংচত সেই কলা দাঁতটো যিটো দাঁতৰ ভিতৰত আপোনাৰ যি দাঁতৰ আগত যিটো দেখিছে সেই একেখিনি বস্তু আপোনাৰ বুকুৰ ভিতৰত লাংচত জমা হৈ আছে।
0: একেধৰণে গুটখা আৰু খৈনী খালে যিখিনি পিক গৈ থাকে পেটলৈ সেইখিনিওতো অপকাৰ কৰে,
1: সেইটো আপোনাৰ চিষ্টেমিক প্ৰব্লেমটো থাকিবই, কাৰণ সেইটোৰ পৰা আপোনাৰ ব্লাডত গৈছে,
0: মানে মুখৰ পৰা আৰম্ভ কৰি শৰীৰৰ বিভিন্ন অংশলৈকে।
1: মুখৰ ভিতৰত আপুনি যি নিয়ে
0: হয়
1: মুখৰ ভিতৰত এবাৰ সোমোৱাৰ পিছত ভিতৰত যোৱাৰ পিছত সি ব্লাডত লৈ যাব আৰু গোটেই অভাৰঅল চাৰ্কুলেট কৰে।
0: গতিকে সেইখিনি কথা আচলতে আমাৰ শ্ৰোতাই আৰু যিখিনি অভ্যাসবোৰ কৰি আছে সেইখিনি এই অভ্যাসবিলাক এৰিবলৈ অলপমান হ'লেও চিন্তা কৰিব হয়। এতিয়া আমি শেষৰটো আহিছোঁ, খুব আমাৰ সমাজত প্ৰচলিত ব্যৱস্থা হ'ল পাণ তামোল, এই দুটাই মুখৰ কি কি অপকাৰ কৰিব পাৰে, দাঁতৰ কি কি অপকাৰ কৰিব?
1: বেচিকেলি পাণ তামোলটো আপোনাৰ এনেকুৱা নহয় যে সি কেঞ্চাৰাছ একেবাৰতে কৰি দিব বা হেৰি হয়, কিন্তু সেইটো এটা লিমিটত যদি তেতিয়াহ'লে মানে কেঞ্চাৰ এনেকুৱা নহয় যে পাণ তামোল খোৱা মানুহে কেঞ্চাৰ হয়, পাণ তামোল নোখোৱা মানুহৰো কেঞ্চাৰ হয়, আৰু এইটোও নহয় যে পাণ তামোল খালে কেঞ্চাৰাছ হ'বই, সেইটো একো কথা নাই। কিন্তু আপোনাৰ নিকটিন যিবিলাক চূণ দিয়ে সেইবিলাকৰ পৰা বেছি এফেক্ট কৰে,
0: বহুতে জৰ্দাৰ লগত খায়,
1: জৰ্দাৰ লগত খায়। তো যেনেকে চাধা, খৈনী, আপোনাৰ চিগাৰেট, গুটকা এইবিলাকত কেমিকেল ইউজ কৰা যায়, তো এইবিলাকৰ পৰা চান্সেছটো বহুত বেছি বাঢ়ি যায়। কেঞ্চাৰ সেইবিলাক নোখোৱা মানুহৰো হয়, এইটো বহুতে কয় যে নোখোৱা মানুহৰো হৈছে, খোৱা মানুহৰো নাই হোৱা, কিন্তু নোখোৱা মানুহ এজনৰ যিমান চান্স থাকে, যিমান পাৰ্চেণ্টেজ হয় তাতকৈ খোৱা মানুহজনৰ পাৰ্চেণ্টেজটো বাঢ়ি যায়।
0: আচলতে ধূমপানে বা ধপাত সেৱনে কৰ্কট ৰোগ কৰে এইটো প্ৰমাণিত,
1: প্ৰমাণিত,
0: আৰু সেইকাৰণে এইটো প্ৰতিৰোধ কৰি ৰাখিব পাৰিলে আমি এই ৰোগৰ পৰা বাচি থাকিব পৰা বহুত ৰাস্তা থাকে। আৰু তাৰ বাহিৰেও বহুতখিনি কাৰণ আছে, যিখিনি কাৰণ কৰ্কট ৰোগৰ কাৰণে এতিয়াও বিজ্ঞানীসকলে বিভিন্ন প্ৰচেষ্টাৰে জানিবলৈ চেষ্টা কৰি আছে, নহয় জানো?
1: পাণ তামোলত কি হয়, তামোল যেতিয়া বা চুপাৰিটো যেতিয়া চুপাই থাকে তেতিয়া সৰু সৰু গুড়া হৈ যায়, এইবোৰ দাঁতৰ ফাঁকৰ মাজত সোমাই যায়, আলুৰ মাজত সোমাই যায়, সেই আকৌ একেই কথা,
0: একে ধৰণৰ সমস্যা,
1: আপোনাৰ পায়েৰিয়া যিটো প্ৰব্লেম আহিব পাৰে সেইটো আহে,
0: আকৌ সেই তামোলৰ পিক পেটলৈ গ'ল,
1: আকৌ পেটলৈ গ'ল, আকৌ তাৰ ওপৰত পাণৰ লগত আকৌ চূণো দিয়ে, চূণ আকৌ বেছিকৈ দিয়ে, তাৰপিছত আপোনাৰ চাধাও দিয়ে, বেলেগ বেলেগ কিবা মছলাও দিয়ে, চ' সেইবিলাকে আৰু বেছি মানে অপকাৰটো বেছি কৰে। আৰু মুখৰ ভিতৰত কিবা হ'লে, পাণ তামোল খাই মুখৰ ভিতৰত কিবা হ'লে চূণে ডাকিছে, এটা মানে খুব হেৰি হয়, নাই একো হোৱা নাই, চূণে ডাকিছে ঠিক হৈ যাব। চ' মুখৰ ভিতৰত ঘাঁহ হ'লে মানে এই মুখৰ ভিতৰত আপোনাৰ যিটো তেজৰ চলাচলটো আছে খুব বেছি, চ' মুখৰ ভিতৰত আপোনাৰ কিমান বেক্টেৰিয়া বা কিমান আমি হাতেৰে লেতেৰা বা মুখৰ ভিতৰত যায়, চ' মুখৰ এই চেলাইভা আৰু ব্লাড চাপ্লাইটো ইমান বেছি সি নিজে কণ্ট্ৰল কৰিব পাৰে, মানুহজনক পুৰুকৈ বেমাৰ হ'ব নিদিয়ে। কিন্তু এই যে চূণে কাটে বুলি কয়, চূণে কাটে এনেকুৱা নহয়, চূণে ডাকে বুলি কয় যিটো, তাৰমানে কি হয় ওপৰৰ লেয়াৰটো গুচি যায়, চ' বডিয়ে সেইটো ৰিপেয়াৰ কৰে। কিন্তু এইটো নহয় যে সেইটো যদি আপোনাৰ যে যিকোনো ঘাঁহ এটা হৈছে বা কাটিছে বা ডাকিছে, যেতিয়া আপোনাৰ 7 দিনৰ ভিতৰত শুকোৱা নাই, বডিয়ে নিজে নিজে তাক কভাৰ কৰি ঠিক কৰিব পৰা নাই, 7 দিনৰ পিছত আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো
0: বাঞ্ছনীয়। এতিয়া আমি আহিব বিচাৰিছোঁ, আমি সমস্যাৰ কথা পাতিলোঁ বহুতখিনি, ধপাত সেৱনৰ উপকাৰিতা সম্পৰ্কে, তামোল পাণৰ উপকাৰিতা কথা পাতিলোঁ, এতিয়া নোখোৱাকৈ থাকিবলৈ হ'লে কি কি কৰা উচিত?
1: নোখোৱাটো প্ৰথমটো হ'ল আপোনাৰ নিজৰ যিটো উইল পাৱাৰটো আপুনি বঢ়াব লাগিব,
0: মনৰ শক্তি বঢ়াব লাগিব,
1: কিয় খাব নালাগে এই বস্তুবোৰ আপুনি,
0: এতিয়া বেয়াখিনি আমি যথেষ্ট পাতিলোঁ,
1: পাতিলোঁ
0: এইখিনিৰ পৰা অপকাৰ বুলি আমি জানিলোঁ, উপকাৰ অকণমানো নাই,
1: নাই, তো সেই বস্তুখিনি আপুনি নিজক প্ৰথমতে ঠিক কৰিব লাগিব। বাকী আপোনাৰ যিখিনি আছে সেইখিনি বাৰু মই ক'ম, প্ৰথমতে আপোনাৰ নিজৰ উইল পাৱাৰটো নানিলে কোনো ঠিক কৰিব নোৱাৰে। প্ৰথমতে এই বস্তুখিনি আজিকালি হাতে হাতে মোবাইল চবৰে থাকে, আৰু যেতিয়া আপোনালোকে ইউটিউবতো চাব

0: কৰে বা এইবিলাকৰ পৰা ছাইড এফেক্টটো কি আছে, মোবাইলততো চব বিচাৰি পেলাই পায়ে। তো আপোনাৰ এনেকুৱা ধৰণৰ বহুত ভিডিঅ'জ আছে, লাংছত কেনেকৈ যায়, মুখত কি হয়, আৰু ইভেন আপোনাৰ চিগাৰেটৰ পেকেটত আজিকালি 80% 70% এৰিয়াটো দেখায়ে দিয়ে যে মানে কি হ'ব পাৰে এইটো খালে, তাৰপিছততো মানুহে ইগনোৰ কৰে। চ' এইখিনি যদি চাই অলপ ষ্টাডি কৰে, পঢ়ে, ভিডিঅ' চাই মানুহৰ কেনেকুৱা কি হৈছে, হোৱাৰ পিছত যিবিলাকৰ ভাল হৈছে তেওঁলোকে কেনেকুৱা ধৰণৰ হেৰি কৰিছে, বা অপাৰেশ্যন হোৱাৰ পিছত মুখখনৰ শ্বেপ বদলি যায়, কাৰণ বোনটো কাটি দিব লগা হয়, তো মুখৰ দেখাটো বেয়া হৈ যায়। তো এইবোৰ গোটেইখিনি চাই নিজৰ এটা উইল পাৱাৰ বনাব লাগিব যে মই এৰিব বিচাৰিছোঁ, তেতিয়াহে আপুনি যিখিনি ছাপোৰ্ট আছে সেইখিনি তেতিয়াহে কাম কৰিব। যেতিয়া আপোনাৰ উইল পাৱাৰটোৱে নাই, আপোনাৰ ছাপোৰ্টত একো নহ'ব। প্ৰথমটো আপোনাৰ আজিকালি নিকটিন টেবলেটছ বহুত আছে, নিকটিন পেটছ আছে, তো সেইবিলাক ইউজ কৰিব পাৰে। ছেকেণ্ড, আপোনাৰ কাউন্সিলিং কৰা হয়, কাউন্সিলিং কৰিব লাগে। আৰু প্লেচিবো চিগাৰেট কিছুমান ইউজ হৈছিলে মাজতে, এতিয়া বেন হৈছে আকৌ, কিন্তু সেইটোৱে আকৌ এটা হেবিট ফৰ্মেশ্যন। তো হেবিটবিলাক আপোনাৰ বন্ধ কৰিব লাগিব, যে মানে পেকেটটো খুলি খোৱা সেইটো এটা মানুহৰ হেবিট, চিগাৰেটটো হাতত লৈ কথা পাতা, টেনশ্যন হ'লে চিগাৰেটটো খাম, ভাল লাগিলে চিগাৰেটটো খাম। তো হেবিট ফৰ্মেশ্যনখিনি আপুনি গুচাব লাগিব, আপুনি কাউন্সিলৰ তাতে যাব লাগিব, কাউন্সিলৰত যাই পেলাই আপোনাৰ কাউন্সিলিং কৰিব লাগিব প্ৰথম। কিন্তু আপোনাৰ যিয়ে কৰক, আপোনাৰ বাকী
1: লাগিব,
0: কাৰণ নিকটিন পেটছবিলাকে কি কৰে, আপোনাৰ বডিত নিকটিন যিটো লাগে সেই নিকটিনটো ছাপ্লাই কৰি থাকে, আপোনাৰ হেবিটটো ব্ৰেক কৰি দিয়ে। আপোনাক বডিত নিকটিন দিয়ে আছে, কাৰণ আপোনাৰ আৰ্চ আহে, এটা
1: ডিমাণ্ড
0: এটা আহে যে মোৰ নিকটিন লাগে। চ' নিকটিন টেবলেটটো খাই দিলে সেই নিকটিন বডিৰ আৰ্চটো গুচি যায়, সেইটোত আপোনাৰ হেবিটটো ব্ৰেক কৰাই
1: প্ৰথম, সেইটো সদায় অভ্যাস কৰিলে সেইটোৰ পৰা উপকাৰ হ'ব,
0: সেইটো আকৌ হেবিটুৱেট হৈ যাব পাৰে। সেইকাৰণে আজিকালি পেটছ আহে, নিকটিন পেটছ বডিত লগাই দিয়ে, তো তাৰ পৰা অলপ অলপকৈ নিকটিন যাই থাকে। চ' সেইটোৱে আপোনাক হেবিট ব্ৰেকিং কৰে। বাকী আপোনাৰ যিটো মনৰ ভিতৰত আছে, সেই উইল পাৱাৰটো বনাবৰ কাৰণে নিজে অলপ ষ্টাডি কৰিব লাগিব, লগত কাউন্সিলৰ লাগিব। তো এনেকুৱা
1: যোগা প্ৰাণায়াম এইবিলাক নিশ্চয়
0: সহায় কৰিব
1: মনৰ জোৰ পৰা
0: আৰু সেই টাইমটো আপোনাক এভইড কৰি দিয়া যায়। সেইটো টাইমত এটা বেলেগ এটা চিটুৱেশ্যনত থকা যায়, তো সেনেকুৱা ধৰণৰ আৰু লগ বন্ধুৰ লগত, তেনেকুৱা লগ বন্ধুৰ লগত কৰিব লাগিব, অলপ আঁতৰি আহিব লাগিব। চ' আল্টি মানে যেনেকুৱাই যি কৰক, আপোনাৰ মেডিচিনে বেচিকেলি আপোনাৰ হেবিটটো ব্ৰেক কৰাই দিয়ে,
1: বাকীখিনি নিজৰ মনৰ
0: কথা, বাকীখিনি নিজৰ কথা।
1: যি কিন্তু শেষত মই সুধিব বিচাৰিছোঁ, যিসকলৰ চিকিৎসাৰ প্ৰয়োজন হয়, চিকিৎসাৰ প্ৰয়োজন হ'লে তেওঁলোকে কেনেধৰণেৰে চিকিৎসা কৰিব?
0: প্ৰথম যেতিয়া উইল পাৱাৰটো বনাই লয় যে মই এৰিম, তেতিয়াহ'লে দাঁতবোৰ এবাৰ চাফা কৰাই ল'ব লাগে। দাঁতবোৰ পুৰা লেতেৰা হৈ আছে,
1: মনটো পৰিষ্কাৰ হৈ গ'ল,
0: তো দাঁতবোৰ চাফা কৰি দিলে মুখৰ স্মেলটো গুচি গ'ল, ব্লিডিং অহাটো বন্ধ হৈ গ'ল। তো সেইটোৰ পৰা এইখিনি কৰি থকাৰ কাৰণে মোৰ এনেকুৱা হৈছিল, দাঁতবোৰ ইমান লেতেৰা দেখিছিলে, মানুহৰ লগত কথা পাতিলে মুখৰ পৰা গোন্ধাই, এইখিনি কৰি লোৱাৰ লগে লগে আপোনাক এটা উইল পাৱাৰটো বঢ়োৱাৰ এটা এটা ৰাস্তা, পথ বিচাৰি এটা পায় যে উইল পাৱাৰটো কৰিলে যে মই এৰিম, কিন্তু দাঁতবোৰ লেতেৰাই হৈ আছে কিনো হ'ব। কিন্তু এবাৰ যেতিয়া আপুনি দাঁতবোৰ চাফা কৰাই লয়, পাইৰিয়াৰ ট্ৰিটমেণ্টটো কৰাই লয়, মুখৰ পৰা স্মেল অহাটো বন্ধ হৈ যায়, তেজ অহাটো বন্ধ হৈ যায়, দেখাত ভাল হৈ যায়, তেতিয়া এই উইল পাৱাৰটো আৰু অলপ বঢ়ায়। সেইটো ছেকেণ্ড, আপোনাৰ যেতিয়া মুখখন বন্ধ হ'ব ধৰিছে, তেতিয়াই আপুনি যদি ডক্টৰৰ ওচৰত যায়, তো বিভিন্ন মেডিচিন আছে, সেই মেডিচিন ড'জবিলাক চাই পেলাই সেইটো দি পেলাই মুখৰ এক্সাৰচাইজ দিব লাগিব, আপোনাক কাউন্সিলিং কৰা যাব যে কেনেকুৱা ধৰণৰ মুখখন বন্ধ হয়, এনেকুৱা লৈ ভিডিঅ' লৈ দেখুওৱা যায় য'ত মুখখন পূৰা জিৰ' মুখখন নুখুলেই। আমাৰ গুৱাহাটীতে বহুত পাইছোঁ মই, আমাৰ অসমতে বহুত কেছ আছে য'ত মুখখন নুখুলে, তেনেকেই খাই আছে। যেতিয়া তেওঁৰ অলপ মুখখন বন্ধ হৈ যাওঁতে যেতিয়া কনচিয়াছ হৈ যাব, তেতিয়া আপোনাৰ এক্সাৰচাইজ, মুখৰ ফিজিঅ'থেৰাপি এক্সাৰচাইজ কৰি পেলাই, মেডিচিনেল হেল্প দি পেলাই, হেলদি ফুডছ দি পেলাই, কাউন্সিলিং দি পেলাই তেওঁ এইটো বন্ধ কৰা যায় আৰু মুখখন খুলি দিব পাৰি। কিন্তু একদম মুখখন জিৰ' বন্ধ হৈ যোৱাৰ পিছত বহুত
1: পিছলৈ তাৰমানে অস্ত্ৰোপচাৰৰ দ্বাৰা কিছুমান কাম সমাধান কৰিব পৰা যায়।
0: অস্ত্ৰোপচাৰ মানে এইটো আপোনাৰ নৰ্মেল মানে অস্ত্ৰোপচাৰ অলপ হেৰি হয়, এইটো লেজাৰ ট্ৰিটমেণ্ট কৰিব লাগে,
1: লেজাৰ ট্ৰিটমেণ্ট যিসকলৰ একেবাৰে জটিল পৰ্যায়ৰ চিকিৎসা ব্যৱস্থা সেইধৰণেৰে আছে। কিন্তু এই চিকিৎসা পদ্ধতিলৈ যোৱা মাত্ৰ তেওঁ খৰচৰ মাত্ৰ
0: যথেষ্ট হ'ব,
1: গতিকে সেইখিনি কথাও মনত ৰাখিব লাগিব। আৰু তাৰ লগে লগে এই যে ধূমপান কৰা, গুটখা খোৱা, পাণ তামোল খোৱা, প্ৰতিটো ক্ষেত্ৰতে যদি তেওঁ পইচাৰ কথা এটা হিচাপ কৰি থাকে, মই দিনে 10টা চিগাৰেট ল'লোঁ, সেৱন কৰিলোঁ, 10টাত যদি 10 টকাকৈ হয়, 100 টকাকৈ তেওঁ গৈ আছে, এই কথাবোৰ যদি মনলৈ বাৰে বাৰে আনি থাকিব পৰা যায়,
0: যিমান টকা আপোনাৰ ধূমপানত এইবিলাকত খৰচ কৰে, এই গোটেইখিনি এমাউণ্ট যদি বছৰত যদি আপুনি চাই যে কিমান খৰচ হৈছে, এইখিনি যদি আপুনি নিজৰ হেল্থৰ কাৰণে লগাই,
1: তেতিয়াহ'লে যথেষ্ট উপকাৰ হ'ব, দেশখনত স্বাস্থ্যৱান নাগৰিক সৃষ্টি কৰাত সহায়।

হ'ব। গতিকে ডক্টৰ শৰ্মা, আপুনি আহি আমাৰ মাজত উপস্থিত থাকি যিখিনি ধূমপানৰ অপকাৰিতা সম্পৰ্কে ক'লে আৰু দাঁতৰ যত্নৰ সম্পৰ্কে উল্লেখ কৰিলে, তাৰপৰা নিশ্চয় শ্ৰোতাসকলে উপকৃত হ'ব। ধন্যবাদ থাকিল, নমস্কাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: যিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি লম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে। তোমাৰ কাৰ্ড আৰু পিন দিয়া। মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম।
5: আৰ বি আইয়ে কয় আপোনাৰ পিন, অ'টিপি, চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
4: বাই গাৰ্লছ, কোনফালে গৈছা? শুনা নাই? ন' শ্বেয়াৰিং।
5: আৰ বি আই কয় জানি লওক, সতৰ্ক হওক।
6: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
7: হয়,
6: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
7: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
6: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
7: নহয় অ,
6: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
7: অঁ, সঁচাকৈ বৰ ভাল কথা,
6: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: কৈ কৈ ভাগৰি গলো। কি হল, নতুন কিট বেগ লাগে? তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
9: কৰেক্ট,
8: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চিএমএছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চিএমএছ পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ। আৰ বি আই কয়
10: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰ বি আই অম্বুডছমেন।
11: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
12: হৈ গল বাজেট?
11: অঁ, 5,000 বাচি গল।
12: নতুন মেখেলা চাদৰ লৈ লোৱা?
11: নলওঁ। যোৱা মাহত হেতু লৈছিলো।
12: আৰু এযোৰ?
11: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তু ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী। এতিয়া যোৱা।
9: আৰ বি আই কয়
11: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
13: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
13: 6900453528।
3: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
14: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
15: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সালসলনি ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্ববৰণ্য শিল্পীগৰাকীৰ সমন্বয় তীৰ্থত উপস্থিত হৈ এই কথা ঘোষণা কৰে। সমন্বয় তীৰ্থত থকা সুদাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডক্টৰ শৰ্মাই কয় যে চৰকাৰে সুদাকণ্ঠ সৃষ্টিৰাজীৰ চৰ্চাকে ধৰি আন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণেৰে সমন্বয় তীৰ্থক প্ৰাণৱন্ত কৰি ৰখাৰ বাবে পদক্ষেপ ল'ব। তেওঁ কয় যে সমন্বয় সৌধটোৰ কিছু সাল সলনি কৰি শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰি দৰ্শনাৰ্থীক ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে চেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা দিয়া হ'ব বুলি প্ৰকাশ কৰে। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্ম সুধাকণ্ঠ সৃষ্টিৰাজীৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ডক্টৰ

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ নীলিমা খাতুনৰ কণ্ঠৰীতি গীত, গীতিকাৰ কেশৱ মহন্ত, প্ৰযোজনা ৰমেন বৰুৱাৰ।

নীলিমা খাতুনৰ কণ্ঠত কেশৱ মহন্ত ৰচিত আৰু ৰমেন বৰুৱা প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া সন্ধান শইকীয়া। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা দিলীপ কুমাৰ দাসৰ।

0: সন্ধান শইকীয়াৰ কণ্ঠগীতটি শুনিলে। গীতিকাৰ আছিল কীৰ্তিকমল ভূঞা, প্ৰযোজনা দিলীপ কুমাৰ দাসৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ

0: ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
1: তেন্তে মই এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ নলিনীবালা দেৱীৰ কথাৰে মিনতি ভূঞাৰ কণ্ঠৰ এটি গীত।

0: মিনতি ভূঞাৰ কণ্ঠত নলিনীবালা দেৱীৰ ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ এয়া জয়ন্ত কুমাৰ শৰ্মা, গীতিকাৰ পূৰ্ণ ভট্টাচাৰ্য, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: জয়ন্ত কুমাৰ শৰ্মাৰ কণ্ঠত পূৰ্ণ ভট্টাচাৰ্যৰ কথা আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ মনীষা হাজৰিকাৰ কণ্ঠৰে এটি গীত। গীতৰ কথা অনিল কলিতাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

মনীষা হাজৰিকাৰ কণ্ঠত অনিল কলিতা ৰচিত আৰু অসীম হাজৰিকা প্ৰযোজিত গীতটি শুনিলে। আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী কৌশিক ৰায়ৰ আজি পুৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণিগৰক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সম্বৰ্ধনা। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান। আৰু নৰৱেক 2-1 গ'লত পৰাস্ত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্ববৰণ্য শিল্পীগৰাকীৰ সমন্বয় তীৰ্থত উপস্থিত হৈ এই কথা ঘোষণা কৰে। সমন্বয় তীৰ্থত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডক্টৰ শৰ্মাই কয় যে চৰকাৰে সুধাকণ্ঠ সৃষ্টিৰাজীৰ চৰ্চাকে ধৰি আন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণেৰে সমন্বয় তীৰ্থক প্ৰাণৱন্ত কৰি ৰখাৰ বাবে পদক্ষেপ ল'ব। তেওঁ কয় যে সমন্বয় সৌধটোৰ কিছু সাল সলনি কৰি শিল্পীগৰাকী সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰি দৰ্শনাৰ্থীক ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা দিয়া হ'ব বুলি প্ৰকাশ কৰে। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্ম সুধাকণ্ঠ সৃষ্টিৰাজীৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ডক্টৰ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চও নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমন্বয় ক্ষেত্ৰখন পৰিচালনা

0: প্ৰদানৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যু তিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব।
1: আজি আমাৰ সাংস্কৃতিক বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, যাক আমি সমন্বয় তীৰ্থ নাম দিছোঁ, আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ, তাক আমি আৰু অলপ সময়ৰ লগত লগ লগাই নতুন ধৰণে কৰিব খুজিছোঁ, যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছোঁ, যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে।
0: ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষী ৰিজাৰ্ভ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। 606 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীৰ বিভিন্ন সুবিধাৰ বিষয়ে ডঃ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। পাছত মুখ্যমন্ত্ৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে 360 কোটি টকা ব্যয় সাপেক্ষে চলি থকা আধুনিকীকৰণৰ কামৰ পৰ্যালোচনা কৰে। তেওঁ লগতে চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা 3টা ৰঙা পাণ্ডাৰ স্বাস্থ্যৰো বুজ লয়। বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ আৰু নদীৰ গতি, প্ৰকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ যোগেন শৰ্মাই প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জাতীয় যৌথ মঞ্চৰ উদ্যোগত আয়োজিত নাগৰিক অভিৱৰ্তনত অংশ লৈ কালি নদী বিশেষজ্ঞগৰাকীয়ে কয় যে পৰম্পৰাগত মথাউৰি অথবা সাময়িক প্ৰতিৰোধমূলক কাৰ্যৰে খহনীয়া স্থায়ী সমাধান কেতিয়াও সম্ভৱ নহয়। ব্ৰহ্মপুত্ৰৰ উৎপত্তি, ইয়াৰ ভৌগোলিক আৰু গাঁথনিগত চৰিত্ৰৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰি ডঃ শৰ্মাই ৰাজ্যৰ বান সমস্যা ৰোধৰ বাবে নদীৰ গভীৰ ভূতাত্বিক অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নাগৰিক সমাজে জিঅ' বেগ ব্যৱহাৰ কৰাৰ পাছতো জিলাখনত খহনীয়া প্ৰতিৰোধ নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে লগতে চৰকাৰক শীঘ্ৰেই বিকল্প বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক পদ্ধতিগতভাৱে আগবঢ়াই নিয়াৰ বাবে বৃহত্তৰ ডিব্ৰুগড় বান খহনীয়া সুৰক্ষা সমিতি গঠনৰ বাবে এই অনুষ্ঠানতেই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটীৰ জটীয়া, কাহিলিপাৰা, মালিগাঁও আদি অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকে। শ্ৰীৰায়ে বৰষুণৰ পাছতে নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা ক্ষিপ্ৰ কৰি তোলাত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে কালি নিশা অহা বৰষুণৰ ফলত মহানগৰীৰ চানমাৰী, হাতীগাঁও, জটীয়া, কাহিলিপাৰা, মালিগাঁও, অনিল নগৰ, নবীন নগৰকে ধৰি বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হয়। ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই কালি লোকভৱনত আয়োজিত এটা অনুষ্ঠানত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গৰক সম্বৰ্ধনা জ্ঞাপন কৰে। এই অসাধাৰণ সাফল্যৰ বাবে গৰক অভিনন্দন জনাই ৰাজ্যপালগৰাকীয়ে কয় যে পৰ্বতাৰোহীগৰাকীৰ এই কৃতিত্ব অদম্য সাহস, দৃঢ়তা আৰু উদ্যমৰ উজ্জ্বল নিদৰ্শন। পৰ্বতাৰোহীগৰাকীৰ সাফল্যে যুৱ প্ৰজন্ম, বিশেষকৈ ছোৱালীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্ৰতী হবলৈ অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপাল আচাৰ্যই প্ৰকাশ কৰে। ৰাজ্যপালগৰাকীয়ে লগতে ভৱিষ্যতৰ বাবে ৰূপামণিক শুভকামনা জনায়। উল্লেখযোগ্য যে ৰূপামণিগড়ে যোৱা 21 মে'ত ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা আন্তঃৰাষ্ট্ৰীয় এভাৰেষ্ট আৰোহণ দলৰ সদস্য হিচাপে মাউণ্ট এভাৰেষ্ট শৃংগ সফলতাৰে আৰোহণ কৰিছিল। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হ'ব। এই উপলক্ষে আজি দিনৰ 11 বজাত নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বৰক্ষেত্ৰী বিধায়ক নাৰায়ণ ডেকাই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে অসম আৰক্ষীৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাৰ সংশ্লিষ্ট মুখ্য কাৰ্যালয়ত আজি মাদক দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী পালন কৰা হ'ব। এই অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি হেৰইন, ভাং, কফ চিৰাপ আৰু অপিয়ামকে ধৰি 472 কোটি 51 লাখ টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰা হ'ব। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ শীৰ্ষক 4 মাহজোৰা স্বচ্ছতা অভিযান কালি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয় যে এই অভিযানৰ

0: জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সুসংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: প্লাষ্টিকটো আমি কেনেধৰণে ভালকে ব্যৱহাৰ কৰিব পাৰোঁ বা ছিংগল ইউজ প্লাষ্টিকবিলাক আমি কেনেধৰণে ভৱিষ্যতে ক'ত লৈ যাব পাৰিম বা বাকীবিলাক প্লাষ্টিক কেনেকৈ কৰিব পাৰিম, এই লৈ আমি সজাগতা আৰম্ভ কৰিব লৈছে। ঘৰে ঘৰে সজাগতা কৰিব, দোকানবিলাকত সজাগতা কৰাৰ কথা কৈছে আৰু আমাৰ স্কুলৰ যিবিলাক উঠি অহা ল'ৰা ছোৱালী তেওঁলোকক লৈ আমি যদি এই সজাগতা অভিযানটো ভালকৈ কৰিব পাৰোঁ আৰু আমি যদি ৰাইজৰ সহযোগিতা পাওঁ, আমি দুটা বছৰৰ ভিতৰত সুন্দৰ এখন আমি ডিমৌ পাম, য'ত প্লাষ্টিকৰ ব্যৱহাৰ কৰাৰ পিছতো প্লাষ্টিকৰ সৎ ব্যৱহাৰে ভৱিষ্যতে প্লাষ্টিকখিনিও যাতে কেনেধৰণে নাইকিয়া কৰিব পাৰোঁ তাৰো এটা ব্যৱস্থা হাতত লৈছোঁ। ইয়াতে এটা কম্প্ৰেছিং ইউনিট, তাৰপিছত প্লাষ্টিকবিলাক আমাৰ যিবিলাক ৰাস্তা বনোৱা যিবিলাক আলকেটেৰা তাত লগত একেলগে মিক্সিং কৰি ৰাস্তা বনোৱাৰ ক্ষেত্ৰত এই প্লাষ্টিকবিলাক ব্যৱহাৰ কৰা, এই ধৰণৰ অভিলাষী আঁচনিয়ে আমাৰ অঞ্চলটো চাফ চিকুণতা কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি আমি আশা কৰিছোঁ।
0: শ্ৰীবৰগোহাঁয়ে কালি ডিমৌ পৌৰসভাই নতুনকৈ স্থাপন কৰা এটা খোৱা পানী যোগান প্ৰকল্পও মুকলি কৰে। তিনিচুকীয়া জিলাৰ ৰূপাইৰ তন্ময় সোণোৱালে অসমীয়া সাহিত্যৰ কালজয়ী সৃষ্টি উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী উপন্যাসখন স্পেনিছ ভাষালৈ অনুবাদ কৰিছে। তন্ময় সোণোৱালৰ এই সাফল্য অসমীয়া ভাষা সাহিত্যৰ বাবে গৌৰৱময় অধ্যায় হিচাপে চৰ্চা হৈছে। তেওঁৰ এই অনুবাদৰ জৰিয়তে অসমৰ সাহিত্য সংস্কৃতি, সমাজ জীৱন আৰু ঐতিহ্য বিশ্বৰ স্পেনিছ ভাষী পঢ়ুৱৈৰ কাষ চাপিব বুলি সাহিত্য মহলে আশা প্ৰকাশ কৰিছে। নেশ্যন প্ৰেছ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা স্পেনিছ ভাষাত অনুদিত মিৰি জীয়ৰী বৰ্তমান ভাৰতৰ উপৰি আমেৰিকা, ব্ৰিটেইন, ছিংগাপুৰ আৰু মালয়েছিয়াত বিক্ৰীৰ বাবে উপলব্ধ হৈছে। তন্ময় সোণোৱালে ইয়াৰ পূৰ্বে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সৃষ্টি, অমৰ সৃষ্টি, বুঢ়ী আইৰ সাধু স্পেনিছ ভাষালৈ অনুবাদ কৰি সৰ্বত্ৰ প্ৰশংসা লাভ কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন আজি অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত 2266 গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হ'ব। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰামন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিগত 27 বছৰত আই আই টি গুৱাহাটীয়ে 26,000তকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰি আহিছে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই দিনকেইটাত নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটে চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গ'লত পৰাস্ত কৰে। দ্বিতীয়াৰ্ধলৈকে পিছ পৰি থকা ইংলেণ্ডে জুড বেলিংহামে অতিৰিক্ত সময়ত দিয়া 2টা গ'লেৰে খেলখনত বিজয় সাব্যস্ত কৰে। ইংলেণ্ড এইবাৰৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কেনছাছত অনুষ্ঠিত খেলখনত আৰ্জেণ্টিনা বাতৰি যুগুতোৱাৰ পৰলৈকে 2-1 গ'লত আগবাঢ়ি আছে। আৰ্জেণ্টিনাৰ হৈ খেলৰ 10 মিনিটত এলেক্সিছ মেক এলিষ্টাৰে আৰু অতিৰিক্ত সময়ত জে আলভেৰেজে গ'ল দিয়ে। স্পেইন আৰু ফ্ৰান্সে ইতিপূৰ্বে ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত স্পেইনে বেলজিয়ামক 2-1 গ'লত পৰাস্ত কৰাৰ বিপৰীতে ফ্ৰান্সে মৰক্কোক 2-0 গ'লত পৰাভূত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাই উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। 21 বছৰীয়া খেলুৱৈগৰাকীয়ে যোৱা নিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰে কেৰলিনা মকুৱাক 6-2, 5-7, 6-3 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰা অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: ডঃ ভূপেন হাজৰিকাৰ সমন্বয় তীৰ্থক অধিক আকৰ্ষণীয় কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাজ্যৰ 14খন মেডিকেল কলেজত 3,027টা পদ খালী। ভিয়েটনামৰ সমুদ্ৰত সংঘটিত দুৰ্ঘটনাত 15 গৰাকী ভাৰতীয় পৰ্যটকৰ মৃত্যু। আৰু গুৱাহাটীত 18 জুলাইত কৃষি সম্পৰ্কীয় চৰকাৰী সমাৰোহ আয়োজনৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভিয়েটনামৰ এটা দ্বীপৰ ওচৰৰ সমুদ্ৰত এখন যাত্ৰীবাহী নাও ডুব গৈ 15জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱাৰ বাতৰি। ভিয়েটনামৰ সমুদ্ৰত কৰুণ মৃত্যু 15 ভাৰতীয় পৰ্যটকৰ শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূতসহ প্ৰায় এটা কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ও এন জি চি

0: পুনৰ তিনিখনকৈ দৈন্য ক্ষেত্ৰ বিদেশী পুঁজিপতি গোষ্ঠীক গতাই দিয়া চেষ্টা চলোৱা বুলি এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে তিনি লাভজনক তৈল ক্ষেত্ৰ গতাব পুঁজিপতি শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মজীৱিতাৰ সৈতে সামঞ্জস্য থকাকৈ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি কৰা মন্তব্যৰ বাতৰি ডিজিটেল মাধ্যমেৰে ছেলফি উঠিব পাৰিব, সুধাকণ্ঠৰ সৈতে গীত গাব পাৰিব গীত শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। কৃষি মন্ত্ৰী পীযুষ হাজৰিকাৰ উদ্যোগত 18 জুলাইত গুৱাহাটীত হ'বলগীয়া কৃষি সম্পৰ্কীয় চৰকাৰী সমাৰোহৰ বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্য 14খন চিকিৎসা মহাবিদ্যালয়ত 297টা শিক্ষকৰ পদ খালী হৈ থকাৰ বাতৰি, 14 মেডিকেল কলেজত 3027 পদ খালী শিৰোনামেৰে দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাজেটত অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে নিৰ্দিষ্ট ধন আবণ্টন নিদিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দ্য চেণ্টিনেল কাকতেও মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। যুদ্ধ সমাপ্তিৰ বাবে অন্তৱৰ্তীকালীন চুক্তিত উপনীত হোৱাৰ চেষ্টা ব্যৰ্থ হোৱাৰ পাছত আমেৰিকা আৰু ইৰাণৰ নেতৃবৰ্গই ভাবুকি প্ৰদান কৰা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ট্ৰাম্প ইৰাণিয়ান লিডাৰ্ছ পাৰ এছ ট্ৰুজ ফল্চ এফাৰ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে।
1: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া মিষ্টাৰ প্ৰসাদ সোণোৱালৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী কৌশিক ৰায়ৰ আজি পুৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থাৰ পৰ্যবেক্ষণ। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গৰক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সম্বৰ্ধনা। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান আৰু নৰৱেক 2-1 গ'লত পৰাস্ত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰ' হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কণিহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছোঁ। অকণিহঁত আহা, পলম নকৰি তোমালোকৰ গীত মাত শুনো। অকণমানি ভণ্টি, কি নাম তোমাৰ?
1: মোৰ নাম কৃতিকা বৰ্মন।
0: কৃতিকা, ক'ৰ পৰা আহিছা?
1: মই চানমাৰি কলনীৰ পৰা।
0: বাৰু, আজি আমাক মেলত কি শুনাবা?
1: মই বিষ্ণুৰাভা সংগীত আজি মন্দিৰৰ দুৱাৰ গাবলৈ।
0: বিষ্ণুৰাভাৰ গীত গাবা, গোৱা।

0: হয় খুব সুন্দৰ হৈছে, আমি কি কম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভাইটি, কি নাম তোমাৰ?
1: পূৰৱজ্যোতি শৰ্মা।
0: পূৰৱ ক'ৰ পৰা আহিছা?
1: মই নুনমাটি গুৱাহাটীৰ পৰা।
0: নুনমাটি গুৱাহাটীৰ পৰা আহিছা, আজি আমাক মেলাত কি শুনাবা?
1: মই আজি এটা বিষ্ণুৰাভাৰ গীত গাম।
0: গোৱা।

0: ধন্যবাদ।
1: পূৰবৰ কাৰণে ডাঙৰকৈ হাত চাপিব জানিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম ৰিচা কাকতি।
1: তুমি ক'ৰ পৰা আহিছা?
2: নুনমাটি গোপালনগৰ।
1: আজি আমাক মেলত কি শুনাবা?

ধি কং হমুমাইক মারিও কলিয়া চিরকাললৈ কিরীতি রাখিলা অহুর।

0: অহুরকে বধি কংস মোমাই মারিও কলিয়া চিরকাললৈ কিরীতি রাখিলা। অলিয়া বলিয়া কৃষ্ণাই কলিয়া ভাল গোকুলত খিলা খেলিছিলা, ভাল গোকুলত খিলা খেলিছিলা। ধন্যবাদ
1: ৰিচা, খুব সুন্দৰ হৈছে। আমি ৰিচাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টি ওজা।
1: কৃষ্টি ক'ৰ পৰা আহিছা?
2: হাজোপতনিৰ পৰা।
1: ইমান দূৰ পৰা আহিছা, বাৰাজী মেলত কি শুনাবা আমাক?

0: ধন্যবাদ।
1: অকমানি ভণ্টি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম হৈছে অনুষ্কা দাস।
1: অনুষ্কা, ক'ৰ পৰা আহিছা?
2: নলবাৰী হগ্ৰাবৰৰ পৰা আহিছোঁ।
1: কি শুনাবা আজি আমাক?
2: শিশু গীত
1: গোৱা।
2: আজি

0: জয়ানন্দা, নমস্কাৰ।
1: সুন্দৰ হৈছে, গাঁৱৰ ঘৰলৈ গ'লোঁ আৰু সুন্দৰ সুন্দৰ খোৱা বোৰ খালোঁ, ঔটেঙাৰ মাছৰ জোল, নহয় ভাল লাগেনে খাবলৈ ঔটেঙাৰ মাছৰ জোল? আৰু কি কি খোৱাবা তোমালোকে? আৰু
2: পিঠা।
1: বাৰু, খুব ভাল লাগে, এইবোৰ খাব লাগে, আমাৰ বাৰীৰ বস্তুবোৰ সদায় খাব লাগে। এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো
3: কোৱা,
1: তুমি ক'ৰ পৰা আহিছা?
3: জ্যোতিনগৰ, গুৱাহাটী।
1: আজি মেলত কি শুনাবা?
3: কবিতা আবৃত্তি কৰি চলকিয়া চলা আৰু নিম পাতিতা চেনিম কহিয়া এইবোৰ মিঠা চল ফাই টেঙা আৰু কেহা আমলখি নুনিয়া বিচাৰি বাবা নিমখ চেলেকি।
1: হৈ গ'ল, আৰু এটা গাবা, গোৱা বাৰু, কি গাবা এবাৰ?
3: চিঠি পঢ়া আগৰলা গীত গাম, মোৰ বালিত ফুৰিলে ইংৰজীত মাল।

ইয়াক্সি, তোমাৰ গীতটি গাওঁতে মাজে মাজে দুটা এটা শব্দ ভুল হৈছে, তুমি শুদ্ধকৈ গীতটো শিকি আহিবা আৰু আমাক শুনাবা, হ'বনে? অকণিহঁত সাধু শুনিবৰ সময় হ'ল। মই তোমালোকক আজি পঞ্চতন্ত্ৰ সাধুপুথিখনৰ পৰা এটি সাধু ক'ম। সাধুটিৰ নাম হৈছে গাধৈ গান গালে। এজন ধোবাৰ এটা গাধ আছিল, তাৰ নাম আছিল উদ্ধত। ধোবাজনে গোটেই দিনটো গাধৰ হতুৱাই নানা ধৰণৰ কাম কাজ কৰাইছিল। সি কিন্তু গাধটোক পেট ভৰাই খাব দিয়া নাছিল, সেয়ে গাধটোৰ চেহেৰা দিনে দিনে দুৰ্বল হৈ যাবলৈ ধৰিলে। তাকে দেখি ধোবাই এটা বুদ্ধি উলিয়ালে। সি গোটেই দিনটো গাধৰ হতুৱাই কাম কৰাই আৰু নিশা হ'লে আনৰ খেতিপথাৰত সোমাই থৈ আহে। আকৌ পুৱা পোহৰ হোৱাৰ আগে আগে কোনো গম নোপোৱাকৈ ঘৰলৈ লৈ আহে। গাধটোৰ দৰে এটা শিয়ালেও নিশা হ'লে লোকৰ শস্য খাই ফুৰিছিল। এনেদৰে সদায় ৰাতি ৰাতি শস্য খাওঁতে শিয়াল আৰু গাধৰ মাজত বন্ধুত্ব হ'ল। এনেদৰে শস্য খাই খাই গাধটো হৃষ্টপুষ্ট হৈ পৰিল। পৰম সুখত গাধ আৰু শিয়ালৰ দিন অতিবাহিত হ'বলৈ ধৰিলে। এদিনাখন শৰৎকালৰ পূৰ্ণিমা ৰাতি, আকাশত লেখ মানো মেঘ নাছিল। এনে সুন্দৰ জোনৰ পোহৰত গাধ আৰু শিয়ালে বেৰ ভাঙি এখন শস্যপথাৰত সোমাল আৰু মনৰ আনন্দতে খাবলৈ ধৰিলে। তেনে সময়তে গাধৰ মনত গানৰ নিচা জাগিল। শিয়ালক মাতি সি ক'লে, ভাগিন, আজি জোনাক নিশাৰ বৰ আনন্দৰ দিন। এনে দিনত মই গান নাগাই থাকিব নোৱাৰোঁ। খোৱা বোৱা বহুত কৰিলোঁ, এতিয়া গান গাওঁ শুনা, কি আগত গাম কোৱা। এই কথা শুনি শিয়াল চমকি উঠিল, ক'লে, নিজেই নিজৰ বিপদ কিয় মাতি আনিব লাগে? তুমি নাজানা নেকি যে চুৰ কৰিবলৈ আহিলে হাঁহি আৰু গান বৰ বেয়া বস্তু? তাৰোপৰি তোমাৰ মুখৰ মাতটো বৰ মধুৰ নহয়, বহু দূৰৰ পৰাই এই আৱাজ শুনা যায়। ওচৰতে চকীদাৰ মানে পহৰাদাৰ শুই আছে, তোমাৰ বেসুৰা গান শুনি সিহঁতৰ টোপনি ভাগি গ'লে সৰ্বনাশ কথা হ'ব। সিহঁতে হাতত দাণ্ডা লৈ আহি আমাক মাৰপিট কৰি বন্দী কৰিব পাৰে, এইবোৰ কেলেংকাৰীৰ প্ৰয়োজন নাই। এতিয়া আমি ভালে ভালে ইয়াৰ পৰা ওলাই যোৱাৰহে কথা। শিয়ালৰ এনেকুৱা কথা শুনি গাধৰ খং উঠিল। সি ক'লে, তুমি হ'লা জংঘলৰ জানোৱাৰ, তুমি গানৰ কি মূল বুজি পাবাহে? তুমি ইমান বেৰসিক বুলি জনাহাতেন এই ধুনীয়া জোনাক ৰাতি তোমাক লৈ নাহিলোহেঁতেন। আহ, কি মধুৰ জোনালী নিশা! এতিয়া গাধৈ গান গোৱা আৰম্ভ কৰিব বুলি ভাবি শিয়ালে লৰালৰিকৈ কৈ উঠিল, ময়ো সিমান বেৰসিক নহয়, বাৰু তুমি গান গাবানে তেতুফালি চিঞৰিবা। সেয়ে কৈছোঁ, এতিয়া এই গান চানবোৰ এৰা, নহ'লে আমি বিপদত পৰিম। এই কথা শুনি গাধৰ খং দুগুণে চৰিল, কিকলি মূৰ্খ, মই গান গাব নাজানো। শুন, গানৰ সাতোটা স্বৰ, তিনিটা গ্ৰাম, একৈশটা মূৰ্চনা আৰু ঊনপঞ্চাছটা তাল, এই হ'ল গানৰ সুৰ। তাৰোপৰি আছে তিনিটা মাত্ৰা, তিনিটা লয়, ৩৬টা ভাগ, নটা ৰস আৰু ৪০টা ভাৱ। এই সকলো ধৰণৰ গান মোৰ কণ্ঠস্থ হৈ আছে, তাৰে মাত্ৰ এটা গাই শুনাইছোঁ, শুন তেনেহ'লে। তাকে শুনি শিয়াল লগে লগে থিয় হ'ল আৰু ক'লে, অকণমান ৰবা মামা, মই আগতে গৈ বেৰৰ বাহিৰ হৈ লওঁ আৰু খেতিয়ক বেটা আহিছে নেকি চাওঁ, তাৰপিছত তুমি চিঞৰি বাখৰি গান গাই থাকা। সেয়াই হ'ল, শিয়ালে খেতিৰ পৰা ওলাই গৈ বাহিৰত লুকাই থাকিল আৰু গাধৈ মনৰ আনন্দত গান গাবলৈ আৰম্ভ কৰিলে। তাৰ বিকট

0: চিঞৰ শুনি খেতিয়কসকলৰ টোপনি ভাগি গ'ল। তেওঁলোকে উঠি হাতে হাতে লাঠি টাঙোন লৈ খেতিপথাৰত উপস্থিত হ'ল আৰু গাধক দেখা মাত্ৰেই লগালে পিটনি। সেই ৰাজহুৱা পিটন খাই গাধই আধা মৰা হৈ মাটিত বাগৰি পৰিল। তেতিয়া খেতিয়কসকলে এডাল ৰছীৰে গাধৰ ডিঙিত বান্ধি দিলে যাতে সি পলাই যাব নোৱাৰে। গাধক এডাল গছত বান্ধি থৈ ঘৰলৈ গৈ শুই থাকিল। গাধৈ পিটন খাই গোটেই দেহতে প্ৰচণ্ড বিষ অনুভৱ পৰিলে। সি কিহৰ পৰা কি হ'ল একো বুজিবকে নোৱাৰিলে। সি ভাবিলে মানুহবোৰৰো শিয়ালৰ দৰে গানত কোনো নিচা নাই, সিহঁতে সংগীতৰ তাল মান একো বুজি নাপায়। শিয়ালটোৱে তাৰ কাষলৈ আহি মাত দিলে। সি মিচিকৈ হাঁহি ক'লে, মামা, তুমি তোমাৰ গানৰ ভাল পুৰস্কাৰ পালা। শুনিলানে সাধুটি? গতিকে যি সময়ত যিটো কাম কৰিব নালাগে সেই সময়ত সেই কামটো কেতিয়াও কৰা উচিত নহয়, তাৰ ফল বিপৰীতহে হয়, নহয়নে? সদায় সময় বুজি মানুহে কাম কৰিব লাগে। সাধুটি ভাল লাগিল নিশ্চয়। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম অভিৰূপা বৰষা চান্দিল। আজি মই এটি কবিতা গাম। আকাশত মেঘে গাজে গিৰ গিৰ গিৰ, জাকে জাকে বৰষুণ আহে হিৰ হিৰ। বেং বেং বেং ঔ পাত বেং, দীঘল দীঘল লেং পেং ঠেং। যোৱা যদি উঠিলো অকলৰ ভূৰত, ঢোল বাম খোল বাম ৰতনপুৰত। বগ ও বগ কৰি আছা জপ, দলিকনা খলিহনা খালা তপা তপ। ইয়াতে মাজুলী এই ৰতনপুৰ, আমি বজা বজনা তোৰ তোৰ তোৰ। ধন্যবাদ।
2: তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীক্ষিতা কলিতা।
2: তুমি ক'ৰ পৰা আহিছা?
3: মই পাঞ্জাবাৰীৰ পৰা আহিছো।
2: আজি মেলত কি শুনাবা?
3: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচিত জয় গুৰু শংকৰ সৰ্বগুণাকৰ মহিমা তোমাৰ অপাৰ। বৃন্দাবন কাশী মধুৰা ফুৰি কৰিলা ধৰ্ম প্ৰসাৰ। জন্ম তোমাৰ আলি পুখুৰী গাঁৱৰ ভগৱান শিৱৰ বৰত। প্ৰীতি তোমাৰ কুসুম্বৰ ভূঞা মাতৃ সত্য সন্ধ্যা। শিশুকালে আছিল অধীতে চঞ্চল নিৰ্মল কমল মন, হৃষ্ট পুষ্ট শিশু নেতা তুমি বল শক্তিৰ সমাহাৰ। বিদ্যা শিক্ষা

0: একবদানো ধন্যবাদ
1: বন্ধু হইছে তোমার নামটো কো
0: দিব্যম মধু কইল
1: দিব্যম কোরপা হইছা
0: নানপাড়া হিতালা মন্দির বত গুয়াহাটি
1: খুব সুন্দর কি সুন্দর কো নিজ থকা ঠাইখনৰ কথা কৈছে বাৰু দিব্যমে আমাক আজি কি শুনাব মেলত
0: কনমানি
1: অকনমানি গান নে কবিতা
0: গান
1: গান দিয়া গুয়া আৰু ডাঙৰ কৈ গাবা দেই
0: অকনমানি চৰাই নীল আকাশৰ পৰাই উৰি উৰি উৰি উৰি ৰং ছটিয়াই আমি সৰু মইনাবোৰে ধৰো থপিয়াই অকণমানি চৰাই নীল আকাশৰ পৰাই উৰি উৰি উৰি উৰি ৰং ছটিয়াই আমি সৰু মইনাবোৰে

0: খুব সুন্দৰ দিবম। কোনে শিকালে তোমাক গীতটি?
1: মাই
0: মায়ে শিকাইছে। আমাৰ মেলত আগতে আহিছিলানে?
1: নাই,
0: অহা নাই, এবাৰ প্ৰথম। বাৰু আকৌ আহিবানে? আহিবা। এতিয়া দিবমৰ ইমান সুন্দৰ গানটোৰ কাৰণে আমি ডাঙৰকৈ কি কৰিম, হাত চাপৰি বজাই দিম। অকণিহঁত, তোমালোকৰ গীত মাত শুনিলোঁ। এতিয়া তোমালোকৰ গৰমৰ বন্ধ হৈ আছে নহয়নে, গতিকে তোমালোকে এই বন্ধৰ সময়খিনি সদায় সদ্ব্যৱহাৰ কৰিবা। যিখিনি কাম কৰিলে তোমালোকে আগলৈ কিছু কথা শিকিব পাৰা, তেনেধৰণৰ কাম কৰিবা। আৰু আমি এই বিষয়ে আমাৰ মেলত চেমনীয়াৰ চৰাত তোমালোকক কৈয়ে আছোঁ। তোমালোকে আৰু এটা কাম কৰিব পাৰা, সৰুকৈ বাগিচা এখন কৰিবাচোন। সুন্দৰ সুন্দৰ ফুলবোৰ ৰুবা, বা ঘৰত খাব পৰা কিছুমান সৰু সৰু বস্তু যেনে পদিনা, ধনিয়া, এইবোৰ কেনেদৰে কৰিব পাৰি ডাঙৰৰ পৰা শিকি তোমালোকে সৰুকৈ বাগিচা এখন কৰিবাচোন। চাবা, তোমালোকৰ গৰমৰ বন্ধ খোলা হোৱালৈকে তোমালোকৰ বাগিচাখনো ডাঙৰ হৈ আহিব, আৰু কিমান ভাল লাগিব নহয়নে। এতিয়া পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোকক পুনৰ মৰম আৰু চেনেহ জনাই আজিৰ মেলৰ পৰা মই মামনি বাইদেউ বিদায় লৈছোঁ। আটাইয়ে ভালে থাকা, কুশলে থাকা। আজিলৈ আহোঁ।

0: অকণিৰ মেল শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাইও?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহ'লে টনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো চিম্বা ছবিৰ কেইটিমান গীত। প্ৰথমে শুনক ৰাহত ফতেহ আলী খান, আশীষ কোঁৱৰ আৰু তনিষ্ক বক্সীৰ কণ্ঠৰীতি গীত, গীতিকাৰ ৰশ্মি বিৰাগ, সংগীত।

চিম্বা ছবিত সেয়া আছিল দিলীপ নেগী আৰু গোল্ডি। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত চিম্বা ছবিত শুনক অৰিজিৎ সিং, আশীষ কৌৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ৰশ্মি বিৰাগ।

বুকুৰ আপোন আই এই গীতটিৰে আমি যোৱা খণ্ডৰ সামৰণি মাৰিছিলোঁ। আমি কথা পাতি আছিলোঁ বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে। তেখেতৰ সুৰীয়া জীৱনৰ আৰু বহু কথা পাতিবলগীয়া আছে। শ্ৰোতাসকলেও নিশ্চয় শুনিবলৈ ৰৈ আছে তেখেতৰ মুখেৰে তেখেতৰ সুৰীয়া জীৱনৰ কথা। কিন্তু আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ তেখেতে গোৱা কেইটিমান গীতৰ অংশবিশেষেৰে।

0: গীতকেইটি শুনি নিশ্চয় আপোনালোক সকলোৰে ভাল লাগিছে। আপোনালোকৰ অপেক্ষাৰ অন্ত পেলাই আহক আমি এতিয়া কথা পাতোঁ বিউটি শৰ্মা বৰুৱাৰ সৈতে। বাইদেউ, পুনৰবাৰ আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰিছোঁ।
1: ধন্যবাদ। মই বৰ আবেগেৰে বাট চাই আছিলোঁ মোৰ মৰমৰ শ্ৰোতাসকলক লগ পাম বুলি আৰু কথা পাতিম বুলি। আকাশবাণীৰ জৰিয়তে তোমাৰ লগত বহুত ধন্যবাদ জনাইছোঁ।
0: যোৱা খণ্ডটি শুনাৰ পাছত বহু শ্ৰোতাই আমাক বিভিন্ন মাধ্যমেৰে, সামাজিক মাধ্যমতেই হওক, ফোনযোগেই হওক, বিভিন্ন ধৰণে বাৰ্তা প্ৰেৰণ কৰিছিল যে তেওঁলোক আপ্লুত হৈ পৰিছে আপোনাৰ সৈতে এই আলাপ শুনি। আৰু বিশেষকৈ আপুনি এতিয়াও ইমান সুৰীয়াকৈ গীতসমূহ শুনাইছে তেখেতসকলক, সেই কথাটোৱে শ্ৰোতাসকলক আৰু অধিক আহ্লাদিত কৰিছে।
1: মই আচলতে মই আন্তৰিকতাৰে মই ক'ব পাৰোঁ আৰু ক'বলৈ ওলাইছোঁ যে মোৰ সকলোৰে মৰম আৰু আশীৰ্বাদৰ বাবে মই গীত গাই আছোঁ এতিয়াও, আৰু মোৰ সংগীতৰ পূজা অব্যাহত ৰাখিব পাৰিছোঁ। আৰু তাৰ বাবে মই সকলোকে আন্তৰিকতাৰে মই বহুত ধন্যবাদ, শ্ৰদ্ধা আৰু শুভাশিষ যাচিছোঁ।
0: আমি আৰু কথা পাতিম আপোনাৰ সুৰীয়া জীৱনৰ কথা, বহু কথা পাতিবলগীয়া আছে। যোৱা খণ্ডত আপুনি কৈছিল যে ৰেডিঅ'ৰ অনুষ্ঠান শুনিয়ে আপুনি ঠুমৰি শিকিছিল। সেই সময়ত ঠুমৰি শিকিবলৈ আপোনাৰ বিশেষ একো সুযোগ পোৱা নাছিল, কিন্তু ৰেডিঅ'ৰ অনুষ্ঠান শুনিয়ে আপুনি ঠুমৰি শিকিছিল। যোৱা খণ্ডত কিন্তু আমি ঠুমৰি নুশুনিলো। আজিৰ খণ্ডৰ আৰম্ভণিতে আপোনাৰ পৰা ঠুমৰি শুনি ল'ব বিচাৰিছো।
1: হয়, ঠুমৰিৰ প্ৰতি মোৰ বিশেষ আকৰ্ষণ আছিল। যিহেতু মই কৈছোৱেই শাস্ত্ৰীয় সংগীতৰ বেছটো মই ৰাখিছিলো, শিকিছিলো যিমান পাৰো, তেনেকে ভজন গজল আদিও লৈছিলো, য'ৰ পৰা যেনেকে পাওঁ মই বুটলি লৈছিলো। আৰু পিছত মই মোৰ গুৰুজী পণ্ডিতজী মতিলাল শৰ্মাজীক মই লগ পাইছিলো, মোৰ জীৱন ধন্য হৈছিল। তাৰ আগতে মই কৈছিলো আগৰ খণ্ডত যে মই লক্ষ্মী শংকৰ, নিৰ্মলা মিশ্ৰ, শ্ৰদ্ধাৰ বেগম আখতাৰজী, এইসকলৰ মই খুব শুনিছিলো ৰেডিঅ'ত ঠুমৰি, পুষ্পা পাঠ্যৰ, এনেকে এইসকলৰ পৰা শুনি মই ঠুমৰিবিলাক গাবলৈ লৈছিলো। আৰু যোৰহাটৰ ৰিচাৰ্চ লেবৰেটৰী এটা আছে ন, সেই ৰিচাৰ্চ লেবৰেটৰীত চাইণ্টিষ্টসকলেও ইমান সুন্দৰ ক্লাছিকেল গাইছিলে, এতিয়াও মোৰ মনত পৰে, মিষ্টাৰ এণ্ড মিছেছ গুহ, তেওঁলোকে মানে জলসা খুব আয়োজন কৰিছিলে আৰু সেই জলসাত কেৱল ক্লাছিকেল সংগীতেই মানে চৰ্চা হৈছিল। তাত গাবলৈ লৈছিলো, তাত গাবৰ কাৰণে মোক বহুত দৰকাৰ হৈছিলে এনেধৰণৰ গীত। মই খেয়াল আদিও গাওঁ আৰু বিলম্বিত হওক, ছোটা খেয়াল হওক, যেনেকে পাৰো গাওঁ, আৰু ঠুমৰিও গাওঁ মই। গতিকে সেইটো মনৰ মানে যিটো মোৰ ঠুমৰিৰ গোৱাৰ বাবে স্পৃহা আছিলে, সেই স্পৃহা মই পূৰণ কৰিছো। পিছত মই ঠুমৰি গাইছো, সুন্দৰকে গাই পেলাই মই চি ডি এখনো উলিয়ালো, তাতে বেলেগ বেলেগ ধৰণৰ ঠুমৰি আছিলে, মই তাৰে অলপ গাইছো দেই।
0: হয়, ভাল লাগিব।

0: আমি ঠুমৰি শুনিলোঁ, সঁচাকৈ ভাল লাগিল। আৰু আপুনি এতিয়াও ইমান সুন্দৰকৈ আপুনি ৰিয়াজ কৰে, এতিয়াও সেই চৰ্চা অব্যাহত ৰাখিছে। আমি যোৱা খণ্ডত আকাশবাণী গুৱাহাটীৰ সৈতে আপোনাৰ সম্পৰ্কৰ আৰম্ভণিৰ কথা পাতিছিলোঁ। আপুনি কৈছিল যে আকাশবাণী গুৱাহাটী কেন্দ্ৰক আপুনি মন্দিৰৰ সৈতে তুলনা কৰিছিল, অতি শ্ৰদ্ধাৰে আপুনি ইয়ালৈ অহা বুলি কৈছিল। কিন্তু আকাশবাণী গুৱাহাটীৰ লগতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সৈতেও আপোনাৰ এক বিশেষ সম্পৰ্ক আছিল, তাতো আপুনি বহুতো গীত বাণীবন্ধন কৰিছে। এতিয়া আমি শুনিব বিচাৰিছোঁ ডিব্ৰুগড় কেন্দ্ৰৰ সৈতে আপোনাৰ সম্পৰ্ক কিদৰে হ'ল, তাত কি ধৰণৰ গীত গালে, সেই সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ।
1: আচলতে মই আগৰটো খণ্ডত কৈছোৱে, মই অডিশ্যন দিছিলোগে আকাশবাণী গুৱাহাটীত, মই স্বীকৃতিৰ বাবে পৰীক্ষা দিছিলো। তাৰপিছত মই আকাশবাণী গুৱাহাটীতে সংগীত পৰিৱেশন কৰি আছিলো। যেতিয়া তাৰপিছত আকাশবাণী ডিব্ৰুগড় স্থাপিত হ'ল, তেতিয়াৰ পৰা মোক আকৌ তালে ট্ৰান্সফাৰ কৰিলে ডিব্ৰুগড়লৈ, যিহেতু মই যোৰহাটত থাকিছিলোতো। যোৰহাটৰ শিল্পীসকল ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰা গীত গায়। ডিব্ৰুগড় ৰেডিঅ' ষ্টেচন স্থাপন হোৱাৰ পিছত কিছুদিন সময় লাগিছে অকণমান ট্ৰান্সফাৰ হওঁতে, কিন্তু সেই যেতিয়াৰ পৰা মোক প্ৰগ্ৰেম দিছে আৰু আৰম্ভ হৈছে তেতিয়াৰ পৰা মই গীত গাইছোঁ ডিব্ৰুগড়ত। সিমানৰ পৰা ধৰা মই 1976ত মোৰ বিয়া হৈছে, আৰু বিয়াৰ পিছত মই আকৌ ট্ৰান্সফাৰ ল'ব লগা হৈছে আকাশবাণী গুৱাহাটীলৈ, আকৌ ট্ৰান্সফাৰ ল'ব লগা হৈছে। কিন্তু তথাপি এৰি দিয়া নাছিলে মোক ডিব্ৰুগড়। মই যেতিয়াই মাৰ ঘৰত থাকিবলৈ যাওঁ কিছুদিনৰ বাবে, তেতিয়াই মোক প্ৰগ্ৰেম দিয়ে আৰু সেইমতে মই গাই আহোঁগৈ। সেইকাৰণে আদান প্ৰদানটো আকাশবাণী গুৱাহাটী আৰু আকাশবাণী ডিব্ৰুগড়ৰ লগত মোৰ এটাল সূতাৰ দৰে মই আছিলোঁ মাজতে বহু দিনলৈকে। তাৰপিছত যেতিয়া মই স্থায়ীভাৱে গুৱাহাটীত মই থাকিলোঁ বিয়াৰ পিছত, মই মিউজিক স্কুল এখনো খুলিলোঁ, অলকানন্দা সংগীত বিদ্যালয়। সেইখন স্কুল লক্ষ্ণৌ ভাটখণ্ডা ইউনিভাৰ্চিটিৰ এফিলিয়েশ্যনো আছিলে। বহু বছৰ চলালোঁ, বহু ভাল ভাল ষ্টুডেণ্টো ওলাইছিল। শাস্ত্ৰীয় সংগীতৰ শিক্ষা আকাশবাণীৰ যুৱবাণীৰ লোকে যিবিলাক উত্তীৰ্ণ কৰাওঁ, মই পৰীক্ষা দি স্বীকৃতি পাওঁ, ল'ৰা ছোৱালীবিলাকক শিশুৰ অনুষ্ঠানত যোগ দিয়াওঁ, এনেকুৱা ধৰণৰ বহুতখিনি হৈ আছিলে, কথাবিলাক খুব ভাল আছিলে। ঠিক তেনেদৰে গৈছিলে আৰু আকাশবাণী ডিব্ৰুগড়ৰ যেতিয়াৰ পৰা মই গৈছোঁ, তাতো গুণী জ্ঞানী ব্যক্তিসকলক মই লগ পাইছিলোঁ। সেই সময়ত তাতে আমাৰ শ্ৰদ্ধাৰ সকলোৰে পৰিচিত জ্যোতিষ ভট্টাচাৰ্যী, তেখেত আছিলে, শ্ৰীযুত হীৰেণ গোহাঁই, শ্ৰীযুত ৰাজেন গোহাঁই, শ্ৰীযুত ভৱেশ গোস্বামী,
0: সৈয়দ সাদুল্লাহ,
1: তাৰ উপৰি

0: হেম হাজৰিকা, শ্ৰীযুত হেম হাজৰিকা কুল পাইছোঁ, তাতে মোৰ লগত বজাইছিলে উপেন ফাংচু, এনেকে এইসকলক আৰু বহুত লোকক মই পাইছোঁ। তাবলাৰ শ্ৰীযুত খগেন দাস আছিলে, এনেকে বহুতক পাইছোঁ মই, আৰু বহুত মনত পৰে সেই সময়ৰ দিন। আৰু সেই সময়ত ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত এবাৰ আমাৰ বীৰেন্দ্ৰ ফুকন দেৱ তেখেতো আছিল নেকি এছ ডি হিচাপে মাজতে, তেনেকে পাইছিলোঁ। আৰু তাৰে যিসকল গীতিকাৰ তাৰ মাজৰ পৰা এতিয়াও সন্ধ্যা বাইদেউ, সন্ধ্যা দেৱী, শ্ৰীযুতা সন্ধ্যা দেৱী সকলোৰে পৰিচিত, তেখেতৰ গীত মই গাইছিলোঁ তাত। আৰু তেখেতৰ ঘৰত মই থাকিব লগাও হৈছিলে, মোক তেখেতে আহিব নিদিয়ে, বহুত মৰম কৰি ৰন্ধা বঢ়া কৰি খুৱাই, তেখেতৰ মাকো আছিলে তেতিয়া, আৰু মই অহা যোৱাটো সুবিধা কৰি দিয়ে ৰেডিঅ'লে, এনেকে ধৰণৰ ঘৰুৱা এটা তেখেতৰ লগত মোৰ সম্পৰ্ক হৈছিল। আৰু বৰ মিঠা মিঠা গীত লিখিছিল। আৰু ভাগ্যক্ৰমে মোৰ নিজৰ দাদা, মোৰ ডাঙৰ দাদা শ্ৰীযুত অনিল বৰুৱা, তেখেত নাই এতিয়া, তেখেতে গীত সুৰ কৰিছিলে, লিখিছিলোঁ, আৰু মোক বহুত প্ৰেৰণা যাচিছিল তেওঁ। সেয়া দাদাই, যাৰ কথা মই কৈছিলোঁ, ক্ৰিকেটৰ মেচ ষ্টাৰ্ট হ'লে কমেণ্ট্ৰি শুনে আৰু মই গান শুনিবলৈ নাপাওঁ যে, সেয়া দাদা।
1: ৰেডিঅ'টোলৈ টনাটনি হয় আপোনাৰ?
0: অঁ, ৰেডিঅ'লৈ। তেওঁ খুব ধুনীয়া সুৰ কৰিছিলে। আৰু এই গীতটি, আকাশ নীলা নীলা আকাশ, নিবিড় মায়াই কিয় যে মাতে, এই গীতটি যদি কোনোবাই অকণমান মন দি শুনে নহয়, এই গীতৰ প্ৰেমত পৰিব
1: সঁচাকৈ, এটি ভাল লগা গীত।
0: আৰু এটা কথা মই কওঁ, কোনোবা যদি ষ্টুডেণ্টে গীত শুনি পেলাই নিজৰ গলা সাধনাৰ কাৰণে যদি অকণমান চেষ্টা কৰোঁ বুলি ভাবে, এই গীতটিয়ে বহুত অৰিহণা যাচিব, মই ইমানেই কৈছোঁ। আৰু গীতটি মই প্ৰাণঢালি গাইছোঁ, মোৰ খুব প্ৰিয় গীত এইটো, আৰু এইটো আদৰি ল'লে, লৈছেই বহুতে, আৰু অলপ আদৰি ল'লে মানে বহুত ভাল লাগিব মোৰ।
1: সঁচাকৈ, আমি প্ৰথম খণ্ডটিৰ আৰম্ভণিতে কিছু অংশ আমি বজাইছিলোঁ এই গীতটিৰ।
0: হয় হয়।
1: আৰু এই গীতটিৰ কথা ওলাইছে যেতিয়া, আপোনাৰ দাদাৰ কথা ওলাইছে যেতিয়া, আজি যদি গীতটি অলপ গাই শুনাই, তেতিয়া আমাৰ সকলোৰে ভাল লাগিব।
0: হয়, নিশ্চয়, মই খুব ভাল লাগিব মোৰো এই গীতটি গাবলৈ পালে, মই অলপ গাইছোঁ বাৰু।

0: সঁচাকৈ আপোনাৰ দাদাৰ সৈতে আপোনাৰ ৰেডিঅ'টোলৈ টনাটনি হৈছিল, কিন্তু সেই দাদাই সুৰ কৰিলে ইমান সুন্দৰ এটি গীত আকাশ নীলা, আৰু শ্ৰোতাসকলে আজি শুনি ভাল পাইছে, আৰু এনেও এই গীতটি শ্ৰোতাসকলৰ প্ৰিয়, আৰু আপুনি যে কৈছে আৰু বেছি যদি আদৰি লয় আপোনাৰ ভাল লাগিব, নিশ্চয় আদৰি ল'ব শ্ৰোতাসকলে, ইমান ভাল লগা গীত আদৰি নোলোৱাৰ কোনো কথাই থাকিব নোৱাৰে। আৰু আমি ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ আৰু গীতৰ কথা পাতিব বিচাৰিছো, জানিব বিচাৰিছো আচলতে আৰু কি কি গীত গাইছিল
1: ডিব্ৰুগড়ৰ দুটা বা তিনিটা এনেকুৱাকে মানে বিশেষ যিবিলাক স্পেচিয়েল প্ৰগ্ৰেম বুলি কয় সেইবিলাকত গীত গোৱা হয়। ইয়াৰে আন এটি গীতটো বৰ সুন্দৰ আছিলে, সেই গীতটি লিখিছিল অমিত চৰকাৰ, সকলোৰে পৰিচিত, আৰু যোৰহাটৰে অমিয়াধৰ বৰুৱা, এজন প্ৰসিদ্ধ ভায়লিন বাদকো হয় তেওঁ,
0: তেখেতে সুৰ কৰিছিল,
1: তেখেতে সুৰ কৰিছে, আৰু গীতটি বৰ মিঠা গীত, ঘৰ মোৱা প্ৰকৃতিৰ কাকলি নীৰৱ হল এতিয়া কিমান ৰাতি কোনে জানে, গীতটি কথাখিনি এনেকুৱা, এই গীতটি বৰ সুন্দৰ আছিলে,
0: কথাখিনি সুৰত শুনিলে আৰু ভাল লাগিব।
1: মই অকণমান গাই দিছো বাৰু, মোৰ খুব প্ৰিয় গীত এটি।

এই গীতটি শুনি খুব ভাল লাগিল। আৰু আপোনাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বাণীবন্ধন কৰা গীত বা আকাশবাণী গুৱাহাটী কেন্দ্ৰত বাণীবন্ধন কৰা বহুতো গীত আছে, আমি এই গীতৰ কথা পাতি যাম। কিন্তু আপোনাৰ জীৱনত আপোনাৰ স্বামী দ্বিজেন্দ্ৰ মোহন শৰ্মা, আমাৰ অসমৰ সংগীত জগতৰ এগৰাকী অতি শ্ৰদ্ধাৰ ব্যক্তি, তেখেতৰ অৰিহণা আছে, তেখেতৰ সান্নিধ্য, তেখেতক আপুনি জীৱন সংগী হিচাপে পায়, আপোনাৰ সংগীত জীৱনটো বহু পৰিমাণে সমৃদ্ধ হৈছিল। এই বিষয়ে আমি পৰৱৰ্তী খণ্ডত বিতংকৈ পাতিম। আজিলৈ অনুষ্ঠানটি ইয়াতে সামৰো। বাইদেউ, আপুনি ভালে কুশলে থাকক, অহা খণ্ডত আকৌ লগ পাম।

0: তেখেতৰ অৰিহণা আছে, তেখেতৰ সান্নিধ্য, তেখেতক আপুনি জীৱনসংগী হিচাপে পায়, আপোনাৰ সংগীত জীৱনটো বহু পৰিমাণে সমৃদ্ধ হৈছিল। এই বিষয়ে আমি পৰৱৰ্তী খণ্ডত বিতংকৈ পাতিম। আজিলৈ অনুষ্ঠানটি ইয়াতে সামৰো। বাইদেউ, আপুনি ভালে কুশলে থাকক, অহা খণ্ডত আকৌ লগ পাম।
1: সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো চেমনিয়াৰ চৰা।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাৰ প্ৰথমেই শুনাবলৈ লৈছোঁ আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ বৰগীতৰ শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিহঁতে পৰিৱেশন কৰা শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত। বৰগীতটি শিকাইছে প্ৰশান্ত ৰাজখোৱাই।

0: ইমান পৰে আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ বৰগীত শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিসকলে পৰিৱেশন কৰা শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি শুনিলা। ভাইটি ভণ্টিহঁতক বৰগীতটি শিকালে প্ৰশান্ত ৰাজখোৱাই, পৰিৱেশন কৰিলে ক্ৰমে মেঘনা দাস, চায়নজ্যোতি কাশ্যপ, আৰ্না আদ্ৰিতা ৰাজবংশী, ৰাগিনী কাশ্যপ, হিমাঘ্ন বৈশ্য, জয়িতা চেতিয়া, প্ৰিয়াংশী বৰ্মন, বৃষা ভৰদ্বাজ, ইবন চিৰিং আৰু দৃশা ঠাকুৰীয়াই। বৰগীতটিত খোল সংগত কৰিলে গিৰেণ কলিতাই, তালত গোবিন্দ ডেকা, বাঁহীবাদনত প্ৰসন্ন বৰুৱা আৰু ভায়লিন বাদনত আছিল ময়ূখ ডেকা। চোৰাত এইবাৰ আগবঢ়াইছো এটি কথিকা, বিষয় ব্যক্তিত্ব বিকাশৰ বাবে কিশোৰ কিশোৰীৰ কৰণীয়। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছে বৰপেটা জিলাৰ 1632 নম্বৰ গাদেহালি জনতা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নমিতা তালুকদাৰে।
1: চেমনীয়া ভাইটি ভণ্টিহঁত, মৰম লোমা, আজিৰ চৰাত মই তোমালোকক কেনেদৰেনো মানুহৰ প্ৰিয়ভাজন হ'ব পাৰি অথবা আমাৰ দৈনন্দিনৰ অভ্যাস, অনুশীলন, আচাৰ ব্যৱহাৰৰ জৰিয়তে কিদৰে জনমানসত এগৰাকী সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হিচাপে নিজকে গঢ়ি তুলিব পাৰি সেই বিষয়ে ক'বলৈ লৈছোঁ। পৰিয়াল, আত্মীয় স্বজন, বন্ধু বান্ধৱ নাইবা জ্যেষ্ঠজনৰ পৰা মৰম আৰু যত্ন পাবলৈ সকলো মানুহৰে হেঁপাহ থাকে। একেই হেঁপাহ তোমালোকৰো নিশ্চয় আছে, নহয়নে বাৰু? সেইবুলি বিচাৰিলেই জানো আনৰ পৰা মৰম আৰু যত্ন পাব পাৰি? সেইখিনি পাবলৈ হ'লে আমি নিশ্চয় আমাৰ লগত জড়িত ব্যক্তিসমূহৰ প্ৰিয়ভাজন হ'ব লাগিব। আনৰ প্ৰিয়ভাজন কেনেকৈ হ'ব পাৰি? তাৰ বাবে দৈনন্দিন জীৱনত আমাৰ আচৰণত কিছুমান অভ্যাসৰ, অনুশীলনৰ প্ৰয়োজন। আমাৰ দৈনন্দিন চলন ফুৰণ, কথা বতৰা, আচাৰ ব্যৱহাৰত কিছুমান উল্লেখনীয় দিশ সংযোগ কৰিব পাৰিলে আমি নিজকে এগৰাকী আদৰ্শ ব্যক্তি হিচাপে সমাজত নিজৰ পৰিচয় দাঙি ধৰিব পাৰিম। আহাচোন, এতিয়া কোনবোৰ কথাৰ প্ৰতি তোমালোক সদায় সচেতন হ'লেহে নিজকে আনৰ প্ৰিয়ভাজন কৰি তুলিব পাৰিবা সেই বিষয়ে অলপ ক'ব খুজিছোঁ। তোমালোকৰ শিশু অৱস্থা পাৰ হৈ এতিয়া তোমালোক চেমনীয়া হৈছা। বয়স বঢ়াৰ লগে লগে বুজন ক্ষমতাও বাঢ়িছে, সেয়েহে এতিয়াৰে পৰাই তোমালোকে নিজৰ ব্যক্তিত্ব আকৰ্ষণীয়ভাৱে গঢ় দিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ বাবে সদায় কেইটামান কথাৰ ওপৰত তোমালোকে গুৰুত্ব দিবা। নিজৰ ব্যক্তিত্বক মোহনীয়া কৰি তুলিবলৈ হ'লে তোমাৰ আচৰণত আটাইতকৈ মনোযোগ দিবলগীয়া দিশটো হৈছে শিষ্টাচাৰ। শিষ্টাচাৰ এক সামাজিক

আচৰণ, য'ত ভদ্ৰতা আৰু নম্ৰতাৰ ভাৱ নিহিত থাকে। বয়সত তোমালোকতকৈ সৰু বা ডাঙৰ নাইবা সমনীয়াৰ লগত কথা পাতোঁতে সদায় বিনম্ৰভাৱে আৰু ভদ্ৰভাৱে কথা পাতিব লাগে। বিনয়ী আচৰণে মানুহৰ অন্তৰ স্পৰ্শ কৰিব পাৰে। পৰিচিত মানুহ এজনক লগ পালে মাত এষাৰ দিয়া, খা খবৰ সোধা বা লৰালৰিত তাৰ বাবে সময় নাথাকিলেও হাঁহি এটাৰে সম্ভাষণ জনোৱাটোৱে সৌজন্যতাবোধ প্ৰকাশ কৰে। ঘৰলৈ আলহী আহিলে বহিবলৈ দি মাত খাৰ দিয়া, আনে কথা পাতিলে ওপৰতে মাত নিদিয়া, সন্মুখৰ মানুহজনে তোমাক কোৱা কথাখিনি মনোযোগেৰে শুনা, লুকাই চুৰকৈ আনৰ কথা শুনি নথকা ইত্যাদি আচৰণে শিষ্টাচাৰ। সজ আচৰণে বহু বিপদৰ পৰাও ৰক্ষা কৰিব পাৰে। তোমালোকে যদি কাৰোবাৰ ওচৰত কিবা ভুল কৰা আৰু বিনম্ৰ আৰু ভদ্ৰভাৱে সেই ভুলৰ বাবে ক্ষমা খোজা, সেই ব্যক্তিগৰাকীয়ে তোমালোকৰ আচৰণত মোহিত হৈ ক্ষমা কৰি নিদিয়াকৈ নাথাকে। কিন্তু ৰুক্ষ আৰু অসৎ আচৰণে মানুহৰ মনত কাৰোবাৰ প্ৰতি ঘৃণাৰ উদ্ৰেক ঘটাবও পাৰে। শিষ্টাচাৰী হোৱাৰ লগে লগে তোমালোক মৃদুভাষী আৰু মিতভাষী হোৱাটো নিতান্তই দৰকাৰী। কোমল সংগীতে যিদৰে আমাৰ হিয়া জোৰ পেলায়, এশাৰী কোমল মাতেও আমাৰ মন জোৰায়। তেনেকৈ প্ৰয়োজনতকৈ বেছি কথা কৈ থাকিলেও শুনোতাজনৰ মনত বিৰাগভাৱ জন্মে। গতিকে যিখিনি কথা নকলেও নহয়, সেইখিনি কথাহে আমি শ্ৰোতাজনৰ আগত ব্যক্ত কৰিব লাগে। বহু বলকিতাই মূল বক্তব্যৰ গুৰুত্ব হ্ৰাস কৰে। আমাৰ আচৰণত এটা গুৰুত্বপূৰ্ণ দিশ হৈছে স্পষ্টবাদিতা। স্পষ্টবাদিতাই মানুহৰ ব্যক্তিত্বক এটা অনন্য মাত্ৰা দিয়ে। সত্য কথাত সাহসিকতাৰে স্পষ্টভাৱে মাত মতা মানুহৰ ওপৰত সকলোৰে আস্থা থাকে। সেয়েহে আনৰ বিশ্বাসভাজন হ'বলৈ স্পষ্টবাদী হোৱাও উচিত, স্পষ্টবাদী হোৱা উচিত। দৃঢ়তা হৈছে সুন্দৰ ব্যক্তিত্বৰ চাবিকাঠি। সৰু বৰ যিকোনো কথাত তোমালোকৰ মতত দৃঢ়তা থকাটো নিতান্তই জৰুৰী। যদি নিজৰ কথাৰ ভেটি থৰকবৰক হয়, আনৰ দৃষ্টিত তোমালোক আস্থাহীন হৈ পৰিবা। অৱশ্যে হিতৰ বিপৰীতে থকা দৃঢ়মতক শিথিল কৰিব পৰাটো অতি প্ৰয়োজনীয় কথা। আমি এখন সমাজত বাস কৰোঁ। এখন সমাজৰ বহু নীতি নিয়ম থাকে, পৰম্পৰা থাকে। ঘৰ, পৰিয়াল, সামাজিক অনুষ্ঠানসমূহৰো নিৰ্দিষ্ট নীতি নিয়ম থাকে। খেল ধেমালিত অংশ ল'বলৈ হ'লে তাতো নিৰ্দিষ্ট নিয়ম থাকে, নিৰ্ধাৰিত সময়সূচী থাকে। যদি সেই নিয়মবোৰ আমি ভংগ কৰোঁ, সেয়া জানো আমাৰ সামাজিক আচৰণ হ'ব? গতিকে সামাজিক প্ৰাণী হিচাপে সামাজিক নীতি নিয়ম মানি চলি সমাজত শৃংখলা বজাই ৰখাটো আমাৰেই কৰ্তব্য। কেতিয়াবা কিছুমান মানুহ দেখিলে আমাৰ ভাল লাগি যায়, নহয়নে বাৰু? লাগিলে মানুহজন অচিনাকিয়েই হওক, এই যে প্ৰথম দৃষ্টিতেই কোনোবাই আমাৰ দৃষ্টি আকৰ্ষণ কৰে, তাৰ মূলতে থাকে পৰিশীলিত বেশভূষাৰ লগতে মানুহগৰাকীৰ পৰিষ্কাৰ পৰিচ্ছন্ন অৱয়ব। তুমি যিমানেই দামী পোছাক নিপিন্ধা কিয়, যদি সেয়া অপৰিষ্কাৰ হয়, যদি তোমাৰ মুখাৱয়ৱত নিৰ্মলতাৰ প্ৰলেপ নাথাকে, আনৰ দৃষ্টি আকৰ্ষণ কৰাত তুমি ব্যৰ্থ হ'বা। আমাৰ ব্যক্তিত্ব গঠনৰ এটা উল্লেখনীয় দিশ হৈছে সহনশীলতা। বিভিন্ন সময়ত আমি কেতিয়াবা আনৰ পৰা ককৰ্থনা পাবলগীয়া হয়। সমনীয়াৰ লগত খেল ধেমালি কৰোঁতে জানি বুজিয়ে হওক বা অজানিতে কাৰোবাৰ দ্বাৰা আঘাতপ্ৰাপ্ত হ'বলগীয়া হয়। জ্যেষ্ঠজনৰ পৰা কেতিয়াবা গালি শুনিবলগীয়াও হয়। তেনেবোৰ মুহূৰ্তৰ মুখামুখি আমি ধৈৰ্য আৰু সংযমেৰে হোৱা উচিত। প্ৰত্যাক্ৰমণৰ মানসিকতা এৰি সংযমতাৰে সেই অৱস্থাৰ পৰা নিজকে বিতাৰিত কৰিব পাৰিব লাগে। এনে সংযমী মনোভাৱে আমাক শৰীৰ আৰু মনৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে। বিপদত ধৈৰ্য আৰু সহ্যই মানুহৰ উত্তম লগুৰী। সহযোগিতাপূৰ্ণ মনোভাৱে আমাৰ ব্যক্তিত্বক এটি অন্য মাত্ৰা দিয়ে। আনৰ বিপদ আপদত যদি আমি সহায় সুবিধা আগবঢ়াওঁ, তাতকৈ মহান কাম আৰু নাই। সহায় বুলিলে টকা পইচাৰে সহায় কৰাটো নুবুজায়। অন্ধ মানুহ এজনক ৰাস্তাটো পাৰ কৰি দিয়াটো বহুত ডাঙৰ সহায় বা উপকাৰ। বিপদৰ সময়ত এষাৰ মাতে মৃত্যুঞ্জয় মন্ত্ৰৰ দৰে কাম কৰে। গতিকে ভৱিষ্যতেও এগৰাকী ভাল মানুহ হ'বলৈ এই মহান গুণটোৱে তোমালোকক সহায় কৰিব। আবেগক নিয়ন্ত্ৰণ আমাৰ সুন্দৰ ব্যক্তিত্বৰ এটি অন্যতম কাৰক। মানুহ মাত্ৰেই দুখ, সুখ, খং আদি আবেগ

থাকে, বহুত দুখত ভাগি নপৰাকৈ, অধিক সুখত উত্ৰাৱল নোহোৱাকৈ, অত্যধিক খঙতো ফাটি নপৰাকৈ আবেগক নিয়ন্ত্ৰণ কৰিব পৰাটো এগৰাকী ভাল মানুহৰ পৰিচায়ক। এই গুণবোৰ যদি এতিয়াৰ পৰাই তোমালোকে তোমালোকৰ আচৰণত অনুশীলন কৰিব পাৰা, তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱ, তোমালোকৰ ওচৰ চুবুৰীয়া সমনীয়া বিদ্যালয়ত তোমালোক নিশ্চয় সকলোৰে প্ৰিয়ভাজন হৈ পৰিবা, আৰু এনেকৈয়ে ভৱিষ্যতে তোমালোকো অনুকৰণীয় ব্যক্তিসত্তাৰ উদাহৰণ হৈ পৰিবা।

শিক্ষয়িত্ৰী নমিতা তালুকদাৰে লিখি পঠিওৱা কথিকাটি শুনিলা। কথিকাটি তোমালোকক পাঠ কৰি শুনালে পৰিণীতা শইকীয়া বাইদেৱে। এইবাৰ শুনোৱাহা স্তুতি হাজৰিকাৰ কণ্ঠত এটি গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ। শিশু কিশোৰৰ বাবে অসংখ্য গীত মাত সাধু কাহিনী ৰচনা কৰি যোৱা নিৰ্মল প্ৰভা বৰদলৈৰ দুই এটি গান এতিয়াও সুৰাৰোপিত নোহোৱাকৈ আছে। স্তুতিয়ে গাবলৈ লোৱা গীতটি তেনে এটি গীত। এই গীতটিত সুৰ সংযোজন কৰিছে অসীমজ্যোতি বৰুৱাই। গীতটি সংগীতেৰে সজাইছে নিত্যানন্দ ডেকাই। আহাচোন গীতটি শুনো।

স্তুতি হাজৰিকাৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈৰ গীতটি শুনিলা। চোৰাৰ শেষত এয়া পূবাঞ্চি দাসৰ ভায়লিন বাদন। ৰাগ বিহাগ মধ্যলয় তৃতাল আৰু ঝালা।

0: সেয়া আছিল গুৰু বিশ্বেশ্বৰ গোস্বামীৰ তত্বাৱধানত পূবাঞ্চী দাসৰ বেহেলা বাদন। পূবাঞ্চীৰ সৈতে তবলা সংগত কৰিলে সুব্ৰত চক্ৰৱৰ্তীয়ে। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া মুখ্য বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটী, গুৱাহাটীৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সালসলনি ঘটোৱা হ'ব বুলি কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটীৰ জটীয়া, কাহিলিপাৰা, মালিগাঁও আদি অঞ্চলৰ কৃত্ৰিম বান সমস্যা আৰু নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ কৰে। বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ আৰু নদীৰ গতি, প্ৰকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ ডঃ যোগেন শৰ্মাই প্ৰকাশ কৰিছে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15 জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হ'ব। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত আজি 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হ'ব। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত আয়োজিত এটা অনুষ্ঠানত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গৰক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক 3-1গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন AIR মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত আছে প্ৰসেনজিৎ দেৱ, ধীৰাজ বৈশ্য, আনোৱাৰ আলী, ধ্ৰুৱজ্যোতি তালুকদাৰ, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস আৰু ষ্টুডিঅ'ত মই লীনা বৰা। নিবেদন কৰা হৈছে নাটশালা।

0: ভজো হেন দে বজ দুপতি তুমি শুই থকাৰ পৰা কেনেকৈ দেখিলা বোৱাৰী?
1: খিৰিকীদি চাই আছিলো, চাওঁ দুৱাৰখন খুলি দিওঁ, তিতি বুঢ়ী একেবাৰে জুৰুলি জুপুৰি হৈ আহিছে।
0: কটা, বাহিৰত কোনো নাইচোন।
1: দিগন্ত, লুকাই থাকিব নালাগে, সোমাই আহা। মোক এৰি ইমান দিন তুমি কেনেকৈ আছিলা? মই তোমাক অনুৰোধ কৰিছোঁ দিগন্ত, আৰু ধেমালি নকৰিবা, মোৰ বৰ অসহ্য হৈছে দিগন্ত, দিগন্ত, দিগন্ত।
0: সি যদি সঁচাকৈ আহিছে,
1: মই দেখিছিলোঁ মা।
0: দিগন্ত আৰু নাহে?
1: আপুনি কেনেকৈ জানিলে মা দিগন্ত যে নাহিব?
0: মই সেইটো কোৱা নাই নহয়। আহা আহা ভিতৰলৈ আহা। সকলো বস্তুৰে ঘূৰি অহা এটা নিৰ্দিষ্ট সময় থাকে নহয় বোৱাৰী, সেইটোহে কৈছোঁ।
1: মা, দিগন্ত, দিগন্ত আৰু ঘূৰি নাহিব মা।
0: বেঙীজনী, কিবাটোহে বুজিলা? এতিয়া ৰাতি দুই প্ৰহৰ হৈ গ'ল, সি ইমান দেৰিলৈকে নাথাকে নহয়।
1: ইমানখন ডাঙৰ বিচনাত অকলে শুই থাকিবলৈ মোৰ বৰ কষ্ট হয় মা, বৰ কষ্ট হয়। আজি আজি আপুনি মোৰ লগতে শুব মা, নহ'লে মোৰ বৰ কষ্ট হয় মা, বৰ কষ্ট হয়।

0: আছে,
1: সেইবোৰ পুৰণা কথা। এতিয়া বাদ দে দিগন্ত, বৰ্তমান পৰিস্থিতি কি কৰা উচিত সেইটোহে চিন্তা কৰ।
0: এতিয়া মোক কি কৰিব দিছা মা?
1: ধন সম্পত্তিতকৈ মানুহৰ জীৱনৰ মূল্য বেছি। জীয়াই থাকিবলৈ মানুহক ধন সম্পত্তি লাগে সঁচা, কিন্তু অকল ধন সম্পত্তিয়ে মানুহক জীয়াই নাৰাখে নহয়।
0: মা, মই এইবোৰ কথা বুজি পাওঁ, কিন্তু প্ৰকৃত সত্যক অস্বীকাৰ কৰি যুক্তিৰে জীৱনটো পৰিচালনা কৰিব নোৱাৰোঁ। তুমিতো পাহৰি যোৱা নাই মা, মই ইউনিভাৰ্চিটিত থাকোঁতে এৰি চাদৰ বেছি তুমি মোক পঢ়াৰ খৰচ দিছিলা। তোমাৰ ত্যাগৰ বিনিময়ত মই এম এ পাছ কৰিলোঁ, কিন্তু পালোঁ কি? এটা চাকৰিৰ বাবে কিমান ইণ্টাৰভিউ দিলোঁ, ক'তো এটা চাকৰি নাপালোঁ। মানসিক অন্তদণ্ড স্বত্তেও জীয়াই থকাৰ তাৰণাত ব্যৱসায় কৰিছোঁ, আৰু মোৰ এই কষ্ট উপাৰ্জিত ধন কিয় আনক দিম? দিলোহেঁতেন যদি এই ধনেৰে আন কাৰোবাৰ উপকাৰ হ'লহেঁতেন, দিলোহেঁতেন যদিহে দুজন দুখীয়া ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'লহেঁতেন, বন্দুকৰ গুলী কিনিবলৈ মোৰ কষ্ট উপাৰ্জিত ধন কোনো কাৰণতে দিব নোৱাৰোঁ মা, মোক তোমালোকে ক্ষমা কৰিবা। দেউতাৰ স্মৃতিত এখন স্কুল খোলাৰ চিন্তা কৰিহে সেই মাটিখিনি কিনিছোঁ, সেইখিনি মাটি বেচি সিহঁতক কোনো কাৰণতে টকা দিব নোৱাৰোঁ, কোনো কাৰণতে দিব নোৱাৰোঁ মা।
2: নিশ্চয় আপুনি কিবা ভাবিছে?
1: ভাবিছোঁ, মই মোৰ নিজৰ মাজতে এবাৰ অতীতটো খেপিয়াই চাইছোঁ বোপাইহঁত।
2: এই ধুমুহা বতাহৰ মাজতো আপোনাৰ দৰে এগৰাকী মমতাময় মাতৃৰ আশ্ৰয় পোৱাটো আমাৰ বাবে সাক্ষাতে ঈশ্বৰক পোৱাৰ দৰেই লাগিছে।
1: মানে তোমালোকেও ঈশ্বৰক বিশ্বাস কৰা?
2: আজিলৈকে বেলেগকৈ কিবা ঈশ্বৰ আছে বুলি ভবা নাই। বিপদত যিয়ে সহায় কৰে তেওঁ জানো ঈশ্বৰ হ'ব নোৱাৰে, নৰইতো ঈশ্বৰ।
1: যদি সেই নৰৰূপী ঈশ্বৰেই কাৰোবাৰ জীৱনলৈ অন্ধকাৰ নমাই আনে তেতিয়া সেইজনক কি বুলি ক'বা?
3: আপুনি তেনেকুৱা নকৰে বুলি আমাৰ বিশ্বাস আছে।
1: বিশ্বাস?
2: একো নোকোৱাকৈ বিশ্বাস শব্দটো অৰ্থপূৰ্ণভাৱে কৈ যে ভিতৰলৈ সোমাই গ'ল মৃণালদা।
3: বুঢ়ীয়ে নিশ্চয় আমাৰ বিপদ কৰিব। শুন ৰাজু, আমাৰ সংগঠনৰ প্ৰথম কথাটোৱেই হৈছে ছেফটি, ছেফটি ফাৰ্ষ্ট, মনত ৰাখিবি।
2: মানে?
3: মানে আৰু কি, সহজ কথাৰে সকলোতে কামত নাহে, বস্তুবোৰ লৈ ভাবুকি দিব লাগিব।
2: ভুল মৃণালদা, ভুল। আপুনি সাংঘাতিক ভুল সিদ্ধান্ত লৈছে। বন্দুক বাৰুদেৰে কাৰো হৃদয় জয় কৰিব নোৱাৰি, এইবোৰে ক্ষন্তেক সময়ৰ বাবে মানুহৰ মাজত নিজৰ শক্তি প্ৰমাণ কৰে সঁচা, কিন্তু হেৰুৱা আস্থা ঘূৰাই আনিব নোৱাৰে। আৰু বৰ্তমান আমাৰ সংগঠনৰ ভুল তাতেই, জনগণৰ প্ৰকৃত হৃদয় জয় কৰিব নোৱাৰি হিটলাৰী শাসন ব্যৱস্থাৰে একনায়কত্ববাদৰ যি সাম্ৰাজ্য গঢ়িব বিচাৰিছোঁ, হয়তো কেইদিনমানৰ পাছতেই আমাৰ প্ৰতি থকা জনগণৰ শেষ আস্থাখিনিও হেৰুৱাই পেলাম। বিপ্লৱ মানে কেতিয়াও বোমা বাৰুদ হ'ব নোৱাৰে মৃণালদা, বিপ্লৱ মানে শোষিত জনগণে একত্ৰিতভাৱে শ্ৰেণী শত্ৰুৰ বিৰুদ্ধে কৰা প্ৰতিবাদ।
3: অহ, বন্ধ কৰ ৰাজু, প্লিজ ৰাজু, বন্ধ কৰ তোৰ এইবোৰ কথা, বন্ধ কৰ। মই মোৰ সিদ্ধান্ত ল'ম।
2: আপোনাৰ সিদ্ধান্তৰ বাবে যাতে এইখন ঘৰে আকৌ এবাৰ কষ্ট পাব নালাগে, ময়ো কথাষাৰ কৈ থলোঁ।
3: মানে?
2: মোৰ বোধেৰে এইটোৱেই দিগন্ত কলিতাৰ ঘৰ, যাক অন্যায়ভাৱে কেইটামান টকাৰ বিনিময়ত আমি হত্যা কৰিছিলোঁ।
3: দিগন্ত কলিতা?
2: অঁ, দিগন্ত কলিতা। অকল আমি দিগন্ত কলিতাকেই হত্যা কৰা নাই, হত্যা কৰিলোঁ দিগন্ত কলিতাৰ পত্নীৰ গৰ্ভস্থ সন্তানটো, আৰু হত্যা কৰিলোঁ দিগন্ত কলিতাৰ মাকৰ জীয়াই থকাৰ শেষ সম্বল, আশা।
3: বন্ধ কৰ ৰাজু তোৰ এইবোৰ যুক্তি, বন্ধ কৰ, নহ'লে এই মুহূৰ্তত মই যিকোনো সিদ্ধান্ত ল'ম।
2: সিদ্ধান্ত লওক আপুনি আপোনাৰ সিদ্ধান্ত, মোৰ দৰে বহুত ৰাজুৰ মৃত্যু হৈছে, কিন্তু সমাজখনৰ পৰিৱৰ্তন হৈছেনে? তেজেৰে হাত ধুলে কোনো কাৰণতে হাত পৰিষ্কাৰ নহয় মৃণালদা।
3: মই তোক শেষবাৰৰ বাবে অনুৰোধ কৰিছোঁ, এই মুহূৰ্তত এইবোৰ কথা শুনাৰ মোৰ ইচ্ছা নাই। প্লিজ ৰাজু, প্লিজ লিভ মি এলন, প্লিজ।
2: চৰি মৃণালদা।

0: আইজনী, তোমাৰ বিষটো বেছি আহিছে নিশ্চয়।
1: মোক সহায় কৰক মা, মই একো নাজানো, একোৱে শিকা নাই।
0: ভগৱানৰ ওচৰত বিশ্বাস ৰাখা, সকলো ঠিক হৈ যাব।

0: বোৱাৰীজনী শোৱাৰ পৰা উঠি আহিল। তুমি ক'ৰ পৰা আহিছা, কি কথা, কি বতৰা, এইবোৰ ভাঙি পাতি নক'বা। বতাহ ধুমুহা হোৱাৰ বাবে সোমাই আহিলা বুলি ক'বা, বুজিলা? মনত ৰ'বতো।
1: হ'ব মা।
2: মা, মা,
0: দুৱাৰ খোলা আছে, সোমাই আহা বোৱাৰী। তুমি হ'বলা এতিয়াও টোপনি যোৱাই নাই।
2: মা, বাহিৰত কোনোবাই কিবা কথা পাতি থকা শুনিলোঁ।
0: মই তোমাক সকলো কম বোৱাৰী। বৰ ডাঙৰ বিপদত পৰিহে এওঁলোক আহিছে, বুজিছা? মানুহ হৈ যদি আমি এইকণে সহায় নকৰোঁ, ভগৱানে জানো দুখ নধৰিব। তুমি এওঁৰ ওচৰতে থাকা, এওঁৰ সন্তান হ'বৰ সময় হৈছে, বুজিছা? মই ডাক্তৰ বিশ্বজিতক মাতি আনোগৈ দেই।
2: মা, এই ৰাতিখন অকলে আপুনি, বতাহ ধুমুহা আকৌ অহাৰ সম্ভাৱনা আছে।
0: তুমি চিন্তা কৰিব নালাগে, কামৰ মহৎ উদ্দেশ্য থাকিলে ভগৱানেও সহায় কৰে। তুমি ওচৰতে থাকা, পানী দুনি কিবা লাগিলে দিবা। আই, আইজনী।
1: মা,
0: বিপদত ধৈৰ্যহে ধৰিব লাগে। তুমি মনলৈ এইটো কথা আনা যে তোমাৰ এই যন্ত্ৰণাৰ বিনিময়ত এটি দেৱ শিশুৱে পৃথিৱীৰ ওহৰ চাবলৈ অপেক্ষা কৰি আছে। ধৈৰ্য ধৰা মা, মই আহিছোঁ। কি হ'ল ডেকা ল'ৰাহঁত, মনে মনে আছা যে?
3: নাই, বিপদটোৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব পাৰি সেইটোহে চিন্তা কৰি আছোঁ।
0: ঈশ্বৰৰ ওচৰত আস্থা ৰাখা, সকলো ঠিক হ'ব। সন্তান হ'বৰ সময় হৈছে, হস্পিটেললৈ নিব লাগিব।
3: কিন্তু হস্পিটেললৈ নিলে আমি পুনৰ বিপদৰ সন্মুখীনহে হ'ব লাগিব। আৰ্মীয়ে ইতিমধ্যে হস্পিটেলতো খবৰ কৰিছে, বাটত পুলিচ চি আৰ পিৰ চোকা পহৰা আছে।
0: ওচৰতে মোৰ এজন নিজৰে ডাক্তৰ আছে, মই তেওঁক যিকোনো প্ৰকাৰে ইয়ালৈ আনিম। তোমালোক অলপ সাৱধানে থাকিবা হওক, তেওঁলোকে তোমালোকক নিবিচাৰালৈকে ভিতৰলৈ নাযাবা। আৰু শুনাচোন, তোমালোকে মোৰ বোৱাৰীক আচল পৰিচয়টো নিদিবা, কিন্তু বৰ ডাঙৰ বিপদ হ'ব।
3: আপুনি এই ৰাতিখন আকৌ বতাহ ধুমুহা অহাৰ সম্ভাৱনা আছে।
0: তোমালোকে নিজে মাতি অনা ধুমুহাতকৈ বাহিৰৰ ধুমুহা একেবাৰে নগণ্য বুলি ভাবিবা। দুৱাৰখনত ভালকৈ হুক লগাই দিবা।

0: আপোনাৰ তেখেত ক'ত থাকে?
1: বহুত দিন হ'ল, একো খবৰ পোৱা নাই।
0: আপোনাৰ দৰে মানুহজনী এৰি তেওঁ ইমান দিন বাহিৰত থাকিব পাৰিছেনে?
1: ময়ো তাকে ভাবি আচৰিত হওঁ। সিহঁতে একো কৰা নাইতো।
0: মানে
1: বহুত কথা এইবোৰ।
0: তেখেতৰ নাম
1: দিগন্ত কলিতা।
0: দিগন্ত কলিতা?
1: আচৰিত হ'লা যে।
0: নাই নাই, নামটো ক'ৰবাত শুনাৰ দৰে লাগিছে। তেখেতে আপোনাক বৰ মৰম কৰিছিল নহয়নে?
1: কৰিছিল। আমাৰ মাজৰ সম্পৰ্কটো অকল স্বামী স্ত্ৰী সম্বন্ধৰ দৰে নাছিল, আমি ভাল বন্ধুৰ দৰে আছিলোঁ। তেওঁ মোৰ লগত ধেমালি কৰি বৰ ভাল পাইছিল, বৰ ভাল পাইছিল।
2: ৰুমি, ৰুমি, ৰুমি, অঁ, দুৱাৰ ঘৰ মেলি কলৈ গ'ল? এইবোৰ কিবা সুগৃহিণী লক্ষণ নেকি? আকৌ মই লক্ষী চৰিত্ৰ পঢ়াব লাগিব যেন পাওঁ। ৰুমি, ৰুমি, মেও মানে অঁ, মাছ চুৰ কৰি খোৱা কলি মেকুৰীজনী। ৰহ, একেচাতে মাছ চুৰ কৰি খোৱা উলিয়াই দিম। ক'ত যাবি তই? হে, আজি আজি তোৰ নিস্তাৰ নাই। ওলা, ওলা বুলি কৈছোঁ, ওলা।
3: চাবা কিন্তু, গাত লাগিলে কথা বেয়া হ'ব, মাক লগাই দিম।
2: হেৰৌ কলি মেকুৰীজনী, তই আকৌ মাত দিব পৰা কেতিয়াৰ পৰা হ'লি?
3: কি ক'লা তুমি? মাছ চুৰ কৰি খোৱা কলি মেকুৰীজনীৰ লগত তুলনা কৰিছা? এতিয়াই মাঘৰলৈ গুচি যাম।

0: চিকিৎসাৰে যোৱাজনক মোৰো আগচি ধৰি ৰখোৱাৰ স্বভাৱ নাই দেই।
1: সঁচা?
0: অঁ সঁচা। কিন্তু চাবা, ওলোৱা কেঁচুৱে গাত নাপায়, অন্তত আমাৰ এই ভেটিত।
1: দিগন্ত, তুমি জোখতকৈ বেছি কৰিছা কিন্তু, মোক কেঁচুৰ লগত তুলনা কৰিছা। মই এতিয়া যামগৈ। কি চাইছা এনেকৈ?
0: তোমাক চাই থকা যেন লগা নাই নেকি?
1: কিয় আগচি ধৰিছা? বাট এৰি দিয়া, এতিয়াই এতিয়াই মই মাৰ ঘৰলৈ গৈছো।
0: নোৱাৰা যাব।
1: কিয়?
0: বিয়াৰ আগতে মোলৈ দিয়া চিঠিবোৰ পঢ়ি চোৱা। সেই যে লিখিছিলা, মৰমৰ দিগন্ত, মৰম গ্ৰহণ কৰিবা, মোৰ হৃদয়ে তোমাৰ বাহিৰে আন কাৰো নাম নলয়। ভাগ্য ভাল, আমাৰ প্ৰেমৰ দিনবোৰত মোবাইল ফোন ওলোৱা নাছিল, নহলে হাজাৰ টকাৰ ওপৰত মাহে ফোনৰ বিল হ'লহেঁতেন। এটা সন্তানৰ মাক নহওঁতেই ইমান সোনকালে কথাবোৰ পাহৰিলা। যোৱা যোৱা, যাবাগৈ যেতিয়া আগতে একাপ চাহ কৰি দিয়া। চাহকাপ কিন্তু মাৰ ষ্টাইলত কৰিবা, তোমাৰ চাহৰ একো সা সোৱাদ নাই।
1: দিগন্ত, বেছি হৈছে কিন্তু, মই আজি মাৰ ঘৰলৈ গুচি যাম।
2: ৰুমি, অ ৰুমি,
1: কথা বেয়া হ'ব কিন্তু দিগন্ত।
2: তহঁতৰ ভিতৰত কিবা কাজিয়া পেচাল লাগিছে নেকি অ? ও বোৱাৰী, তুমি কান্দিছা কিয়?
0: ময়ে কওঁ নেকি মা?
2: তোক সোধা নাই ৰ, তোৰনো স্বভাৱ কেতিয়া পৰিৱৰ্তন হ'ব আৰু?
0: সকলো মাইকী মানুহৰ জাত একেই মা, প্ৰেমত পৰি বিয়া পাতি পস্তালোঁ। কি জানা মা, প্ৰেমত পৰি বিয়া পাতিলে মৰম চেনেহবোৰ আগতে শেষ হৈ যায়। দ্বিতীয়তে, প্ৰেমত পৰি বিয়া পাতিলে পত্নীয়ে সদায় স্বামী দেৱতাক বয়ফ্ৰেণ্ড বুলিহে ভাবে।
1: শুনিছে মা, শুনিছে, পুতেকৰ কথাবোৰ শুনিছে। ইমানৰ পিছতো মই কিবা সহ্য কৰি থাকিব পাৰোঁ? বিয়াৰ আগতে দেউতাই বুজাওঁতে মইতো তোমাক এৰি দিম বুলিয়েই ভাবিছিলোঁ, কিন্তু
0: কিন্তু কি, এই দিগন্তক তুমি এৰো বুলি এৰিব নোৱাৰিবা, কাৰণ ময়ো
1: ৰৈ গলা যে
2: যত চব মস্কিল তাতেই। মৰম চেনেহৰ এনাজৰীডাল ছিঙিম বুলি কোনেও ছিঙিব নোৱাৰে নহয়। দুইটা পাকঘৰলৈ আহ, মই ভাত ৰান্ধিম আৰু তহঁত দুটাই চুপতা চুপতি কৰি থাকিবি। আহা বোৱাৰী, আহা
0: যোৱা। মেও।

0: তেখেতে আপোনাক বৰ মৰম কৰিছিল?
1: কৰিছিল, খুব মৰম কৰিছিল।
0: মানুহৰ জীৱনটো যে বৰ যন্ত্ৰণাৰ।
1: বিষটো আকৌ আহিছে?
0: অকণমান পানী দিবনে?
1: আনি দিছোঁ।

0: ৰব।
1: এনেকৈ ৰখাই দিলা যে কিবা কবা নেকি তোমালোকে?
0: এই ৰাতিখন যায় কলৈ?
1: ডাক্তৰৰ ওচৰত।
2: ছাৰ, কথাটো অলপ ৰহস্য থকাৰ দৰে লাগিছে।
0: অঁ, আপোনাৰ কাৰোবাৰ কিবা হৈছে?
1: ছোৱালীজনী ছোৱালীটো আহি নাপালেই নহয়।
0: কি অসুখ? কি অসুখ? কি
1: সন্তান হ'বৰ সময় হৈছে, তাতে এইবাৰেই প্ৰথম। এৰা, এ তোমালোকে এই বুঢ়ী মানুহজনীক এনেকৈ প্ৰশ্ন সুধি থাকিবানে? নে তোমালোকৰ গাড়ীতে উঠাই নি হৈ ডাক্তৰ বিশ্বজিতৰ ঘৰলৈ নিবা? পুলিচৰ কাপোৰযোৰ পিন্ধিছা বুলি মানৱতাখিনিও দলিয়াই দিবানে?
0: কথাটো কওঁ বুলিয়ে ক'লে দেই। উঠক উঠক, গাড়ীত উঠক, ডাক্তৰৰ পদূলিতে ৰখাই দিম।
1: অঁ, ক'লা ক'লা।
2: ছাতিটো জপাই লগা এতিয়া।
1: এহে, পাহৰিছিলোঁ হে।
0: ড্ৰাইভাৰ বলা,

0: সজীব, অ বিশ্বজিৎ
1: কোন
0: মোর মাত্র ধরিব পড়া নাই।
1: অ রব রব গইছো।
2: আপুনি ইমান ৰাতিখন আপুনি এনেকৈ অকলে আহিছে? আহকচোন, আহক ভিতৰলৈ আহক, আহক আহক আহক, ৰব বহকচোন। এই গামোচাখন ৰ, গাটো মুচি লওক।
0: বৰ ডাঙৰ বিপদত পৰিলোহে, এই ৰাতিখন তোমাক আমনি কৰিলোঁ।
2: ৰুমিবোৰ কিবা হৈছে নেকি?
0: নাই, বোৱাৰী একো হোৱা নাই।
2: ঘৰতনো কোন আছে?
0: সেইবোৰ বহুত কথা বিশ্বজিৎ।

0: ইমান ৰাতিখন আপুনি এনেকৈ অকলে আহিছে? আহকচোন, আহক ভিতৰলৈ, আহক আহক আহক, ৰ'ব বহকচোন, এই গামোচাখন ৰ'ব, গাটো মুচি লওক।
1: বৰ ডাঙৰ বিপদত পৰিলোহে, এই ৰাতিখন তোমাক আমনি কৰিলোঁ।
0: ৰুমিবোৰ কিবা হৈছে নেকি?
1: নাই, বোৱাৰী একো হোৱা নাই।
0: ঘৰতনো কোন আছে?
1: সেইবোৰ বহুত কথা বিশ্বজিত।

0: কি কলে আপুনি? সেই হত্যাকারীহতক আপুনি সহায় করিব?
1: উপায় নাই বিশ্বজিৎ, সিহঁতৰ পরিচয় পোৱাৰ পাছত মোৰ বুকত থকা প্ৰতিশোধৰ জুইকুৰা ডপ ডপ কৈ জ্বলি উঠিছিল। ভাবিছিলোঁ থানালৈ গৈ খবৰ দি মোৰ প্ৰতিশোধ পুৰাওঁ, কিন্তু মই যে নোৱাৰিলোঁ বিশ্বজিৎ, মই নোৱাৰিলোঁ। বোৱাৰীজনীয়ে অৱশ্যে এতিয়াও সিহঁতৰ পৰিচয় পোৱা নাই। চোৱা চোৱা বিশ্বজিৎ, এই মুহূৰ্তত মই তোমাৰ মনৰ কথা নুবুজা নহয়, কিন্তু প্ৰসৱ বেদনাত ছটফটাই থকা এগৰাকী অসহায় নাৰী আমি যদি কোনেও সহায় নকৰোঁ, আমি বাৰু অমানুহ নহ'ম নে? ভুল কৰিছে যদি সিহঁতে কৰিছে, কিন্তু এই পৃথিৱীলৈ আহিব বিচৰা ফুলৰ দৰে পবিত্ৰ সন্তানটোৰ কিবা জানো দোষ আছে? সন্তানটোৱে যদি এইখন পৃথিৱীৰ এনেকুৱা কদৰ্য ৰূপৰ কথা জানে, মোৰ বোধেৰে সি মাকৰ পেটতে আত্মহত্যা কৰিব। তুমি কিবা ভাবিছা বিশ্বজিৎ?
2: ভাবিছো।
1: তেনেহ'লে মই আহিছোঁ বিশ্বজিৎ। ত্যাগৰ আনন্দ কি তুমি হয়তো আজিলৈকে উপলব্ধিয়েই কৰিব পৰা নাই। সিহঁতৰ দৰে আমি যদি সকলো অমানুহ হওঁ, এই পৃথিৱীখন ধ্বংস হ'বলৈ আৰু বেছি দিন নাই। এজন চিকিৎসক হিচাপে তোমাৰ মনত কাৰো প্ৰতি শত্ৰু মিত্ৰ ভাৱ আহিব নালাগে। ৰোগী শুশ্ৰূষা কৰাটোৱেই তোমাৰ ধৰ্ম হোৱা উচিত। মই আহিলোঁ আহিলোঁ বিশ্বজিৎ।
2: ৰ'ব, ময়ো যাম।
1: যাবা?
2: হয়, আপুনি অকণমান বহক, ভিতৰৰ পৰা মই বেগটো লৈ আহোঁ।
1: হ'ব হ'ব হ'ব।

0: এতিয়ালৈকে নাহিল যে।
1: হয়তো কিবা অসুবিধাত পৰিছে।
0: বুঢ়ীয়ে আমাক
1: কি ক'ব বিচাৰিছে মিনালদা?
0: থানালৈ?
1: নাই নাই, কোনো কাৰণতে হ'ব নোৱাৰে।
0: তই কেনেকৈ জানিলি
1: এইবোৰ কথা? মই মোৰ দেউতাৰ পৰা সৰুতে শিকা কথা। আশ্ৰয়দাতা আৰু অন্নদাতাৰ ওপৰত বিশ্বাস হেৰুৱাটো মহাপাপ।
0: এবাৰ সংগীতাৰ ওচৰৰ পৰা আহোঁগৈ নেকি?
1: নালাগে, বোৱাৰীজনী আমাক চিনি পালে আকৌ আমি নতুন বিপদৰহে সন্মুখীন হ'ব লাগিব।
0: কিন্তু
1: কিন্তু কি?
0: বুঢ়ীয়ে আমাৰ দুটাৰ ভিতৰত কোনটো হেৰি হওঁ এবাৰো নুসুধিলে যে।
1: আমাৰ প্ৰকৃত পৰিচয় পোৱাৰ পাছত আমাৰ প্ৰতি তেখেতৰ মন ঘৃণাৰে উপচি পৰিছিল। এই যে আমাক সহায় কৰিছে, ইয়াৰ অৰ্থ এইটো নহয় যে এয়া আমাৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতা। এইখন পৃথিৱীত এনে কোন মাতৃ আছে যিগৰাকী মাতৃয়ে নিজৰ সন্তানৰ হত্যাকাৰীক ভাল পাব পাৰে?
0: নহ'লে আমাক ইমানখিনি সহায় কৰিছে যে।
1: মাতৃত্বৰ যন্ত্ৰণা অনুভৱ কৰিব পাৰিছে আৰু সন্তানটোৰ কথা চিন্তা কৰিছে। বাৰু মৃণালদা, আজি আপোনালোকৰ সংসাৰৰ মাজলৈ আহিব লগা সন্তানটো আপুনি ভৱিষ্যতে কি হোৱাটো বিচাৰে?
0: সৎ নাগৰিক আৰু সমাজৰ আদৰ্শপৰায়ণ ব্যক্তি হোৱাটো বিচাৰোঁ।
1: কিন্তু বোমা বাৰুদৰ শব্দৰ মাজত ডাঙৰ দীঘল হোৱা শিশুটো কেনেকৈ সৎ নাগৰিক আৰু আদৰ্শপৰায়ণ ব্যক্তি হ'ব পাৰিব বুলি ভাবিলে?
0: সময়ত সকলোবোৰ ঠিক হৈ যাব।
1: সেই ধাৰণা ভুল মৃণালদা, আৰু আমি বৰ্তমান কৰা ভুলৰ পৰিণাম সময়ে এনেকৈয়ে দিব।
2: পুলিচ! পুলিচ!
1: কি কৰিছে মৃণালদা?
2: ৰেডি, তই সেইটো কৰ্ণাৰ যা।
1: পুলিচ নহয়, ডাক্তৰ আহিছে।
2: ভাল কৈছা, দুৱাৰ খুলি দে।
1: দিছোঁ।
3: আহা বিশ্বজিত,
4: আহা।
3: হ'ব। তোমালোক ইয়াতে আছা, কোৱাচোন ভিতৰৰ খবৰ।
4: ভিতৰৰ পৰা একো খবৰ অহা নাই বাবে আমিও ভিতৰলৈ যাওঁ।

0: ভাল কৰিছা ভাল কৰিছা বিশ্বজিৎ, হয় আহা ভিতৰলৈকে যাওঁ বোলা।
1: বল
0: আহা।
2: কি ভাবিছ ৰাজ?
3: ভাবিছো মানুহ কিমান মহান হ'লে এনেকৈ ত্যাগ কৰিব পাৰে। আমি এতিয়াও ক'ব পাৰিম মৃণালদা, এই মানুহজনীতকৈও আমি নিস্বাৰ্থভাৱে ত্যাগ কৰিব পাৰিছোঁ।
2: আজি কাৰ বাবে নিজৰ জীৱনটোক তুচ্ছ কৰি এনেকৈ পলাই ফুৰিছোঁ? আমিওতো মানুহ, আমাৰো এখন হৃদয় আছে, কিন্তু শাসনৰ নামত শোষণ হ'লে তই মই আমি কি এনেকৈ হাত সাৱতি বহি থাকিম?
3: নোৱাৰো থাকিব, বিপ্লৱী সত্তা আমাৰ তেজত আছে, কিন্তু শত্ৰু মিত্ৰ চিহ্ন নোহোৱাকৈ আমি যদি দিগন্ত কলিতাৰ দৰে নিৰীহ লোকক হত্যা কৰোঁ তেতিয়া সমাজৰ কিবা পৰিৱৰ্তন হ'বনে? কোনো কাৰণতে হ'ব নোৱাৰে। মই এনেদৰে আৰু কাৰো জীৱন কাঢ়ি ল'ব নোৱাৰোঁ মৃণালদা, নোৱাৰিলে কাৰো উপকাৰো নকৰোঁ, কিন্তু জানি শুনি কাৰো অপকাৰো নকৰোঁ।
0: হেৰা, ইমান জোৰকৈ কথা বতৰাবিলাক কেলেই পাতিছা হে? শুনা, তোমালোকে ইয়াত থাকিব নালাগে, বাটতে পুলিচে মোক বহুতো কথা সুধিছে, মোৰ বোধেৰে সিহঁত আহিব। সেই পিছফালৰ দুৱাৰেদি ওলাই যোৱাগৈ, জেওৰাখন পাৰ হৈ এটা ঘৰ পাবা। যোৱা যোৱা যোৱা, দেৰি নকৰিবা, তোমালোকৰ প্ৰয়োজন হ'লে মই মাতিম, নহয় নিজে আহিবা। যোৱা যোৱা, চিন্তা কৰিব নালাগে, যোৱা। তেওঁ এতিয়া নিৰাপদ বুলি ভাবিব পাৰা, ডাক্তৰ মোৰ নিজৰ ল'ৰাৰ দৰে, সি শুশ্ৰূষাত কোনো কাৰণতে কাৰ্পণ্য নকৰে, নহয় যোৱা যোৱা যোৱা, দেৰি নকৰিবা, বোৱাৰীজনীক কিন্তু দেখা নিদিবা দেই। অ, গৈছো গৈছো। কি হ'ল বোৱাৰী?
4: তেওঁ ইমান কষ্ট পাইছে
0: বিশ্বজিৎ।
5: এই সামান্য কষ্টকণ সহ্য কৰিব নোৱাৰিলে মা খোৱাৰ আনন্দই থাকিব ক'ত? চোৱা চোৱা, অকণমান কাটি হৈ দিয়াচোন। তোমালোকৰ দৰে সন্তান সম্ভৱ তিৰোতাবোৰ মাৰি পেলালে ইমান ডাঙৰ পৃথিৱীখনত এখন মানুহেই নাইকিয়া হ'ব। আমি ডাক্তৰবোৰে জীৱন দিওঁহে, জানি শুনি কাৰো জীৱন নলওঁ নহয়। চাওঁ চাওঁ, অকণমান অকণমান এইফালে এইফালে ঘূৰি দিয়াচোন, হৈ যাব, আৰু অলপ কষ্ট কৰিলে সকলো ঠিক হৈ যাব। চাওঁ এইয়া চাওঁ, ঘূৰি দিয়াচোন।
0: তোমাৰ কষ্ট দেখি মোৰ ক'বলৈ মন যোৱা নাই, যদিও নোখোলে নহ'ব, পুলিচ অহাৰ সম্ভাৱনা আছে।
4: মা, পুলিচ?
0: তোমাক পাছত বুজাই ক'ম বোৱাৰী। শুনা, তুমি মোৰ ডাঙৰ ছোৱালী, বুজিছা? নাম পল্লৱী কলিতা, তেজপুৰত বিয়া দিছিলোঁ, আৰু তোমাৰ গিৰিয়েৰাৰ নাম হ'ল নৰেন কলিতা। আৰু যদি সোধে এনেকুৱা অৱস্থাত তেওঁ কিয় অহা নাই, তেতিয়া তুমি কি ক'বা?
4: মোক মাৰি পেলাওক মা, ইমানকৈ আপোনালোকক কষ্ট দিয়া কি অধিকাৰ আছে মোৰ?
0: তুমি ভুল নুবুজিবা, এনেকুৱা সময়ত আমি সকলোৱে আন কথা বাদ দি ইজনে সিজনক মানুহ হিচাপে সহায় কৰিব লাগে, নহ'লে আমি সকলো জানো অমানুহ হৈ নপৰিম মাজনী। শুনা শুনা শুনা, তুমি পুলিচে সুধিলে সময় হোৱা নাই বুলি ক'বা।
4: মা, দুৱাৰত কোনোবাই ঢুকিয়াই আছে।
0: বিশ্বজিৎ, এইখন ঘৰৰ বিষয়ে তুমি একোৱেই নাজানা, যি ক'ব লাগে মই ক'ম।
5: তুমি সেইবোৰ চিন্তা কৰিব নালাগে।
0: কোন?
6: দুৱাৰ খোলা নাই কিয়?
0: নাম কি তোমালোকৰ?
6: আমি আমি পুলিচৰ মানুহ।
0: পুলিচৰ মানুহ ক'বতো পাৰা। আহা আহা, এনেকুৱা সময়ত যে খবৰ এটা ল'বলৈ আহিলা, বৰ ভাল কৰিলা বৰ ভাল কৰিলা। এই তোমালোকৰ গাড়ীতেই জানো মোক উঠাই নিয়া নাছিলা?
6: এইবোৰ ৰাজে বাজে কথা ক'ব নালাগে। আপোনাৰ ছোৱালী ক'ত আছে?
0: সন্তান হ'ব লগা তিৰোতা মানুহ ক'ত থাকে তোমালোকে নাজানা?
6: আমি এবাৰ চাব খোজো।
0: তোমালোক কি নিলা যে?
6: আপোনাৰ কথাৰ অৰ্থ
0: নুবুজিলা যদি সোমাই আহা আহা। হে, কিয় নোলাজ কৰিব লাগে হে? আহা, তোমালোকেও একেধৰণেই উপজিছিলা। আহা আহা।

0: বিশ্বজিৎ এওঁলোকে ছোৱালীক এবাৰ চাব খুজিছে।
1: মা মা মা পল্লৱীৰ ল'ৰা এটা হ'ল।
0: মই জানিছিলোৱেই নহয় ল'ৰাই হ'ব। তোমালোক সোমাই আহা। মই মই কোৱা নাছিলো জানো ল'ৰাই হ'ব। এ বোৱাৰী বোৱাৰী, এই কাঁহৰ বাতিটো বজাই দিয়াচোন। কোবাই দিয়া কোবাই দিয়া। এই ঢেঁকীটো থকা হ'লে সেইটো কোবাই দিলোহেঁতেন। দিয়া দিয়া দিয়া, বাতিটো বজাই দিয়া, দিয়া দিয়া, এইটো বজাই দিয়া, বজাই দিয়া, বজাই দিয়া। কোবোৱা আৰু জোৰকৈ কোবোৱা। বুজিছা, মোৰ জোৱাইটো বৰ ভাগ্যৱান, বুজিছা? প্ৰথমে ল'ৰা, ল'ৰাৰ বাপেকে হ'ল। হেৰা, তোমালোক তোমালোক তোমালোক কিয় ওলাই গ'লা? হা,
2: হ'ব হ'ব, আমি বাহিৰতে বহিছো।
0: কিবা যদি সুধিব লগা আছে সোধা।
2: নাই নাই, একো নাই, আমি বাহিৰতে বহিছো।
0: বিশ্বজিৎ, মই তেওঁলোকক বিদায় দি আহোগে, কিবা লাগিলে বোৱাৰীক ক'বা।
3: হ'ব হ'ব।
0: হেৰা, এই তোমালোকে দিগন্ত কলিতাক পাহৰিলা হ'বলা?
2: দিগন্ত কলিতা?
0: তোমালোকে পাহৰাটোৱেই স্বাভাৱিক। এইখন দেশত প্ৰত্যেক দিনাই কিমান মানুহ বন্দুক বাৰুদৰ ধোঁৱাৰ মাজত হেৰাই গৈছে। এই সকলোবিলাকতো এদিনৰ বাবেহে খবৰ হয়। কোনে কাৰ খবৰ ৰাখিছে? মোৰ ল'ৰাটোৰ খবৰ ৰখাৰ তোমালোকৰ প্ৰয়োজনেই আছে বাকী?
3: আপুনি দিগন্ত কলিতাৰ মাক?
0: মাক
2: ক্ষমা কৰিব।
0: ক্ষমা কিয় হে?
2: নাই, আপুনি আপুনি কোনো টেৰৰিষ্টক আশ্ৰয় নিদিয়ে।
0: ইমান সহজতে তোমালোকে বিশ্বাস কৰিলা?
2: কৰিছো, কাৰণ কাৰণ সিহঁতে আপোনাৰ ল'ৰাক হত্যা কৰিছিল।
0: এৰা, মোৰ ল'ৰাক সিহঁতে সঁচাই হত্যা কৰিলে। মোৰ ল'ৰাক হত্যা কৰি কাৰ কি লাভ হ'ল? অন্তত সিহঁতে তাৰ দেহাটোকে ঘূৰাই দিব পাৰিলেহেঁতেন। বোৱাৰীজনীয়ে আজিলৈকে দিগন্ত জীয়াই আছে বুলিয়ে বিশ্বাস কৰি আছে জানা? কিমান ৰাতিলৈকে সি আহিব আহিব বুলি এইখন খিৰিকিয়েদি বাট চাই থাকে। মই মই কেনেকৈ কওঁ দিগন্ত যে এইখন পৃথিৱীত আৰু নাই? তোৰ কপালৰ ফুটো মচি পেলা বোৱাৰী।
1: মা মা মা,
0: কি হ'ল? তোমালোক যোৱা নাই? যোৱা যোৱা যোৱা, মই আৰু সহ্য কৰিব নোৱাৰো। যোৱা যোৱা, হা, যোৱা তোমালোক যোৱা।
2: নাই, আমি ডাক্তৰক এটা ধন্যবাদ দি যাওঁ।
0: নিজৰ কৰ্তব্য কৰাৰ বাবে কোনেও কাকো ধন্যবাদ দিব নালাগে নহয়। ডাক্তৰ হৈছে যেতিয়া ৰোগী শুশ্ৰূষা কৰিবই লাগিব। তোমালোকেও যদি পাৰা নিজৰ নিজৰ কৰ্তব্য ভালদৰে পালন কৰিবা, যাতে স্বাধীন দেশৰ নাগৰিক হৈও আমি নিৰাপত্তাহীনতাত ভুগিব নালাগে। যা,
2: আমি আহিছো।
1: মা মা, ল'ৰাটোৰ নামটো মোৰ পচন্দমতে দিম, হ'বনে?
0: তোমাৰ পচন্দমতে?
1: আমাৰ ল'ৰাটোৰ বাবে দিগন্তই চাই থোৱা নামটোকে দিম।
0: বোৱাৰী,
4: বুজিছা ৰুমি, মোৰ কথাই হ'ব লাগিব।
1: কোনো কাৰণতে হ'ব নোৱাৰে দিগন্ত।
4: চাবা, মোৰ কথাই হ'ব লাগিব। বাজি মাৰিছা?
1: মাৰিছোঁ। মোৰ গৰ্ভত ল'ৰাই আছে নে ছোৱালীয়ে আছে মইহে জানি আছোঁ।
4: তোমাৰ গৰ্ভত থাকিব পাৰে, কিন্তু তাৰ দেউতাক কোন? সেই দিগন্ত কলিতা, বুজিছা?
1: ইমান গৰ্ববোধেৰে কথাখিনি কৈছা যে মোৰ গৰ্ভত থকা সন্তানটো একমাত্ৰ তোমাৰ বাবেহে হৈছে।
4: দ্বৈত প্ৰচেষ্টাত শাস্ত্ৰটো কৈছে, স্বামী স্ত্ৰী হৈব একমতি তেহে

0: জীৱ হৰিত ভকতি। তোমালোক মাইকী মানুহবোৰে সন্তান জন্ম দিব পাৰা বুলিয়ে যে ইমান ফিতাহি মাৰিব পাৰা?
1: থোৱা থোৱা, বেছি ফিতাহি নামাৰিবা। শুনা দিগন্ত,
0: কোৱা,
1: যদি তোমাৰ মতে ল'ৰা হয় তুমি নাম থবা,
0: আচ্ছা,
1: আৰু যদি ছোৱালী হয় মোৰ পচন্দৰ মতেহে নাম হ'ব।
0: ঠিক আছে, তোমাৰ ছোৱালীজনীৰ নামটো এতিয়াই চাই থোৱা, পাছততো এনেহে লাগিব।
1: মানে?
0: মানে এই আধুনিক যুগৰ শিক্ষিতা বোৱাৰী হৈও তুমিনো এই সামান্য কথাটোকে নুবুজিলানে?
1: নুবুজো।
0: কিয়? দুটি সন্তানে যথেষ্ট বুলি বাতৰি কাকত, টিভি সকলোতে দেখুৱাই থকা নাই জানো?
1: আৰু আশা নকৰিবা, মাক হোৱা কি যন্ত্ৰণা আমি তিৰোতাবোৰেহে বুজো। কিয় হাঁহিছা?
0: তোমাৰ কথা শুনি বৰ ডাঙৰ কথা তুমি কলা দেই ৰুমি, বৰ ডাঙৰ কথা কলা।
1: বাপেক হবা বুলিয়েই ইমান বেছি কৰিব নালাগে। ল'ৰাৰ নাম কি চাই থৈছা কোৱা?
0: ক'ব লাগিব, কওঁ শুনা, মোৰ ল'ৰাৰ নাম হ'ব মানসজ্যোতি।
1: এইটো কিমান নাম হ'ল নেকি?
0: এইটো এইটো নাম, মনৰ পৰা যাৰ জন্ম সিয়ে মানস, আৰু জ্যোতি মানে হ'ল পোহৰ। দেখিলা মোৰ নামৰ অৰ্থ?
2: কি নাম চাই থৈছিল দিগন্তই?
1: মানসজ্যোতি।
2: হ'ব দিয়া, সেইটোকে থ'ব লাগিব।
3: চাওঁ, শুনকচোন।
2: কি হ'ল বোৱাৰী? তোমালোকক কোনে সোমাই আহিব দিছিল? কিয় সোমাই আহিলা তোমালোকে?
3: ৰব ৰব, আমি ইয়াৰ পৰা যাওঁগৈ, পোহৰ হৈ আহিছে,
4: আমি আৰু আপোনাক কষ্ট দিব বিচৰা নাই।
2: তুমি ইহঁতক চিনি পাইছা বোৱাৰী?
3: আমাক? নিশ্চয় আপোনাৰ কিবা ভুল হৈছে।
5: মোৰ ভুল হৈছে?
3: হয় হয়, আপোনাৰ ভুল হৈছে।
5: মনত পেলা।

0: মোৰ দিগন্ত কি কৰিলি, কি কৰিলি? আৰু সন্তানটো জানো ঘূৰাই দিব পাৰিবি? মোৰ দিগন্ত কি কৰিলি? দে দে মোৰ সন্তানটো ঘূৰাই দে, ঘূৰাই দে, ঘূৰাই দে।
1: মোৰ ল'ৰাই তহঁতক কি ক্ষতি কৰিছিল? তহঁতে ইমান অমানুহ হ'ব পাৰিলি কেনেকৈ? হা পাৰিবি? তহঁতে মোৰ বোৱাৰীজনী বুকুৰ

0: অন্নটাখিনি ঘূৰাই দিবলৈ মই আৰু সহ্য কৰিব নোৱাৰোঁ। তহঁত যা, দিগন্তই কি ক্ষতি কৰিছিল তহঁত, কি ক্ষতি কৰিছিল তহঁত।
1: দিবানে মোৰ দিগন্ত ঘূৰাই, কিমান আশা আছিল দিগন্তৰ। মোৰ কপাললৈ চোৱা, চোৱা, চোৱা মই কেনেকৈ দিগন্তক জীয়াই ৰাখিছো। তোমালোকে তোমালোকে দিগন্তক ক'ত লুকুৱাই ৰাখিছা, কোৱা, ক'ত ৰাখিছা?
0: বোৱাৰী, বোৱাৰী, মুচি পেলা, মুচি পেলোৱা তোমাৰ কপালৰ ৰঙা ফুল, মুচি পেলোৱা। ইহঁতে এতিয়া দিগন্তক জীয়াই ৰখা নাই বোৱাৰী। অ' বোৱাৰী, দিগন্ত নাই অ, মই জানো, তাৰ মাক যদি হয় ক'ব পাৰো বোৱাৰী, দিগন্ত আৰু নাই, তোমাৰ কপালৰ ফুটো মুচি পেলোৱা।

0: সজিত, তুমি বোৱাৰীক ভিতৰলৈ লৈ যোৱা, হয়তো তাইও লৈ যোৱা। হেৰা, তুমি আকৌ উঠি আহিলা কিয়? হা, কোলাত কেঁচুৱাটো লৈ আহিছা কেলে?
1: আমি যাওঁগৈ। সংগীতা, দেৰি কৰিব নালাগে, আহা, কেঁচুৱাটো মোক দিয়া।
0: নুচুবা তাক, নুচুবা তোমালোকে। তাৰ পবিত্ৰ দেহাটো, আমাৰ তেজ লাগি থকা হাতকেইখনে চুই কোনেও চোৱা নকৰিবা। ইয়াক, ইয়াক মই আপোলাৰ কোলাত দিলো মা।
1: কি কৰিছা সংগীতা তুমি?
0: তোমাৰ সন্তান তুমি লৈ যোৱাই, লৈ যোৱা, নালাগে, নালাগে আমাক, নালাগে মোক।
2: জানি শুনি বোমা বাৰুদৰ মাজত তাক এটা অনিশ্চিত ভৱিষ্যতৰ ফালে ঠেলি দিব নোৱাৰো নহয়। লওক তাক আপোনাৰ কোলাত, লওক, ধৰি লওক আপোনাৰ বোৱাৰীয়েকৰ গৰ্ভৰ পৰা হেৰাই যোৱা নাতিটো আজি আকৌ ঘূৰাই পাইছে। লওক মা, মাতি দিবা তোমালোকে। জীৱন দিয়া যিহেতু আমাৰ অধিকাৰ নাই, জীৱন লোৱাৰো অধিকাৰ নাই। নাৰীৰ ৰোকা কপালখনত কিমান দুখ লুকাই থাকে তোমালোকে কি বুজিবা মৃণাল?
1: কিন্তু মই যে তাৰ দেউতাক, পাহৰিছা কিয়?
2: এইটোৱে তোমাৰ আচল চিনাকি, আৰু চিনাকি নাই। আজি তুমি যেনেকৈ ইয়াক আনৰ কোলাত তুলি দিব বিচাৰোঁতে হাহাকাৰ কৰিছা, ৰুমিৰ পেটত গুৰটো মাৰি দিওঁতে এবাৰো সেই সন্তানটোৰ প্ৰতি মৰম উপজা নাছিল কিয়? আজিৰ পৰা মোৰ চিনাকি তোমাৰ পত্নীৰ পৰিচয় চিনাকি নহয়। মই আৰু বোমা বাৰুদৰ লগত খেলা কৰিব নিবিচাৰোঁ মৃণাল। মই বিচৰা ধৰণে জীৱনটো ল'বলৈ দিয়া। পোহৰ হৈ আহিছে, মই যাম, তোমালোক গৈ থাকা, কাৰণ আজিৰ পৰা আমাৰ দুয়োৰে পথ বেলেগ হ'ব। লওক ইয়াক আপোনাৰ কোলাত, লওক, লওক মা।

0: की जाएगी। वियतनाम के प्रधानमंत्री ले मिन हुन ने फू क्वोक द्वीप के पास स्पीड बोट हादसे की जांच के आदेश दिए हैं। इस हादसे में 15 भारतीय पर्यटकों की मौत हो गई। यह हादसा 36 लोगों को लेकर जा रही स्पीड बोट के अचानक ऊंची लहर की चपेट में आकर पलटने से हुआ। वियतनाम में भारतीय दूतावास ने मृतकों की सूची जारी की है। इनमें से 10 लोग तमिलनाडु, 3 आंध्र प्रदेश और 2 केरल के रहने वाले थे। विदेश मंत्रालय ने वर्ष 2017 में जारी यमन यात्रा संबंधी अधिसूचना वापस ले ली है। यह अधिसूचना यमन में गृह युद्ध और बिगड़ती सुरक्षा स्थिति के कारण भारतीय नागरिकों की यात्रा पर प्रतिबंध लगाने के लिए जारी की गई थी। हालांकि मंत्रालय ने परामर्श जारी कर भारतीय नागरिकों को यमन की गैर जरूरी यात्रा से बचने की सलाह दी है। फीफा फुटबॉल विश्व कप के सेमीफाइनल मुकाबले तय हो गए हैं। पहला सेमीफाइनल बुधवार को फ्रांस और स्पेन के बीच खेला जाएगा। मैच भारतीय समयानुसार रात 12:30 बजे से शुरू होगा। दूसरा सेमीफाइनल गुरुवार को इंग्लैंड और अर्जेंटीना के बीच खेला जाएगा। दोनों सेमीफाइनल मुकाबलों के विजेता 20 जुलाई को न्यूयॉर्क के न्यूजर्सी स्टेडियम में खिताबी मुकाबले में आमने सामने होंगे। टेनिस में आज विंबलडन के पुरुष सिंगल्स और महिला डबल्स के फाइनल मुकाबले खेले जाएंगे। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ শক্তিশালী পদক্ষেপৰ অংশ হিচাপে ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ পৰ্যবেক্ষণ, পানী নিষ্কাশন ব্যৱস্থাত বিশেষ গুৰুত্ব আৰোপ, ৰাজ্যৰ কৃষি অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো প্ৰজন্মক কৃষি কৰ্মৰ সৈতে জড়িত হবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান আৰু আৰ্জেণ্টিনাৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ শক্তিশালী পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হৈছে। এই উপলক্ষে আজি দিনৰ 11:00 বজাত নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই অংশগ্ৰহণ কৰে। অসম আৰক্ষীৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাৰ সংশ্লিষ্ট মুখ্য কাৰ্যালয়ত আজি মাদক দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী পালন কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি হেৰইন, ভাং, কফ চিৰাপ, কানিকে ধৰি 472,51,00,000 টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰাৰ লক্ষ্য লোৱা হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াৰ সৈতে জটীয়া, কাহিলিপাৰা, মালিগাঁওকে ধৰি মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি কৃত্ৰিম বান সমস্যা, পানী জমা হোৱাৰ কাৰণ আৰু নিষ্কাশন ব্যৱস্থাৰ বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ পানী নিষ্কাশন ব্যৱস্থাত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে নিষ্কাশন ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ বাবে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে উন্মুক্ত নলাসমূহ শীঘ্ৰে মেৰামতি কৰিবলৈ আৰু নলাৰ আৱৰ্জনা যুদ্ধকালীন তৎপৰতাৰে নিষ্কাশন কৰিবলৈ গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৃত্ৰিম বানৰ বাবে যাতে জনসাধাৰণ যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সংশ্লিষ্ট সকলো বিভাগকে সমন্বয়েৰে কাম কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে।
2: কালিও ৰাতি বহুত বেছি বৰষুণ হৈছিলে। বৰষুণ হোৱাৰ পিছত আমি দেখিলোঁ, বৰষুণ হোৱাৰ পিছত বহুত ঠাইতে সোনকালে পানী ওলাই গ'ল আৰু বহুত ঠাইতে ইয়াত পানী ওলাবলৈ কাৰণে বহুত সময় লাগিল। সেইকাৰণে মালিগাঁও এৰিয়াত ৰাতিপুৱা আমি গৈছিলোঁ, অলমষ্ট 6:30 বজাত মালিগাঁৱত আমি গৈছিলোঁ। তাতে অলপ ড্ৰেইন যিবিলাক আছে, তাতে আমাৰ চিল যিবিলাক আহি আছে পাহাৰৰ পৰা, যি চিল আহি আছে, নালাটো চাফা হৈ আছে কিন্তু চিলবিলাক আকৌ আহি এই নালাটো ভৰ্তি হৈ আছে। সেইকাৰণে যাতে ৰেগুলাৰ বেচিছত আমি প্ৰতি বৰষুণৰ লগে লগে যাতে এইটো আমি চাফাটো কৰিব পাৰোঁ, সেইকাৰণে আজি PWDৰ লগতো আমি কথা পাতিছোঁ। যেতিয়া কাহিলিপাৰা এৰিয়াতো ইয়াতে পানীৰ এটা জমা জলৰ এটা সমস্যা হৈছে, সেইকাৰণে আজি GMDA, GMC আমাৰ মেয়ৰ ডাঙৰীয়াকো লৈ PWD অফিচিয়েলক লৈ আমি একবাৰ গোটেইটো পৰিদৰ্শন কৰি যাতে ৰেগুলাৰ বেচিছত এইটো চাফাটো আমি কৰিব পাৰোঁ, যাতে ৰাইজৰ অসুবিধা নহয়, সেইকাৰণে আমি চেষ্টা কৰিছোঁ। ৰাইজে যথেষ্ট সহযোগিতা কৰিছে কিন্তু আমিও যাতে আমাৰ ফালৰ পৰা যাতে আৰু বেছি কাম কৰিব পাৰোঁ সেইটো প্ৰয়াস কৰিছোঁ।
1: উল্লেখযোগ্য যে বৰষুণৰ ফলত যোৱা নিশা মহানগৰৰ চানমাৰী,

0: হাতীগাঁও, জটীয়া, কাহিলীপাৰা, মালিগাঁও, অনিল নগৰ, নবীন নগৰকে ধৰি বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হয়। ৰাজ্যত কালিৰ দিনটোত 4,707গৰাকীৰো অধিক কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে নগাঁও, বিশ্বনাথ, ধুবুৰী, শোণিতপুৰ, শিৱসাগৰ, লখিমপুৰ আৰু চৰাইদেউ জিলাত ঘৰে ঘৰে কৃষক পঞ্জীয়ন আৰম্ভ হৈছে। এয়া কৃষিখণ্ডৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা বুলি উল্লেখ কৰি তেওঁ কয় যে কৃষকসকলৰ উত্তৰণ আৰু অগ্ৰগতিৰ বাবে কৃষি বিভাগ সদায় দায়বদ্ধ। মন্ত্ৰীগৰাকীয়ে কালি কামৰূপ জিলাৰ পিংগলেশ্বৰ গাঁৱত এটা কঠীয়া ৰোপণ কাৰ্যসূচীত অংশ লৈ কৃষি অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো প্ৰজন্ম কৃষি কৰ্মৰ সৈতে জড়িত হোৱা উচিত বুলি মন্তব্য কৰে। কৃষিৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ যুৱ প্ৰজন্মক চাকৰিৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে অসমতে সংস্থাপনৰ বাট মোকলাবলৈ উৎসাহিত কৰে। এই ক্ষেত্ৰত কৃষি বিভাগে অহা বছৰৰ পৰা নাৰিকল, তামোল আদিৰ খেতিৰ বাবে সুবিধা প্ৰদান কৰিব বুলি তেওঁ প্ৰকাশ কৰে।
1: এইবাৰ আমি এইখিনি সুবিধা কৰি দিম। অহা বছৰৰ পৰা আমি বছৰত এটা সমষ্টিত 1,00,000কৈ নাৰিকলৰ পুলি, মধুৰি আমৰ পুলি, তামোলৰ পুলি, আমৰ পুলি, লেচুৰ পুলি 1,00,000কৈ এটা সমষ্টিত উদ্যমীসকলে ওলাই আহক, খেতি কৰক, এখন বাৰী বনাওক। দুবিঘা মাটি বাৰী বনালে কিন্তু 5,00,000 টকা প্ৰফিট আপোনালোকে চিন্তা কৰিব।
0: শ্ৰোতাসকলে, দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশৰ অলুণীয়া পানীৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় সম্পূৰক বনানীকৰণ পুঁজি ব্যৱস্থাপনা আৰু পৰিকল্পনা প্ৰাধিকৰণ CAMPA নৈত থকা শিশুৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কাৰ্য পৰিকল্পনা যুগুতোৱাৰ বাবে এটা অধ্যয়নৰ অনুমোদন জনাইছে। এই পদক্ষেপে ব্ৰহ্মপুত্ৰ, গংগা, মেঘনা আদি ভাৰতৰ নদীত পোৱা এজাতি বিলুপ্তপ্ৰায় শিশুৰ সুৰক্ষাৰ বাবে লোৱা ব্যৱস্থা সুদৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ অধ্যক্ষতাত অনুষ্ঠিত CAMPAৰ পৰিচালনা পৰিষদৰ সপ্তমলানী বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ব্ৰহ্মপুত্ৰৰ বৈ যোৱা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ বাবে এই সিদ্ধান্ত বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে, কিয়নো ব্ৰহ্মপুত্ৰত এই প্ৰজাতিৰ শিশু পোৱা যায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুই এদিনত গুৱাহাটী মহানগৰসহ ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত গুৱাহাটী আৰু ৰাজ্যৰ দক্ষিণ আৰু মধ্য প্ৰান্তৰ জিলাসমূহত 7-12 চেণ্টিমিটাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে সকীয়াই দিছে। বৰষুণৰ ফলত ঠায়ে ঠায়ে পানী জমা হোৱাৰ দৰে সমস্যা, বান আৰু আকস্মিক বানৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত যান বাহনৰ চলাচল ব্যাহত হোৱাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। দৈনিক আৰু দূৰণিবতীয়া যাত্ৰীসকলক ধাৰাষাৰ বৰষুণৰ সময়ত পৰিস্থিতি অনুযায়ী যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু জৰুৰী নহ'লে যাত্ৰা এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে। দ আৰু পাহাৰৰ দান্তিক কাষৰীয়া এলেকাত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ পৰা সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানতো বাধা আৰোপ কৰা হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন আজি অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত 2,266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰামন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিগত 27 বছৰত IIT গুৱাহাটীৰ পৰা 26,000তকৈও অধিক শিক্ষাৰ্থীয়ে বিভিন্ন শাখাত ডিগ্ৰীৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। গোৱালপাৰা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ভালুকডুবি সাপ্তাহিক বজাৰত কালি বন বিভাগৰ এটা দলে অভিযান চলাই অনুজ্ঞাপত্ৰ

0: ছখন ফাৰ্নিচাৰৰ দোকানৰ পৰা বহু পৰিমাণৰ অবৈধ কাঠৰ সামগ্ৰী জব্দ কৰে। আমাৰ গোৱালপাৰা সংবাদদাতাই জনোৱা মতে, বিগত কেইটামান দিনত জিলাখনত বন বিভাগে অভিযান চলাই তিনিটা অবৈধ কাঠ ফলামিল উৎখাত কৰাৰ উপৰি বহু পৰিমাণৰ চোৰাং কাঠ আৰু কাঠৰ সামগ্ৰী জব্দ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আজি পুৱা আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গ'লত পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। অহা বুধবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। ছেমি ফাইনেলত বিজয়ী হোৱা দল দুটাই অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ শক্তিশালী পদক্ষেপৰ অংশ হিচাপে ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ পৰ্যবেক্ষণ। ৰাজ্যৰ কৃষি অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো প্ৰজন্মক কৃষি কৰ্মৰ সৈতে জড়িত হ'বলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান আৰু আৰ্জেণ্টিনাৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত নিবেদন কৰা হৈছে আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতে শুনাবলৈ লৈছোঁ ডিফুৰ অংকুৰজ্যোতি বৰাৰ অনুৰোধত ৰামধেনু ছবিখনৰ এটি গীত অংগৰাগ মহন্তৰ কণ্ঠত।

অলকা ইয়াগনিক আৰু সানৰ কণ্ঠত হমটুম ছবিখনৰ গীত এটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে বিদ্যানগৰৰ ক্ষেত্ৰীৰ লিজা, চিমি, চানি, ৰঞ্জনা, মইনা, পিংকু আৰু আইতাই।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। কাহিলীপাৰা নৰকাসুৰ গাঁৱৰ ধৰ্মকান্ত দাৱিমাৰী, যোগেশ্বৰ বৰদলৈ, কান্তা, ৰীতা, কবিতা, নলেট, প্ৰীতম আৰু সুইটিৰ অনুৰোধত অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে কুমাৰ চানুৰ কণ্ঠৰ এটি গীত।

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনিয়ে।

0: আইদৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। স্বাস্থ্য শ্ৰোতাসকল, এই শিতানত আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ সজাগতা। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে এখন ব্যক্তিগত চিকিৎসালয়ৰ জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডাক্তৰ নাহিদ সুৰেয়া ইছলাম। ডক্টৰ নাহিদ সুৰেয়া ইছলাম, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: আজি আমাৰ বিষয় হৈছে জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ সজাগতা। বৰ্তমান দেখিবলৈ পোৱা গৈছে বৰ্ধিত জনসংখ্যাই আমাৰ সমাজত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু এই জনসংখ্যা বৃদ্ধিৰ ফলত বিভিন্ন সমস্যাৰো সৃষ্টি হৈছে। সেয়া শিক্ষাৰ ক্ষেত্ৰতেই হওক, স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক বা নিয়োগৰ ক্ষেত্ৰতেই হওক। সেয়েহে জনসাধাৰণক সজাগ আৰু সচেতন কৰিবলৈ প্ৰতি বছৰে 11 জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। 2026 বৰ্ষৰ বিশ্ব জনসংখ্যা দিৱসৰ মূল বিষয় হৈছে যুৱ প্ৰজন্মৰ আশা আৰু আকাংক্ষা আজিৰ বাবে, ভৱিষ্যতৰ বাবে। এই বিষয়ে আমাক বহলাই কওকচোন।
1: হয়, যিটো বিশ্ব জনসংখ্যা দিৱস গোটেই পৃথিৱীতে 11 জুলাইত পালন কৰা হয়, বিশ্বজুৰি জনসাধাৰণক জনসংখ্যা বৃদ্ধিৰ বিষয়ে সচেতনতা বৃদ্ধি কৰিবলৈ, আৰু এইবাৰ যিটো থিম দিছে যুৱক যুৱতীৰ ওপৰত গুৰুত্ব দি পেলাই, আৰু এইটো খুব এটা গুৰুত্বপূৰ্ণ বিষয়, কাৰণ আমাৰ ডেকা প্ৰজন্ম, আমাৰ কিশোৰ কিশোৰীসকল, যুৱক যুৱতীসকল, তেওঁলোক আমাৰ ভৱিষ্যত, আৰু তেওঁলোকৰ কাৰণে আমি এখন সুৰক্ষিত পৃথিৱী ৰখাটো খুবেই প্ৰয়োজনীয়। আৰু বৃদ্ধি পোৱা জনসংখ্যাই ডেফিনেটলি বহু ক্ষেত্ৰত তেওঁলোকৰ কাৰণে বহুখিনি কঠিন কৰি পেলাইছে। তেওঁলোকৰ যেনেকে আপুনি ক'লে, নিয়োগৰ ক্ষেত্ৰতে হওক, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, কম্পিটিশ্যনবোৰ বহুত বাঢ়িছে, আৰু তাৰ লগতে বহু ক্ষেত্ৰত যিটো পৰিৱেশত সলনি, এনভাইৰনমেণ্টটোত বহুত চেঞ্জেছ আহিছে, ক্লাইমেট চেঞ্জ, যিটো গ্ল'বেল ৱাৰ্মিং, গৰম পৰিছে, বা এই গোটেই বস্তুবোৰৰ ফলত এটা ডেকা প্ৰজন্মত এটা চেন্স অফ এটা উৎকণ্ঠা এটা দেখা যায়। আৰু মই যিহেতু এগৰাকী মানসিক ৰোগ বিশেষজ্ঞা, আমি দেখিছোঁ যে ডেকাচামৰ মাজত, যুৱক যুৱতী, কিশোৰ কিশোৰীৰ মাজত আজিকালিৰ দিনত মানসিক সমস্যাবোৰো বহুত বৃদ্ধি পাইছে এই সমস্যাবোৰৰ কাৰণে। গতিকে যদি আমি তেওঁলোকৰ কাৰণে এখন সুৰক্ষিত পৃথিৱী বিচাৰোঁ, গতিকে আমি যিখিনি ছিনিয়ৰ জনসংখ্যা, আমি যিবোৰ পৰিকল্পনা কৰা যায়, চৰকাৰে যিবোৰ পৰিকল্পনা কৰে, সেইবোৰ এটা ছাষ্টেইনেবল হ'ব লাগে। যিবোৰ প্লানবোৰ বা নীতিবোৰ দূৰদৰ্শী হ'ব লাগে, যাতে পৰিৱেশটো সুৰক্ষিত হৈ থাকে, আৰু তাৰ লগতে যাতে যিবোৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিব লাগে, আৰু ডেকা ল'ৰা ছোৱালী বা কিশোৰ কিশোৰীসকলৰ মাজত এই বিষয়ে শিক্ষাটো খুবেই দৰকাৰ, আৰু অভিভাৱকসকলৰো ইয়াতে এটা খুবেই গুৰুত্বপূৰ্ণ ভূমিকা থাকে। তেওঁলোকে ল'ৰা ছোৱালীবোৰক যিটো ৰিপ্ৰডাক্টিভ হেলথ বুলি কওঁ আমি, যিটো আপোনাৰ প্ৰজননৰ স্বাস্থ্য বা এই ধৰণৰ কথাবোৰৰ বিষয়ে আলোচনা কৰাটো খুবেই দৰকাৰ, মুকলিকে আলোচনা কৰিব লাগে। আৰু মই ভাবোঁ এইবাৰ সেইকাৰণে যিটো UNDP বা বিশ্ব যিটো সংস্থাই এই ৱৰ্ল্ড পপুলেশ্যন ডে'টো পালন কৰে, তেওঁলোকে এই থিমটো লৈছে, কাৰণ আজিকালিৰ যুৱ প্ৰজন্ম খুবেই জ্ঞাত আৰু তেওঁলোক খুব কনচিয়াছ নিজৰ ৰাইটছ, নিজৰ অধিকাৰৰ প্ৰতি।

0: গতিকে তেওঁলোকে বিচাৰে যে তেওঁলোকে যিহেতু ভৱিষ্যতে তেওঁলোক এই পৃথিৱীত থাকিব, তেওঁলোকে এখন সুন্দৰ সংসাৰ বিচাৰে, তেওঁলোকে নিজে সংসাৰ কৰিব, তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবে। আৰু যেতিয়া এই ধৰণৰ কিছুমান ঘটনা দেখে য'ত আমি দেখো প্ৰাকৃতিক সম্পদবোৰ কমি আহিছে বা পৰিৱেশটো বা যিবোৰ গ্ল'বেল ৱাৰ্মিং হৈছে, বৰফবোৰ গলি গৈছে, পানী কমি আহিছে, গতিকে পিছলে কি হ'ব ধৰণৰ বস্তুবোৰৰ পৰা তাহাঁতক যেন আমি এটা এটা সুৰক্ষা দিব পাৰোঁ, যে এচিয়ৰেঞ্চ এটা দিব পাৰোঁ যে বস্তুবোৰ চব নিয়ন্ত্ৰণত থাকিব। আৰু মোষ্ট ইম্পৰ্টেণ্ট হৈছে ডেফিনেটলি জনসংখ্যা নিয়ন্ত্ৰণটো। গতিকে এটা পৰিকল্পিত বা এটা প্লেনড নিয়মত যদি বৃদ্ধিটো হৈ থাকে তেতিয়া বস্তুবোৰ ধুনীয়াকৈ চলাচল হৈ থাকে আৰু যিখিনি আমি উন্নতি কৰিছে পৃথিৱীত সেইধৰণে তাহাঁতিও সেই উপলব্ধিবোৰ পিছত উন্নতিবোৰ তেওঁলোকে এনজয় কৰিব পাৰিব, তেওঁলোকে সেই উন্নতিখিনি যাতে তেওঁলোকে উপলব্ধি কৰিব পাৰে উইদাউট দ্য নিগেটিভ এফেক্টছ।
1: হয়, সেইবাবে মই ভাবোঁ কিশোৰ কিশোৰীসকলক মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। আপুনি কি কয় এই বিষয়ে?
0: হয়, আজিকালিৰ দিনত কিশোৰ কিশোৰীসকলক অভিভাৱকসকলে প্ৰস্তুত কৰা মানসিকভাৱে এই ধৰণৰ যিটো আপুনি ক'লে তেওঁলোকৰ প্ৰজনন স্বাস্থ্যৰ বিষয়ে সচেতনতাটো কৰাটো খুবেই প্ৰয়োজনীয়। আগৰ দিনত মানুহৰ মাজত এটা দ্বিধা থাকে, এই ধৰণৰ কথাবোৰ নাপাতো বা এইবোৰ কথা
1: শংকা
0: এটা লাজ থাকে বা কিয়নো পাতিম এইবোৰ কথা। ইনফেক্ট স্কুল কলেজবোৰতো এইবোৰ কথা খুব পাতা নগৈছিলে, কিন্তু আজিকালি যিটো এটা সেক্স এডুকেশ্যন বুলিও কয় তেনেকুৱা বহু স্কুলত কাৰিকুলামতেই আছে। আৰু তাৰ লগতে আমি বিচাৰোঁ যে অভিভাৱকসকলো এটা বৈজ্ঞানিক ৰূপে এই কথাবোৰ পাতিব পৰাটো খুবেই জৰুৰী, খুবেই দৰকাৰ। কাৰণ কিশোৰ কিশোৰী অৱস্থাটো এনেকুৱা এটা ষ্টেজ এগৰাকী ব্যক্তিৰ য'ত তেওঁলোকৰ শৰীৰ আৰু মনত খুব দ্ৰুতগতিত বহুত সলনি আহে আৰু বহুত হৰমন চেঞ্জেছ হয় আৰু তেওঁলোকৰ বহুত ডেভেলপমেণ্ট হয়, গ্ৰ'থ হয় বহুত শাৰীৰিকভাৱে আৰু মানসিকভাৱে। আৰু ফলত তেওঁলোকৰ বহুত কেতিয়াবা মানসিক চাপো হয় যিটো আমি দেখোঁ, যাৰ ফলত মই যিটো কৈছোঁ যদি বস্তুটো ঠিকৰূপে পৰিচালিত কৰা নাযায় তেতিয়া তেওঁলোকৰ বহুত কেতিয়াবা সমস্যাও দেখা যায়। আৰু এই সময়ছোৱাত আজিকালিৰ দিনত যিহেতু বহুতো ছ'চিয়েল মিডিয়া বা মোবাইল ফোন বা টিভিতে হওক ইনফৰ্মেশ্যন বহুত বেছি উপলব্ধ আগৰ দিনতকৈ, গতিকে যদি সুচাৰুৰূপে তেওঁলোকক মানে গাইডেঞ্চ দিয়া নাযায় তে তেওঁলোক বিপথে যোৱাটো খুবেই সাধাৰণ আৰু যিটোৰ ফলত বহুত সমস্যা হ'ব পাৰে। আৰু বিশেষকৈ এই যিটো প্ৰজনন স্বাস্থ্যৰ বিষয়ে কোৱাটো খুবেই উচিত, কাৰণ যদি তেওঁলোকে সঠিক পৰামৰ্শটো নাপায় বা সঠিক উপদেশটো নাপায় তেওঁলোকে ভুল কিছুমান তথ্যৰ পৰা বস্তুবোৰ বিশ্বাস কৰি তেওঁলোকে বহুত বিপদত পৰিব পাৰে। গতিকে অভিভাৱকসকলে পেৰেণ্টছসকলে এগৰাকী স্পেচিয়েলি ছোৱালীৰ ক্ষেত্ৰত ঋতুচক্ৰৰ বিষয়ে বা তেওঁ কি চেঞ্জেছ আহে পিৰিয়ডছ হ'লে বা যেতিয়া তেওঁ ঋতুচক্ৰ আৰম্ভ হয়, গতিকে সেই বেছিক বস্তুবোৰ বুজাই দিয়াটো খুবেই দৰকাৰ। আৰু নিয়ম নীতিবোৰ থাকে, নিয়ম নীতিতকৈ বৈজ্ঞানিক তথ্যবোৰ বুজোৱাটো বেছি দৰকাৰ, কেনেকৈ হয় বস্তুটো বা হাইজিন মেইনটেইন কৰাটো বা এই বস্তুটো যে ভেৰি নৰ্মেল, ইয়াত ভয় খাবলগীয়া একো নাই, আৰু সঠিকৰূপে খোৱা খাদ্য কি ধৰণে খাব লাগে বা নিজৰ হাইজিনটো মেইনটেইন কৰিব লাগে, অলপ ৰেষ্ট ল'ব লাগে বা সাংঘাতিক যে ডাঙৰ বেমাৰো হোৱা নাই সেইটো বস্তু বুজাই দিয়া দৰকাৰ। কিছুমান ছোৱালী দেখা যায় যে সেই সময়ছোৱাত একদম বহুতখিনিয়ে মানে একদম মই একো কৰিব নোৱাৰোঁ টাইপৰো হৈ পৰে, গতিকে ৰেগুলাৰ ব্যায়াম এই বস্তুবোৰত গুৰুত্ব দিয়াটো দৰকাৰ। আৰু মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো সেই বস্তুবোৰ খুবেই ইম্পৰ্টেণ্ট। আৰু তাৰ লগতে এই আমাৰ সমাজত যিবোৰ কিছুমান প্ৰচলিত কম বয়সতে বিয়া দিয়া বা ধৰি লওক সৰুতেই এই ধৰণৰ কিবা ছেক্সুৱেল মানে ৰিলেশ্যন এই বস্তুবোৰৰ বিষয়েও অৱগত কৰাটো খুব দৰকাৰ, কাৰণ এই সময়ছোৱাত মই যিটো ক'লোঁ আজিকালি এই বস্তুটো খুবেই মানে বিয়পিত হৈ পৰিছে, স্পেচিয়েলি এই মোবাইলটোৰ থ্ৰুদি খুব কিছুমান ফ্ৰেণ্ডশ্বিপ হয় বা তেনেকুৱা চেটিং কৰে বা এই ধৰণৰ কিছুমান গেজেট ইউজৰ ফলত বহুত ধৰণৰ বিপদত পৰা দেখা যায়। আৰু আনচেফ যিবোৰ প্ৰেক্টিচেছ যিটোৰ ফলত সৰু সৰু ছোৱালীবোৰ কেতিয়াবা প্ৰেগনেঞ্চি হয় যদি প্ৰপাৰ ইনফৰ্মেশ্যন নাথাকে, গতিকে আজিকালি দিনকালবোৰ বেলেগ, তাহাঁতৰ যদি তেনেকুৱা সিহঁতৰ আউটলুকবোৰো বেলেগ, সিহঁতৰ

0: মনোভাৱবোৰ ধৰি লওক আগৰ নিচিনাকে নাথাকিবও পাৰে, বাট আমাৰ ৰোলটো অভিভাৱকসকলৰ ভূমিকাটো হ'ব লাগে যে তোমালোকে নিজৰ ছেফটিটো সেই বস্তুটোত গুৰুত্ব দিয়াটো দৰকাৰ, যাতে এই ধৰণৰ কিছুমান কৰ্মত লিপ্ত হ'ব নালাগে যিটোৰ ফলত নিজে বিপদত পৰে। গতিকে যেতিয়া সেই কথাখিনি ভালকৈ বুজাই দিয়া হয় যে কিখিনি কৰিলে তেওঁলোক সুৰক্ষিত হৈ থাকিব, সেই ছেক্স এডুকেশ্যনটো স্কুলতে হওক কলেজতে হওক ঘৰতেই হওক সেই বস্তুখিনি ফ্ৰীলি সেই কথাখিনি পতাটো খুবেই ইম্পৰ্টেণ্ট, আৰু কি ধৰণৰ সংৰক্ষণ থাকে, কি ধৰণৰ কণ্ট্ৰচেপটিভছ থাকে, গৰ্ভনিৰোধক কি ধৰণৰ পদ্ধতি থাকে, আগতে সেই বস্তুবোৰ আমি এডাল্টহুডতহে বস্তুবোৰ বেছিকৈ প্ৰচাৰ কৰা হৈছিলে, কিন্তু আজিকালি আমি ভাবোঁ এই বস্তুবোৰ কলেজ লেভেল বা সেই হাইস্কুল লেভেলৰ পৰাই কথাবোৰ বুজাই দিয়াটো উচিত। ইনফেক্ট কৰেও আজিকালি মই দেখিছোঁ হাইস্কুল লেভেলৰ ছায়েন্স কাৰিকুলামত থাকে সেই বস্তুবোৰ, আৰু সেই বস্তুবোৰ লাজ কৰাতকৈ অভিভাৱকসকলে ফ্ৰীলি কথাবোৰ পতাটো খুব দৰকাৰ, বাট যিমান পাৰে ল'ৰা ছোৱালীক ৰাইট চইচবোৰ কৰিবলৈ শিকোৱাটো, কোনটো বস্তু তেওঁলোকৰ জীৱনৰ কাৰণে শুদ্ধ আৰু কোনটো বস্তু কৰিলে তেওঁলোকৰ বিপদ হ'ব পাৰে, সেই চইচ মেকিংটোত গুৰুত্ব দিয়াটো অভিভাৱকসকলৰ কৰ্তব্য থাকে।
1: হয়, এতিয়া আহিছোঁ বাইদেউ পৰিয়াল পৰিকল্পনাৰ বাবে আমি কি কি সুৰক্ষিত আধুনিক পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰোঁ জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত?
0: হয়, পৰিয়াল পৰিকল্পনাৰ পদ্ধতি বহুত বছৰৰ পৰাই আৰু চৰকাৰৰ ফালৰ পৰা বহুত বছৰৰ পৰাই এই বস্তুটোত খুব গুৰুত্ব দিয়া হৈছে, বিশেষকৈ ভাৰতত, কাৰণ ভাৰতৰ জনসংখ্যাটো সদায়ে এটা আমাৰ এইটো এটা ৰিচোৰ্চ হয়, আমাৰ এইটো এটা খুব ডাঙৰ এটা সম্পদ, কাৰণ আমাৰ এই জনসংখ্যাৰ ফলত আমি বহুতখিনি উন্নতিও কৰিছোঁ, কিন্তু তাৰ লগতে এই জনসংখ্যাৰ কাৰণে আমাৰ বহুত সমস্যাও হয়, যেনেকৈ ধৰি লওক আপুনি যিটো ক'লে আনএমপ্লয়মেণ্ট, নিয়োগৰ ক্ষেত্ৰতে হওক, এডুকেশ্যন শিক্ষাৰ ক্ষেত্ৰতে হওক, বা অ'ভাৰ ক্ৰাউডিং মানে চহৰ নগৰতে হওক, যথেষ্ট মানে হেঁচা ঠেলা ভিৰ ভাৰ, গতিকে এই নেশ্যনেল পপুলেশ্যন পলিচি আমাৰ যিটো আছে ভাৰতত 2000 চনৰ পৰাই সেইটো আৰম্ভ কৰা হৈছিলে, ৰাষ্ট্ৰীয় যিটো জনসংখ্যা নীতি, আৰু যিটোৰ দ্বাৰা নানা ধৰণৰ তেনেকুৱা জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে বহুত ধৰণৰ আঁচনি চৰকাৰে উপলব্ধি কৰা মানে আৰম্ভ কৰাইছে জনসংখ্যাৰ কাৰণে, আৰু ইয়াৰ ভিতৰত বহুত আধুনিক ধৰণৰ পদ্ধতি উপলব্ধ আছে যিটো যিকোনো ব্যক্তিয়ে তেওঁলোকে এইটো ব্যৱহাৰ কৰিব পাৰে, চৰকাৰী যিকোনো চিকিৎসালয় বা গাঁৱতে হওক, জিলা লেভেলতে হওক, ডিষ্ট্ৰিক্ট হস্পিটেল, চিভিল হস্পিটেল বা আপোনাৰ প্ৰাথমিক চিকিৎসালয়বোৰতো এই বস্তুবোৰ বা এই সামগ্ৰীবোৰ উপলব্ধ আছে, আৰু মোষ্ট কমন আমি যিবোৰ ভেৰি চিপলি এভেইলেবল ধৰি লওক আমি বেৰিয়া কণ্ট্ৰচেপটিভছ, কণ্ডমছ বা এই ধৰণৰ বস্তুবোৰ ভেৰি চিপলি এভেইলেবল আৰু ভেৰি ৱাইডলি চবতেই সেইটো এভেইলেবল, যিটোৰে গৰ্ভ ৰোধ কৰিব পাৰি, আৰু তাৰ লগতে বহুত ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজেছ যেনেকৈ আপোনাৰ এইচ আই ভিয়ে হওক, ইনফেকশ্যন হওক, যিটো ছেক্সুৱেল ৰিলেশ্যনৰ থ্ৰু দি কেতিয়াবা প্ৰচাৰিত হয়, গতিকে সেই বস্তুটো আমি এভইড কৰিব পাৰোঁ থ্ৰু কণ্ডমছ। আৰু গৰ্ভনিৰোধৰ কাৰণে বিশেষকৈ মহিলাৰ কাৰণে কিছুমান ইন্ট্ৰাইউটেৰাইন ডিভাইচেছ যিটো আপোনাৰ মহিলাৰ ইউটেৰাছত ইনচাৰ্ট কৰা হয়, কপাৰ টি বুলি এটা ডিভাইচ, সেইটো বহুত বছৰৰ পৰাই আছে, আৰু তাৰ লগতে আজিকালি আধুনিকভাৱে হৰ্মনেল বহুত তেনেকুৱা ডিভাইচেছ আছে, যেনেকৈ মিৰিনা বুলি এটা তেনেকুৱা কণ্ট্ৰচেপটিভ আপোনাৰ ডিভাইচ, যিটো অভিয়াছলি তাতে ডক্টৰে তেওঁলোকৰ পৰামৰ্শমতেই কৰিব লাগিব, আৰু এইবোৰ বস্তু খুব সুৰক্ষিত, খুব ছেফ হয় আৰু একো তেনেকুৱা ছাইড ইফেক্টছ তেনেকুৱা একো নাথাকে, একো তেনেকুৱা মহিলাগৰাকী অসুবিধা হোৱাও দেখা নাযায়, আৰু যিটোৰ ফলত তেওঁলোক সুৰক্ষিত হৈ থাকে। আৰু আজিকালি ইনজেক্টেবল তেনেকুৱা গৰ্ভনিৰোধক ইনজেকশ্যনছো পায়, আৰু এইটো এটা চৰকাৰী আঁচনি, ৰিচেণ্টলি এইটো আৰম্ভ কৰা হৈছে অন্তৰা বুলি ইনজেক্টেবল কণ্ট্ৰচেপটিভৰ আঁচনি, এইটো প্ৰাথমিক চিকিৎসালয় বা এনেকুৱা আশা কৰ্মীসকলে তেওঁলোকৰ মাজত এইটো ঘৰে ঘৰে গৈয়ে তেওঁলোকে সেইটো বস্তু বিতৰণ কৰে, আৰু এটা ছায়া বুলিও আছে যিটো অৰেল কণ্ট্ৰচেপটিভছ তেনেকুৱা মানে এইটো মুখেৰে খোৱা টেবলেটছৰ, সেইটো বহু দিনৰ পৰা আছে, আৰু আজিকালি নতুন নতুন বহুত টেবলেটছো ওলাইছে যিবোৰৰ ছাইড ইফেক্টছবোৰ কম, গৰ্ভনিৰোধক পিলটো যিটো আপুনি মাহত ধৰি লওক 21 দিন খাব লাগে, তাৰপিছত গাপ দিব লাগে, চ' তেনেকুৱা ভেৰি চিম্পল আৰু বহুত ছেফ হয়, আৰু যিটোৰে মহিলাগৰাকীৰ স্বাস্থ্য

0: অটো মেইনটেইন হৈ থাকে, যিটোৰে তেওঁ সুৰক্ষিত হৈ থাকে।
1: আৰু বাইদেউ এইখিনিতে এটা মনলৈ প্ৰশ্ন আহিছে, মহিলাসকলে যোনটো আমাৰ কপাৰটি ব্যৱহাৰ কৰে তাত বহুত ক্ষেত্ৰত দেখিবলৈ পোৱা যায় মহিলাসকলে খুব ভয় কৰে। আপুনি যোনটো ক'লে যে ছাইড এফেক্ট নাথাকে, কিন্তু তেখেতসকলে ভয় কৰে কপাৰটি ব্যৱহাৰ কৰাৰ পিছত ভৱিষ্যতে সন্তান নহ'বও পাৰে, সেইটো এটা তেওঁলোকৰ মনত ভুল ধাৰণা, এই বিষয়ে অকণমান বুজাই ক'ব নেকি?
0: গৰ্ভ নিৰোধক এইবোৰ যিবোৰ ব্যৱস্থা এইবোৰ ৰিভাৰ্চেবল হয়, এইবোৰ পাৰ্মানেণ্ট নহয়, এইবোৰ কেতিয়াও পাৰ্মানেণ্ট নহয়, এইবোৰ ভেৰি ৰিভাৰ্চেবল। যেতিয়ালৈকে কপৌটিটো তেওঁ ইউটেৰাছত আছে তেতিয়ালৈকে তেওঁ গৰ্ভ নিৰোধক ব্যৱস্থাটো হৈ থাকিব শৰীৰটো, আৰু যদি তেওঁ প্ৰেগনেঞ্চি বিচাৰে তেতিয়া তেওঁ ডক্টৰ গৈ ক'ব লাগিব যে মই প্ৰেগনেঞ্চি বিচাৰিছোঁ, তেতিয়া কপৌটিটো তেওঁৰ পৰা আঁতৰাই দিব লাগিব, আৰু তেতিয়া অভিয়াছলি তেওঁ আকৌ প্ৰেগনেণ্ট হ'ব পাৰিব, তেতিয়া তেওঁ গৰ্ভ নিৰ্ধাৰণ কৰিব নোৱাৰা প্ৰশ্নটো নাহে। গতিকে এইটো যে পাৰ্মানেণ্টলি তেওঁ গৰ্ভ ধাৰণ কৰিব নোৱাৰিব বুলি কথাটো নাহে। গতিকে সেই টেম্পৰেলি সেই পিৰিয়ডটো যেতিয়ালৈকে তেওঁ IUCD বুলি কয়, এইটো ইন্ট্ৰাইউটেৰাইন কণ্ট্ৰাচেপটিভ ডিভাইচ, যেতিয়ালৈকে তেওঁ গৰ্ভত আছে তেতিয়ালৈকে তেওঁ কণ্ট্ৰাচেপটিভ ইফেক্টটো হৈ থাকিব আৰু তেওঁ প্ৰেগনেণ্ট নহ'ব সেই সময়ছোৱাত। আৰু যেতিয়া তেওঁক সেইটো আঁতৰাই দিয়া যাব তেতিয়া তেওঁ প্ৰেগনেণ্ট হ'ব পাৰিব। একদম ইমিডিয়েটলি এমাহ দুমাহ হ'লে অলপ হয়তো ইফেক্টটো থাকিব পাৰে, বাট ছাবছিকুৱেণ্টলি গুচি যায় ইফেক্টটো, আৰু সেই ধৰণৰ হয় বস্তুটো। আৰু যিবোৰ আপোনাৰ পাৰ্মানেণ্ট কিছুমান, আপুনি যিটো সুধি আছিলে আধুনিক পদ্ধতি, কিছুমান আপোনাৰ পাৰ্মানেণ্ট স্থায়ী যিটো বন্ধ্যাকৰণ থাকে, যিটো আমি টিউবেক্টমি বুলি কওঁ, যেতিয়া এগৰাকী মহিলা ফেমিলি কমপ্লিট হৈ গৈছে, ধৰি লওক দুটা সন্তান হৈ গৈছে, তেওঁ আৰু সন্তান নিবিচাৰে, বা কাৰোবাৰ তিনিটা চাৰিটা সন্তান হৈ গৈছে, তেতিয়া আমি ডক্টৰে নিজেই কওঁ যে আপুনি এইটো কৰি দিলে, নহ'লে বাৰে বাৰে সন্তান হৈ থাকিলে তেওঁ স্বাস্থ্যৰ কাৰণেও প্ৰব্লেম, ল'ৰা ছোৱালীও হৈ থাকিব, আৰু যিটোৰ ফলত বহুত সমস্যা হয় গোটেই পৰিয়ালটোৰ কাৰণে, তেতিয়া আমি সেই স্থায়ী বন্ধ্যাকৰণবোৰ এডভাইচ কৰোঁ। আৰু এইটো পুৰুষ আৰু মহিলা উভয়ৰ বাবে থাকে, আৰু পুৰুষৰ বাবে আমি সেই ভেছেক্টমি বুলি এটা আছে, আৰু মহিলাৰ বাবে টিউবেক্টমি বুলি কয়, আৰু যিটো বস্তু সেইটো পাৰ্মানেণ্ট হয়। আৰু পুৰুষৰ সেই ভেছেক্টমিটোৰ ফলত পুৰুষবোৰেও আকৌ সেইটোত ভয় কৰে যে সেইটো কৰিলে মই আকৌ পিছলে মোৰ মানে যৌন শক্তিটো মোৰ কমি যাব, যিটো নহয়। তেওঁ খালি মানে প্ৰেগনেঞ্চিটো নহ'ব মহিলাৰ লগত যেতিয়া যৌন সম্পৰ্ক কৰিব, কিন্তু যৌন শক্তিটো তেওঁ কোনোফালৰ পৰাই কমি নাযায়, হৰম'ন লেভেলছবোৰ একেই থাকিব, তেওঁ যৌন শক্তিটো একেই থাকিব, খালি তেওঁ যিটো মানে স্পৰ্ম যিটো পেছেজটো নহয়গৈ, যিটোৰ ফলত যৌন সম্পৰ্কটোৰ সময়ত সেই সন্তানটো নহয়গৈ আৰু। গতিকে সেই বন্ধ্যাকৰণটোৰ ফলত যিটো গৰ্ভ নিৰ্ধাৰণটো মহিলাগৰাকীত নহ'ব, কিন্তু বাকী বস্তুখিনি ঠিকে থাকে। আৰু মহিলাৰ ক্ষেত্ৰত আমি টিউবেক্টমি বুলি কওঁ, গতিকে ডিজ আৰ পাৰ্মানেণ্ট, কিন্তু বাকী বস্তুবোৰ আপোনাৰ এই গৰ্ভ নিৰোধক বড়িয়ে হওক বা কপৰটিয়ে হওক বা সেই IUCD হৰম'নেল কণ্ট্ৰচেপটিভে হওক ইনজেক্টেবলবোৰে হওক, এই সকলোবোৰ ৰিভাৰ্চেবল হয়। যে সেই বস্তুটো বন্ধ কৰি দিব তেওঁ প্ৰেগনেণ্ট হ'ব পাৰিব যদি বিচাৰে, যদি দৰকাৰ থাকে তেনেকুৱা ধৰণৰ।
1: এইখিনিতে বাইদেউ এটা কথা মনলৈ আহিছে, বৰ্তমান যিহেতু আমাৰ কিশোৰ কিশোৰীসকলক সামাজিক মাধ্যম অথবা ডিজিটেল প্লেটফৰ্ম এইবিলাকৰ প্ৰতি বেছি আসক্ত হৈছে, ইতিমধ্যে আপুনি এইখিনি কথা কৈছেই, গতিকে মই ভাবোঁ আমি কিশোৰ কিশোৰীসকলক সামাজিক মাধ্যমৰ যোগেদিও এইটো আমি তেওঁলোকলৈ বাৰ্তা পঠাব পাৰোঁ যে প্ৰজননৰ ক্ষেত্ৰত কেনেদৰে মানে সুৰক্ষিত হৈ থাকিব পাৰে বা জনসংখ্যা নিয়ন্ত্ৰণত কেনেদৰে তেওঁলোকে বাধা আৰোপ কৰিব পাৰে।
0: হয়, আজিকালি ডেকাচাম কিশোৰ কিশোৰী বা যুৱক যুৱতীসকলে সামাজিক মাধ্যমটো খুবেই ব্যৱহাৰ কৰে, যিটো আমি জেন জি বুলি কওঁ, গতিকে এইটো খুব এটা পাৱাৰফুল তাহাঁতৰ এটা অস্ত্ৰ বুলিয়ে ক'ব লাগিব। আৰু আমি বহুত দেখিছোঁ সেই ছ'চিয়েল মিডিয়াৰ থ্ৰু দি তাহাঁতি বহুত গতিকে ছ'চিয়েল মিডিয়াটো আমি যেনেকে কওঁ এটা ডাবল এজড স্বৰ্ড বুলি, মানে এটা দুটা মুখ থাকে, ভালকে ব্যৱহাৰ কৰিলে খুবেই ভাল আৰু পজিটিভ নেগেটিভ, ভালকে ব্যৱহাৰ কৰিলে খুব ভাল, কিন্তু ভালকে যদি ব্যৱহাৰ নকৰে তেতিয়া ইয়াৰ বহুতেই নিগেটিভ ইম্পেক্ট হয়, বহুত নিগেটিভ ইফেক্ট হয়। গতিকে আমি বিচাৰোঁ যে সামাজিক মাধ্যমটো এটা সু ব্যৱহাৰ হওক, ভাল ব্যৱহাৰ হওক, আৰু আপুনি যিটো ক'লে সেইটো খুবেই দৰকাৰ যে এটা ভাল পদ্ধতি, এটা মানে ভাল কিছুমান আমি উপদেশ বা তেনেকুৱা মানে পজিটিভ ইনফৰমেশ্যন থকা, পজিটিভ উপদেশ থকা কিছুমান ভিডিঅ'জ বা তেনেকুৱা ধৰণৰ চৰকাৰৰ ফালৰ পৰাই হওক বা আমি ডক্টৰ্ছৰ ফালৰ পৰাই হওক, বা যোন মানে জেনুইন যোনে সেই উপদেশটো বা ইনফৰমেশ্যনটো সেই দিব পাৰে, গতিকে সেই বস্তুখিনিতে একচুৱেলি ছ'চিয়েল মিডিয়াৰো বা সেই যিখিনি পৰিচালনা হয় সেই বস্তু

0: এটা খুব ডাঙৰ এটা ৰেছপনচিবিলিটি থাকে, এটা দায়িত্ব
1: দায়িত্ব
0: থাকে
1: থাকে, হয়।
0: যে প্ৰপাৰ বস্তুখিনি মানে প্ৰচলিত হৈছে। কিন্তু এই বস্তুটোতেই অকণমান প্ৰব্লেম হৈ যায়,
1: হয়
0: কাৰণ ইয়াত নিয়ন্ত্ৰণটো খুব কম।
1: কম,
0: গতিকে পজিটিভে নিগেটিভে চব ধৰণৰ বস্তু আহি থাকে। গতিকে সেইকাৰণে আমি যুৱক যুৱতীসকলক শিকোৱাটো দৰকাৰ। আৰু ইয়াত এটা টাৰ্ম আমি ইউজ কৰোঁ আজিকালি, ডিজিটেল লিটাৰেচি বুলি। গতিকে ডিজিটেল গেজেট যেতিয়া ইউজ কৰে এটা ল'ৰা বা ছোৱালীয়ে বা যুৱক যুৱতীসকলে, গতিকে আমি মানসিক ৰোগ, আমি মেণ্টেল হেল্থ প্ৰফেচনেলসকলে এই বস্তুটোত খুবেই গুৰুত্ব দিওঁ, হাউ টু প্ৰপাৰলি ইউজ দ্য গেজেট। মোবাইল ফোনটো প্ৰপাৰ ইউজটো যদি কৰিব পাৰে, ই এটা খুবেই ভাল বস্তু। বহুত ভাল ভাল ইনফৰ্মেশ্যন, বহুত ভাল ভাল উপদেশ বা বহুত ভাল কিছুমান বস্তু তাহাঁতি ইউজ কৰিব পাৰে। গতিকে কোনটো বস্তু তাহাঁতি চুজ কৰিব, গতিকে ভাল যদি সিহঁতি ভিডিঅ'জবোৰ বা ভাল ইনফৰ্মেশ্যনবোৰ লয়, তেতিয়া তাহাঁতি ইয়াৰ পৰা উপকৃত হয়। আৰু সেই বস্তুখিনি যাতে মানে ব্ৰডকাষ্ট হয়, সেই বস্তুখিনি যদি এটা চৰকাৰৰ ফালৰ পৰাও এটা নিয়ন্ত্ৰণ থাকে, মানে স্ক্ৰিনিং থাকে যে কোনবোৰ বস্তু মিডিয়ালৈ গৈছে আৰু কোনবোৰ ফেক ভিডিঅ'জ বা খুবেই প্ৰচলিত আজিকালি, যিটো বৰ দুৰ্ভাগ্যজনক, ফেক ভিডিঅ'জ বা কিছুমান ধৰি লওক ফেক পিপল, কিছুমান যিসকল মানুহ খুব কোৱালিফাইড নহয়, তেওঁলোকে নানা ধৰণৰ কিছুমান ফেক ইনফৰ্মেশ্যন, তেনেকুৱা কিছুমান ভিডিঅ' খুব ভয় লগাকৈ কিছুমান কথা কৈ দিব। এই স্পেচিয়েলি ছেক্সুৱেল হেল্থৰ ওপৰত অদ্ভুত অদ্ভুত ধৰণৰ কিছুমান ভিডিঅ' আমি দেখোঁ। আৰু যদি এগৰাকী সৰু ল'ৰা বা ছোৱালীয়ে এই বস্তু দেখিতো ভয় খাবই তাহাঁতি, যে এনেকুৱা সাংঘাতিক কিবা হৈছে। আৰু গাঁৱে ভূঞে কিছুমান মানুহ, চবৰে শিক্ষা লেভেলটো খুব হাই লেভেল শিক্ষিত নহ'ব পাৰে, গতিকে তেওঁলোককো তেনেকুৱা ধৰণৰ কথা কিছুমান কৈ দিলে তাহাঁতিও মানে বিপথে গুচি যায় যে এনেকুৱাও হয়, গতিকে আমি এইটো খাব নাপায়, এইটো কৰিব নাপায়, যিটো একেবাৰেই ভুল। গতিকে বৈজ্ঞানিক তথ্য নোকোৱাকে কিছুমান এনেই অনাথা কিছুমান কথা কৈ থকাতকৈ, যিবোৰ চাইণ্টিফিকেলি বেছড নহয়, সেই ধৰণৰ ভিডিঅ'বোৰ একচুৱেলি প্ৰচলিত কৰিব নালাগে। আৰু যদি তেনেকুৱা কিছুমান ভিডিঅ' দেখা যায়, সেই বস্তুবোৰ ৰিপৰ্টিং হ'ব লাগে, নাম্বাৰ ওৱান। আৰু ছেকেণ্ড কথা, যিবোৰ সঁচাকৈ কোৱালিফাইড বা তেনেকুৱা ডক্টৰ্ছৰ পৰাই হওক বা হেল্থ প্ৰফেচনেলৰ পৰাই হওক বা পেৰামেডিকেল কিছুমান তেনেকুৱা কোৱালিফাইড নিউট্ৰিশ্যনিষ্ট থাকে বা তেনেকুৱা থেৰাপিষ্ট থাকে, তেওঁলোকৰ পৰা গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক বা এন জি অ'জৰ ফালৰ পৰাই হওক, তেনেকুৱা কিছুমান মানে পজিটিভ ইম্পেক্ট হ'ব পৰাকৈ সৰু সৰু তেনেকুৱা তথ্য মানে প্ৰচলিত কৰিব লাগে, যুৱক যুৱতী ডেকা কিশোৰ কিশোৰীসকলৰ কাৰণে, যাতে তেওঁলোকৰ ওপৰত এটা পজিটিভ ইম্পেক্ট পৰে। আৰু ইয়াৰ লগতে স্কুল কলেজৰ এটা খুব প্ৰধান ভূমিকা থাকে, বিকজ তেওঁলোক বেছিখিনি সময় এই চামৰ ল'ৰা ছোৱালীবোৰ স্কুল কলেজত থাকে, গতিকে অকল পঢ়া শুনাখিনিৰ বাহিৰেও এই ধৰণৰ এডুকেশ্যন, এই ধৰণৰ শিক্ষাখিনিৰ ওপৰত খুব গুৰুত্ব দিয়াটো দৰকাৰ। শিক্ষক শিক্ষয়িত্ৰীসকলৰো ইয়াতে এটা খুব ডাঙৰ ভূমিকা থাকে। আৰু অভিভাৱকসকলেও এটা মনিটৰিং কৰাটো, ল'ৰা ছোৱালীয়ে মোবাইলত কি চাই আছে, এই মনিটৰিংটো খুব ইম্পৰ্টেণ্ট। তেওঁলোকে কি কণ্টেণ্ট লৈ আছে, গতিকে সেইকাৰণে মোবাইলটো হাতৰ পৰা আঁতৰাই দিয়াটো কেতিয়াও চলিউচন নহয়। আজিকালি চব বস্তু ডিজিটেল হৈ গৈছে, চৰকাৰেও ডিজিটেল ইণ্ডিয়াই কৰি আছে, গতিকে মোবাইলটো আঁতৰাই দিলেতো খং কৰি লাভ নাই বা টানা টানি কৰি লাভ নাই। আৰু খঙাখঙি বেছি হয়, সেইবোৰ প্ৰায় আমাৰ তালে আহিয়ে থাকে, এজ এ চাইকিয়াট্ৰিষ্ট প্ৰায় পাই থাকোঁ। গতিকে ল'ৰা ছোৱালীক সেই শিকোৱাটো দৰকাৰ, তুমি কোনটো কণ্টেণ্ট ইউজ কৰিবা, কোনবোৰ বস্তু তুমি বিশ্বাস কৰিবা বা ল'বা, আৰু অভিয়াছলি এটা লিমিট ছেটিং, কিমান ডিউৰেশ্যন ফোনটো ইউজ কৰিবা, সেইটো ইম্পৰ্টেণ্ট। গতিকে সেই কি চাই আছে ল'ৰা ছোৱালীয়ে, কি তেওঁলোকে আহৰণ কৰিছে মোবাইলটোত বা তেওঁলোকে কি বস্তু তেওঁলোকে এবজৰ্ব কৰিছে, গতিকে সেই বস্তুখিনি মনিটৰিংটো পেৰেণ্টছৰ খুব ইম্পৰ্টেণ্ট। আৰু গতিকে সকলো পেৰেণ্টছ হয়তো ইমানখিনি শিক্ষিত নহ'ব পাৰে, গতিকে যেতিয়া আমি দেখোঁ যে পেৰেণ্টছখিনিৰ ক্ষেত্ৰত আমি ইমান এক্সপেক্ট নকৰোঁ, তেতিয়া স্কুলৰ সেই স্কুল বা কলেজৰ সেই ভূমিকাটো এটা গুৰুত্ব থাকে। গতিকে স্কুল মেণ্টেল হেল্থ প্ৰগ্ৰাম বুলিও আমাৰ আছে, কলেজতো আছে বা লাইফ স্কিলছ এডুকেশ্যন আছে, গতিকে এই গোটেই বস্তুখিনি চৰকাৰৰ ফালৰ পৰাও গোটেই প্ৰগ্ৰামছবোৰ আছে, বাট কোঅৰ্ডিনেশ্যনটো সামৱেৰ আৰু অলপ হ'লে তেতিয়া খুবেই দৰকাৰ হৈছে। ইনফেক্ট কাৰণ আমি দেখোঁ অকল চহৰ নগৰতেই নহয়, ইনফেক্ট সেই ছেমি আৰ্বান বা সেই ৰুৰেল এৰিয়াজবোৰত, গাঁও অঞ্চলবোৰত এই কিশোৰ কিশোৰীসকলৰ খুবেই এই সমস্যাবোৰ বৃদ্ধি পাইছে, মানসিক সমস্যা বা মানসিক চাপৰ ফলত বা এই ধৰণৰ প্ৰব্লেমছবোৰ। গতিকে এই কোঅৰ্ডিনেশ্যনটো, এই প্ৰগ্ৰামছবোৰ বা এই যে আপুনি যিটো ক'লে ডিজিটেল লিটাৰেচি, মোবাইল ইউজটো, পজিটিভ ইউজটো খুব দৰকাৰ,
1: প্ৰয়োজন হয়। বাইদেউ, আমাৰ সময় লাহে লাহে কমি আহিছে, মই আপোনাৰ পৰা এতিয়া এটা কথাই জানিব বিচাৰিছোঁ। আমি কিশোর কিশোরীসকলক এই জন্ম নিয়ন্ত্রণৰ

0: ক্ষেত্ৰত সচেতন কৰিবলৈ আৰু আমি কি কি পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ উপৰিও?
1: হয়, মই শেষত মানে যুৱ সমাজৰ কাৰণে এটা মানে সুস্থ আৰু তেওঁলোকে দায়িত্বশীল কেনেকৈ এটা জীৱনশৈলী গঢ়ি তুলিব পাৰে সেই বিষয়ে অলপ মই জাষ্ট দুআষাৰ ক'ম। গতিকে আজিকালি যেনেকৈ তেওঁলোকৰ ওপৰত চাপটো খুবেই বেছি, পঢ়া শুনাৰ মানসিক চাপটোও খুব বেছি আৰু দৌৰাদৌৰিও খুব বেছি, গতিকে তেওঁলোকে এটা হেলডি লাইফষ্টাইল ফ'ল' কৰাটো খুবেই দৰকাৰ। গতিকে সুক্ষম আহাৰ, ৰেগুলাৰ এক্সাৰচাইজ আৰু ৰেগুলাৰ শ্বেডিউলটো, যিটো আজিকালি ল'ৰা ছোৱালীবোৰৰ মাজত খুব মানে কম দেখা যায়, গতিকে এই বস্তুবোৰৰ কাৰণে সিহঁতৰ সমস্যাবোৰো বেছি হোৱা দেখা গৈছে। গতিকে অভিভাৱকসকলৰো এটা কৰ্তব্য যে সেই এটা হেলডি পজিটিভ লাইফষ্টাইল যাতে তেওঁলোকক শিকায়, যে টাইমত শুব লাগে, উঠিব লাগে আৰু মোবাইল ইউজটো প্ৰপাৰ হ'ব লাগে। সেইটো এটা মেজৰ প্ৰব্লেম, ৰাতিলৈকে মোবাইল চাই থাকে, গতিকে বিচনাত মোবাইলটো লৈ যাব নালাগে, যি কৰিব লগা আছে বিচনাত যোৱাৰ আগতেই কৰি মেলি শুবলৈ যাওঁতে শুব যাব লাগে। আৰু খোৱা বস্তুবোৰ বেলেঞ্চড, এটা হেলডি ঘৰত বনোৱা ডায়েট, কেতিয়াবা বাহিৰৰ খোৱাবোৰ খাইছে ঠিকেই আছে, বাট চব সময়তে বাহিৰৰ খোৱাবোৰ খোৱাটো কেতিয়াও হেলডি নহয়। আৰু অভিভাৱকসকলৰ লগত এটা কমিউনিকেশ্যন, সেই বস্তুটো খুব দৰকাৰ। মানে ঘৰত পৰিৱেশটো এনেকুৱা ৰাখিব লাগে যাতে ল'ৰা ছোৱালীয়ে ভয় শংকা নোহোৱাকৈ মাক দেউতাকৰ লগত কথাবোৰ ফ্ৰীলি পাতিব পাৰে, মুকলিকৈ আলোচনা কৰিব পাৰে। গতিকে এই বস্তুবোৰ আমি চাইকিয়াট্ৰিক বা মেণ্টেল হেলথত দেখোঁ, কেতিয়াবা বহুত মানে ষ্ট্ৰেইনড হয় ৰিলেশ্যনবোৰ, চবৰে পাৰ্চনেল কিছুমান সমস্যা থাকে, কিন্তু সেইটোৰ ফলত সমস্যাবোৰ কেতিয়াবা বৃদ্ধি পায়। বা যিমান পাৰে যেতিয়া পেৰেণ্টছ হয়, যেতিয়া ল'ৰা ছোৱালী পৃথিৱীলৈ আনিছে, তেওঁলোকৰ এটা দায়িত্ব থাকে যিমানখিনি পাৰে তেওঁলোকক এটা সুখময় শৈশৱ দিয়ক। আৰু যদিও পেৰেণ্টছ বা অভিভাৱকসকলৰ নিজৰ কিবা সমস্যা থাকে, ল'ৰা ছোৱালীখিনিক যিমান পাৰে এটা পজিটিভ পৰিৱেশ দিব লাগে আৰু তেওঁলোকৰ লগত এই ধৰণৰ প্ৰব্লেমবোৰ তেওঁলোকে যাতে এই যেতিয়া এডলেচেন্সত হয়, কিশোৰ কিশোৰী, তেওঁলোকৰ যিবোৰ সমস্যা হ'ব পাৰে এই ছেক্সুৱেল হেলথৰ বিষয়ে, তেওঁলোকৰ নিজৰ কিছুমান প্ৰব্লেম স্কুলতে হওক বা পঢ়া শুনালৈয়ে হওক, ফ্ৰেণ্ডশ্বিপৰ ক্ষেত্ৰতে হওক, কাৰণ এই সময়ছোৱাত সেই ফ্ৰেণ্ডশ্বিপ পিয়ৰ প্ৰেছাৰ বুলি কওঁ আমি, সেই বস্তুবোৰ খুব ইম্পৰ্টেণ্ট হৈ পৰে তেওঁলোকৰ কাৰণে। এইটো নৰ্মেল, এইটো এই বয়সটোত তেওঁলোকে নিজৰ এটা অস্তিত্ব বিচাৰে, নিজৰ আইডেণ্টিটি এটা বিচাৰে। চ' সেই বস্তুটোও পেৰেণ্টছে সন্মান কৰিব লাগিব, চব সময়তে যে মাক দেউতাকৰ কথাই শুনি থাকিব সেইটোও নহয়। গতিকে অলপ অলপকৈ সেই স্বাধীনতাটো দিবও লাগিব আৰু তেওঁলোকক নিয়ন্ত্ৰণো কৰিব লাগিব। গতিকে সেই বেলেঞ্চটো কৰিব পৰাটো খুব দৰকাৰ আৰু সেই সময়খিনিত মাক দেউতাকৰ ছাপৰ্টটো খুব দৰকাৰ আৰু সেই বুজাবুজিটো খুব দৰকাৰ আৰু সেই পৰিৱেশটো দিব লাগে যাতে শিশুটিও বা সেই কিশোৰ কিশোৰীগৰাকীও তেওঁলোকৰ লগত ফ্ৰীলি কথাখিনি পাতিব পাৰে। আৰু আপুনি যিটো ক'লে এই ছেক্স এডুকেশ্যনটো, সেই যাতে শুদ্ধ তথ্যখিনি পেৰেণ্টছে হওক টিচাৰ্ছে হওক সেই কথাখিনি ল'ৰা ছোৱালীখিনিৰ লগত পাতে, যাতে সেই কথাখিনিৰ অভাৱত তেওঁলোকে এটা ভুল তথ্য বা সেই বান্ধৱী বন্ধুৰ লগত সেই বা ক'ৰ পৰা ভুল তথ্য এটা গৈ পেলাই তেওঁৰ লগত শ্বেয়াৰ কৰিলে, আৰু যিটোৰ ফলত এটা সাংঘাতিক কিবা এটা ভুল ষ্টেপ লৈ তেওঁলোক এটা বিপদত পৰেগৈ। গতিকে সেইটো হ'ব নালাগে। সেই বস্তুবোৰ অভিভাৱকসকল সচেতন হোৱাটো খুবেই দৰকাৰ আৰু যদি তেওঁলোকে পাৰা নাই বোলে কিবা সমস্যা দেখিছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, তেতিয়া আজিকালি ইনফেক্ট চব স্কুলছত প্ৰায় কাউন্সিলৰ্ছো থাকে, তেওঁলোকে যদি কিবা অসুবিধা পাইছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, কিবা তেনেকুৱা সমস্যা দেখিছে বোলে কথাবোৰ ফ্ৰীলি মই পাতিব খুজিছোঁ কিন্তু পাৰা নাই, তেতিয়া শ্বেয়াৰ কৰিব লাগে টিচাৰৰ লগত বা সেই কাউন্সিলৰৰ লগত, যাতে আল্টিমেটলি আমি সেই কিশোৰ কিশোৰী বা সেই যুৱক যুৱতীজনৰ কল্যাণটো পাওঁ। তেওঁ যাতে যেতিয়া এগৰাকী মানে এডাল্ট হৈ পেলাই তেওঁ যেন এজন দায়িত্বশীল বেলেঞ্চড এজন ব্যক্তি হৈ পেলাই ওলাই যায়, যোনে নিজৰ দায়িত্ববোৰ বুজি পায় আৰু নিজৰ কৰ্তব্যখিনি পালন কৰিব পাৰে।
0: হয় বাইদেউ, খুব সুন্দৰ, আপুনি খুব সুন্দৰ সুন্দৰ কথা ক'লে, ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ শ্ৰোতাসকলেও নিশ্চয় উপকৃত হ'ব আজিৰ অনুষ্ঠান শুনি। আপুনি ইমান ব্যস্ততাৰ মাজত আমাৰ ষ্টুডিঅ'লৈ আহিলে, আমাক এইখিনি সময় দিলে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। সেয়া আছিল ডাক্তৰ নাহিদ সুৰেয়া ইছলাম। আজি আমাৰ কথোপকথনৰ বিষয় আছিল জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ সজাগতা। আশা কৰিছোঁ শ্ৰোতাসকলে অনুষ্ঠান শুনি নিশ্চয় উপকৃত হ'ব। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

0: for their support. In the FIFA World Cup, France and Spain will face off in the first semi-final on Wednesday. The match will kick off at 12:30 a.m. Indian Standard Time. France reached the semi-finals after defeating Morocco 2-0 in the quarter-finals, while Spain advanced with a hard-fought 2-1 victory over Belgium. The second semi-final will be played on Thursday, with England taking on Argentina, also at 12:30 a.m. Indian Standard Time. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
3: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
2: তাৰ মানে
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
2: কি হয়
3: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
1: নিবেদন কৰা হৈছে দেওবৰীয়া নাট্যানুষ্ঠান
5: আজিৰ দেওবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন কামৰূপ কামাখ্যা
6: কামৰূপং মহাপীঠং সৰ্বকাম ফলপ্ৰদম

0: আহিলো পোতা শাললৈ। ৰখীয়া পৰীয়া সবে টোপনিত আছিল আলকাল। দেৱীয়ে দিলে এই দুৰ্লভ সুযোগ, কৰিলো উদ্ধাৰ সেই বন্দিত্বৰ শিকলিৰে মেৰিয়াই থোৱা ষোড়শ সহস্ৰ ৰং থলগৈ নিৰাপদ স্থান।
1: কি কলি কি কলি তই?
2: হয় বুঝিছো হয়, গোটেই খেলি মেলি। আচলতে দেৱতাবিলাকৰে কিবা বুদ্ধি, এতিয়া মহাৰাজ নৰকে বোলে দেৱীক বিয়া কৰে।
1: কি কলি? আকৌ কৈছো আকৌ ক।
2: সেইটোৱেই, পুৰোহিতে পূজা কৰি থাকোঁতে মহাৰাজে পুৰোহিতৰ দিহামতেই জুমি চাই দেখে দেৱীয়ে জীৱন্ত হৈ পুৰোহিতৰ লগত কথা পাতিছে। কি ৰূপ, কি জ্যোতি! মহাৰাজ গলি গ'ল দেৱীক বিয়া কৰাব। দেৱীয়ে বোলে তেনেহ'লে নৰক মোৰ মন্দিৰলৈ অহা, শিলৰ খটখটিটো বান্ধি দিয়া। চাবা নিশাতেই বান্ধিব লাগিব, কুকুৰাই ডাক দিয়াৰ আগতে কাম সম্পূৰ্ণ।

0: কুল এই নীলাচল শিখৰলৈ কি সতে আহিলা এই পেশী?
1: বিপদৰ ভয় আৰু নাই নাথ। অৰণ্যৰ হিংস জন্তু কিম্বা দৈত্য দানৱৰ শংকা শেষ হ'ল সেইদিনা যিদিনা তুমি আনিলা হৰণ কৰি সুৰখ ৰমণি। আৰু আৰু তাৰপিছত যেতিয়া শুনিলো মহামায়া ভৱানীক পাব খোজা পত্নীৰূপে মই এয়া থাকোঁতে জীয়াই দেৱতাৰ মায়াৰ চলনাই আনিব ঘনঘোৰ বিপদৰ কলিয়া দাও।
0: শুনা তেন্তে হে ৰাণী, নৰকেই মহাবিষ্ণু নৰকেই ব্ৰহ্মা মহেশ্বৰ এই কথা কাৰ্যৰে প্ৰতিপন্ন কৰি গলো মই।
1: অহংকাৰ নকৰিবা না,
0: আঁতৰ হহে নাৰী বিদভ কুঁৱৰী। বুজিছো বুজিছো ঈৰ্ষাত চলিছে তোমাৰ মন, সেইবাবে অতিক্ৰমী এই বন্ধুৰ পথ বাধা দি চাহি আহি নৰকৰ বিজয় বাট। সেনাধ্যক্ষ লৈ যোৱা এই নাৰীক ৰাখাগৈ কাৰাগাৰত।
1: বুজিছো, ৰজাৰ পতন ৰুধিবৰ আৰু কোনো বাট নাই। শুনাহেৰা গৰ্বিত স্বামী, নাৰীয়ে নহহে নাৰীৰ লাঞ্ছনা। ভাৰ্যা বুলি প্ৰিয়া বুলি সুখ আৰু দুখৰ লগৰী বুলি সানুনয়ে কৰিছিলোঁ অনুৰোধ, ত্যাগ কৰা বিধ্বংসৰ পথ। কিন্তু কিন্তু ভাবিলা মোক অবলা আৰু অসহায়া বুলি। ক'বলৈ মোৰ আৰু কোনো কথা নাই। মাথোন ৰ'ল সমবেদনাৰ চকু পানী। মই আহিলোঁ আহিলোঁ নাথ।
0: সমবেদনা
2: মহাৰাজ,
0: কত কত সেই দুৰন্ত পক্ষী পাৰিছা আঠা? এই মুক্ত তৰোৱালাৰে পশু পক্ষী সমস্তকে কৰিম লিখে। নাই নাই হব নোৱাৰে, হব নোৱাৰে, কেতিয়াও হব নোৱাৰে।
3: হব পাৰে নৰক, হব পাৰে।
0: কোন কোনে কৰে আকাশী বালি
3: ষষ্ঠ ভংগ হল, পৰাজিত হলা তুমি।
0: দেৱী সৎপিনী চলনাময়ী দেৱী কৰিম মই শিৰস্তে।
4: নৰক পুত্ৰ মোৰ বিষ্ণুময় কৃষ্ণময় সৃষ্টিময় সংহাৰময় এই সুদৰ্শনেৰে কৰিলো শিৰচ্ছেদ। ক্ষমতাদণ্ড হৈ শক্তিত উন্মাদ হৈ বাসনাত জ্ঞান শূন্য হৈ পাহৰিলা মাটিৰ পৃথিৱী, মাতৃক বিচাৰিলা পত্নীৰূপে, প্ৰাণপ্ৰিয়া কৰিলা বঞ্চনা, শক্তিৰ নকৰিলা সদ্ব্যৱহাৰ। তথাপিহে নৰক পুত্ৰ মোৰ বীৰ তুমি, তুলনাহীন শক্তিৰ ভাণ্ডাৰ, বীৰ পুত্ৰ ভগদত্ত হব অধিকাৰী সেই গৌৰৱৰ।

শ্রোতাসকলে ইমান পৰে মহেন্দ্ৰ বৰঠাকুৰে লিখা নাটক কামৰূপ কামাখ্যাৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে মুখ্য পুৰোহিত জয়ন্ত দাস, বশিষ্ঠমুনি, গিৰীশ চৌধুৰী, নৰকাসুৰ নীলু চক্ৰৱৰ্তী, নৰকাসুৰৰ সেনাধ্যক্ষ প্ৰাণকৃষ্ণ মহন্ত, ইন্দ্ৰ পংকজ নেওগ, ভগদত্ত বিদ্যুৎ চক্ৰৱৰ্তী, প্ৰথম বনুৱা

ভুৱা বাতৰিৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ আৰু এনেধৰণৰ বাৰ্তাৰ ভিত্তিত ধন হস্তান্তৰ নকৰিবলৈ বা ব্যক্তিগত অথবা বেংকৰ সবিশেষ প্ৰকাশ নকৰিবলৈ আহ্বান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকৰ য়েমেন ভ্ৰমণ সন্দৰ্ভত কেতবোৰ চৰ্ত আৰোপ কৰি 2017 চনত জাৰি কৰা অধিসূচনাখন প্ৰত্যাহাৰ কৰিছে। য়েমেনত গৃহযুদ্ধ আৰু সশস্ত্ৰ সংঘৰ্ষৰ বাবে দিনক দিনে বেয়াৰ পিনে ঢাল খোৱা সুৰক্ষা স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকৰ ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি এই অধিসূচনাখন জাৰি কৰা হৈছে। অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জৰুৰী নহলে য়েমেন ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ সকলো ভাৰতীয় নাগৰিকক পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰালয়ে জৰুৰী কাৰণত য়েমেনলৈ যাবলগীয়া হলে দেশখনৰ পৰিস্থিতি মূল্যায়ন কৰাৰ পাছতে ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ আৰু সংঘৰ্ষজড়িতৰ এলেকাসমূহলৈ নাযাবলৈ কৈছে। মন্ত্ৰালয়ে লগতে য়েমেনত বাস কৰা ভাৰতীয় নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু দেশখনৰ ভিতৰতে আহ যাহ সীমাবদ্ধ ৰাখিবলৈ আহ্বান জনাইছে। ইৰাণৰ সামৰিক বাহিনী IRGCF ছাইপ্ৰাছ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ কেন্দ্ৰীয় কামাণ্ডে প্ৰকাশ কৰা মতে দেশখনৰ সেনাবাহিনীয়ে ইৰাণৰ প্ৰায় 140টা সামৰিক ঘাটি আৰু যোগাযোগ কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। ইৰাণেও বাহৰেইন, কুৱেইট আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰিছে। কাটাৰ আৰু কুৱেইটে ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ধবংস কৰা বুলি দাবী কৰিছে। বাহৰেইনেও ক্ষেপণাস্ত্ৰ সতৰ্ক প্ৰণালী সক্ৰিয় কৰি তুলিছে। ইৰাণে জৰ্ডানত থকা আমেৰিকাৰ এটা সামৰিক ঘাটিক লক্ষ্য কৰি আক্ৰমণ চলোৱা বুলি দাবী কৰিছে। ইপিনে ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত হৰ্মুজ প্ৰণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনা বাহিনীয়ে প্ৰকাশ কৰা মতে এখন জাহাজে অকৰ্তৃত্বশীল পথ ব্যৱহাৰ কৰাৰ প্ৰয়াস চলোৱাৰ পাছত এই সামুদ্ৰিক পথটো বন্ধ কৰি দিয়া হৈছে। বাহিনীটোৱে কৈছে যে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ অৱসান নঘটালৈকে কোনো জাহাজক হৰ্মুজ প্ৰণালীৰে আহ-যাহৰ অনুমতি দিয়া নহ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট গায়িকা এছ জানকী আম্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে জানকী আম্মাৰ মৃত্যু সংগীত আৰু সাংস্কৃতিক জগতৰ বাবে এটা অপূৰণীয় ক্ষতি। জানকী আম্মাই বিভিন্ন ভাষাত কণ্ঠদান কৰা গীতসমূহ প্ৰতিটো প্ৰজন্মৰ মাজত জনপ্ৰিয় আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গায়িকাগৰাকীৰ সুৰীয়া কণ্ঠই অনাগত দিনতো সকলোকে মোহিত কৰিব। শ্ৰীমোদীয়ে মৃতকৰ পৰিয়াল তথা অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আজি পুৱা আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গলত পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। অহা বুধবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ফ্ৰান্সে কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গলত পৰাস্ত কৰাৰ বিপৰীতে স্পেইনে বেলজিয়ামৰ বিৰুদ্ধে 2-1 গলৰ ব্যৱধানত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ছেমি ফাইনেলত বিজয়ী হোৱা দল দুটাই অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আনহাতে ছেমি ফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মায়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। বিশ্বৰ 1 নম্বৰ স্থানৰ খেলুৱৈ চীনৰ আজি নিশা উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেবেৰভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। মহিলাৰ ডাবলছৰ ফাইনেলত আজি গুঅ খানু লুইছা ষ্টেফেনীৰ যুটিটো ক্ৰিষ্টিনা মলাডেভিনিছ আৰু গেব্ৰিয়েলা ডাব্ৰুস্কিৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 বজাত আৰম্ভ হ'ব। ইপিনে চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাই যোৱা নিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰে কেৰলিনা মুকুৱাক 6-2, 5-7, 6-3 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আগুৱাই পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত হৈছে। বিজেপিয়ে ভাৰত মহাসাগৰ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত স্থায়ী শক্তি হিচাপে আত্মপ্ৰকাশ কৰা বুলি দাবী কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকৰ য়েমেন ভ্ৰমণ সন্দৰ্ভত কেতবোৰ চৰ্ত আৰোপ কৰি 2017 চনত জাৰি কৰা অধিসূচনাখন প্ৰত্যাহাৰ কৰিছে। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে আৰু আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।

0: বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
1: আগবঢ়াবলৈ লোৱা হৈছে বৃন্দগান, ৰচনা নলিনীবালা দেৱীৰ।

বিয়লি 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত নীলকমল গোৱালাৰ চুটিগল্প আৰু বিজয় কুৰ্মীৰ স্বৰচিত কবিতাপাঠ শুনিবলৈ পাব।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: भी योजना की शुरुआत की। इसके साथ ही दोपहर समाचार का ये अंक समाप्त हुआ। नमस्कार।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিৰ্জন এআইআৰ মোবাইল এপত। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাজ্যৰ বিভিন্ন জিলাত আজি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হৈছে। ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই সমাজৰ পৰা ইয়াৰ কুপ্ৰভাৱ নিৰ্মূল কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ লোৱা হৈছে। সুৰক্ষিত ভৱিষ্যৎ আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াৰ সংকল্পৰে ৰাজ্যৰ আৰক্ষীয়ে সময়ে সময়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে এই সৰবৰাহৰ লগত

0: জড়িত ভালেমান লোকক আটক কৰিছে। বিনষ্টকৰণ অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2,40,00,000 টকা মূল্যৰ মাদক দ্ৰব্য দাহ কৰে। ধেমাজি আৰু জোনাই থানাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা ভাং আৰু হেৰইনসমূহ আজি জ্বলাই নষ্ট কৰা হয়। এই কাৰ্যসূচীত 22 নম্বৰ অসম বেটেলিয়নৰ কমাণ্ডেণ্ট তথা ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক বুধীন্দ্ৰ নাথ মৰাণ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে আৰক্ষীৰ ভালেমান বিষয়া উপস্থিত থাকে। মাজুলী জিলাতো আজি এই অভিযানৰ অধীনত কমলাবাৰী অঞ্চলৰ এটা ইটাভাটাত প্ৰায় 55,00,000 টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। বিগত সময়ত জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নগদ 4,00,000 টকা, 2খন বিলাসী বাহনৰ লগতে 6জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছিল। তামোলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাট শ্মশানত 2জন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। জিলা আৰক্ষীয়ে বিগত সময়ত অভিযান চলাই 71,00,000ৰো অধিক টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হয়। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামোলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া এই দাহন কাৰ্যসূচীত উপস্থিত থাকে। বজালি জিলাৰ বাঘমাৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি 2জন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী দাহন কৰা হয়। এই কাৰ্যসূচীত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তৰ লগতে ভালেমান জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে। জিলাখনত বিভিন্ন সময়ত অভিযান চলাই আৰক্ষীয়ে 13,00,000 টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। জিলা আৰক্ষীয়ে নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে। দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মানকাছাৰ চুমৰহালি কুডালদোৱা অঞ্চলত প্ৰায় 6 কোটি টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে নষ্ট কৰে। এই কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰৰ লগতে জিলাৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আজি তামোলপুৰ জিলাৰ দৰংগা, পাগলাদিয়া আৰু মটঙা নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে আজি পুৱাই বেলখুটিত উপস্থিত হৈ দৰংগা নৈৰ খহনীয়া পৰিদৰ্শন কৰাৰ পাছত চৰণ জংঘল অঞ্চলত পাগলাদিয়া নৈৰ খহনীয়া পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁ উলুবাৰীত মটঙা নৈৰ খহনীয়া প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সৈতে সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে এই খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কোপাইন স্থাপনৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। অঞ্চলটোত হোৱা গৰাখহনীয়া কিদৰে স্থায়ী সমাধান কৰিব পাৰি তাৰ বাবে বিজ্ঞানসন্মতভাৱে যাৱতীয় পদক্ষেপ ল'বলৈ জলসম্পদ বিভাগৰ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়াৰ লগতে স্থানীয় লোকৰ সৈতেও মত বিনিময় কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত 2,266 শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰামন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিগত 27 বছৰত IIT গুৱাহাটীয়ে 26,000তকৈও অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰিছে। কাছাৰ আৰক্ষীয়ে আজি জিলাখনৰ দিগৰখালত অভিযান চলাই 30,00,000 টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ কৰে। গোপন সূত্ৰৰ পম খেতি চলোৱা অভিযানত আৰক্ষীয়ে এই সামগ্ৰীখিনি সৰবৰাহৰ এখন বাহনৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৃত লোকজনক ধলাইৰ মৃণাল হুছেইন বুলি জানিবলৈ দিছে। কোকৰাঝাৰ জিলাৰ গোচাইগাঁৱৰ কচুগাঁৱত আজি এটা পুখুৰীত পৰি 2টি শিশুৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি শিশু দুটিয়ে পুখুৰীৰ পাৰত খেলি থকা অৱস্থাত অসাৱধানবশতঃ পুখুৰীত পৰি মৃত্যু হয়। মৃত শিশু দুটিক গাঁওখনৰ হায়েন দৈমাৰী আৰু ধনবীৰ দৈমাৰী বুলি জানিব পৰা গৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আজি পুৱা আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গ'লত পৰাস্ত কৰি বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰে। অহা বুধবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আকাশবাণী গুৱাহাটীৰ।

আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 27 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 12 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আপোনালোকে আমাৰ এই অনুষ্ঠানসমূহ নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনিব পাৰিব। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত নিৰঞ্জন বড়ো আৰু সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰত আছে ৰতন দেৱনাথ, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত থকা প্ৰচাৰণ সহযোগী ইমতিয়াজ হুছেইনৰ সৈতে। প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত

0: মাৰ্ক টুৱেইনে কৈছিল, ভাল মানুহ হোৱাটো এটা মহৎ কাম, কিন্তু আনক মহৎ হ'বলৈ শিকোৱাটো তাতোকৈ মহৎ কাম। আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ অৰ্ধ আকাশ।
1: আকাশবাণী তেজপুৰ সমূহ আইদেউকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আজিৰ অৰ্ধ আকাশ অনুষ্ঠানতে। আইদেউসকল, আজি আমাৰ মাজত উপস্থিত আছে ভাৰতৰ বাহকন্যা বা বেম্বো লেডি অৱ ইণ্ডিয়া নামেৰে জনাজাত সমাজকৰ্মী শ্ৰীযুতা নিৰামণি শৰ্মা। বাইদেউ, আকাশবাণীৰ এই অনুষ্ঠানটিত আপোনাক স্বাগতম জনাইছোঁ।
2: নমস্কাৰ।
1: বাহকন্যা নামটোৰ আঁৰৰ কাহিনীটো কি? এই যাত্ৰা তেজপুৰৰ পৰা কেনেকৈ আৰম্ভ কৰিছিল?
2: মই সৰু অৱস্থাতে দেউতাই মোক বাঁহৰ কাম শিকাইছিল। মোৰ দেউতা ল' কলেজৰ প্ৰফেচাৰ আছিলে। দেউতা সন্ধিয়া ক্লাছ কৰি ঘৰলৈ ঘূৰি গৈ পেলাই মোক ইংলিছ পঢ়াইছিলে, কাৰণ মই অসমীয়া মাধ্যমত পঢ়া, ইংৰাজীত অকণমান দুৰ্বল আছিলোঁ। সেইকাৰণে দেউতাই বাঁহৰ কাঠি বনাই থাকে আৰু ওচৰতে কাষতে মূঢ়া এটাত মোক বহাই লৈ, তেতিয়া মই পঢ়াত মোৰ মন নাই, মোৰ দেউতাই কাঠি বনোৱাটোত বেছি মোৰ ইণ্টাৰেষ্ট আছিলে। তেতিয়া দেউতাই এদিন খঙতে মোক ক'লে, তই একো কৰিব নালাগে, তই এই বাঁহেই কামেই কৰি খাবি। অভিশাপে আশীৰ্বাদ স্বৰূপ হ'ল। তেতিয়া মই ইমান ধুনীয়াকৈ কাঠি কামি বনাব ধৰিলোঁ, গুড়ি চালনীলৈকে মই বনাবলৈ দেউতাৰ পৰা শিকিলোঁ।
1: কিমান বয়স?
2: 8 বছৰ 9 বছৰ, সৰু আৰু। দেউতাই মূঢ়া বনায়, মই মূঢ়া বনাব চব, কিন্তু মোৰ বাকী দাদা বাইদেউহঁত কাৰো ইণ্টাৰেষ্ট নাই। দেউতাই দেখিলে, দেউতাই মোক শিকাই দিলে কেনেকৈ বান্ধন নগৰা গাঁঠি, দা এখনত যিটো গাঁঠি থাকে তাক নগৰা গাঁঠি বুলি কয়। কিন্তু আজি নতুন প্ৰজন্ম এইখিনি এৰি পেলাইছে, নতুনত্বক আঁকোৱালি ল'ব লাগে, কিন্তু মই ভাবোঁ পুৰণাখিনিকো আজৰি ধৰি ৰাখিব লাগে, তাতে এটা জাতিৰ পৰিচয়।
1: এগৰাকী নাৰী হিচাপে বাঁহ বেতৰ কামক পেচা হিচাপে লোৱাৰ সিদ্ধান্তটো ঘৰত কেনেদৰে গ্ৰহণ কৰিছিল?
2: 80 চনৰ পিছত যেতিয়া 85 চনমানত যেতিয়া অসমত টিভি আহিছিলে, তেতিয়া টেলিভিশ্যনৰ প্ৰভাৱ বুলি ক'লেও মই মিছা কোৱা নহয়, কাৰণ টেলিভিশ্যন যেতিয়াই চাবলৈ ধৰিলোঁ তেতিয়াই দেখিলোঁ অজন লেয়াৰ, পঢ়িছিলোঁ কিন্তু তাত দেখা পালোঁ কেনেকৈ পৃথিৱীখন ধ্বংসৰ মুখলৈ আগবাঢ়িছে, প্ৰকৃতি কেনেকৈ ৰুষ্ট হৈছে, আমি প্ৰকৃতিৰ কাৰণে নাভাবা হৈছোঁ, আমাৰ নতুন প্ৰজন্মই চাইণ্টিফিক হেৰিবিলাকত বেছি মন দিছে, কিন্তু যিটো নেচাৰেল যিখিনি কোএক্সিষ্টেন্স বুলি কয় সেইটো আমি পাহৰি পেলাইছোঁ। ইলেক্ট্ৰনিক মিডিয়াই মোৰ প্ৰভাৱ পেলাইছে, তাত দেখাব ধৰিলে যে আমি প্ৰকৃতিৰ লগত ভাৰসাম্য ৰাখি চলিব লাগে, প্ৰকৃতি বস্তু কৰিব লাগে আৰু গছ কাটিব নালাগে। যিহেতু বিবাহ সূত্ৰে মই ভূটান বৰ্ডাৰত আছিলোঁ, বৰ্ডাৰ ওচৰত আছিলোঁ সেই টংলাৰ ফালে কুৰামূৰ বুলি বাগানত, তেতিয়া দেখিলোঁ ৰাতিপুৱাই 20-25 জনী মাইকী মানুহ, ল'ৰা ছোৱালী

লৈ জংঘলৰ ভিতৰত সোমাই যায় আৰু গধূলি তেওঁলোকে খৰি বুজা মৌ কিবা কিবি জংঘলী দাই সেইবিলাক চব লৈ আহে। তেতিয়া মই তেওঁলোকক ক'লো আপোনালোকে আমাৰ বনানী ধ্বংস কৰিব নালাগে নহয়, পৃথিৱীখন ইমান গৰম হৈ আহিছে, আপোনালোকে কিয় বেলেগ কাম নকৰে, খেতি কৰক। গাঁৱৰ মানুহ কৈছে বাইদেউ আমাৰ হেৰি নাই নহয়, খেতি পথাৰ নাই নহয়, আমি জংঘল কাটিয়েই খাব লাগিব। মোক সেইটোতো বৰ অপৰাধ কৰিছে, প্ৰকৃতি ভগৱান আপোনাৰ ওপৰত বহুত অসন্তুষ্ট হ'ব, মই আপোনালোকক যদি কিবা শিকাই দিওঁ ইনকামৰ হ'বনে বোলে হ'ব। তাৰপিছত মই তেওঁলোকৰ পৰা মৌ কিনো, কিবা কিবি জংঘলী কিবা অৰ্কিড দিয়ে মোক, কিবা কিবি দিয়ে, মই তেওঁলোকৰ লগত বন্ধুত্ব

0: আপোনাৰ ওপৰত বহুত অসন্তুষ্ট হ'ব, মই আপোনালোকক যদি কিবা শিকাই দিওঁ ইনকামৰ হ'বনে বোলে হ'ব। তাৰপিছত মই তেওঁলোকৰ পৰা মৌ কিনো, কিবা কিবি জংঘলী কিবা অৰ্কিড দিয়ে মোক, কিবা কিবি দিয়ে, মোৰ তেওঁলোকৰ লগত বন্ধুত্ব সুলভ এটা সম্বন্ধ হ'ল। তেতিয়া মই তেওঁলোকক বুজাব ধৰিলোঁ, টিভি চাইনে বোলে নাচাওঁ, মই টিভিত দিয়ে আছে কালিৰ পৰা কেনেকৈ পৃথিৱীখন কিবা ভয়াৱহ অৱস্থালৈ গৈ আছে, গতিকে আপোনালোকে বেলেগ কাম শিকাওক। তেতিয়া মই তেওঁলোকক বাঁহৰ মই শিকা মূঢ়া, মই ডলা, গুৰি চালনী, কাপ এইবিলাক চব বনাই বনাই মই তেওঁলোকক
1: আৰম্ভণি আপোনাৰ
0: সেনেকেই মই আৰম্ভ কৰিছিলোঁ এখন বড়ো গাঁৱত। তেওঁলোক ইমান নিষ্ঠাৰে কাম কৰিছিলে আৰু তেওঁলোক ইমানেই পাৰ্গত, মই কি ক'ম, কিন্তু তেওঁলোকক দিশা দেখুৱা, ৰাস্তা দেখুওৱা মানুহৰ অভাৱ। আমাৰ গাঁৱে ভূঁৰে মই শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰিছোঁ, মই দেখিছোঁ আমাৰ গাঁৱৰ ভিতৰৰ অঞ্চলত এনেকুৱা টেলেণ্টেড মানুহ আছে যিটো মানে ৰুৰেল টেকনলজি বুলি কয়। মই শিকাবলৈ গৈছোঁ, গৈ পেলাই মই নিজে মই তেওঁলোকৰ পৰাহে শিকি আহিছোঁ। সেইটো মোৰ এটা জীৱনৰ বৰ ডাঙৰ অভিজ্ঞতা। মই অসমৰ কাশ্মীৰৰ পৰা, অসমতে নহয়, মই কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে মই প্ৰত্যেকখন ৰাজ্যত কাম কৰি আহিছোঁ, দুৰ্গম অঞ্চলত। মই এটাই দেখিলোঁ আমাৰ ভাৰতত, আমাৰ বিশেষকৈ ভাৰতৰ ভিতৰত ক'লেও আমাৰ নৰ্থ ইষ্টৰ উত্তৰ পূব অঞ্চলৰ মানুহখিনি সঁচাকৈ পাকৈত কৰ্মী জাতি আছিলে। কিন্তু নতুন প্ৰজন্মই পাৰ্থিৱ বস্তুৰ প্ৰতি বেছি আসক্ত হৈ গৈছে আৰু নিজৰ কৰ্ম সংস্কৃতিটো বহুত কমি আহিছে, বেয়ালৈ ঢাল খাইছে। সেইটো আমাৰ পূৰ্বপুৰুষসকলৰো ভুল আছে, আমাৰো ভুল আছে, গতিকে আমি তেওঁলোকক কৰ্ম সংস্কৃতিটোৰ বিষয়ে অৱগত কৰাব লাগে আৰু যি তেওঁলোকৰ আমাৰ জিনতে আছে, জিন বুলি যিটো কয় আমাৰ ব্লাডতে আছে, তেজতে আছে, আমাৰ পাৰ্গতালী পাকৈত যিটো অসমৰ শিপিনীয়ে সপোন ৰছে বুলি কয়, বাঁহৰ কি সুন্দৰ সুন্দৰ জাকৈ খালৈ, বিচনাখন, ঘৰটো সকলোতো বাঁহৰ পৰাই বনাই ল'ব পাৰে। তেতিয়া মই তেওঁলোকক এখন বজাৰ দিলোঁ, মই লাহে লাহে কলিকতাত এক্সিবিশ্যন দিলোঁ, তেওঁলোকে বোৱা বস্তু তেওঁলোকক গোটেই পইচাখিনি তেওঁলোকৰ একাউণ্টলৈ মই ট্ৰান্সফাৰ কৰি দিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ ট্ৰান্সফাৰ হৈ গুচি গ'লোঁ তাৰ পৰা। তাৰপিছৰ পৰা মই নাজানো, য'তেই যাওঁ মই শিকাব ধৰিলোঁ। তাৰপিছত এদিন মই এটা গহনা বনাব ধৰিলোঁ, তেতিয়া মই যিটো গহনা পিন্ধা দেখি দিল্লীত এটা ফাংচনত মই পিন্ধা দেখি এজনী মানুহ দৌৰি আহি পেলাই মোক কৈছে এইটো ক'ত কিনিছে মোক লাগে। তেতিয়া মই ক'লোঁ মই কিনা নাই, মই বনাইছোঁ। কৈছে মোক এইটো দি দিয়ক, আপুনি বনাই ল'ব, এইটো কিহেৰে বনোৱা। যেতিয়া মই ক'লোঁ বাঁহৰ, তেখেত আছিল এজন IAS অফিচাৰ, তেতিয়া দৌৰ মাৰি গৈ পেলাই নিজৰ হাজবেণ্ডক মাতি আনিছে, আহি পেলাই কৈছে চাচোন চা কেনেকুৱা অদ্ভুত এটা বস্তু দেখিলোঁ বোলে কি। দুইজন মানে পতি পত্নী আহিলে মোৰ ওচৰত, আহি পেলাই কৈছে এইটো বাঁহৰ, মই ত্ৰিপুৰা বেম্বো মিছনৰ ডাইৰেক্টৰ হয়, আপুনি এতিয়া অহা সপ্তাহতে আপুনি ত্ৰিপুৰালৈ আহক, শিকাওক। ত্ৰিপুৰাটো সাংঘাতিক, ত্ৰিপুৰাত মই গৈ পেলাই তেতিয়া আৰম্ভ কৰিলোঁ। মই নাযাওঁ নথওঁ,
1: কিমান চনৰ সেই কথা,
0: সেইটো 2000 পিছতে, 2002-3 হ'ব। তাত মই বেম্বো মিছন যেতিয়া হ'ল তেতিয়া মোক মাতি পঠালে, বেম্বো মিছনে মোক বহুত সুবিধা দিলে কাম কৰিবলৈ। মিনিষ্টাৰৰ ওচৰত গ'লোঁ, গৈ পেলাই ত্ৰিপুৰা চৰকাৰে মোক যথেষ্টখিনি কাম দিলে আৰু তাৰপিছত তাতে গুজৰাটৰ পৰা এটা IFS-IAS-ৰ দল আহিছিলে এইবিলাকৰ বিষয়ে সমীক্ষাক লগাবলৈ। তেতিয়া তেওঁলোকে মোৰ বস্তুখিনিহে খুব পচন্দ কৰিলে, তেতিয়া তেওঁলোকে মোক নিমন্ত্ৰণ কৰিলে গুজৰাটলৈ। তেতিয়া মোক বেম্বো মিছনে গুজৰাটলৈ পঠাই দিলে তাত কাম শিকাবলৈ। তেতিয়া মোদীজীয়ে দেখিলে ইমান ভাল কাম কৰিছে বুলি ক'লে, গৈ পেলাই মোক বহুত ডিপাৰ্টমেণ্টত কাম দিলে, ৰুৰেল ডেভেলপমেণ্টত মোক ৰুৰেল মোক কনচালটেণ্ট হিচাপে ৰাখি দিলে গুজৰাট। তেতিয়া মই বৰোদাত থাকি পেলাই মই অত্তত কাম কৰিব ধৰিলোঁ আৰু তেতিয়া এখন ডাঙৰ সভাত মোদীজীয়ে মোক চবকে ক'লে যে এই মেডামক বেম্বো লেডি বুলি মাতিব লাগে। সি গুজৰাটী ভাষাত কৈছে, মইতো বুজি নাপাওঁ, কিন্তু বেম্বো লেডিটো মই বুজি পালোঁ আৰু গুজৰাটী মই তেতিয়া মিডিয়াই লিখিব ধৰিলে মোৰ কথাটো, বেম্বো লেডি, বেম্বো লেডি। তাৰপিছত মইতো খুব দুখ পালোঁ, কাৰণ বেম্বো দিয়া বুলি ক'লে আমাৰ অসমততো বেয়া, বেম্বো দি আহিলোঁ বুলি ক'লে তেতিয়া মোৰ খুব খং উঠিছিলে, কিন্তু কি কৰিম। তাৰপৰা গোটেই ইখন ষ্টেটে মাতিলে সিখন, মই বাঁহৰ জুৱেলাৰী প্ৰচলন আৰম্ভ কৰি দিলোঁ, কাৰণ এডাল বাঁহেৰে মই 1,00,000 ইনকাম কৰাই দিলোঁ মানুহক। মানুহে বিশ্বাস নকৰে কিন্তু মোৰ নাম হ'ল, মোৰ কামটোৰ নাম হ'ল 1 Bamboo 1 Lakh, ক্ৰিয়েশ্যন কনজাৰ্ভেশ্যন লাইভলিহুড। বনাব লাগে আৰু কনজাৰ্ভেশ্যন এইকাৰণে হয়, মোৰ যে বাঁহৰ গহনা বনাওঁ তেতিয়া প্ৰত্যেক মানুহে বাঁহ, ভেৰাইটিজ বাঁহ লগাই লয় পথাৰত, তেওঁলোকৰ খেতিৰ পথাৰত, আৰু গছৰ গুটি লাগে, কালাৰফুল গুটি লাগে, সেইবিলাক মই তেওঁলোকক 25 মানুহক মই শিকাওঁ। তেনেহ'লে মই তেওঁলোকক 5টা 5টাকৈ মোৰ ফালৰ পৰা মই 5টা 5টা পুলি দিওঁ আৰু গছৰ গুটি দিওঁ, তেওঁলোকে সেয়া লগায়, গতিকে সংৰক্ষণো হৈ যায়, পৰিৱেশ সংৰক্ষণৰ কাম হয় আৰু ইনকাম জেনেৰেশ্যন হয়। 3টা হয়, ক্ৰিয়েশ্যন কনজাৰ্ভেশ্যন লাইভলিহুড, দিছ 3 things prevailing with my work and I am working continuously. মই কাম কৰি আছো নিৰিবিচ্ছিন্নভাৱে, মই কামৰ জীৱনত কোনো চান্দে মান্দে নাই, কৰ্মই মোৰ জীৱন আৰু মই আশা কৰোঁ সকলোৰে পৰা মই পাইছোঁ। বিদেশত মই অসমৰ বাহিৰতে মই বেছি সুবিধা পাইছোঁ কাম কৰিবলৈ। এতিয়া মেঘালয় চৰকাৰে মোক কাম দিছে, বৰ ধুনীয়া কাম কৰি তেওঁলোকক মই বজাৰ এখনো দিওঁ, কাৰণ মোৰ বস্তুবিলাক কি হয়, টুৰিষ্টৰ কাৰণে ভাল, টুৰিষ্টবিলাক বহুত আহে নহয়, তেওঁলোকে আমাৰ বস্তুবিলাক দেখি আচৰিত হয়, ইমান ধুনীয়া, ইমান পাকৈত মানুহবিলাক, কিন্তু আকাৰ ডাঙৰ, যেনেকৈ জাপিটো আকাৰ ডাঙৰ, গড়টো ওজন, আমাৰ লিমিটেশ্যন আছে হেৰিত, ফ্লাইটত বা ডমেষ্টিক ফ্লাইট, ইণ্টাৰনেশ্যনেল ফ্লাইট, গতিকে তেওঁলোকে মন কৰিলেও লৈ যাব নোৱাৰে। মেখেলা চাদৰ বা ষ্টল এইবিলাক বহুত দাম, এৰি মুগাৰ যিহেতু।

0: আমাৰ যিখিনি কলা কৌশলী আছে, আৰ্টিষ্টান আছে, তেওঁলোকে সৰু সৰু বস্তু বনাব লাগে, সো দেট এভৰি টুৰিষ্ট কেন, ইচ এণ্ড এভৰি টুৰিষ্ট কেন বাই ইট। সেইকাৰণে মই বিভিন্ন
1: ধৰণৰ
0: মই ঢোল পেপা এইবিলাকৰ ডিজাইন কৰি দিছিলো ইয়াতে 2000 মানৰ পৰাই। ঢোল পেপা এনেকুৱা ধৰণৰ বস্তুবিলাক মই সৰু সৰু, তাৰপিছত মাছ এটা বনাইছিলো বাঁহৰ, তেনেকে বহুত প্ৰচলন হৈ গ'ল। আন্দামানত মাতি নিলে, আন্দামান নিকোবৰ আইলেণ্ডত, তাতো মই শিকালো, টুৰিষ্টবিলাকে বহুত কিনে। গতিকে মই দেখিলো চুটকেছত যোৱা এতিয়া মোৰ গহনা ওজনে নাই, ওয়েট নাইকিয়া, গতিকে এইখিনি সব পিছু লৈ যাব পাৰে। আৰু আমাৰ এটা দেয়াৰ ইজ এ ট্ৰেণ্ড ন, আমি বিদেশলৈ গ'লেও ঘূৰি আহোঁতে চবে সোধে মোলে কি আনিলি, চব বাহিৰৰ মানুহবিলাকৰ তেনেকুৱা, নিজৰ যি বন্ধু বান্ধৱ আৰু
1: ৰাজ্যলৈ গ'লে কি আনিছে বুলি সোধে।
0: গতিকে সৰু বস্তু সদায় মানে প্ৰয়োজন বনোৱাটো। এতিয়া মই আৰ্টিষ্টানসকলক তেওঁলোকক ক'ব ধৰিলো যে আপোনালোকে এনকাৰেজ ক'ব ধৰিলো যে আপোনালোকে এইটো সৰু সৰু বস্তু বনাওক, যাতে চবেই আহে, দুখীয়া সুখীয়া চবেই কিনিবলৈ পাৰে। আমাৰ যে মেলাবিলাক হয়, মেলাবিলাকত সাধাৰণতে ধনী মানুহখিনি নাযায়, গাড়ী দূৰত পাৰ্ক কৰিব লাগে। যিমান মই মেলা দেখিছো, মেলাত এই লোৱাৰ মিডিল ক্লাছ মানে পভাৰ্টি আৰু বিলো পভাৰ্টি লাইন মানুহখিনি, ল'ৰা ছোৱালীখিনি লৈ আহে, খেতিয়কসকলে আনি পেলাই দুটা অকণমান আমোদ প্ৰমোদৰ কাৰণে আহে, আৰু সৰু 10-20 টকীয়া বস্তু কিনিবলৈ ভাল পায় তেওঁলোকে। তেতিয়া মই ত্ৰিপুৰাত এজনী মানুহক, দুখীয়া মানে কলা বোবা এজনী, এটা ল'ৰা, তাক ক'লো তই এটা কাম কৰ, তই এখন দোকান ল। তাই কৈছে আমাক নিদিয়ে নহয় দোকান। তেতিয়া মই মিনিষ্টাৰক কৈ পেলাই ময়ে লৈ ল'লো দোকানখন, তাক বহাই দিলো, তাৰ হতুৱাই মই ঢেৰ বস্তু বনালো তেনেকুৱা। তেই চাৰিদিনতে তাৰ দোকান চেচ হৈ গ'ল মেলাত। মই এটাই দেখিলো, মেলাবিলাকত কম দামী বস্তু লগাব লাগে। মই আৰ্টিষ্টানবিলাকক কৈ থাকো, কম দামী বস্তু ৰাখিবাচোন 10-20 টকীয়া, 10 টকাৰ ষ্টল বুলি ক'লে দুদিনতে শেষ হৈ গ'ল। তেনেকুৱা মোৰ হয়, মোৰ তেনেকুৱা অভিজ্ঞতা হৈছে বোম্বেত এবাৰ। তাৰপিছত গতিকে পেলাই মই দেখিলো নাই, এনেকুৱা সৰু সৰু বস্তু বনাব লাগে, বেছি দামৰ নহয়। তাত কি হয়, বনাওঁতে খৰচো কম হয়, আৰু 10 টকা 10 টকাকে 10টা বস্তু বুলিলে 100 টকা। গতিকে সেইবিলাক মানুহখিনিক, আৰ্টিষ্টানখিনিক এনেকুৱা ধৰণৰ অৱগত কৰাটো বৰ গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। যিমানখিনি পাৰোঁ মই কৰিছো, অসমত মই কোনো সুবিধা নাপাওঁ, সেইকাৰণে মোৰ ৰেডিঅ' টিভি এইবিলাকত মাতে, কিন্তু
1: মনত দুখ আছে আপোনাৰ।
0: অসমত হৈ মই নিজৰ ওপৰত কিমান কৰিম, কাৰণ বাহিৰত মোক, বাহিৰত ষ্টেটবিলাকত মোক
1: আৰম্ভণিতেতো আপুনি বহু মহিলাক শিকাইছে,
0: মই নিজৰ পৰা এতিয়াও শিকাই থাকো, কিন্তু তেওঁলোক আহিলে একাপ চাহ খুৱাব লাগে, ৰ মেটেৰিয়েল লাগে,
1: বহুত স্বাৱলম্বী
0: হৈছে, বহুত হৈছে, হাজাৰৰ ওপৰ। এইটো হায়দৰাবাদত শিকাই আহিলো, তেওঁলোকে মোক অহা যোৱা দিয়ে, কিবা এটা পাৰিশ্ৰমিক দিয়ে, কাৰণ মোৰ লগত এটা টীম আছে, তেওঁলোকৰ খোৱা বোৱা, মোক ডিফেণ্ট দাম ল'ৰা ছোৱালীক মই শিকাওঁ, আৰু তেওঁলোকক মই মাষ্টৰনী বনাই লৈছো এতিয়া।
1: কাৰিকৰী জ্ঞান আপুনি বাৰু প্ৰেৰণা দেউতাৰ পৰা পাইছে, গোটেইখিনি কাৰিকৰী জ্ঞানো আপুনি দেউতাৰ পৰাই শিকিছে?
0: নাই, দেউতাই মোক সেইবিলাকে শিকাইছিলে, গহনা মই নিজৰ আৱিষ্কৃত। মই ত্ৰিপুৰালৈ যেতিয়া গ'লো, তাত দেখিলো বেতৰহে গহনা বনায়, বাঁহৰ গহনা পৃথিৱীতে নাছিলে। মই বহুত ৰিচাৰ্চ কৰিছো, বহুত বাঁহৰ কোনেও নবনায়, কাৰণ বাঁহডাল চিধা ন, বেকা কৰিব নোৱাৰে যে, গতিকে কোনেও ইমান কষ্ট নকৰে। মই বহুত দিন ৰাতি টোপনি ক্ষতি কৰি কৰি মই ৰিচাৰ্চ কৰি কৰি বাঁহৰ গহনা, এতিয়াতো চব বহুত
1: আপুনি নিজে ভাবি ভাবি
0: ভাবি ভাবি মানে মোৰ কথা হ'ল, এই দুখীয়া মানুহজনীয়ে কেনেকে উইডাউট এনি ইনভেষ্টমেণ্ট হাউ টু আৰ্ণ মানি,
1: কেনেকে
0: উইডাউট ইনভেষ্টমেণ্ট হাউ টু আৰ্ণ মানি ইজ মাই মোৰ প্ৰথম পদক্ষেপ। আৰু এই আলফাত যিবিলাক ল'ৰা গুচি গৈছিলে, তেওঁতে বহুত ছোৱালীও গুচি গৈছিলে, আৰু তেওঁলোক যেতিয়া উভতি আহিছিলে, চাৰেণ্ডাৰ কৰিলে, তেতিয়া তেওঁলোকক সমাজে আঁকোৱালি লোৱা নাছিলে। কেইবাজনী ছোৱালী তেনেকে মই তেওঁলোকক ক'লো, তোমালোকে ছুইচাইড কৰিব নালাগে, একো কৰিব নালাগে। এজনী ছোৱালী ছুইচাইডো কৰিছিলে। মই যেতিয়া গম পালোঁ, তেওঁলোকক ঘৰে ঘৰে গৈ পেলাই মই তেওঁলোকক আনি এইবিলাক শিকালো। আৰু
1: প্ৰথমে আপোনাৰ নিজৰ মূলধনৰে কৰিছিল?
0: মোৰ নিজৰ মূলধন, কাৰণ মোৰ অৱস্থা ঠিকেই আছিলে, মেনেজাৰ আছিলে মোৰ হাজবেণ্ড, গতিকে কোনো অভাৱ নাছিলে, বা দেউতাও মোক সেই চাইছিলে, গতিকে কোনো সেই কমি নাছিলেতো, গতিকে যিটো মোৰ ইনকাম আছিলে
1: নিজৰ মূলধনৰে আপুনি ৰাইজৰ
0: সেৱা কৰিছিলো। মই এতিয়াও কৰি আছো, এতিয়াও মই কেইবাজনী ছোৱালী, ডিফেণ্ট দাম ল'ৰা ছোৱালী মই বিয়া বাৰু পাতিছো, আৰু হেৰি কৰিছো, তেওঁলোকক তৰণী বনাইছো, এতিয়া তেওঁলোকে ধুনীয়া ইনকাম কৰে, দিল্লী পৰ্যন্ত গৈছে।
1: প্ৰথম সামগ্ৰী কি আছিলে আপুনি নিজে তৈয়াৰ কৰা? প্ৰথম
0: নিজে তৈয়াৰ, দেউতাৰ লগত চালনী বনাইছিলো, খৰাহী মন্দিৰত দিছিলে দেউতাই বনাই,
1: প্ৰথম আছিলে।
0: হয়, মই এতিয়া মূঢ়া চোৱা চবেই জানো বনাবলৈ, শিকাওঁ মই এইবিলাক, কিন্তু মই এইটোত বাদ দিলোঁ। এতিয়া মই বাঁহৰ গহনা নতুন নতুন ডিজাইন আৱিষ্কাৰ কৰিলোঁ, আৰু ত্ৰিপুৰাৰ পৰা অকণ সহায় পালোঁ, ত্ৰিপুৰাত বেতৰ গহনা আছিলেই, নলচৰ বোলা গাঁওখনত মোক পঠাই দিলে, নলচৰৰ পৰা মই বেতৰ গহনাখিনি শিকিলোঁ
1: তেওঁলোকৰ। মূলধন আৰু কেঁচা মাল আৰু বজাৰ,
0: মোৰ মূলধন হ'ল মনোবল। এজনী দুখীয়া মানুহ যাৰ দুবেলা দুসাজ খাবলৈ নাই, মূলধন পাব ক'ত? তেওঁলোকে
1: কেঁচা
0: মালটো বাৰীৰ চুকৰে বাঁহজোপাহে, গছৰ গুটি, তেতেলী গুটি, এতিয়া ইন্দোৰ বোলা জেগাটোত মধ্যপ্ৰদেশত
1: তেওঁলোকৰ মহিলাখিনিৰ ঘৰে ঘৰে
0: তেতেলী আছে তেওঁলোকৰ ঘৰত, গতিকে তেতেলী বৰ সুন্দৰ সুন্দৰ গহনা আনি ইনাম বানি কিনি লৈ গৈছে গোটেই গোটেইখিনি মোৰ পৰা ইমানেই ভাল পালে।
1: তেতেলি কেনেকে?
0: তেতেলি গুটিটো ধুই পেলাই গছৰ বগৰী গুটি, আহোম বগৰী গুটি, মানে মোৰ দুখীয়া কাৰণে মই কৰিছো, দুখীয়া বিধৱা মহিলা বা দিব্যাংগ তেনেকুৱা ল'ৰা ছোৱালীবিলাকে যাতে ইনভেষ্ট নকৰাকে দুবেলা দুমুঠি ল'ৰা ছোৱালীক খুৱাব পাৰে, সেইটোৱে মোৰ প্ৰবল ইচ্ছা। গাঁৱৰ এজনী বিধৱা ছোৱালী, ৰিমট এৰিয়াৰ এজনী বিধৱা ছোৱালী,

0: চহৰৰ এজনী বিধৱা ছোৱালীৰ মাজত ডিফাৰেঞ্চ আছে। চহৰৰ বিধৱা ছোৱালীজনী এখন দোকান স্কুল বা অফিচৰ মুখত যিকোনো চাহ বিক্ৰী কৰিও তেওঁলোকে খাব পাৰে। কাৰোবাৰ পৰা টকা এহেজাৰ আনি পেলাই এই বোলে চেনি এক কেজি চাহপাত অকণমান কিনি আনি তেওঁলোকে আৰম্ভ কৰিব পাৰে। গাঁৱৰ ছোৱালীজনীয়ে কি কৰিব, কোনোবা ল'ৰা পুৰুষৰ লগত কথা পাতিলেও দুটা কথা, সেনেকৈ যেনেদৰে ছোৱালী ছুইচাইড কৰিছে মোৰ চকুৰ আগত ত্ৰিপুৰা ৰিম'ট এৰিয়াত কাম কৰোঁতে, সেইদিনাখনেই মই দৃশ্য নলওঁ। মই মৃত্যু নোহোৱালৈকে মই কষ্ট হওক মোৰ, কিন্তু মই এইটো মই নেৰোঁ। তেতিয়া মই তাইক, তাইৰ ওচৰৰে আৰু আছে মানুহ তেনেকুৱা, তেতিয়া মই দেখিলোঁ গাঁৱৰ ছটা বজাতে নিশা নামি আহে, গাঁৱত গধূলি নামি আহে আৰু কাৰো লগত কথা পাতিব নোৱাৰে। কিন্তু আমি এনেকুৱা তেনেকুৱা বিধৱা ছোৱালীৰ কাৰণে এনেকুৱা আমি ব্যৱস্থা কৰিব লাগিব যাতে ঘৰৰ চাৰি দেৱালৰ মাজতে ৱাৰ্ডৰ মাজতে বহি কিবা এটা কৰিব। তেতিয়া তেওঁলোকে এইটো কথা মই শিকাই দিলোঁ এজনী ছোৱালীক, তাইক মই পিছত বিয়াও দিলোঁ। সেই ছোৱালীজনীয়ে এতিয়া
1: শিকাই দিছিলে
0: নহয় এইবিলাক গহনা বনাবলৈ সৰু সৰু, কাৰণ ঘৰতে আছে সিহঁতৰ। চৰাই এটা বনাব শিকালোঁ, অমৰা আছিলে ঘৰত, মই কি কি আছে উঠাই আন তহঁতি ঘৰৰ পৰা,
1: অমৰা গুটি
0: দেখিলোঁ সেইবিলাকে চুপাৰি কক্কৰথনা যিটো সমাজক আমাৰ ল'ৰাটো মাৰিলে এনেকৈ কৈছে শাহুৱেকে, তেতিয়া তেওঁলোকৰ ঘৰত মই এসপ্তাহ থাকি সৰু শাহুৱেকক মই বুজাইছোঁ একচুৱেলি অভাৱে অভাৱৰ কাৰণে এনেকুৱা, তাৰপিছত মানে ল'ৰাটো মৰি থাকিলে, তেতিয়া শিকাই পেলাই মই তাইক, তেতিয়া কোনোবা আহি কয় অ' ইমান ধুনীয়া বনাইছা, তাই এটা ছেল্ফ ছেটিছফেকশ্যন, তাই মোক কৈছে
1: আত্মবিশ্বাস
0: বঢ়াইলোঁ। আৰু তাই যেতিয়া কোনোবা আহি পেলাই কয় ধুনীয়া লাগিছে মই কিনিম, অৰ্ডাৰ দি থৈ যায়, তাইৰ মনটো ভাল হ'ব ধৰিলে। শাহুৰে খাওঁ কথা মই জবৰদস্তি তাইক উলিয়াই লৈ ঘৰ গুচি গ'লোঁ, বম্বেলৈ লৈ গুচি গ'লোঁ এদিন মই এবাৰ মই তাইক ফ্লাইটত। তাৰপিছত তাইক মই বিয়াও দিলোঁ, ল'ৰা এটাৰ লগত আহিলে আৰ্মিত কাম কৰা ল'ৰা এটা,
1: এতিয়া তাই স্বাৱলম্বী।
0: অঁ তাই ত্ৰিপুৰাত এতিয়া ক'ত থাকে নাজানো আৰু, মোৰ আৰু তেনেকৈ বহুত কাম কৰি থাকোঁ, ঘূৰি থাকোঁ নহয় মানুহজনী। তাৰপিছত তেনেকৈ পেলাই সন্মান, নিজৰ আত্মসন্মান তাইক কক্কৰথনা খাই জীয়াই আছিলে, কিন্তু যেতিয়াই তাই পইচা ইনকাম কৰিব ধৰিলে ঘৰখনত সৰু কাউকো তাই সন্মান কৰিব ধৰিলে। গতিকে মই ভাবোঁ আৰু মই মাৰ্কেটটো মই দি দিওঁ তেওঁলোকক, কাৰণ তেওঁলোকে
1: বজাৰৰ কথা সুধো বাইদেউ, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বজাৰখন আপুনি কেনেকে ল'লে?
0: মই কেনেকে ল'লে, মোৰ বস্তুটো আপুৰুগীয়া নাপায় নহয়, বাঁহৰ গহনা আপুনি চাব ডিজাইনৰ মোৰ বস্তু পাওঁ গহ, যদিও মই বহুত
1: এক্সিবিশ্যনবোৰ লৈছিলে নেকি?
0: নহয় হয় মোক এক্সিবিশ্যন দিলোগৈ, মই সিহঁতক নিপাই ত্ৰিপুৰা চৰকাৰে সুবিধা দিলে, উত্তৰাখণ্ডৰ চিফ মিনিষ্টাৰে চবলৈকে পঠাই দিয়ে, এয়াৰ ফেয়াৰ দিয়ে, থাকা দিয়ে, চব দিয়ে। তাৰ গাঁৱৰ ছোৱালীবিলাক তিনিজনী চাৰিজনীকে মই তেনেকুৱা অভাৱগ্ৰস্ত টেলেণ্টেড এনেকুৱাবিলাক বাছি বাছি মই লৈ লৈ পেলাই মই তেওঁলোকৰ হয়তো এক্সিবিশ্যন
1: দিয়ে। বহু কেইগৰাকী
0: হিচাপ নাই, হাজাৰ হাজাৰ মানুহ, ফাৰ্নিচাৰ ল'ৰাবিলাকক মই ফাৰ্নিচাৰ শিকাইছোঁ, ডাঙৰ ডাঙৰ ষ্টেণ্ড বনোৱা, ইণ্টেৰিয়ৰ কামত লগাই দিছোঁ বম্বেত, সেনেকৈ কানেকশ্যনো আছে মোৰ বিদেশলৈ, যিহেতু মই গৈয়ে থাকোঁ, তিনিওটা ল'ৰা ছোৱালী বিদেশত থাকে, তেনেকৈ আই কাম একৰছ মেনি পিপল, গতিকে তেনেকৈ ফোন লাগি গৈছে, চেষ্টাও কৰোঁ যথেষ্ট।
1: অনলাইন বিক্ৰীও কৰে আপুনি?
0: মই নকৰোঁ নহয়, মইতো মই যদি বিজনেছ কৰিব লাগি যাওঁ তেতিয়া
1: নহয়, আপুনি যিসকলক শিকালে
0: তেওঁলোকে কৰে, তেওঁলোকে ধুনীয়াকে কৰি আছে,
1: আপুনি বজাৰখন দি দিয়ে তেওঁলোকক,
0: অনলাইন নালাগে, এনেই মানুহ বহুত আছে বায়াৰ আমাৰ বস্তুৰ, কাৰণ বস্তুটো ভালকে ভাল ফিনিশ নহয় আমাৰ ইয়াত, যোনে ভাল ফিনিশ কৰে তেওঁলোকৰ অভাৱ নাই।
1: কিবা এটা ব্ৰেণ্ডটো দিয়া নাই?
0: নাই কৰা, মই এইবিলাক একোৱে কৰা নাই, মই খালি ঘূৰি থাকোঁ এখন গাঁৱৰ পৰা, পোন্ধৰ দিন এখন গাঁৱত থাকোঁ, আৰু যিখন গাঁৱত থাকোঁ সেইখনেই মোৰ গাঁও, যাৰ ঘৰে যিঘৰ মানুহ দুখীয়া মানুহঘৰে মোক ৰাখে সেইখনেই মোৰ পৰিয়াল, যিটো ৰুমত শুই থাকোঁ সেইটোৱে মোৰ ঘৰ, পঁচিছ বছৰ হৈ গ'ল না ঘৰ বাৰী যাযাবৰী জীৱন কটাই আছো।
1: তেনেদৰে আপুনি প্ৰতিগৰাকী মহিলাক স্বাৱলম্বী কৰি আহিছে,
0: চেষ্টা কৰি আছো, যি অভাৱী দুৰ্দশাত থকা একো নাই যাৰ সম্বল, কাৰণ মই এইটো কথা বাৰে বাৰে কৈছো, চহৰৰ বিধৱা এজনী ছোৱালী আৰু গাঁৱৰ মাজত আকাশ পাতাল পাৰ্থক্য, গাঁৱৰ ছোৱালীজনী এনেকুৱাই দুৰৱস্থা মই কি ক'ম, গতিকে তাই যদি ইনকাম কৰিবলৈ লয় তাই এটলিষ্ট মুখত অকমান হাঁহি ওলাব, আত্মসন্মান বাঢ়িব, আত্মবিশ্বাস বাঢ়িব।
1: বাধাৰো সন্মুখীন হয় গাঁৱৰ মহিলাসকল এতিয়া? আপুনি
0: নাই বহুত বাধা, মোক মাৰিবলৈ খেদি আহিছিলে ত্ৰিপুৰাত এজন মানুহে, বোৱাৰীকক মই ট্ৰেইনিং দিবলৈ যাওঁতে নিদিয়ে, মানে বিধৱা বোৱাৰীক ৰুম ঘৰৰ গেটৰ বাহিৰলৈ যাব নিদিয়ে, সেনেকুৱা দুৰ্বিষহ জীৱন এতিয়াও ইণ্ডিয়াত আছে, প্ৰিভেইলিং, ষ্টিল ইট ইজ প্ৰিভেইলিং। চ' চাই মই অকলেনো কিমান কৰিম, তথাপিও চেষ্টা কৰিয়ে থাকোঁ। ঘৰলৈ মই আজি কিমান দিনৰ মূৰত আহিছোঁ, ভাগৰি পৰিছোঁ, এতিয়া বয়স হৈছে ষাঠি বছৰ হ'ব, অকণমান ভাগৰি যাওঁ, ল'ৰা ছোৱালীয়ে কয় মা থাকা কম, নাই মই যেতিয়ালৈকে মোৰ উশাহটো থাকিব মই ট্ৰেইনিং দি থাকিম। চবেই কয় বিজনেছ কিয় নকৰ নিজে, বহুত বিজনেছ কৰিলে মইহে ধনী হ'লোহেঁতেন, এতিয়া যে কোনা কোনা দুখীয়া দুখীয়া মানুহে আজি সৰস্বতীয়ে দোকান দিলে, ঘৰ বনালে, কথা তেনেকুৱা বহুত আছে।
1: বাঁহ উদ্যোগক লৈ অসমৰ ডেকা গাভৰুৰ মনোভাৱ কেনেকুৱা দেখিছে, তেওঁলোকক কি পৰামৰ্শ দিব আপুনি?
0: নতুন প্ৰজন্মটোৱে বাঁহৰ প্ৰতি আসক্তি নাই, মই সকলোকে কৈ আছো যে ইমান এটা ডাঙৰ এখন বজাৰ আছে, তোমালোকে কিয় যাব লাগে হায়দৰাবাদ, বোম্বে, বেংগালোৰ, তাত গৈ গৈ ফেক্টৰীত সিহঁতে কোৱা এটা ঘৰত আছে, মই নিজে দেখিছোঁ, মইতো আচৰিত পাই গ'লোঁ, বাৰ হাজাৰ পোন্ধৰ হাজাৰ টকাৰ কাৰণে তোমালোকে তেওঁলোকে ঘৰ বাৰী চব এৰি থৈ পেলাই তাত যায়, আৰু ইমাৰ্জেঞ্চি হ'লে যিকেইটা পুঁজি সাঁচে সেইকেইটাও চেচ হয়, কিয় মাক দেউতাক মানে এই মাইগ্ৰেশ্যনটো বন্ধ কৰিব লাগে? মই সুধিছোঁ এটা ল'ৰাক, তোমালোকে কেৰেলাত মই সুধিছোঁ, তুমি কিয় আহিছা ইয়ালৈ, বা নাই নেকি ঘৰত? বোলে আছে। মই তেনেহ'লে তুমি এইখন মা দেউতা

0: গৰ্ভৱতী ৱাইফ চব এৰি থৈ পেলাই তাত আছেগে, কিমান দৰমহা পোৱা বোলে 15,000। মইতো চকু কপালত পিছত তুমি ঘৰত গুচি যোৱা, মই তোমাক হেৰি কৰিম, মাজুলী ল'ৰা এটা, তুমি ঘৰলৈ যোৱা, গৈ পেলাই তুমি এইটো কাম কৰা, শিৱসাগৰ ল'ৰা এটা মাজুলী। মই সিহঁতক কৈছো ঘৰলৈ ঘূৰি গৈ বাঁহৰ কাম মই শিকাই দিম, কৰা, মই কিনি ল'ম, কোনেও বেলেগে নিকিনিলে। আচলতে সাংঘাতিক এই বজাৰখনৰ কথা তেওঁলোকে বুজিয়েই পোৱা নাই। মোৰ দুখ লাগে, তেওঁলোকে সকলোকে এৰি থৈ পেলাই বৰ কষ্টৰে ফেক্টৰীবিলাকত কাম কৰে, তাকো মৰিও যায়, বহুত ল'ৰা শুনিছে চাগে, মৰি যায় বহুত ল'ৰা। গতিকে সেইটো বন্ধ কৰিব লাগে, আৰু ঘৰতে থকা বাৰীৰ চুকতে থকা মান দালি, তেওঁলোকে এখন সাংঘাতিক বৃহৎ বজাৰ আছে। কাৰণ আজিকালি মানুহবিলাক চব ইক' ফ্ৰেণ্ডলি, প্ৰকৃতিৰ প্ৰাপ্ত বস্তুবিলাকৰ প্ৰতি বেছি মোহিত হৈছে, আৰু এইটো প্ৰয়োজনো হৈছে পৃথিৱীখন বচাই ৰাখিবলৈ কাৰণে। আৰু গ্ৰীণ ইকনমিৰ ওপৰত চৰকাৰে বহুতখিনি সুবিধা দিছে, মোদীজীয়েতো বহুত সুবিধা দিছে, বাঁহৰ কাৰণে তেওঁ ফাণ্ড ইছ্যু কৰিছে বহুত কোটি কোটি টকা। গতিকে আমাৰ ল'ৰাবিলাকে সেই সুবিধাখিনি বিচাৰি ল'ব, জানিবও লাগিব। আৰু মই আছোৱে, মোক সুধিলেই হ'ল, প্ৰজেক্ট বনাই পেলাই দি পেলাই বহুতখিনি কৰিব পাৰে, প্ৰজেক্টো নালাগে, নিজে ঘৰত বনাই টুকুৰি বনাই মই শিকাই দিয়া মতে কৰিলে তেওঁলোকে ভাল আয়ত্ত কৰিব পাৰে।
1: আৰু আজিৰ দিনত যিসকল মহিলাই নিজাকৈ কিবা আৰম্ভ কৰিব বিচাৰে তেওঁলোকলৈ আপুনি কি পৰামৰ্শ দিব?
0: তেওঁলোকে এটা ভাল ঘৰতে থাকি খুব ধুনীয়া এটা ইনকাম কৰিব পাৰে। মোৰ পৰা যদি গহনাখিনি তেওঁলোকে শিকি লয়, আৰু যদি ইচ্ছুক হয় মোৰ লগত যোগাযোগ কৰিব, মোৰ নম্বৰ দি দিব, মই কৈ দিম ট্ৰেইনিং যেতিয়া য'ত হয় আহি গ'লেই হ'ল, পইচা নলওঁ নহয়, ঘৰত আহি শিকিয়ে থাকে, মই যেতিয়া ঘৰত আহোঁ, কিন্তু সেইটো মই সুবিধাই নাপাওঁ আহিবলৈ।
1: স্বাৱলম্বিতাৰ কাৰণে ঋণোটো প্ৰদান কৰিছে গভৰ্ণমেণ্টে,
0: ঋণবিলাক লৈ পেলাই তেওঁলোকে কাপোৰ কিনে, কিবা কিনে, মই দেখি আছো। কিন্তু তেওঁলোকে যদি কিবা আচাৰ বনায়, আচাৰ ট্ৰেইনিং দিব দৰকাৰ নাই নহয়, মই বুজি নাপাওঁ। এই মোৰ যে গহনাবিলাক ইমান হাই এণ্ড প্ৰডাক্ট, এডাল গহনা 2,500 মোৰ বিক্ৰী হয়, মানুহবিলাকৰ ভাল ধুনীয়াকে বনায়। উত্তৰাখণ্ডত চাৰধাম যাত্ৰাত মানুহবিলাক যে যায়, এই বস্তুবিলাকেতো কিনে, সেইবিলাক সৰু সুৰা বস্তু বনালেই হৈ গ'ল, শিকিলে বনাই
1: বিক্ৰী কৰিব।
0: মোক ট্ৰেইনিং দিবলৈ মাতিব লাগিব নহয় জানো, মইতো বাহিৰত ইমান টকা পইচা পাওঁ, সন্মান পাওঁ, সুবিধা পাওঁ, গাঁৱৰ মানুহেও মোক ৰাখে, দুবেলা দুসাজ খাব দিলেই হৈ গ'ল, বাকীখিনিতো মই নিজে কৰোঁ। ৰাখিবলৈ মোক এখন থাকিবলৈ, ইয়াততো মানুহে ৰাখিবলৈও নোখোজে দেখোন অসমত, আৰু মইতো কলিকতা বাচি ন, মইতো ষ্টেটেল ইন কলকাতা, এতিয়াহে মই আহিছোঁ তেজপুৰলৈ ঘূৰি ঘৰলৈ, কিন্তু মই বাহিৰত বহুতখিনি সুবিধা পাওঁ, ক'বলৈ বেয়া লাগে, কিন্তু ইয়াত মানে মানুহে ঘৰে ৰাখিবলৈও অলপ চিন্তা কৰে, মোক দুবেলা দুসাজ খাব দিলে হ'ল, ৰাখিলেই
1: তাৰমানে অলপ দূষিত
0: হয়। মই অসমত নাযাওঁ, বহুতবাৰ গৈ চালো, কিন্তু মানে
1: নিজৰ জন্মস্থান
0: হয়, মই অসমত সুবিধাই নিদিয়ে।
1: তেজপুৰতো আপুনি প্ৰথমে বহু মহিলাক নিশ্চয় প্ৰশিক্ষণ দিছে,
0: শিকাইছিলো বহুতক,
1: তেওঁলোকে এতিয়াও
0: কৰি আছে। এতিয়া বৰবিল বোলা এখন গাঁও, তাত কেইজনী মানে ধুনীয়া কাম কৰি আছে।
1: যেতিয়া আপুনি তেজপুৰলৈ আহে তেওঁলোকৰ লগত যোগাযোগ কৰি আকৌ শিকাই থৈ যায়, প্ৰশিক্ষণ দি যায়।
0: এতিয়া মানে শিকিয়ে তেওঁলোকক মই আকৌ থ'বলৈ অলপ প্ৰেক্টিচ কৰিব দিছোঁ, গোটেইখিনি মই মাৰ্কেট দি দিম, মাৰ্কেট আছেই, মাৰ্কেটৰ কমি নাই, বিদেশত খুব বিচাৰে, এক্সপৰ্ট অৰিয়েণ্টেড
1: মাৰ্কেটৰ কাৰণে আপুনি কেতিয়াও অভাৱ অনুভৱ কৰা নাই?
0: মোৰ অসুবিধাই হৈছে, 1,00,000 পিছৰ অৰ্ডাৰ পাইছোঁ যোৱা সপ্তাহত মই টুকুৰি, এতিয়া চেম্পল বনাব দিছোঁ ত্ৰিপুৰাত, অসমত দিছোঁ বৰপেটা ৰোডত। আমাৰ খিলঞ্জীয়াখিনি মানুহ তেওঁলোকে অকণমান ভাগে ল'ৰাবিলাকে ভাবে এইটো বাঁহৰ কামনো কোনে কৰিব, মানে দুখীয়া মানুহৰ কাম বুলি এতিয়াও মানসিকতা, মই কি দুখীয়া মানুহ নহয় নহয়, তথাপি দেখোন মই বাঁহ লৈয়ে জীয়াই আছো, হয় নহয়, দুখীয়া কোনো নহয়, মানসিকভাৱে মানুহ দুখীয়া আৰু ধনী, দুখীয়া ধনীটো টকা পইচালৈ নহয় নহয় মানুহ, কৰ্মলৈ কেতিয়াও নহয় দুখীয়া ধনী, ভাল কাম কৰিলে সেইটো ধনী দুখীয়াৰে হেৰি ক'ব নাপায়, মই কৈছো বহুত ল'ৰাই কৈছে এই কোনে কৰে বাঁহৰ কাম,
1: বাঁহৰ কাম কেৱল পুৰুষৰ, এই মানসিকতা ভাঙিবলৈ আপুনি সক্ষম হৈছেনে?
0: নাই, আমাৰ অসমীয়া মানুহবিলাকে বেট তুলিব জানে, কাঠি কামি জানে, আগতে এই নতুন প্ৰজন্মই দুখীয়া মানুহৰ কাম বুলি এলাগি কৰে, সেইটো আছে, ত্ৰিপুৰা চিপুৰাতো পুৰা বনায় মাইকী মানুহে, মিজোৰামত, ত্ৰিপুৰাত, মই গোটেই আটাইকেইখন ষ্টেটতে কাম কৰা, অৰুণাচল, বহুত ধুনীয়া ধুনীয়া বনায়, কিন্তু তেওঁলোকক সেই মাৰ্কেটখন দিব নোৱাৰে মানুহে, সেইটো কাৰণে তেওঁলোকে আগবাঢ়ি নাযায়। মই যেনিবা মাৰ্কেটটো আগতে ভাবোঁ, তাৰপিছতে শিকাওঁ, তেওঁলোকৰ মনে পচন্দ বিচৰা বস্তু বনাব, চাপ'জ এইটো বস্তু অৰ্ডাৰ আছে মোৰ, এই খাৰুডাল, এই খাৰুডালেই বনাব শিকাই দিম, তেনেকুৱা যিটো বস্তু বজাৰত চাহিদা সেইটোৱে বনাব লাগে,
1: আৰু আপুনি সেইধৰণে আগবাঢ়ি যায়। এতিয়া বাইদেউ কওকচোন, যিদিনাখন আপুনি বেম্বো লেডি অফ ইণ্ডিয়া নামেৰে নামাকৃত হৈছিল, সেইদিনা আপোনাৰ কেনেকুৱা লাগিছিল?
0: একদম বিদু বেয়া লাগিছিলে, কাৰণ 1,00,000 মানুহৰ আগত মই নৰেন্দ্ৰ মোদীজী, তেতিয়া তেওঁ আমাৰ বাঁহ দি আহিলো বুলি কয় নহয় মই, গতিকে মই ইমান বেয়া নাম এটা দি দিছে বুলি, মইতো পঢ়িব নাজানো গুজৰাটী ভাষাটো, মইতো গুজৰাটত বহুত কাম কৰিছিলো, বাঁহৰ প্ৰথম আৰম্ভ গুজৰাটত ময়ে আৰম্ভ কৰা, কোনে কোনে গুজৰাটত মই কাম কৰিছো, তাত মানে টুকুৰি বনোৱা মানুহক কিছুমান চিন্ধি মানুহে সেই ব্যৱসায়টো কৰিছিলে, বোম্বেৰ পৰা আহি পেলাই 15 টকাত মানে এটা টুকুৰি লয় আৰু বিক্ৰী কৰে সিহঁতে 100 টকাত 80 টকাত ফ্ৰুটছ কেক কঢ়িয়াই লোৱা। এতিয়া মই সেইটো সুধিলো কিয় তহঁতে 15 টকাত দিছ, কৈছে নহয় আমি এডভান্স লৈ লওঁ যে, সেইটো মই বন্ধ কৰিলো কটোৱা কমিউনিটিত। মানে কি সিহঁতে কি কৰে বেপাৰীবিলাকে অলপ বদমাচি কৰে, এই দুখীয়া অভাৱী

0: মানুহখিনিক জীৱনক লৈ খেলে সিহঁতে কি কৰে সিহঁতে আহি পেলাই সিহঁতক 1,00,000 টকা দি দিয়ে
1: চলিবলৈ
0: চলে ল তাৰপিছত হিচাপ নাই আৰু তাৰপিছত যেতিয়া মই মাজত ইণ্টাৰফেয়াৰ কৰিলো মোক ধমকি দিছে আপ কোন হতে হওক কাৰণে কেলি তহঁতি আৰু যদি আহ নহয় আৰু মই সিহঁতক ক'লো এই মানুহখিনিক ক'লো খেতিৰ মানুহখিনি খেতিও কৰে বাঁহৰ বস্তুও বনায় এটা কমিউনিটি আছে মই ক'লো তহঁতে যদি আৰু যদি এডভান্স লওঁ চাবি মই তহঁত তেতিয়া মই এডমিনিষ্ট্ৰেশ্যনক ক'লো এইটো কথাটো বন্ধ কৰিব লাগে মানুহখিনি 15 টকাকে পৰে মাত ইণ্টাৰেষ্ট বুলি মানে নাপায় নহয় ইমান প্ৰশাসন কৰিব তাৰপিছত বন্ধ কৰি দিলোঁ মই সেইটো আৰু নচলে এতিয়া তাত মই নিদিওঁ এটা হাতে পইচা ল'বি এটা হাতে বস্তু দিবি মই তাত কাম কৰি থাকোঁতে 35 মই উঠালোঁ 15 টকাৰ পৰা 35 দিয়ালোঁ মই বেলেগ মাৰ্কেট দিয়ালোঁ মানে মই ষ্ট্ৰং আছিলোঁ ন মানুহজনী বহুত ফাইট কৰিছোঁ লাইফত সেইবিলাক মানুহৰ কাৰণে এতিয়া সিহঁতে চাগে 60 মানকৈ পায় নেকি এটাত মই এতিয়াতো নাই যোৱা মই আকৌ যাম কটুৱা কমিউনিটি বুলি কয় তাপি এৰিয়া চুৰাটৰ পৰা যাব লাগে সেনেকৈ
1: আৰু আপুনি বিভিন্ন ৰাজ্যত কাম কৰিছে স্মৰণীয় ঘটনা এটা কওকচোন আমাৰ ৰাইডসকলক আপোনাৰ ধৰক এতিয়াও মনত আছে
0: মই পানী খাব পৰা নাছিলোঁ এবাৰ ত্ৰিপুৰাত মানিক চৰকাৰদেৱে ক'লে যে এনেকুৱা ক'লে যে তাইক সেইটো যে এৰিয়ালৈ পঠাই কাম শিকাবলৈ সুধিলে মোক ইণ্ডাষ্ট্ৰী মিনিষ্টাৰে মাতি পেলাই যে যাব পাৰিবনে কিন্তু খোজকাঢ়িব লাগিব 3 দিনমান কৈছো পাৰিম প্ৰথমদিনাখন খোজকাঢ়ি গৈ গৈ নাপায় প্ৰথমতে জীপেদি ধৰ্মনগৰ গ'লোঁ ধৰ্মনগৰৰ পৰা তেতিয়া মিটাৰ গজ আছিলে তাৰপৰা জীপত লৈ গ'ল তাৰপৰা খোজকাঢ়ি গৈ আছোঁ নাপাওঁহে নাপাওঁ মোৰ পানী শেষ হৈ গ'ল লগত লৈ যোৱা লগৰকেইটা গাঁৱৰ মানুহে লৈ গৈছে আগবঢ়াই সিহঁতৰো পানী বটল শেষ হৈ গ'ল মইতো একদম যাব নোৱাৰা হ'লোঁ পানীৰ বিয়াহত সাংঘাতিক এইটো স্মৰণীয় ঘটনা তাৰপিছত যেতিয়া পৰি গ'লোঁ মই একদম তেতিয়া মোক কিমান দূৰ বোলে আৰু 1 কিলোমিটাৰ যাব লাগিব এখন বেলেগ গাঁও কিন্তু আমাৰ গাঁওখনতো নাপাওঁগৈ এখন দিয়া হ'বগৈ তাৰপিছত মই চুচৰি বাচৰি বাগৰি গৈ পেলাই সেইখিনি পালোঁগৈ মোৰ লগৰকেইটাৰো পানী চেচ হৈ গ'ল আমাৰ আইডিয়া নাছিলে তাৰপিছত গৈ পেলাই কোনোৰকম এটা কুঁৱাৰ পাৰ পালোঁগৈ তেতিয়া মোৰ লগত যোৱাকেইটাই গাঁৱৰ মানুহে এনেকৈ কেঁচা কুঁৱা বা পানী উলিয়াই সিহঁতে খাই দিছে মই এনেকৈ চাই পেলাই কুঁৱাটোত দেখোঁ একদম কিলবিলাই আছে পোকে ইফালে মোৰ অন্তঃকণ্ঠ শুকাই গৈছে মূৰ ঘূৰাইছে ডিহাইড্ৰেশ্যন হৈছে তাৰপিছত মইতো কান্দিব ধৰিলোঁ তাতে তেতিয়া এজনী মানে মোক হাতত ধৰি চুচৰাই লৈ গ'ল এজনী ছাগলী বান্ধা আছিলে এটা মস্ত ষ্টীলৰ গিলাচ মই তেনেকুৱা ডাঙৰ ষ্টীলৰ গিলাচ জীৱনতে দেখি পোৱা নাই আমাৰ ষ্টীলৰ গিলাচটো কমন এইটো কিন্তু ডাঙৰ ষ্টীলৰ গিলাচটো যে তেনেকুৱা কাঁহৰ মানে ষ্টীল একেটা চেপৰ সেইটো ল'লে আৰু ছাগলীজনী খুব খিৰালে আৰু তেতিয়া দেখিলে মই এইটো পানী খাব নোৱাৰোঁ তাৰপিছত মোক চুচুৱাই লৈ গ'ল ছাগলীটো ওচৰলৈ একদম খুব পটক পটক মানে একদম এক ভৰ্তি সেই গিলাচটোত প্ৰায় ভৰ্তি তাৰপিছত মোক দিছে মই খাইছোঁ কুটকুটকৈ খাই দিছোঁ খাই দিয়াৰ পিছত গাখীৰ হয় মানে ছাগলী এজনী বান্ধি থোৱা আছিলে তেতিয়া মইতো খাব নোৱাৰি কান্দিব ধৰিলোঁ পানী তেতিয়া মানুহজনীয়ে মোক ছাগলী গাখীৰখিনি এগৰাকী বয়সস্থ মহিলা তাৰপিছত মই সেইটো খাই পেলাই মই চেঞ্জ পাইছোঁ মোক নতুন জীৱনদায়ী সেইগৰাকী কোন মানুহ মইতো নাজানো কোন গাঁও একোৱে পাহৰি গ'লোঁ সেইটো খাই পেলাই মই 1 ঘণ্টামান বহি আকৌ খোজকাঢ়িব ধৰিলোঁ একেবাৰে মানে জোৰ পাই গ'লোঁ গাত সেইটো এটা স্মৰণীয় ঘটনা সেই মানুহজনীয়ে মোক বচালে তাৰপিছত মই ঘূৰি আহোঁতে বেলেগ ৰাস্তা দি আহিলোঁ নহ'লে মানে ধন্যবাদ এটা দিলোঁহেঁতেন একো না দিবলৈ নহ'লে একো
1: সদায় অন্তৰৰে ধন্যবাদ জনাই
0: মোৰ লগৰকেইটাই কয় আপুনি মৰি থাকিলেহেঁতেন চকু টকু বেল্টি খাই গৈছিলে এনেকুৱা হৈ গৈছিলে মানে গৈছিলোগৈ আৰু
1: শেষত আমাৰ আইডিয়াসকলক কি ক'ব
0: মোবাইলটো কম ইউজ কৰিবলৈ কম তাতকৈ পইচা ইনকাম কৰা ভাল ৰাতিপুৱা সোনকালে উঠাটো বৰ দৰকাৰ আৰু যাৱতীয় ঘৰৰ কামখিনি কৰিবলৈ 1 ঘণ্টা লাগে ৰান্ধিবলৈ 1 ঘণ্টা লাগে টোটেল 3 আৱাৰ্ছ যদি পটাপট নন ষ্টপ কাম কৰে হৈ যায় এখন ঘৰৰ কাম তাৰপিছত 9টা বজাত অফিচ যোৱা এনেকৈ ভাবি পেলাই বহি গ'লেই হ'ল আৰু সেইটোৱে মই ভাবিছোঁ ভাবি পেলাই কাম কৰিলেই হ'ল আৰু ঘৰতে থকা বস্তুৰেই ধুনীয়াকৈ স্বাৱলম্বী হ'ব তাৰ কাৰণে লাগিব ডিচিপ্লিন লাগিব মই যিটো কৈছোঁ ডিচিপ্লিনটো ৰাতিপুৱা এইখিনি কৰিবই লাগিব ডেডিকেশ্যন লাগিব ডিটাৰমিনেশ্যন লাগিব ডিচিপ্লিন ডেডিকেশ্যন ডিটাৰমিনেশ্যন সাংঘাতিক বস্তু ডিচিপ্লিনটো যিমান ৰাতি 2টা বজাত শুলেও আমি ৰাতিপুৱা উঠোৱেই ৰাতিপুৱা নুঠিলে জীৱনৰ আধাখিনি সময় গৈছে সেইখিনি মানুহে বুজি নাপায় আৰু মোবাইল চাব লাগে কৰিব লাগে চাইলেণ্টলি থৈ দিব লাগে যেতিয়া নিজৰ প্ৰয়োজন হয় কিবা বোলে ইমাৰ্জেঞ্চি কাৰোবাৰ অসুখ হৈছে কিবা তেতিয়া বেলেগ কথা এটা টাইম দিব লাগে মানুহক যে 8টাৰ পৰা 8টালৈকেহে টাইম তাৰ আগতে কিন্তু মই ফোন নুঠাওঁ এনেকুৱা ধৰণৰ অকণমান ডিচিপ্লিন এটা মেইনটেইন কৰিলে আই থিংক মানুহবিলাকে পাৰিব আজিকালি বস্তু পাতি ইমান দাম হৈ গৈছে সকলোফালে গেছৰ দাম অমুক দাম গতিকে 2টা মানুহে ইনকাম নকৰিলে এখন পৰিয়ালত সকলোৱে ইনকাম নকৰিলে চলাই কঠিন হৈ পৰিছে গতিকে মোৰ অনুৰোধ সকলো কৰ্মমুখী হওক সকলোকে কৰ্মমুখী কৰি জগাই তোলক শদিয়াৰ পৰা ধুবুৰীলৈকে মোৰ এটা যাত্ৰা কৰিবলৈ মন যিখিনি বাঁহৰ কাম জনা মানুহক এটা ৰেলী মই উলিয়াই মই লণ্ডনলৈ গৈ আছোঁ আহি মই পিছত এটা ৰেলী উলিয়াম অকণ ঠাণ্ডা পৰক সেই ৰেলী উলিয়াই পেলাই মানুহখিনিক সজাগ বাঁহ কিয় ল'ব লাগে বাঁহৰ পৰা অক্সিজেন পায় পানী লেবেল আনে যাৰ অসমীয়াত এষাৰ কথাই আছে যাৰ নাই বাঁহ তাৰ নাই সাহ এইটো বৰ সাংঘাতিক এটা কথা ডাকৰ বচনত বৰ মূল্যৱান সেইটোকে কওঁ সেইটোকে মই ভাবি লৈছোঁ
1: বাইদেউ অশেষ ধন্যবাদ আপোনাৰ জীৱনৰ বহুখিনি কথা আমাৰ আইডিয়াসকলক অৱগত কৰিলে নিশ্চয় আপোনাৰ কথা শুনি আমাৰ আইডিয়াসকল অনুপ্ৰাণিত হ'ব আৰু এনেদৰে আপুনি আগবাঢ়ি যাওক লগতে আমাৰ অসমৰ আমাৰ মহিলাসকল যিসকল মহিলা পিছপৰি আছে তেওঁলোকক আপোনাৰ শিল্পক

0: কৰ্মৰে আগবাঢ়ি লৈ যাওক সেই আশা ৰাখিছোঁ। আৰু আকাশবাণী তেজপুৰক আপুনি ইমান ব্যস্ততাৰ মাজত আজি আপুনি আমাক এইকণ সময় দিলে তাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: ময়ো আন্তৰিক ধন্যবাদ জনাইছো তেজপুৰ আকাশবাণী। নিজৰ অভিজ্ঞতা কিবা এটা কৰ্ম কৰি নিজৰ অভিজ্ঞতাখিনি ক'বলৈ পাই ময়ো মনত সন্তোষ লাভ কৰিছো। বহুত বহুত ধন্যবাদ।
0: ধন্যবাদ শ্ৰোতা। ইমান পৰে ভাৰতৰ বাহকন্যা বা বেম্বো লেডি অফ ইণ্ডিয়া নামেৰে জনাজাত সমাজকৰ্মী শ্ৰীযুতা নীৰামণি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎকাৰটি গ্ৰহণ কৰিলে চিত্ৰামণি বৰুৱে, প্ৰযোজনা গৌতম নাথৰ।
2: আকাশবাণী তেজপুৰ।

শ্ৰোতাইমান পৰে আৰণ্য অনুষ্ঠানত অনিমা চৌধুৰী কণ্ঠৰ বৰগীত শুনিলে। আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আজিৰ অনুষ্ঠান পৰিস্থিতিৰ ঘোষণা।

আজিৰ এই আৰ্ণ অনুষ্ঠান পৰিচিতি ঘোষণাৰ পিছতেই নিবেদন কৰা হ'ব গীতালী। এই অনুষ্ঠানত আজি শুনিবলৈ পাব কেইটিমান জয়ন্ত হাজৰিকাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত।

6:45 মিনিটত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু তাৰ পিছতেই 7:10 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। ৭:20 প্ৰচাৰ কৰা হ'ব অমলা ঘৰ অনুষ্ঠানটি। ৭:50 শুনিবলৈ পাব আমাৰ নিয়মীয় অনুষ্ঠান আজিৰ দিনটো। নিশা 8:00 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব। ৮:02

শুনিবলৈ পাব পুৰণি গীত আৰু কথা এই অনুষ্ঠানটি। আঠ বাজি ত্ৰিছ মিনিটত প্ৰচাৰ কৰা হ'ব সীমান্ত কাকতিৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত। আঠ বাজি পঞ্চল্লিছ মিনিটত আৰু ন বজাত আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট নাইন শুনিবলৈ পাব।

9:15 মানস ৰবীনৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব। ৯:30 আগবঢ়োৱা হ'ব অসমীয়া বোলছবি গীত। নিশা 10:00 নিবেদন কৰা হ'ব হিন্দী বোলছবি গীত। আমাৰ আজিৰ এই অধিৱেশনৰ অন্ত পৰিব নিশা 10:30।

শ্ৰোতা ইমান পৰে অনুষ্ঠান পৰিচিতিৰ ঘোষণা শুনিলে। এতিয়া আগবঢ়াইছোঁ গীতালী। এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠৰ কেইটিমান অসমীয়া গীত।

শ্ৰোতাই, গীতালী অনুষ্ঠানত শুনি আছে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত আকাশবাণী তেজপুৰৰ পৰা।

0: হয় যে
1: শ্ৰোতাই গীতালি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এই অনুষ্ঠানত শুনিছে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত। এতিয়া 6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। শিল্পী জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান। গুৱাহাটী মহানগৰৰ কেতবোৰ অঞ্চলৰ লগতে যোৰাবাট অঞ্চলত হোৱা কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। আই আই টি গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তনত আজি 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান। আৰু গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফেডাৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসৰ খিতাপ দখল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি নলবাৰীৰ দৌলাখালাৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত 472.51 কোটি টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰোডট্ৰলাৰ চলাই বিপুল পৰিমাণৰ ড্ৰাগছ ধবংস কৰাৰ লগতে ৰাজ্যৰ ড্ৰাগছৰ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
1: এই ব্যৱসায়টো যথেষ্ট লুক্ৰেটিভ। মই জেলত গলো, দুবছৰ মই জেলত থাকিলো, ওলাই আহিলো। ওলাই অহাৰ পিছত এই ব্যৱসায়টো মই আকৌ হাতত ললো এবছৰ, আকৌ দুবছৰ মই জেলত থাকিলো। এইবিলাকৰ ক্ষেত্ৰত NDPS এক্টৰ এমেণ্ডমেণ্ট হৈছে। আজিকালি আমি এনেকুৱা যি হেবিচুৱেল অফেণ্ডাৰ তেওঁলোকক আমি পিট NDP বুলি এখন আইন আছে য'ত আমি এবছৰ ৰাখিব পাৰো, তাতকৈ আমি ৰাখিব নোৱাৰো। কিন্তু আদালতে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডলৈকেও দিব পাৰে। আল্টিমেটলি শেষ বিচাৰ আদালতৰ মজিয়াতে হ'ব লাগিব। কিন্তু এইটো আমিও জানো যে কেতিয়াবা কেতিয়াবা তেওঁলোক ওলাই আহি আকৌ ব্যৱসায় কৰে, আকৌ সোমাই আকৌ ব্যৱসায় কৰে। তেনেকুৱা পৰ্যায়তে অসম আৰক্ষী কঠোৰ হ'ব লাগে আৰু তাতে আমি ৰাইজৰ সহযোগিতা বিচাৰো।
0: আজি ধবংস কৰা ড্ৰাগছৰ ভিতৰত আছিল বুজন পৰিমাণৰ হেৰইন, ভাং, কফ চিৰাপ, ইয়াবা টেবলেট আদি। ড্ৰাগছমুক্ত অসম গঢ়া অভিযানৰ অংশ হিচাপে বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত আজি 5,16,31,810 টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। বৰপেটা জিলা আৰক্ষী নিৱেশৰ পাছফালৰ পথাৰত দাহ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছিল ব্ৰাউন চুগাৰ, ভাং, কফ চিৰাপ, নিচাযুক্ত টেবলেট আৰু কেপচুল। বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ড্ৰাগছমুক্ত অসম গঢ়াত বৰপেটাবাসীৰো সহায় সহযোগিতা কামনা কৰে। তামোলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাট শ্মশানত বুজন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। জিলা আৰক্ষীয়ে বিগত সময়ত অভিযান চলাই 71 লাখৰো অধিক টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হয়।

0: জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামোলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া এই দাহ কাৰ্যসূচীত উপস্থিত থাকে। বজালি জিলাৰ বাঘমৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। এই কাৰ্যসূচীত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তৰ লগতে ভালেমান জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে। জিলাখনত বিভিন্ন সময়ত অভিযান চলাই আৰক্ষীয়ে 13 লাখ টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। জিলা আৰক্ষীয়ে নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে। দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মানকাছৰ চুমৰশালী কুডালদোৱা অঞ্চলত প্ৰায় 6 কোটি টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে নষ্ট কৰে। এই কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ, জিলাৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। এই অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2 কোটি 40 লাখ টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰে। ধেমাজি আৰু জোনাই থানাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা ভাং আৰু হেৰইনসমূহ আজি জ্বলাই নষ্ট কৰা হয়। এই কাৰ্যসূচীত 22 নম্বৰ অসম বেটেলিয়নৰ কামাণ্ডেণ্ট তথা ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক বুধিন্দ্ৰ নাথ মৰাণ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে আৰক্ষীৰ ভালেমান বিষয়া উপস্থিত থাকে। মাজুলী জিলাতো কমলাবাৰী অঞ্চলৰ এটা ইটাভাটাত প্ৰায় 55 লাখ টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। বিগত সময়ত জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নগদ 4 লাখ টকা, 2খন বিলাসী বাহনৰ লগতে 6জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছিল। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান প্ৰদান কৰিব। আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্তক সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনায়। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অহা 30 জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা, সৃষ্টিশীলতা আৰু মানৱীয় অনুভূতিক লৈ সাহিত্য সভাই এখন ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আয়োজন কৰিব বুলি প্ৰধান সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। এই সত্ৰত উত্তৰ পূব ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নিৰ্বাচিত গৱেষকসকলে পাঠ কৰা গৱেষণা পত্ৰসমূহ পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ'ব। ইয়াৰ উপৰিও সভাই জুবিন গাৰ্গৰ গীতসমূহ ইংৰাজী, হিন্দী, বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব। পৰ্যটন, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি কামৰূপ জিলাৰ বকুৰ বামুনী গাঁৱত নিৰ্মাণ সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্ৰতিপালন কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। প্ৰায় 85 কোটি টকা ব্যয় সাপেক্ষে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎ পৰিসৰত নিৰ্মাণ কৰা কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে কামৰ মানক লৈ কোনোধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়ে। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন পৰ্যালোচনা সভাতো মিলিত হয়। উল্লেখযোগ্য যে 65 বিঘা ভূমিত নিৰ্মাণ কৰা এই সংহত কেন্দ্ৰত শিশু বয়োজ্যেষ্ঠসকলৰ বাবে সুকীয়া গৃহ থাকিব, য'ত একে সময়তে 344গৰাকী কিশোৰ কিশোৰী, বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আৰু বৃদ্ধ আৱাসী থাকিব পাৰিব। তদুপৰি এই কেন্দ্ৰত বিনোদন কক্ষ, প্ৰেক্ষাগৃহ, শ্ৰেণীকোঠা, পৰামৰ্শদান কক্ষৰ লগতে এখন চিকিৎসালয়ো থাকিব। ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰিকা চুবুৰীত থকা জিলা কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্ৰিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ 3,48,91,000 টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে এই পামখনৰ জৰিয়তে ৰাজ্যৰ আৰ্থিক বিকাশত বিশেষ অৰিহণা আগবঢ়াব বুলি উল্লেখ কৰে। ইয়াৰ লগতে এই পামখনৰ জৰিয়তে বিভিন্ন আত্মসহায়ক গোট তথা নিবনুৱা যুৱক যুৱতীয়ে কুকুৰা পালনৰ প্ৰশিক্ষণ ল'ব পাৰিব। নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে এই পামখনৰ জৰিয়তে একেলগে 5,000 কণী পৰা কুকুৰা পালন কৰিব পৰা যাব। আজিৰ অনুষ্ঠানত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক জয়ন্ত গোস্বামী, বিধায়কদ্বয় প্ৰীতিৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মা, জিলায়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে বিভাগটোৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে সমীপৰ সজোৰা মীনপামো পৰিদৰ্শন কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
1: গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগত জোৰাবাট অঞ্চলত হঠাতে কৃত্ৰিম বান হোৱাৰ ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয়। ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন পথতে আবদ্ধ হৈ পৰিছে। গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে 9 মাইল আৰু 10 মাইলত বানৰ ফলত হোৱা যানজঁট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰৰ পৰা নগাঁও আৰু উজনি অসমলৈ যাবলগীয়া বাহনসমূহক কইনাধৰা পইণ্টৰ পৰা নাৰেঙ্গী সাতগাঁও পথটো ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। লগতে গুৱাহাটীলৈ আহি থকা বাহনসমূহক দিগাৰু দিশেৰে মহানগৰ

0: পৰা প্ৰৱেশ কৰিবলৈ কোৱা হৈছে। ইফালে বৰষুণৰ ফলত গুৱাহাটীৰ 6 মাইল, খানাপাৰা, সাতগাঁৱকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত 2,266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ সোণৰ পদক, শংকৰ দয়াল শৰ্মা সোণৰ পদককে ধৰি আন 4গৰাকী কৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হয়। এই সমাৱৰ্তনৰ পাছত IIT গুৱাহাটীৰ সঞ্চালক ডঃ দেৱেন্দ্ৰ জলিহালে এখন সংবাদমেলত অনাগত দিনত শিক্ষাৰ্থীসকলক সময় উপযোগী শিক্ষাৰে জাগীৰোডত নিৰ্মীয়মান ছেমিকণ্ডাক্টৰ প্ৰকল্পত নিয়োজিত হ'ব পৰাকৈ দক্ষ কৰি তোলা হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে বিগত 27 বছৰত IIT গুৱাহাটীয়ে 26,000তকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰিছে। টাকাম মিচিং পৰিণ কেবাং চমুকৈ TMPK শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আশা প্ৰকাশ কৰিছে। আজি জোনাইৰ মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ 17 সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্ৰী ডঃ পেগুৱে এই কথা উল্লেখ কৰে। মিচিং ছাত্ৰ সংগঠনটোৱে সুদীৰ্ঘ 5টা দশক ধৰি মিচিং সমাজৰ সৰ্বাংগীন উন্নয়ন, যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু সুস্থ সামাজিক চেতনা বিকাশৰ ক্ষেত্ৰত পালন কৰি অহা অগ্ৰণী ভূমিকাৰো তেওঁ শলাগ লয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডঃ পেগুৱে মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু পাৰস্পৰিক বদলি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
1: স্পেচিয়েল টেপ তেনেকে পাতিব নোৱাৰে, গতিকে প্ৰথম এই 200খন বিদ্যালয় আছে, পৰৱৰ্তী যিটো অহাবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকে ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী, তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম, যাতে তেওঁৰ মিচিং ভাষা তেওঁৰ বুৎপত্তি আছে সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
0: আজিৰ অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে, মাজুলীৰ বিধায়ক ভুৱন গামৰ লগতে TMPK-ৰ বিষয়ববীয়াসকল উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ পুৱা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। কাইলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে আদালতত সাক্ষ্যদান কৰিব। ইফালে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ ন্যায়ালয়ত মজিয়াত শুনানি হ'ব। আনহাতে ফাষ্ট ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। শিক্ষা, তথ্য প্ৰযুক্তি আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি ধেমাজি চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অহা বছৰ 3 মাৰ্চৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। অহা শৈক্ষিক বৰ্ষৰ পৰাই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰশাসনিক কাম কাজ আৰম্ভ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও ভিতৰভাগৰ কাম কাজ প্ৰায় 60% সম্পূৰ্ণ হৈছে। তেওঁ গুণগত মান বৰ্তাই ৰাখি ক্ষিপ্ৰতাৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ শ্যামন্ত বৰুৱা, চিকিৎসা শিক্ষাৰ অতিৰিক্ত সঞ্চালক ডাঃ প্ৰাণপ্ৰতিম শইকীয়াৰ লগতে বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ব্ৰহ্মপুত্ৰৰ ওপৰত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ ঘূৰি যাওঁ বুলক পুলক গগৈৰ ওচৰলৈ।
2: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বাগজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। প্ৰায় 30,67,00,000 টকা ব্যয় সাপেক্ষ এই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে প্ৰায় 5,800 বিঘা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। এই পৰিদৰ্শন কালছোৱাত মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰি কৃষকসকলক জলসিঞ্চনৰ সুবিধা আৰু বিভিন্ন আঁচনিৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাৰ দৰংগা, পাগলাদিয়া আৰু মটঙানৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এই খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কুৰপাইনৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। অঞ্চলটোত হোৱা গৰাখ

পোহনীয়া কিদৰে স্থায়ী সমাধান কৰিব পাৰি তাৰ বাবে বিজ্ঞানসন্মতভাৱে যাৱতীয় পদক্ষেপ ল'বলৈ তেওঁ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি বিশ্বনাথত জিলা পৰ্যায়ৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰত অংশ লৈ শ্ৰীশইকীয়াই কয় যে প্ৰথম পৰ্যায়ত মণ্ডল পৰ্যায়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অব্যাহত আছে। এই প্ৰশিক্ষণৰ জৰিয়তে কৰ্মকৰ্তাসকলক আদৰ্শনিষ্ঠ আৰু পৰিপক্ক হিচাপে গঢ়ি তুলিবলৈ দলীয় নীতি, আদৰ্শ আৰু জনকল্যাণমুখী পদক্ষেপসমূহৰ বিষয়ে তেওঁক অৱগত কৰা হয়। গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডেৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসে খিতাপ দখল কৰিছে। অংকিতে প্ৰতিযোগিতাৰ নৱম ৰাউণ্ডৰ মহাৰাষ্ট্ৰৰ ৱাংখেৰে সাংস্কৃতিক পৰাস্ত কৰি এই খিতাপ লাভ কৰে। প্ৰতিযোগিতাত অসমৰ অভ্ৰজ্যোতি নাথে ষষ্ঠ স্থান লাভ কৰে। 8 জুলাইৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাত আয়োজক ৰাজ্য অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ 430 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান। গুৱাহাটী মহানগৰৰ কেতবোৰ অঞ্চলৰ লগতে যোৰাবাট অঞ্চলত হোৱা কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। আৰু গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডেৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসৰ খিতাপ দখল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: circulating on social media claiming that ethanol-blended petrol can cause problems in a vehicle's fuel tank. The Press Information Bureau's fact-check unit has termed the claim as false. It said the Ministry of Petroleum and Natural Gas has clarified that E20 petrol supplied by oil marketing companies conforms to the standards prescribed by the Bureau of Indian Standards. The ministry said ethanol and petrol are completely miscible and do not separate or form layers when the fuel meets the prescribed standards. The United States, the United Kingdom and a dozen other Western and Asian countries today reasserted that China's expansive claims in the South China Sea are illegal based on a 2016 arbitration ruling. A joint statement issued by the 14 nations said they reject destabilizing actions in the disputed waters that threaten regional stability. The South China Sea remains a major flashpoint with repeated territorial standoffs involving China and the Philippines, Vietnam, Malaysia, Brunei and Taiwan. In the historic one-off women's test between hosts England and India at the Lords in London, visitors were 306 for 7 in their second innings on day 3 when reports last came in. England were bowled out for 170 runs in their first innings yesterday, while India were all out for 285 runs. Semi-final lineup for FIFA World Cup has emerged with Argentina, England, France and Spain sealing spots in the last four. England defeated Norway 2-1 while Argentina outclassed Switzerland 3-1 in the quarter-final this morning. That is the end of this news bulletin.
1: Phoni Sharma aru Ahomor Naitya Jagat Hirkhok Kothi Kati Khunile Etia Batori Khunibole Pabo.
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আমাৰ দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতোটাকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্ৰকল্প মুকলি কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যত নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনত স্পীডবোটৰ দুৰ্ঘটনাত মৃত্যু হোৱা ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ অতি শীঘ্ৰেই ভাৰতলৈ উভতাই পঠিয়াব বুলি জানিবলৈ দিছে। আৰু লণ্ডনৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ ঐতিহাসিক টেষ্ট খেলৰ আজি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আমাৰ দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। আজি নতুন দিল্লীৰ দ্বাৰকাস্থিত মন্নম আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ মন্নম স্মৃতি মণ্ডপ আৰু সমাজ সংস্কাৰক তথা স্বাধীনতা সংগ্ৰামী মন্নাথু পদ্মনাভনৰ এটি আৱক্ষ মূৰ্তি মুকলি কৰি শ্ৰীৰাধাকৃষ্ণনে এইদৰে প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক ন্যায়, সমতা, শিক্ষা আৰু সামূহিক সেৱাৰ প্ৰতি আজীৱন সমৰ্পিত মন্নাথু পদ্মনাভনৰ একনিষ্ঠ সেৱাৰ ওপৰত আলোকপাত কৰে। এখন সৰ্বাত্মক আৰু সৌহাৰ্দ্যপূৰ্ণ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ দেশৰ নিৰন্তৰ প্ৰচেষ্টাক মন্নাথু পদ্মনাভনৰ আদৰ্শসমূহে এতিয়াও অনুপ্ৰেৰণা যোগাই আছে বুলি শ্ৰীৰাধাকৃষ্ণনে লগতে কয়।
3: Bharat today is progressing rapidly towards the vision of our honorable Prime Minister Shriman Narendra Modi ji of becoming a most developed nation by 2047. Such progress will be meaningful only when it is accompanied by social harmony, inclusive growth and equal opportunities for every citizen.
2: মন্নাথু পদ্মনাভনক আধুনিক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সমাজ সংস্কাৰক ৰূপে অভিহিত কৰি শ্ৰীৰাধাকৃষ্ণনে কয় যে যি সময়ত সমাজক সমাজ সংস্কাৰৰ দৰে ধাৰণা একোটা বহুতৰ বাবে দুৰ্বৃদ্ধ হৈ আছিল আৰু বহু মানুহে সমাজত কোনো ধৰণৰ সহযোগিতা অবিহনে জীয়াতো ভুগি আছিল, সেই সময়ছোৱাতে মন্নাথু পদ্মনাভনে নিজকে সমাজসেৱাৰ বাবে উৎসৰ্গিত কৰিছিল। নিজৰ সমৰ্পণৰ আদৰ্শৰে পৰিচালিত হৈ শ্ৰী পদ্মনাভনে দেশৰ স্বাধীনতা আন্দোলনতো আগভাগ লৈছিল বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। সমাজৰ পিছপৰা শ্ৰেণীৰ হকে মাত মাতি তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা সমাজৰ বৰমূৰীয়াসকলৰ সন্মুখত উপস্থাপন কৰাত মন্নাথু পদ্মনাভনে গান্ধীজীৰ দৰেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে প্ৰকাশ কৰিছে।

0: কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ 7টাকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্ৰকল্প মুকলি কৰিব। এই 7টা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত প্ৰায় 668 কোটি টকা ব্যয় কৰা হৈছে। মঙলবাৰে ডঃ মাণ্ডাভিয়াই তেলেংগানাৰ সনথ নগৰস্থিত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ৰ বহিঃস্বাস্থ্য বিভাগৰ নতুন খণ্ড মুকলি কৰাৰ লগতে আন 6টা প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। উল্লেখযোগ্য যে ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি হ'বলগীয়া প্ৰকল্পৰ ভিতৰত নতুনকৈ বিকশাই তোলা গুৱাহাটীৰ বেলতলাস্থিত 200খন বিচনাযুক্ত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদৰ্শ চিকিৎসালয় অন্যতম। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যত নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত বৃক্ষ মিত্ৰ কাৰ্যসূচী আৰু পৰিৱেশ সংৰক্ষণ সংকল্প অনুষ্ঠানত ভাষণ দি শ্ৰীচৌহানে কয় যে আজি সমগ্ৰ বিশ্ব জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে চিন্তিত।
1: वर्तमान दर से अगर ग्रीन गैसों का उत्सर्जन जारी रहा, वनों की कटाई, प्रदूषण और प्राकृतिक संसाधनों का अत्यधिक दोहन जारी रहा तो 2050 तक पृथ्वी को गंभीर पर्यावरणीय, आर्थिक और सामाजिक चुनौतियों का सामना करना पड़ेगा।
0: তেওঁ উল্লেখ কৰে যে 1880 চনৰ পৰা সাগৰৰ উষ্ণতা বৃদ্ধি আৰু গলি যোৱা হিমবাহৰ ফলত বিশ্বৰ সাগৰৰ জলপৃষ্ঠ প্ৰায় 20-23 চেণ্টিমিটাৰ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে 1900 চনৰ তুলনাত পৃথিৱীৰ গড় উষ্ণতা প্ৰায় 1.5 ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাইছে, যিটো জলবায়ু পৰিৱৰ্তনৰ এটা গুৰুতৰ সাৱধানবাণী। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংকটৰ মোকাবিলা কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে দেশত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এক পেৰ মাকে নাম অভিযান আৰু মিছন লাইফৰ দৰে পদক্ষেপৰ কথাও উল্লেখ কৰে। শ্ৰীচৌহানে কয় যে ভাৰতে 2070 চনৰ ভিতৰত সম্পূৰ্ণ শূন্য কাৰ্বন নিৰ্গমন হোৱাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে নিৰ্মাণ খণ্ডত পৰিৱেশ অনুকূল প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগৰ 172 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে যিকোনো ধৰণৰ ভৱন বা গাঁথনিৰ নিৰ্মাণ কাৰ্যত স্থায়িত্ব আৰু মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়ে। লোক নিৰ্মাণ বিভাগৰ বিশ্বাসযোগ্যতা অটুট ৰখাৰ উদ্দেশ্যে তেওঁ বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলক সম্পূৰ্ণ সততা আৰু নিষ্ঠা সহকাৰে কাম কৰি যাবলৈও আহ্বান জনায়। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনৰ ফুকক দ্বীপৰ সমীপত স্পীডবোটৰ দুৰ্ঘটনাত মৃত্যু হোৱা 15জন ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ হো চি মিন চিটিলৈ নিয়া হৈছে বুলি জানিবলৈ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দূতাবাসে প্ৰকাশ কৰা অনুসৰি তাত প্ৰয়োজনীয় আনুষ্ঠানিকতাসমূহ সম্পূৰ্ণ হোৱাৰ পাছতেই নশ্বৰ দেহসমূহ অতি শীঘ্ৰেই দেশলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হ'ব। এই দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত আন 15জন ভাৰতীয় পৰ্যটকক উপযুক্ত চিকিৎসা প্ৰদানৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় আৰু তেওঁলোকক ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি দূতাবাসে জানিবলৈ দিছে। এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাৰতীয় পৰ্যটক এতিয়াও ফুককৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে বুলিও দূতাবাসে লগতে জনায়। উল্লেখযোগ্য যে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে কালি সংঘটিত এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনচুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী হানে কৰ্তৃপক্ষক দুৰ্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণসমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে 4জন ক্ৰু সদস্যকে ধৰি মুঠ 37জন লোকক লৈ যোৱা স্পীডবোটখন কালি ৰুট নংগৈ দ্বীপপুঞ্জৰ ওচৰত সাগৰৰ ঢৌৰ প্ৰচণ্ড খুন্দাত উলটি যোৱাৰ ফলতে এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। মৃত্যু হোৱা ভাৰতীয় পৰ্যটকসকলৰ ভিতৰত 10জন তামিলনাডুৰ, 3জন অন্ধ্ৰপ্ৰদেশৰ আৰু 2জন কেৰালাৰ বুলি জানিব পৰা গৈছে। ইৰাণৰ সামৰিক বাহিনী IRGC-য়ে ছাইপ্ৰাছৰ ধ্বজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ কেন্দ্ৰীয় কামাণ্ডে প্ৰকাশ কৰা মতে দেশখনৰ সেনাবাহিনীয়ে ইৰাণৰ প্ৰায় 140টা সামৰিক ঘাটি আৰু যোগাযোগ কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। ইৰাণেও বাহৰেইন, কুৱেইট আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰিছে। ইপিনে ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত হৰমুজ প্ৰণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনাবাহিনীয়ে প্ৰকাশ কৰা মতে এখন জাহাজে অকৰ্তৃত্বশীল পথ ব্যৱহাৰ কৰাৰ প্ৰয়াস চলোৱাৰ পাছত এই সামুদ্ৰিক পথটো বন্ধ কৰি দিয়া হৈছে। বাহিনীটোৱে কৈছে যে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ অৱসান নঘটালৈকে কোনো জাহাজকে হৰমুজ প্ৰণালীৰে আহ-যাহৰ অনুমতি দিয়া নহ'ব। লণ্ডনৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ ঐতিহাসিক

0: টেষ্ট খেলৰ আজি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈছে। ভাৰতীয় দলটোৱে কালি দ্বিতীয় দিনৰ খেলৰ অন্তত এক উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 154 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰি বাতৰি অহাৰ পৰলৈকে 7 উইকেট হেৰুৱাই 315 ৰাণ সংগ্ৰহ কৰিছে। য়াষ্টিকা ভাটিয়াই অনবদ্য বেটিং পৰাক্ৰমেৰে শতক অৰ্জন কৰাৰ লগতে স্মৃতি মান্ধানাই 70 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে এতিয়ালৈকে দ্বিতীয় ইনিংছত 430 ৰাণত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰথম ইনিংছ কালি 285 ৰাণত অন্ত পৰাৰ পাছত ইংলেণ্ডে প্ৰথম ইনিংছ 170 ৰাণতে সামৰে। ভাৰতৰ হৈ ক্ৰান্তি গড়ে 5 উইকেট দখল কৰে। উল্লেখযোগ্য যে এইখনেই হৈছে লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন মহিলাৰ টেষ্ট ক্ৰিকেট খেল। বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈ ইটালীৰ য়ানিকছেনৰ আজি নিশা উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত জাৰ্মানীৰ আলেকজেণ্ডাৰ জ্বেৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। ইপিনে চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাই যোৱা নিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰে কেৰলিনা মুকোভাক 6-2, 5-7, 6-3 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে উইম্বলডন প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আমাৰ দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ 7টাকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্ৰকল্প মুকলি কৰিব। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনত স্পীডবোটৰ দুৰ্ঘটনাত মৃত্যু হোৱা ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ অতি শীঘ্ৰেই ভাৰতলৈ উভতাই পঠিয়াব বুলি জানিবলৈ দিছে। আৰু লণ্ডনৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ টেষ্ট খেলৰ আজি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ 4125 আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্টজত এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। নমস্কাৰ মৰমৰ কণিহঁত, তোমালোক সকলোকে মৰম জনাই আজিৰ উমলা ঘৰ অনুষ্ঠানটিত তোমালোকৰ বাবে লৈ আহিছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ আৱাসীৰ শিশুসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। শুনাচোন আজিৰ এই বিচিত্ৰ অনুষ্ঠানটি।
3: নমস্কাৰ, মোৰ নাম বাগ্মিতা কলিতা।
4: নমস্কাৰ, মোৰ নাম কুহেলিকা কাশ্যপ।
5: নমস্কাৰ, মোৰ নাম নৰ্কিশা শিৱাংশী।
6: নমস্কাৰ, মোৰ নাম জ্যোতিষা আচাৰ্য।
3: আজি আমি এটি মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীত গাম।

0: নমস্কাৰ, মোৰ নাম বিশেশ্বৰী বড়ো।
1: নমস্কাৰ, মোৰ নাম নাৰ্কিছা শিৱাংশী।
2: মোৰ নাম মেঘবনাথ শৰ্মা।
3: নমস্কাৰ, মোৰ নাম তৃতিশা হাজোৱাৰী।

0: নমস্কাৰ, আমি এতিয়া ভূপেন হাজৰিকাৰ এটি গীত গাম। মোৰ নাম কিয়াংশ আগস্ত্য।
1: নমস্কাৰ, মোৰ নাম নাহিয়ান আহমেদ।
2: নমস্কাৰ, মোৰ নাম দেৱজ্ঞান গগৈ।
3: নমস্কাৰ, মোৰ নাম জিষ্ণু শৰ্মা।
4: নমস্কাৰ, মোৰ নাম বিশেশ্বৰী বৰা।
5: নমস্কাৰ, মোৰ নাম আৰোহণ শইকীয়া।
6: নমস্কাৰ, মোৰ নাম কুহেলিকা কাশ্যপ।
7: নমস্কাৰ, মোৰ নাম জ্যোতিষা হাজৰী।
8: নমস্কাৰ, মোৰ নাম নাৰ্কিশা শিৱাংশী।
9: নমস্কাৰ, মোৰ নাম জীৱিকা চুংকুৰা।
10: নমস্কাৰ, মোৰ নাম নৱ্যা নন্দিনী বৰুৱা।
11: নমস্কাৰ, মোৰ নাম নিমিষা বৰা।
12: নমস্কাৰ, মোৰ নাম এমি দেমাৰী।
13: নমস্কাৰ, মোৰ নাম শ্ৰীনিকা কাশ্যপ।

0: নমস্কাৰ, মোৰ নাম শ্ৰেণিকা কাশ্যপ।
1: নমস্কাৰ, মোৰ নাম বিশ্বেশ্বৰী বৰা।
2: নমস্কাৰ, মোৰ নাম এমি ৰেমাৰী।
3: নমস্কাৰ, মোৰ নাম নৱ্যানন্দিনী বৰুৱা।
4: নমস্কাৰ, মোৰ নাম জীৱিকা সুংকুৰাং।

0: নমস্কার, আমি এতিয়া এটি লোকগীত গাম। মোৰ নাম জ্ঞান আগস্ত্য।
1: নমস্কাৰ, মোৰ নাম আৰোহণ শইকীয়া।
2: নমস্কাৰ, মোৰ নাম দেৱজ্ঞান।

নমস্কার, মোৰ নাম নিমিষা বৰা। আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচলবৰাই, আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচলবৰাই, সজাই ফুলেৰে অতি যতনেৰে বৰানু বৰণ হৰাই, আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচলবৰাই, মলয়াৰ ছাতিৰে আহে যাৰ কি মাৰি, মলয়াৰ ছাতিৰে আহে যাৰ কি মাৰি, ওলা

0: নমস্কাৰ, আমি আজি এটি জ্যোতি সংগীত গাম।
1: নমস্কাৰ, মোৰ নাম নব্যানন্দিনী বৰুৱা।
0: নমস্কাৰ, মোৰ নাম বাগ্মিতা কলিতা।

মৰমৰ কনিহত, আজিলৈ অমলা ঘৰ অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। তোমালোক সকলোকে মৰম, লগতে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ অমলা ঘৰ অনুষ্ঠানটিৰ পৰা বিদায় ললোঁ। শ্ৰোতা, ইমান পৰে আজিৰ অমলা ঘৰ অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ আৱাসীৰ শিশুসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিলে। অনুষ্ঠানটিৰ পৰিচালনা আছিল লীনু কলিতাৰ। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰমণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ আজিৰ দিনটো। শ্ৰোতালৈ সম্ভাষণ জনাই মই শান্তনু শইকীয়াই আপোনালোকক আজিৰ দিনটো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 12 তাৰিখ।

এতিয়া আগবঢ়াইছোঁ ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব। খ্ৰীষ্টপূৰ্ব 101ৰ আজিৰ দিনটোতেই ৰোমান সেনানায়ক বীৰ জুলিয়াছ চিজাৰৰ জন্ম হৈছিল। চিজাৰৰ পৰিয়ালক জুলিয়াই বোলা হৈছিল আৰু এই পৰিয়াল আছিল সেই সময়ৰ ৰোমৰ পেট্ৰিচিয়ান অৰ্থাৎ প্ৰকৃত আভিজাত্যপূৰণ পূৰ্ণ এটি পৰিয়াল। 16 বছৰ বয়সতে জুলিয়াছ চিজাৰৰ পিতৃ গেচিয়াছ চিজাৰৰ মৃত্যু হৈছিল আৰু মাকৰ দ্বাৰা চিজাৰ বেছ উৎসাহিত আৰু প্ৰভাৱিত হৈছিল। তেওঁ ৰাজনৈতিক ক্ষেত্ৰত নিজকে জড়িত কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেই সময়ৰ বিষয়ৰ কিছু কথা অধ্যয়ন কৰিবলৈ ৰোডছ দ্বীপলৈ অৰ্থাৎ গ্ৰীচৰ সেই ৰোডছ দ্বীপলৈ গৈছিল। বাটতে তেওঁ জলদস্যুৰ হাতত পৰিছিল যদিও অতি বিচক্ষণতাৰে তাৰ পৰা তেওঁ সাৰিবলৈ সক্ষম হৈছিল। ৰাজনৈতিক উত্থানৰ যোগেদি খ্ৰীষ্টপূৰ্ব 61ত জুলিয়াছ চিজাৰ ফাৰ্ডাৰ স্পেইনৰ গভৰ্ণৰ হৈছিলগৈ। খ্ৰীষ্টপূৰ্ব 45ত চিজাৰ ৰোমৰ সৰ্বাধিনায়ক হৈছিল। তেওঁৰ খ্যাতি ৰোমান আৰু সন্মান চাৰিওফালে বিয়পি পৰিছিল। বীৰৰ ৰূপত তেওঁ প্ৰতিমূৰ্তি বহু ঠাইত প্ৰতিষ্ঠা কৰাৰ লগতে চিজাৰৰ প্ৰতিকৃতি সম্বলিত মুদ্ৰাৰো প্ৰচলন কৰা হৈছিল। চিজাৰ ইমানেই প্ৰভাৱশালী হৈ পৰিছিল যে কেইবাখনো দেশৰ ৰাজবংশ তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল। জাৰ্মানীৰ কাইজাৰ, ৰাছিয়াৰ জাৰ, ইছলাম জগতৰ কোৱাজাৰ আদি চিজাৰৰ লগত জড়িত নাম। ৰোমৰ একনায়ক হৈ থকাৰ সময়তে চিজাৰে কেইবাটাও বৃহৎ আৰু উচ্চাকাংক্ষী পৰিকল্পনা কৰিছিল। অৱশ্যে তেওঁৰ পৰিকল্পনাবোৰ সফল হ'বলৈ নাপালে। খ্ৰীষ্টপূৰ্ব 44ত ৰোম ৰাজনীতিবিদ মাৰ্কাছ জুনিয়াছ ব্ৰুটাছ আৰু গেয়াছ কেচিয়াছৰ নেতৃত্বত ষড়যন্ত্ৰকাৰীৰ এটা দলে ৰোমৰ ছিনেট ভৱনত চিজাৰক হত্যা কৰিছিল।

এখন দেশ হৈছে কিৰিবাতি। এই দ্বীপপুঞ্জৰ মাজেৰে বিষুৱ ৰেখা আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা পাৰ হৈ গৈছে। দ্বীপপুঞ্জৰ 20টা দ্বীপৰ মানুহৰ বসতি আছে। নিউগিনি দ্বীপপুঞ্জৰ পূবে আৰু হাৱাইৰ দক্ষিণ পশ্চিমে কিৰিবাতি 3টা গোটত বিভক্ত হৈছে। দেশখনৰ জলবায়ু মনোরম। বার্ষিক গড় তাপমাত্রা 27 ডিগ্রি সেলসিয়াস। দেশখনৰ অধিবাসীসকলক কিৰিবেটিয়ান নামে পরিচিত। অধিবাসীসকলৰ অধিকাংশ খ্রিস্টিয়ান। কিছু বাহাই সম্প্রদায়ের লোক আছে। ইংরাজী সরকারী ভাষা। ইয়াৰ উপৰি আই কিৰিবেটি নামৰ স্থানীয় ভাষা এটাও ইয়াত প্রচলিত। 1892 চনতে গিলবার্ট আৰু এলিচ দ্বীপপুঞ্জ ব্ৰিটিছৰ উপনিৱেশ হৈছিল। 1937 চনত ফিনিক্স দ্বীপপুঞ্জ ইয়াৰ লগত যুক্ত হয়। 1975 চনত এলিচ দ্বীপপুঞ্জ বিচ্ছিন্ন হৈ ট্ৰিভালুৰ নাম লৈছিল। আজি এই কিৰিবাতি দেশখনৰ বিষয়ে এইকাৰণে কোৱা হৈছে যে 1979 চনৰ আজিৰ দিনটোতেই কিৰিবাতিয়ে স্বাধীনতা লাভ কৰিছিল। নাৰিকল খেতি আৰু সাগৰীয় মাছ ধৰাই এই দেশৰ অধিবাসীসকলৰ প্ৰধান জীৱিকা। পৰ্যটন দেশখনৰ অন্যতম শিল্প।

এইবাৰ আহিছোঁ ইতিহাসত আজিৰ দিনটোত ঘটা কেইটিমান টুকুৰা খবৰ। 1823 চনৰ আজিৰ দিনটোতে ভাৰতত নিৰ্মিত প্ৰথম বাষ্পচালিত জাহাজ ডায়েনাৰ শুভাৰম্ভ কৰা হৈছিল কলকাতাত, আৰু কলকাতাৰ পৰা এই ডায়েনাই যাত্ৰা আৰম্ভ কৰিছিল।

1863 চনৰ আজিৰ দিনটোতে যক্ষ্মা ৰোগৰ প্ৰতিষেধক চিটা BCG অন্যতম আৱিষ্কাৰক এলবাৰ্ট কামেটৰ জন্ম হৈছিল ফ্ৰান্সত। ১৯০৪ চনৰ আজিৰ দিনটোতে কবি পাবলো নেৰুদাৰ জন্ম হৈছিল। ১৯৭১ চনত নেৰুদাই লাভ কৰিছিল সাহিত্যৰ নবেল বঁটা। ১৯৯১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেললৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান আগবঢ়োৱা হৈছিল। পেটেলৰ এই সন্মান গ্ৰহণ কৰিছিল তেওঁৰ নাতি বিপিন দহিয়াভাই। ১৯৯৮ চনৰ আজিৰ দিনটোতে ব্ৰাজিলক 3-0 গ'লত পৰাজিত কৰি ফ্ৰান্সে বিশ্বকাপ ফুটবল চেম্পিয়ন হৈছিল। ১৯৯৯ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ বিশিষ্ট অভিনেতা ৰাজেন্দ্ৰ কুমাৰৰ মৃত্যু হৈছিল। ১৯৯৯ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ উন্নয়ন প্ৰকল্পৰ মানৱ

সম্পদ উন্নয়ন প্ৰতিবেদনত 172খন দেশৰ ভিতৰত ভাৰতৰ স্থান 132 লাভ কৰিছিল। মধ্যমীয়া উন্নয়নশীল শ্ৰেণীৰ দেশৰ ভিতৰত ভাৰত উন্নত বুলি।

ছটাইমান পরে আজির দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুর, এতিয়া 8 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হয়। ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কেৱল মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে পৃথক টেট অনুষ্ঠিত কৰা নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণুজ পেগুৱে ঘোষণা কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তনত 2,264 শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান প্ৰদান কৰিব বুলি সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত প্ৰকাশ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনৰে কোনো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগত যোৰাবাট অঞ্চলত হঠাতে কৃত্ৰিম বান হোৱাৰ ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয়। যান বাহন আৰক্ষীয়ে এই ক্ষেত্ৰত নতুন পথ নিৰ্দেশনা জাৰি কৰিছে। গুৱাহাটীত অনুষ্ঠিত 8ম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডাৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসে খিতাপ দখল কৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ অন্তিম দুখন কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে নৰৱেক আৰু আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1,125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লৈছোঁ পুৰণি গীত আৰু কথা অনুষ্ঠানটি। ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ ইতিহাসত যিসকল গায়িকাই নিজৰ কণ্ঠৰ জৰিয়তে এক অনন্য স্থান দখল কৰি আছে তেওঁলোকৰ ভিতৰত গীতা দত্ত অন্যতম। তেওঁৰ কণ্ঠত আছিল মাধুৰ্য, আৱেগ, বিষাদ, প্ৰেম আৰু জীৱনৰ গভীৰ অনুভূতি। তেওঁ কেৱল এগৰাকী নেপথ্য গায়িকাই নহয়, ভাৰতীয় সংগীত জগতৰ এক যুগ সৃষ্টিকাৰী শিল্পী। অতি কম সময়ৰ সংগীত জীৱনত তেওঁ এনে অসংখ্য কালজয়ী গীত উপহাৰ দি গৈছে যিবোৰ আজিও সংগীতপ্ৰেমীৰ হৃদয়ত সমানে জনপ্ৰিয়।

গীতা দত্তৰ জন্ম হৈছিল 1930 চনৰ 23 নৱেম্বৰত তেতিয়াৰ অবিভক্ত বংগদেশৰ ফৰিদপুৰ জিলাৰ ইদিলপুৰ নামৰ এখন গাঁৱত। তেওঁৰ জন্মৰ নাম আছিল গীতা ৰায়। পিতৃ দেৱেন্দ্ৰনাথ ঘোষ ৰায়চৌধুৰী এজন সম্ভ্ৰান্ত জমিদাৰ আছিল আৰু মাতৃ অমিয়া দেৱী আছিল অতি স্নেহময়ী মহিলা। তেওঁলোকৰ বৃহৎ পৰিয়ালত গীতা দত্ত আছিল 10 সন্তানৰ ভিতৰত এগৰাকী। শৈশৱৰ পৰাই গীতা দত্তই সংগীতৰ প্ৰতি এক বিশেষ আকৰ্ষণ দেখুৱাইছিল। গাঁৱৰ কাষেৰে বৈ যোৱা নদীত নাও চলোৱা মাঝিসকলে গোৱা ভাটিয়ালী আৰু লোকগীত তেওঁৰ অতি প্ৰিয় আছিল। ঘণ্টাৰ পিছত ঘণ্টা তেওঁ নদীৰ পাৰতে বহি সেই গীত শুনি থাকিব পাৰিছিল। ঘৰলৈ আহিও সেই গীতবোৰ গুণগুণাই গাই ফুৰিছিল। সেই কোমল বয়সতেই তেওঁৰ কণ্ঠৰ মাধুৰ্যই পৰিয়ালৰ সকলোকে বিস্মিত কৰি তুলিছিল। গীতা দত্তৰ পিতৃ মাতৃয়ে সোনকালেই উপলব্ধি কৰিছিল যে তেওঁলোকৰ জীয়েকৰ ভিতৰত এক অসাধাৰণ সংগীত প্ৰতিভা লুকাই আছে। সেয়েহে তেওঁলোকে গীতা দত্তক সংগীত চৰ্চা কৰিবলৈ উৎসাহিত কৰে।

1940 চনৰ আৰম্ভণিতে বিভিন্ন সামাজিক আৰু আৰ্থিক পৰিস্থিতিৰ বাবে গীতা দত্তৰ পৰিয়ালটোৱে গাঁও এৰি কলকাতালৈ যায়। ইয়াত তেওঁ সংগীতৰ কিছু আনুষ্ঠানিক শিক্ষা লাভ কৰে। তেওঁ লোকসংগীত, আধুনিক গীত আৰু বিভিন্ন ধৰণৰ সুৰৰ লগত পৰিচিত হয়। কিন্তু ভাগ্যই পুনৰ আন এক নতুন পথ দেখুৱালে। 1942 চনত পৰিয়ালটো বোম্বাইলৈ স্থানান্তৰিত হয়। তেতিয়া গীতা দত্তৰ বয়স মাত্ৰ 12 বছৰ। নতুন চহৰ, নতুন পৰিৱেশ আৰু নতুন জীৱন, সকলো তেওঁৰ বাবে এক নতুন অভিজ্ঞতা আছিল। পৰিয়ালৰ আৰ্থিক অৱস্থা আগৰ দৰে নাথাকিলেও গীতা দত্তই সংগীতৰ সাধনা এৰি নিদিলে। তেওঁ ৰেডিঅ'ত গান শুনিছিল, ৰেকৰ্ড সংগ্ৰহ কৰিছিল আৰু নিজেই অনুশীলন চলাই গৈছিল। কোনো নামী গুৰুৰ ওচৰত নিয়মীয়া শিক্ষা নাপালেও তেওঁৰ একাগ্ৰতা, অধ্যৱসায় আৰু সহজাত প্ৰতিভাই তেওঁক আগুৱাই লৈ গৈছিল। বোম্বাইত থাকোঁতেই তেওঁ বিভিন্ন ভাষাৰ মানুহৰ সংস্পৰ্শলৈ আহে। ফলস্বৰূপে হিন্দী, বাংলা, উৰ্দু, পাঞ্জাবী, গুজৰাটী, সিন্ধি আদি ভাষাৰ উচ্চাৰণ আৰু সুৰৰ লগত পৰিচিত হয়। এই ভাষাগত দক্ষতাই পিছলৈ তেওঁক বিভিন্ন ভাষাত গান গাবলৈ সহায় কৰিছিল।

ভাগ্যৰ এক আচৰিত পৰিঘটনাই গীতা দত্তৰ জীৱনৰ দিশ সলনি কৰি দিয়ে। এদিন সংগীত পৰিচালক পণ্ডিত হনুমান প্ৰসাদে তেওঁলোকৰ ঘৰৰ সন্মুখেৰে যাওঁতে ভিতৰৰ পৰা ভাহি অহা গীতা দত্তৰ কণ্ঠ শুনিবলৈ পায়। সুমধুৰ কণ্ঠ শুনি তেওঁ ঘৰলৈ সোমাই যায় আৰু তেওঁক চলচ্চিত্ৰত গাবলৈ সুযোগ আগবঢ়ায়। এই ঘটনাই তেওঁৰ জীৱনৰ এক নতুন অধ্যায়ৰ সূচনা কৰে। 1946 চনত ভক্ত প্ৰহ্লাদ ছবিত গীতা দত্তই প্ৰথমবাৰৰ বাবে নেপথ্য গায়িকা হিচাপে কণ্ঠ দিয়ে। যদিও তেওঁ মাত্ৰ দুটা শাৰী গাইছিল, তথাপিও সেই কণ্ঠই সকলোকে মুগ্ধ কৰে। ৰেকৰ্ডিং ষ্টুডিঅ'ত উপস্থিত থকা সংগীতজ্ঞসকলে অনুভৱ কৰিছিল যে এই কিশোৰীগৰাকীৰ ভিতৰত এজন মহান শিল্পীৰ সম্ভাৱনা লুকাই আছে। এই সময়তে সংগীত পৰিচালক শচীন দেৱ বৰ্মনৰ দৃষ্টি গীতা দত্তৰ ওপৰত পৰে। তেওঁ গীতা দত্তৰ কণ্ঠৰ স্বকীয়তা আৰু আৱেগ প্ৰকাশৰ ক্ষমতা সহজেই উপলব্ধি কৰে। 1947 চনত দো ভাই ছবিত তেওঁ গীতা দত্তক মুখ্য গায়িকা হিচাপে সুযোগ দিয়ে। ছবিখনৰ মেৰা সুন্দৰ সপনা বিত গয়া গীতটোৱে সমগ্ৰ ভাৰতত আলোড়ন তোলে। এই গীতৰ সফলতাই গীতা দত্তক একেলগে খ্যাতি, সন্মান আৰু অসংখ্য নতুন সুযোগ প্ৰদান কৰিছিল। এইদৰেই ফৰিদপুৰৰ এখন সৰু গাঁৱৰ এগৰাকী সৰল কিশোৰীৰ পৰা ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ আকাশত উজ্জ্বল নক্ষত্ৰ হিচাপে গীতা দত্তৰ যাত্ৰা আৰম্ভ হয়।

ভণ্টে গীতা দত্তই মূলতঃ ভক্তিমূলক গীত, বেদনাভৰা গীত আৰু আৱেগিক সুৰৰ গীত গাইছিল। তেওঁৰ কণ্ঠত দুখ, বিৰহ আৰু মানৱীয় অনুভূতি এনে স্বাভাৱিকভাৱে প্ৰকাশ পাইছিল যে শ্ৰোতাই গীতৰ লগত একাত্ম অনুভৱ কৰিছিল।

দো ভাই ছবিখনৰ অভূতপূৰ্ব সফলতাৰ পিছত গীতা দত্তৰ জীৱনলৈ এক নতুন অধ্যায়ৰ সূচনা হয়। অতি কম সময়ৰ ভিতৰতে তেওঁ বোম্বাই চলচ্চিত্ৰ জগতৰ আটাইতকৈ ব্যস্ত আৰু জনপ্ৰিয় প্লেবেক গায়িকাসকলৰ অন্যতম হৈ পৰে। 1947 চনৰ পৰা 1949 চনলৈকে সংগীত পৰিচালকসকলৰ প্ৰথম পচন্দ আছিল গীতা দত্ত। তেওঁৰ কণ্ঠৰ কোমলতা, স্বাভাৱিকতা আৰু আৱেগে শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিছিল।

এই সময়ছোৱাতে বলিউডত লতা মংগেশকাৰৰ উত্থান ঘটে। লতাজীয়ে ভাৰতীয় সংগীত জগতত এক নতুন যুগৰ সূচনা কৰিছিল। তথাপিও গীতা দত্তই নিজৰ স্বকীয়তা হেৰুৱাই দিয়া নাছিল। দুয়োগৰাকী গায়িকাৰ কণ্ঠৰ ধৰণ সম্পূৰ্ণ বেলেগ আছিল। লতা মংগেশকাৰৰ কণ্ঠত য'ত বিশুদ্ধতা আৰু সূক্ষ্মতা আছিল, তাতেই গীতা দত্তৰ কণ্ঠত আছিল জীৱনৰ বাস্তৱ অনুভূতি, সহজ সৰল আৱেগ আৰু গভীৰ আন্তৰিকতা। সেইবাবেই সংগীতপ্ৰেমীসকলে দুয়োজনক সমান সন্মানেৰে গ্ৰহণ কৰিছিল। 1951 চনত বাজী ছবিৰ সংগীত ৰেকৰ্ডিঙৰ সময়ত গীতা দত্তৰ সৈতে এগৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালকৰ পৰিচয় হয়। তেওঁ আছিল গুৰু দত্ত। সংগীতৰ মাজেৰে আৰম্ভ হোৱা এই পৰিচয় ধীৰে ধীৰে প্ৰেমলৈ ৰূপান্তৰিত হয়। দুয়োটি পৰিয়ালৰ আপত্তি থাকিলেও তেওঁলোকৰ সিদ্ধান্তৰ সলনি নহ'ল। অৱশেষত 1953 চনত গীতা দত্ত আৰু গুৰু দত্ত বিবাহপাশত আবদ্ধ হয়। সেই সময়ত গীতা দত্ত ইতিমধ্যে এগৰাকী সু

প্ৰতিষ্ঠিত গায়িকা আছিল। আনহাতে গুৰুদত্তই নিজৰ সৃষ্টিশীল চিন্তাৰে ভাৰতীয় চলচ্চিত্ৰ জগতত নতুন পৰিচয় গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল। এই দম্পতীক সেই সময়ৰ চলচ্চিত্ৰ জগতৰ অন্যতম সফল আৰু জনপ্ৰিয় দম্পতী হিচাপে গণ্য কৰা হৈছিল। বিবাহৰ পিছতো গীতা দত্তই গুৰুদত্তৰ বহু স্মৰণীয় ছবিৰ বাবে গীত গাইছিল। তেওঁ কণ্ঠ নিগৰোৱা সেই গীতবোৰে ছবিসমূহৰ সৌন্দৰ্য বহুগুণে বৃদ্ধি কৰিছিল।

0: কেইবছৰমানৰ পিছত গুৰু দত্ত আৰু গীতা দত্তৰ দাম্পত্য জীৱনত অশান্তিৰ সৃষ্টি হয়। ব্যক্তিগত সমস্যাই ধীৰে ধীৰে গীতা দত্তৰ মানসিক শান্তি নষ্ট কৰে, ফলত তেওঁ নিয়মীয়াকৈ ৰিহাৰ্চেল আৰু ৰেকৰ্ডিঙত উপস্থিত থাকিব নোৱাৰিলে। এই সময়ছোৱাত বহু সংগীত পৰিচালকে আন গায়িকাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰে। ব্যক্তিগত জীৱনৰ কষ্টৰ মাজত গীতা দত্ত মদ্যপানৰ অভ্যাসত আসক্ত হৈ পৰে। এই অভ্যাসে তেওঁৰ স্বাস্থ্য আৰু সংগীত জীৱন দুয়োটাকেই ক্ষতি কৰে। 1972 চনত যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ গীতা দত্তৰ মৃত্যু হয়। সেই সময়ত তেওঁৰ বয়স মাত্ৰ 42 বছৰ আছিল। অতি কম বয়সতে তেওঁ সংগীত জগতৰ পৰা বিদায় ল'লেও তেওঁৰ গীতসমূহ আজিও সমানে জনপ্ৰিয়। গীতা দত্ত কেৱল এগৰাকী সফল গায়িকাই নহয়, ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ ইতিহাসত এক অনন্য অধ্যায়। ব্যক্তিগত জীৱনত বহু দুখ কষ্টৰ সন্মুখীন হ'লেও তেওঁ সংগীতৰ প্ৰতি থকা নিষ্ঠা কেতিয়াও ত্যাগ কৰা নাছিল। তেওঁৰ কণ্ঠই ভাৰতীয় সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰিছে। আজিও তেওঁৰ গীত শুনিলে শ্ৰোতাৰ মন আবেগেৰে ভৰি উঠে। সেইবাবেই গীতা দত্তক ভাৰতীয় সংগীত জগতৰ চিৰস্মৰণীয় কিংবদন্তী হিচাপে সদায় স্মৰণ কৰা হ'ব।
1: जब तक कहां है दीवार।

0: পুৰণি গীত আৰু কথা। এই অনুষ্ঠানত আজি শ্ৰোতাসকলে ভাৰতৰ এগৰাকী বিশিষ্ট নেপথ্য কণ্ঠশিল্পী গীতা দত্তৰ জীৱন পৰিক্ৰমাৰ লগতে তেখেতৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। সহশিল্পী আছিল মহম্মদ ৰফি। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰাঞ্জল শইকীয়াই। প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
1: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছোঁ সীমান্ত কাকতিৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। প্ৰথমে শুনক এই গীতটি, গীতৰ কথা বংকিম শৰ্মাৰ।

শ্ৰোতাই সীমান্ত কাকতিৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব।

0: Uttar Pradesh creates new benchmark in environmental conservation by planting over 35 crore saplings in a single day. India bag a total of 16 medals, including 3 gold at under 23 athletic championships in China. And in Wimbledon tennis, men's singles final between top seed Yannick Sinner and second seed Alexander Zverev underway in London. And that's all in the news at 9. Good night.
1: মিডিয়াম ৱেভৰ 266 দশমিক 66 মিটাৰ, কিলোৱাৰ্ছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনি আছে। এতিয়া আগবঢ়াইছোঁ মানস ৰবীনৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত।

0: শ্ৰোতা, ইমান পৰে মানস ৰবীনৰ কণ্ঠৰ স্বৰচিত কথা আৰু সুৰৰ গীতকেইটি শুনিলে। আকাশবাণী তেজপুৰ আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ কাৰ্যসূচীৰ অধীনত প্ৰযোজিত এখনি আলেখ্য

0: আলেখ্য খনির রচনা পুলক কুমার ডেকার।
1: শীতল বতাহ হেঁচাটিয়ে কোবাই গৈছে, আহ কি সুন্দৰ!
2: জোৰ পৰিছেনে দেহা? হঠাৎ এনে পৰিৱৰ্তন কিয় অনুভৱ কৰিছা জানা?
1: কিয়?
2: 35 কিলোমিটাৰ দূৰ গাড়ীত বহি যথেষ্ট আমনি লাগিছিল। এতিয়া আহি আমি উপস্থিত হলো প্ৰকৃতিৰ মানসকন্যা নামেৰীৰ একেবাৰে ওচৰত।
1: সেইবাবে হবলা এনে পৰিৱৰ্তন। কোৱা দূৰণিৰ পৰা ভাহি অহা মৃদু মৃদু সুৰবোৰ শুনিছানে?
2: শুনিছো। এই অঞ্চলত কেইবাখনো বনগাঁও আছে। এই গাঁৱত বড়ো, মিচিং, নিচি, গাৰো আৰু বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰে। হয়তো তেনে কোনো জনগোষ্ঠীৰ লোকে প্ৰাণ ভৰি গাইছে হৃদয়ৰ গান।
1: বাহ কি সুন্দৰ! কোনো কোনো গীত গাই সেউজীয়া পাহাৰৰ মাজেদি বৈ অহা জীয়া ভৰলী নৈৰ স্ফটিকৰ দৰে পানীত প্ৰতিবিম্বিত হৈছে এখন লেণ্ডস্কেপ। সেউজীয়া গছত পক্ষীৰ কাকলি, নানা ৰঙী পখিলাৰ চিত্ৰ বিচিত্ৰ ৰূপে সোণত সুৱগা চৰোৱা। বাহ কি যে অপৰূপা নামেৰি! যেন প্ৰকৃতিৰ মানস।

তেজপুৰ চহৰৰ পৰা প্ৰায় 35 কিলোমিটাৰ নিলগৰ 212 বৰ্গ কিলোমিটাৰ এলেকা আগুৰি থকা প্ৰকৃতিৰ অপৰূপস্থলীয়েই নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ব্ৰিটিছৰ শাসনকালতেই 1878 চনত ব্ৰিটিছ চৰকাৰে অসমৰ দ্বিতীয়খন সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল নদুৱাৰ বনাঞ্চলক। নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ এটা খণ্ড অন্তৰ্ভুক্ত কৰা হৈছিল এই নামেৰিত। নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ নামেৰি খণ্ডটোৱে 1878 চনৰ পৰা 1997 চনলৈকে এই সুদীৰ্ঘ সময়ছোৱাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়। পিছত 2000 চনৰ 1 মাৰ্চত নামেৰিয়ে ব্যাঘ্ৰ প্ৰকল্পৰ মৰ্যাদাও লাভ কৰে। নামেৰিৰ ব্যাঘ্ৰ প্ৰকল্পত 344 বৰ্গ কিলোমিটাৰ

0: সামৰি লোৱা হৈছে।
1: অ', সেইবাবে হয়তো নামেৰি হৈ পৰিছে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ থলী।
0: অঁ, প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা নামেৰিক ব্ৰিটিছসকলে 1928 চনৰে পৰাই বিনোদনৰ স্থান হিচাপে গণ্য কৰি আহিছিল। নামেৰিত বহু বিৰল বন্যপ্ৰাণীয়ে বিচৰণ কৰাৰ সন্দৰ্ভত বিশিষ্ট পক্ষীবিদ তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ তদানীন্তন বিষয়া ৰঞ্জন কুমাৰ দাসৰ লগতে আন কেইবাজনো বিষয়াৰ দৃষ্টিগোচৰ হোৱাত বন্যপ্ৰাণীসমূহৰ সংৰক্ষণৰ বাবে উপযুক্ত ব্যৱস্থা

0: চৰকাৰেও নামেৰীৰ গুৰুত্ব উপলব্ধি কৰি পি চি দাসৰ প্ৰস্তাৱৰ ভিত্তিতেই 1985 চনৰ 18 ছেপ্টেম্বৰত অসম গেজেটত নামেৰীক অভয়াৰণ্য হিচাপে ঘোষণা কৰে। নামেৰীক অভয়াৰণ্যলৈ উন্নীত কৰাৰ পিছৰে পৰাই বন্যপ্ৰাণীৰ উপযুক্ত সংৰক্ষণ আৰু বিভিন্ন পৰীক্ষা নিৰীক্ষা চলোৱাৰ উপৰি নামেৰীত বিশ্বৰ বিলুপ্তপ্ৰায় বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ সন্ধান পোৱাত, বিশেষকৈ বিশ্বৰ বিৰল প্ৰজাতিৰ দেওহাঁহৰ সন্ধান লাভ কৰাৰ পিছতেই 1997 চনৰ 27 ফেব্ৰুৱাৰীত নামেৰীক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। তাৰ পিছত 1998 চনৰ 15 নৱেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৰাষ্ট্ৰীয় উদ্যানখন।
1: এই সুন্দৰ ভূখণ্ডৰ জীয়াভৰলী নৈৰ পাৰত অৰ্থাৎ দক্ষিণ দিশত আমি উপস্থিত আছোঁ, কিন্তু ইয়াৰ ভৌগোলিক সীমাই কি কি অংশ চুইছে তুমি জানানে?
0: অঁ, 212 বৰ্গ কিলোমিটাৰ ভৌগোলিক পৰিসীমাৰ উত্তৰ দিশে অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুং, পূব দিশত বৰদিকৰাই নৈ, পশ্চিম দিশত জীয়াভৰলী নৈ আৰু দক্ষিণ দিশো জীয়াভৰলীৰ নৈৰ অংশই চুই গৈছে।
1: এটা কথা জানানে, পৃথিৱীৰ পৰা ক্ৰমান্বয়ে বিলুপ্তিৰ পথত অগ্ৰসৰ হোৱা বিৰল পক্ষী হিচাপে খ্যাত দেওহাঁহ নামেৰীত আৱিষ্কাৰ হোৱাৰ পিছৰে পৰাই নামেৰীয়ে বিশ্বৰ বন্যপ্ৰাণী জগতত সুকীয়া স্থান দখল কৰাৰ লগতে দেশ বিদেশৰ পৰ্যটকক হাতবাউলি দি মাতিলে।
0: আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি জানা? প্ৰকৃতিবিদসকলৰ মতে বিশ্বত দেওহাঁহৰ সংখ্যা 700তকৈও কম। ইয়াৰে আটাইতকৈ বেছি আছে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চলসমূহত। গৌৰৱৰ বিষয় এয়ে যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত সৰ্বাধিক সংখ্যক দেওহাঁহ দেখিবলৈ পোৱা যায়। ইণ্ডোনেছিয়া, বাংলাদেশ, থাইলেণ্ড, ম্যানমাৰ আৰু ভিয়েটনামত দেওহাঁহৰ অৱস্থিতিৰ উমান পোৱা গৈছে। দেওহাঁহ নিৰ্জন জয়াল পৰিৱেশ আৰু গভীৰ অৰণ্যতহে বাস কৰে। গছৰ খুৰুঙত বাঁহ লোৱা এই পক্ষীবিধে গছৰ ওপৰেদি কেতিয়াও উৰা নামাৰে। দেহটো ক'লা, ডিঙিত বগা আৰু তাতে সৰু সৰু ক'লা ফুট থকাৰ লগতে বগা ডেউকাজুৰিৰ তলৰ ফালে ছাইৰ দৰে বৰণৰ এই মনোৰম পক্ষীবিধৰ অন্যতম বিচৰণ ভূমিয়ে হ'ল এই নামেৰী ৰাষ্ট্ৰীয় উদ্যান।
1: তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, নামেৰীয়ে সম্ভৱতঃ একমাত্ৰ বনভূমি য'ত অতি সহজতে দেখিবলৈ পোৱা যায় বিৰল পক্ষী দেওহাঁহ। দেওহাঁহৰ উপৰিও 310 বিধ প্ৰজাতিৰ পক্ষীৰ বিচৰণ ভূমি নামেৰী। পৰিভ্ৰমী পক্ষীৰ বাবেও যেন নামেৰী নিৰাপদ স্থান। অৰুণাচল প্ৰদেশত সহজে উপলব্ধ ধনেশ পক্ষীয়ে সময়ে সময়ে নামেৰীটো ভুমুকি মাৰে। ইয়াৰ উপৰিও বিভিন্ন প্ৰজাতিৰ বগলী, হাঁহ, মাছৰোকা, ভাটৌ, মৌপিয়া আৰু অনেক প্ৰজাতিৰ প্ৰায় 310 বিধ পক্ষীৰ কলৰৱে সুৰীয়া গীত জুৰে নামেৰীত।

0: 29টা বাঘ থকাটো নিশ্চিত হৈছিল যদিও শেহতীয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ সংখ্যা হ্ৰাস হৈ 17টাহে আছে বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত ঢেকীয়াপুটীয়া বাঘৰ উপৰি নাহৰ ফুটুকি আৰু লতা মাকৰি বাঘৰ অৱস্থিতিও পৰিলক্ষিত হৈছে। বাঘ সংৰক্ষণৰ বাবে অন্যতম বনভূমি হিচাপে চিহ্নিত হোৱা নামেৰি এতিয়া বাঘৰ নিৰাপদ স্থানৰূপে বিবেচিত হৈছে। বাঘৰ উপৰিও মেথুন, বনৰীয়া মহ, ৰাং কুকুৰ, বনগাহৰি, হৰিণা, পহু, জটীয়া ভালুক, শহাপহু, বান্দৰ আদিও নামেৰিত সহজে পৰিলক্ষিত হয়। ইফালে 1997 চনৰ গণনাত নামেৰি ৰাষ্ট্ৰীয় উদ্যানত 225টা হাতীৰ সন্ধানো পোৱা গৈছে।
1: ইয়াত হেনো বিশ্বৰ আন এবিধ দুষ্প্ৰাপ্য জন্তু নলগাহৰিও আছে।
0: নলগাহৰি নামেৰিৰ স্থানীয় বাসিন্দা নহয় যদিও কিছু নলগাহৰি আনি নামেৰিৰ পৰিৱেশত ৰাখি সিহঁতৰ বংশবৃদ্ধিৰ বাবে গৱেষণা কৰি আছে।

0: এই ৰবা ৰবা, তোমাৰো মনটো ক'ৰবালৈ উৰা মাৰিছে যেনহে পাওঁ। নীলা আকাশত ৰং বিৰঙৰ পক্ষী যাকে উৰা মৰা দেখিলে তেনে হয় স্বাভাৱিক। পিছে জীয়াভৰলীৰ খৰস্ৰোতা সোঁতত ঢৌ খেলি খেলি তোমাৰো জানো নৈখন পাৰ হ'বলৈ মন যোৱা নাই?
1: গৈছে, কিয় নাযাব? ব'লা না, নৈ পাৰ হৈ ঘন অৰণ্যত সোমাওঁগৈ।
0: তুমি আকৌ এইখন চিত্ৰলেখা উদ্যান বুলি ভাবিছা নেকি? ৰাষ্ট্ৰীয় উদ্যান মানে বিনোদনৰ নিৰাপদ স্থান নহয় দেই, ইয়াত পিছে হিংস্ৰ জন্তুবোৰো থাকে।
1: তুমি যে কি আৰু, মই সৰু ছোৱালী নেকি? জানো নহয় এখন ব্যাঘ্র প্রকল্প বলে ইয়াত বাঘো আছে।
0: ঠিকই কইছা, অসমৰ কাজিৰঙা মানাহৰ উপৰি নামেৰি ব্যাঘ্র প্রকল্প বাঘৰ অন্যতম আবাসভূমি হিচাপে চিহ্নিত হৈছে। 1997 চনৰ গণনা অনুসৰি নামেৰিত

0: চোৱা চোৱা, নৈৰ বুকুত সূৰ্যৰ কিৰণ পৰি কি যে স্ফটিকৰ দৰে জিলিকিছে! তাৰ ধৰে ধৰে কিদৰে হোৱা নাও বাই বাই খাকী পোছাক পৰিহিত লোককেইজন আহিছে দেখিছা?
1: দেখিছোঁ, নাৱত অহা সেইকেইজন বন বিভাগৰ কৰ্মচাৰী। এওঁলোকে এইদৰে অহৰনিশে ৰাষ্ট্ৰীয় উদ্যানৰ পহৰাত ব্যস্ত থাকে। এই যে নামেৰীৰ কাষেদি বৈ যোৱা জীয়াভৰলী নৈখন, ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ, কাছ, ভেকুলীকে ধৰি জলচৰ প্ৰাণী পোৱা যায়। ইয়াৰ ভিতৰত জোঙাপিঠিয়া মাছে বিশেষ আকৰ্ষণ লাভ কৰিছে। সাধাৰণতে আন নৈত পৰিলক্ষিত নোহোৱা জোঙাপিঠিয়াৰ প্ৰজননৰ বাবে বিশেষ সুবিধাজনক এই জীয়াভৰলী নৈ। দুষ্প্ৰাপ্য এই মাছবিধ সংৰক্ষণৰ বাবে ইতিমধ্যে স্বেচ্ছাসেৱী সংগঠন আৰু বন বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিভিন্ন প্ৰজাতিৰ কাছ আৰু শিলঘৰীয়া মাছৰ বাবেও নামেৰীৰ কাষেদি বৈ যোৱা এই জীয়াভৰলী নৈখন বিখ্যাত। পৃথিৱীৰ পৰা বিলুপ্ত হোৱা আসাম ৰূফ টাৰ্টল নামৰ কাছৰ সন্ধানো পোৱা গৈছে এই নামেৰী ৰাষ্ট্ৰীয় উদ্যানত। হেই, কলৈ গ'লা? অ', ৰং বিৰঙৰ পখিলা খেদি ফুৰিছা? ৰ'বা ৰ'বা, ময়ো গৈছোঁ।
0: সঁচাকৈয়ে জানা, নামেৰীত ইমানবোৰ পখিলা আছে যেন ৰং বিৰঙৰ এখন ফুলনি।

0: এৰা নামেৰি ৰাষ্ট্ৰীয় উদ্যানত 100তকৈ অধিক প্ৰজাতিৰ পখিলা আছে বুলি প্ৰকৃতিবিদসকলে ধাৰণা কৰিছে। 90ৰ দশকত নামেৰিত গৱেষণা কৰিবলৈ অহা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ চৰণ কুমাৰ নামৰ প্ৰকৃতিবিদ এজনে 52বিধ পখিলা ইতিমধ্যে চিনাক্ত কৰিছিল।
1: ৰাষ্ট্ৰীয়

0: উদ্যানখনৰ চৌদিশে বিচৰণ কৰি থকা ৰং বিৰঙৰ বিভিন্ন আকাৰৰ পখিলাসমূহে দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰাই নহয়, সকলো লোককে বিমল আনন্দও দিব। পখিলাই যেন নামেৰিক দিছে অপৰূপ সৌন্দৰ্য।
1: কিন্তু এই পখিলা আৰু চৰাইবোৰ জিৰণি ল'বলৈ পৰ্যাপ্ত গছপিৰিক জানো নালাগিব?
0: লাগিব। নামেৰিখন দেখোন বিভিন্ন বহুমূলীয়া গছ গছনিৰে পৰিপূৰ্ণ।
1: ঠিকেই কৈছা, ইয়াত বনচুম, হলক, গমাৰী, তিতাচপা, নাহৰ, শিমলু, অৰ্জুন, সোণাৰু আদি মূল্যৱান গছ পৰ্যাপ্ত পৰিমাণে পোৱা যায়। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ এলেকা বেতনিৰে পৰিপূৰ্ণ হৈ আছে। ইয়াৰ উপৰি ওখ গছসমূহত ওলমি থকা অৰ্কিডসমূহে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্যবৰ্ধন কৰি আহিছে।
0: বাহ, কিমান প্ৰজাতিৰ যে অৰ্কিড! উভতি যাওঁতে কিন্তু কপৌফুল লৈ যাম।

0: নাই নাই, গপুৰটো নিব নোৱাৰা।
1: তুমি নাজানা নেকি ৰাষ্ট্ৰীয় উদ্যানৰ যিকোনো বনজ সম্পদ অথবা প্ৰাণীৰ ওপৰত আমাৰ অধিকাৰ নাই, বৰঞ্চ ইয়াৰ সংৰক্ষণৰহে দায়িত্ব আছে।
2: শুনাচোন, মোৰ বান্ধৱী এজনীয়ে সুধিছিল গুৱাহাটীৰ পৰা তেওঁ কেনেকৈ নামেৰিলৈ আহিব।
1: একেবাৰে সহজ। নামেৰিৰ মুখ্য আঞ্চলিক কাৰ্যালয় পোতাশালীলৈ গুৱাহাটীৰ পৰা দূৰত্ব প্ৰায় 225 কিলোমিটাৰ। এই দূৰত্ব গুৱাহাটীৰ পৰা 5 ঘণ্টা, কাজিৰঙাৰ পৰা 2.5 ঘণ্টা, তেজপুৰৰ পৰা 1 ঘণ্টা আৰু যোৰহাটৰ পৰা 4.5 ঘণ্টাত অতিক্ৰম কৰিব পাৰি।
2: বাৰু বুজিলোঁ, কিন্তু তুমি যে কৈছিলা নামেৰিলৈ বহু পৰ্যটক আহে, কিন্তু আজি দেখোন কোনো লোককেই দেখা নাই।
1: বাৰিষা কালত নামেৰি পৰিভ্ৰমণৰ বাবে একেবাৰে উপযুক্ত নহয়। আচলতে বছৰটোৰ অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহ নামেৰি পৰিভ্ৰমণৰ বাবে আৰু পৰ্যটকৰ বাবে উপযুক্ত সময়।
0: এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অধিক সবিশেষ জনাবৰ বাবে আমি আপোনালোকৰ কাষলৈ লৈ আহিছোঁ তেজপুৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ শিক্ষক, প্ৰকৃতিপ্ৰেমী লেখক পংকজ বৰুৱাক। এতিয়া আমি পংকজ বৰুৱাৰ পৰা জানিম
3: তেজপুৰ চহৰৰ পৰা কেৱল 35 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটনৰ এক বিশেষ থল আছে বুলি বিভিন্ন মহলে ইতিমধ্যে মন্তব্য কৰি আহিছে। এই ক্ষেত্ৰত আপুনি আপোনাৰ মতামত আগবঢ়াব নেকি?
4: নিশ্চয়। তেজপুৰ চহৰৰ পৰা প্ৰায় 35 কিলোমিটাৰ নিলগৰ 212 বৰ্গ কিলোমিটাৰ এলেকাৰ যি নামেৰি ৰাষ্ট্ৰীয় উদ্যান, এই নামেৰি ৰাষ্ট্ৰীয় উদ্যান মানে ব্ৰিটিছসকলৰ দিনৰ পৰাই, ব্ৰিটিছৰ ৰাজত্বৰ দিনৰ পৰাই এক উল্লেখযোগ্য স্থলী হিচাপে বিবেচিত হৈ আহিছে। আৰু তাত 2000 চনৰ পৰা যি ব্যাঘ্ৰ প্ৰকল্পৰ আৰম্ভ হৈছে সিও এটা অতি উল্লেখযোগ্য ঘটনা। নামেৰিৰ পৃথিৱীৰ যিটো দুষ্প্ৰাপ্য দেওহাঁহ, দেওহাঁহকে লগতে বাঘ আৰু জোঙা পিঠিয়া মাছ, শিলঘৰীয়া মাছ আৰু তাত যিটো জীয়াভৰলীৰ মানে অস্তিত্বক লৈ নামেৰিৰ অস্তিত্ব প্ৰতিপন্ন হৈ আছে। গতিকে তাত এটা বিনন্দীয়া পৰিৱেশ, এই বিনন্দীয়া পৰিৱেশটোৰ ক্ষেত্ৰত মানে নামেৰিয়ে পৰ্যটকৰ এক বিশেষ দৃষ্টিভংগী গ্ৰহণ কৰি অহাৰ লগতে আৰু যিটো বৰশী বোৱা প্ৰথা পৰম্পৰাগতভাৱে তাত আছিলে আগৰ পৰা, সেই বৰশী বোৱাৰ যিটো ব্যৱস্থা, সেই তাৰ কাৰণে ব্ৰিটিছৰ দিনৰ পৰাই তাৰ এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। নামেৰিক সম্পৃক্ত কৰি বিগত সময়ত নামেৰিৰ লগত জড়িত হৈ কেইবাখনো বনাঞ্চল আছিল। আমাৰ দাঁতিকাষৰীয়া চাহিদুৱাৰ, বালিপৰা, আমাৰিবাৰী। এতিয়া ডাঙৰ কথা হ'ল এই নামেৰিখন এতিয়া বৰ্তমানেও সুৰক্ষিত হৈ আছে চোৰাং চিকাৰী বা তেনেকুৱা ধৰণৰ উপদ্ৰৱৰ
3: বেদখল,
4: বেদখলৰ পৰা নামেৰি সম্পূৰ্ণৰূপে এতিয়াও মুক্ত। কিন্তু তাৰ দাঁতিকাষৰীয়া যিসমূহ বনাঞ্চল, নদুৱাৰ বনাঞ্চলকে আদি কৰি সেইখিনিৰ নামেৰিৰ ওপৰত এটা প্ৰভাৱ আছিলে, নামেৰিৰ লগত সংযুক্ত হৈ আছিলে। সেই বনাঞ্চলসমূহত বেদখল বা চোৰাং চিকাৰীৰ আগ্ৰাসন পৰিলক্ষিত হোৱাত তাত থকা যিবিলাক জীৱ জন্তু, যিবিলাক দুষ্প্ৰাপ্য জীৱ জন্তু ক্ৰমাগতভাৱে নামেৰিলৈ

0: গুচি গৈছে। নামেৰিয়ে যিটো মাত্ৰাত মানে নামেৰিয়ে এই জীৱ জন্তুখিনি নামেৰিৰ কাৰণে বিচৰণভূমি আছিলে তাতকৈ বেছি পৰিমাণে হৈ যোৱা বুলি আমি ভাবোঁ তাৰমানে এতিয়া সেইকেইখন বনাঞ্চলৰ জীৱ জন্তুবিলাকো নামেৰিলৈ গুচি গৈছে, গতিকে নামেৰিয়ে সেই মাত্ৰাটো বহন কৰিব পাৰিব নোৱাৰে। গতিকে দাঁতিকাষৰীয়া বনাঞ্চলসমূহ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগে আচলতে চকু দিয়াটো প্ৰয়োজন বুলি ভাবোঁ।
1: আৰু বিভিন্ন সময়ত দেখা যায় নামেৰিয়ে হওক বা ভালুকপুং অঞ্চলৰ পৰা বন্যহস্তী জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ সৃষ্টি কৰা এক দৃষ্টিগোচৰ ইতিমধ্যে বন বিভাগৰ হৈছে আৰু সচেতন মহলৰ হৈছে, ৰাইজৰো হৈছে, ৰাইজো এই বিভিন্ন ক্ষেত্ৰত আহুকালত ভুগিছে। ইয়াৰ কাৰণ কি আপুনি বুলি আপুনি ভাবে?
0: ইয়াৰ কাৰণ মানে চোৰাং চিকাৰী যিটো উপদ্ৰৱ নামেৰিত হোৱা নাই যদিও নামেৰিৰ পৰা দাঁতিকাষৰীয়া বনাঞ্চলসমূহৰ যিখিনি জীৱ জন্তু বা হাতীকে আদি কৰি হাতীটো যথেষ্ট পৰিমাণে আছে নামেৰিত, নামেৰিৰ কাষৰীয়া কাষৰ বনাঞ্চলসমূহতো হাতীসমূহ আছিলে, গতিকে সেই হাতীবোৰ যেতিয়া গুচি গৈছে তাত যিটো উপদ্ৰৱ হৈ পেলাই তালৈ গুচি গৈছে তাত বুজন পৰিমাণৰ খাদ্য হয়তো যথেষ্ট সংখ্যক জীৱ জন্তু হোৱাৰ কাৰণে তেওঁলোক বাহিৰলৈ ওলাই আহিবলগীয়া অৱস্থা এটাৰ সন্মুখীন হৈছে। গতিকে তেনেকেই উপদ্ৰৱৰ কাৰণে আচলতে শ্ৰী জাকে আহি আমাৰ কৃষিজীৱী ৰাইজৰ ওপৰত পথাৰত কৃষিপথাৰত যথেষ্ট ক্ষতি ক্ষয়ক্ষতি কৰা পৰিলক্ষিত হৈছে বিগত সময়ত।
1: নামেৰিত পৰ্যটকৰ বাবে থকা সুবিধাসমূহ কি কি বাৰু?
0: নামেৰি অভয়াৰণ্যত পৰ্যটকৰ কাৰণে যথেষ্ট সুবিধাই আছে। পৰ্যটনৰ বাবে নামেৰিৰ আন্তঃগাঁথনি আজিও দুৰ্বল যদিও এজন পৰ্যটকৰ বাবে যিসমূহ সা সুবিধাৰ আৱশ্যক সেইসমূহ ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়াও সম্প্ৰতি আছে। নামেৰিত বন বিভাগৰ ডাক বাংলো নাই, তথাপি ইক' টুৰিজিম প্ৰজেক্টৰ জৰিয়তে পাৰ্শ্বৱৰ্তী বন গাঁৱত আলহী আপ্যায়নৰ ব্যৱস্থা কৰা আমি দেখা পাইছোঁ।
1: হয়,
0: নামেৰিলৈ আহি পৰ্যটকে ইক' কেম্পত বিশ্ৰাম তথা নৈশ যাপন কৰিব পাৰে, এটা ডাঙৰ মানে সুবিধা। আসাম ভৰলী এংগলিং এছ'চিয়েশ্যনে পৰিচালনা কৰা এই ইক' কেম্পটোত পৰ্যটকৰ বাবে থকা খোৱাৰ সুব্যৱস্থা আছে বুলি বিভিন্ন সময়ত আমি বিভিন্ন বাহিৰৰ পৰ্যটকৰ পৰা জানিব পাৰিছোঁ। ভালুকপুঙত পৰ্যটন বিভাগৰ পৰ্যটন নিবাস আৰু কুনকি নামৰ ব্যক্তিগত খণ্ডৰ পৰ্যটন নিবাসো আছে,
1: তাত ব্যক্তিগত খণ্ডৰ সুবিধা উপলব্ধ আছে।
0: ইয়াৰ উপৰিও জনমভূমি ন্যাসৰ কটেজ আছে, আদাবাৰী চাহ বাগিচাত অৱস্থিত ৱাইল্ড মাছিয়াৰ আৰু বালিপৰাত ব্যক্তিগত খণ্ডৰ কটেজৰ ব্যৱস্থা আছে। আনহাতে তেজপুৰৰ পৰা মাত্ৰ 35 কিলোমিটাৰ নিলগত নামেৰি অৱস্থিত হোৱা হেতুকে বহু পৰ্যটকে তেজপুৰৰ পৰ্যটক নিবাস অথবা হোটেলত থাকিও নামেৰি পৰিভ্ৰমণ কৰিব পাৰে। তেজপুৰত যিহেতু নতুন নতুন বহু হোটেল সম্প্ৰতি গঢ়ি উঠিছে।
1: হয়, আৰু নামেৰিত যিটো দেওহাঁহ, যি দেওহাঁহ যিটো বিৰল পক্ষী দেওহাঁহ বুলি কোৱা হয়, নামেৰিত ই উপলব্ধ আৰু নামেৰিত ই বিভিন্ন পৰ্যটকে সততে ইয়াক দেখা পায়। নামেৰিত দেওহাঁহ কিমান আছে বুলি আপুনি জানে নেকি?
0: দেওহাঁহৰ কথাটোৱেই আচলতে নামেৰিৰ বিশ্ববিখ্যাত দেওহাঁহক লৈ।
1: হয়,
0: এই দেওহাঁহ এতিয়া গোটেই বিশ্বতে বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে, আটাইতকৈ বিৰল পক্ষী হিচাপে মানে পৰিচিত হৈছে, যদিও সমগ্ৰ বিশ্বৰ ভিতৰতে এই পক্ষীৰ সংখ্যা তেনেই নগণ্য। প্ৰকৃতিবিদসকলৰ মতে বিশ্বত দেওহাঁহৰ সংখ্যা প্ৰায় 700তকৈও কম। কিন্তু গৌৰৱৰ বিষয় যে ইয়াৰ ভিতৰত 50% আছে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চলসমূহত, তাৰে ভিতৰত সৰ্বাধিক সংখ্যক দেওহাঁহ আছে আকৌ এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানত। নামেৰিত থকা দেওহাঁহৰ সংখ্যা 50তকৈও অধিক বুলি বিগত সময়ৰ লোকপিয়লত উল্লেখ কৰা হৈছিল। বিশ্বৰ বাকী দক্ষিণ পূব এছিয়াৰ দেশসমূহতে দেওহাঁহ পোৱা যায়। ইয়াৰ ভিতৰত অন্যতম হ'ল ইণ্ডোনেছিয়া, বাংলাদেশ, থাইলেণ্ড, ম্যানমাৰ আৰু ভিয়েটনাম। গতিকে এই দেওহাঁহৰ সঠিকটো মানে দেওহাঁহৰ সঠিককৈ মানে লোকপিয়লত কোৱাৰ পিছত এতিয়া প্ৰকৃততে কিমান বাঢ়িছে বা কমিছে এই তথ্যটো শেহতীয়া লোকপিয়লৰ পৰা আমি জানিব পৰা নাই। গতিকে সেইটো লোকপিয়লে পৰিষ্কাৰ কৰাৰ পিছত মই ভাবোঁ যে পৰ্যটকৰ কাৰণে ই আৰু অধিক আকৰ্ষণীয় হৈ উঠিব।
1: ইতিমধ্যে আমাৰ শ্ৰোতাসকলক আপুনি জনাইছে যে নামেৰি ৰাষ্ট্ৰীয় উদ্যানক ইতিমধ্যে ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰিছে চৰকাৰে। এই নামেৰি যিটো ব্যাঘ্ৰ প্ৰকল্প তাত বৰ্তমান বাঘৰ সংখ্যা কিমান?
0: 1997 চনৰ যিটো গণনা মানে বন বিভাগৰ যিটো গণনা হয় সেই গণনা অনুসৰি নামেৰিত 29টা বাঘ থকাটো নিশ্চিত হৈছিল, যদিও শেহতীয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ সংখ্যা হ্ৰাস হৈ 17টাহে আছে বুলি জানিব পৰা গৈছে। এই কথাটো অকণমান মানে দুৰ্ভাগ্যজনক, আচলতে বাঢ়িব লাগে কিন্তু কমিছে। কিয় কমিছে?
1: প্ৰকল্প বুলি ঘোষণা কৰাৰ পিছতো কমাটো এক তাৎপৰ্যপূৰ্ণ দিশ।
0: এই কমাৰ ক্ষেত্ৰত মানে আচলতে সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত অকণ গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচনা
1: কৰাটো
0: উচিত বুলি মই ভাবোঁ।
1: হয়, আৰু কেনেধৰণৰ বাঘ ইয়াত কিবা উপস্থিতি পৰিলক্ষিত হৈছে নেকি?
0: ৰাষ্ট্ৰীয় উদ্যানখনত ঢেকীয়াপতীয়া বাঘৰ উপৰিও জনামতে নাহৰ ফুটিকি, তাৰ মাকৰি বাঘৰ অৱস্থিতিও পৰিলক্ষিত হৈছে।
1: হয় হয়, আৰু কেনেধৰণৰ ইয়াত জীৱ জন্তু দেখিবলৈ পোৱা যায়?
0: জঙা পুঠিয়াৰ কথাটো মই আগতে কৈছোঁৱেই, জঙা পুঠিয়া, শিলঘৰীয়া মাছ।
1: হয়,
0: শিলঘৰীয়া মাছৰ ইয়াৰ পৰা বিভিন্ন প্ৰজাতিৰ পখিলা।
1: হয়,
0: বিভিন্ন প্ৰজাতিৰ পখিলাটোৱেও মানে পখিলাৰ ওপৰত আচলতে গৱেষণা কৰা আজিকালি পৰ্যটকৰ সংখ্যা বহুত বাঢ়ি গৈছে।
1: হয়,
0: গতিকে এই নামেৰিৰ সেই পখিলাই এটা বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ইয়াৰ উপৰিও মেথুন, বনৰীয়া ম'হ, হাতীৰ কথাটো আছেই, হাতীটো আছেই।
1: আৰু 1957

0: চনৰ যি গণনা, এই গণনাত নামেৰি ৰাষ্ট্ৰীয় উদ্যানত 225টা হাতীৰ সন্ধান পোৱা গৈছে বুলি উল্লেখ কৰিছিল। এতিয়া হাতীৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে নেকি?
1: যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া যিটো গণনা, সেই গণনাৰ কথা এতিয়াও জানিব পৰা হোৱা নাই, কিন্তু হাতীৰ সংখ্যা যে বাঢ়িছে এইটো খাটাং।

0: ৰবা ৰবা, তোমাক বেছ আমোদজনক আৰু আনন্দদায়ক খবৰটো দিয়াই নাই।
1: কি খবৰ কোৱা না?
0: নামেৰিক দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণস্থলী কৰি তোলাৰ মূল উৎসটোৱে হৈছে বৰশীবোৱা। ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পশ্চিম প্ৰান্তত ভালুকপুঙৰ নামনিৰ পৰা পোটাশালীলৈকে 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভিতৰত নৈৰ বুকুত পোৱা পিঠিয়া মাছক কেন্দ্ৰ কৰি নামেৰি বৰশীবোৱাৰ বাবে আকৰ্ষণৰ বিন্দু হৈ আহিছে। 1828 চনৰ পৰাই ইংৰাজসকলে নামেৰিত বৰশী বাবলৈ আৰম্ভ কৰিছিল। নামেৰিত বৰশী বাই লাভ কৰা আত্মতৃপ্তিৰ পৰিপ্ৰেক্ষিতত 1981 চনৰ পৰা প্ৰতি বছৰে শীতকালত দেশী বিদেশী পৰ্যটকৰ মাজত বৰশী বোৱা প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। শীতকালৰ অৱসৰৰ মুহূৰ্তত নামেৰিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি জীয়া ভৰলীৰ বুকুত বিনোদন কৰাই আছিল ইংৰাজসকলৰ মূল উদ্দেশ্য।
1: বলা না, আমিও তেন্তে বৰশী বাওঁগৈ।
0: ৰবা, বৰশী বোৱাৰ ক্ষেত্ৰতো কিছু নীতি নিৰ্দেশনা আছে। নামেৰিয়ে অভয়াৰণ্য আৰু পাছত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰাত বন বিভাগে বৰশী বোৱাৰ ক্ষেত্ৰত নীতি নিয়ম বলবৎ কৰিলে। সম্প্ৰতি পিঠিয়া মাছ যিহেতু দুষ্প্ৰাপ্য হৈ পৰিছে, সেয়ে বন বিভাগে ইয়াক সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে। তথাপি মনোৰঞ্জনৰ বাবে বৰশী বাই মাছ ধৰিব পাৰিবা, পিছে নিব হ'লে নোৱাৰিবা দেই, পুনৰ জীয়া ভৰলীত এৰি দিব লাগিব।
1: বৰশী বোৱাৰ আনন্দই সুকীয়া, তাতে যদি মাছ লাগিল তেতিয়াতো কথাই বেলেগ। মাছ খাবলৈ নহয়, মাছ ধৰিবলৈহে বেছি ভাল লাগে। ৰবা, তুমি কৈছিলা নহয় মোক নাৱত উঠাম বুলি। ইয়াত হেনো নৌচালনা বা ৰাফটিৰ ব্যৱস্থাও আছে।
0: আছে, ব'লা তেন্তে নৌচালনা বা ৰাফটিঙৰ আনন্দ উপভোগ কৰোঁ।
1: বাহ, নাৱত উঠি নামেৰিৰ কাষেৰে বৈ যোৱা নৈৰ দুয়োপাৰৰ প্ৰকৃতিৰ অপূৰ্ব দৃশ্যাৱলী, মাজত বালিচৰত পৰি থকা বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কাকলি, জীয়া ভৰলীৰ ঢৌত নাও বাই নৈসৰ্গিক দৃশ্যাৱলী উপভোগ কৰাটো মোৰ জীৱনৰ বাবে যেন সদায় অবিস্মৰণীয় ঘটনা হৈ ৰ'ব।
0: নাও বাবলৈ প্ৰতি বছৰে নামেৰিলৈ বহু পৰ্যটকৰ আগমন ঘটে। 1992 চনৰ পৰা প্ৰতি বছৰে নামেৰিত নৌচালনাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈ আহিছে।
1: বাহ, বেছ ভাল লাগিল দেই। কেনেকৈ যে দিনটো পাৰ হৈ গ'ল গমকে নাপালোঁ। কিন্তু এটা কথা মন কৰিছানে, ইমানবোৰ যে গছৰ মূঢ়া দেখা পাইছা, কোনে কাটি নিয়ে এই গছবোৰ?
0: সেয়াইতো দুৰ্ভাগ্যৰ কথা। উত্তৰ অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা এলেকাৰ প্ৰায়বোৰ সংৰক্ষিত বনাঞ্চল ধ্বংসৰ গৰাহত পৰাৰ পৰিপ্ৰেক্ষিতত নামেৰি ক্ৰমাত বন্যপ্ৰাণীসমূহৰ একমাত্ৰ আশ্ৰয়স্থলীলৈ পৰ্যৱসিত হৈছে। গতিকে বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থতে নামেৰিৰ উন্নয়ন আৰু সুৰক্ষাৰ ক্ষেত্ৰত বন বিভাগে সৰ্বাধিক গুৰুত্ব আৰোপ কৰা উচিত। প্ৰাকৃতিক সৌন্দৰ্যকে ধৰি নামেৰিত উপলব্ধ বনজ সম্পদসমূহে বিশ্বৰ পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ সময়তে এইসমূহৰ উপযুক্ত সংৰক্ষণ আৰু অন্যান্য দিশৰ উন্নয়নৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিলে নামেৰিয়ে বিশ্বৰ দৰবাৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে।
1: কিন্তু প্ৰচুৰ সম্ভাৱনা থাকিলেও প্ৰচাৰ আৰু প্ৰসাৰৰ যেন অভাৱ, আৰু অভাৱ ইয়াৰ প্ৰয়োজনীয় আন্তঃগাঁথনিৰ।
0: পৰ্যটনৰ বাবে নামেৰিৰ আন্তঃগাঁথনি দুৰ্বল যদিও এজন পৰ্যটকৰ বাবে যিসমূহ সা সুবিধাৰ আৱশ্যক সেইসমূহ ৰাষ্ট্ৰীয় উদ্যানখনত আছে। নামেৰিত বন বিভাগৰ ডাক বাংলা নাই যদিও বন বিভাগে এন্থো টুৰিজিম প্ৰজেক্টৰ জৰিয়তে পাৰ্শ্বৱৰ্তী বনগাঁৱত আলহী আপ্যায়নৰ ব্যৱস্থা কৰিছে। নামেৰিলৈ আহি পৰ্যটকে ইক' কেম্পত বিশ্ৰাম তথা নৈশ যাপনো কৰিব পাৰে। ভালুকপুঙত পৰ্যটন বিভাগৰ পৰ্যটন নিবাস আৰু কুনকি নামৰ ব্যক্তিগত খণ্ডৰ এক পৰ্যটন নিবাসো আছে। নামেৰিলৈ তেজপুৰৰ পৰা ব্যক্তিগত বাহন অথবা ভাড়া হিচাপে লোৱা বাহনতো যাব পাৰি। অৱশ্যে তেজপুৰৰ পৰা ভালুকপুঙলৈ আৰু চাৰিদুৱাৰলৈ যাত্ৰীবাহী বাছৰো ব্যৱস্থা আছে।
1: পিছে আমাৰ ব্যৱস্থা ক'ত হ'ব, ইক' কেম্প নে পৰ্যটক নিবাসত?
0: উভতি যাওঁ ব'লা।
1: ব'লা, কিন্তু উভতি গ'লেও নামেৰিয়ে যেন মোক সদায় হাত বাউলি দি মাতি থাকিব।
0: তোমাকেই নহয়।

0: আমাৰ দৰে প্ৰতিজন হৃদয়বান লোককে হাত বাউলি দি মাতে প্ৰকৃতিৰ মানৱ কন্যা নামেৰিয়ে। ইমান পৰে শ্ৰোতাই শুনিলে পুলক কুমাৰ ডেকা ৰচিত আলেখ্য প্ৰকৃতিৰ মানৱ কন্যা নামেৰি। আলেখ্যখনিৰ কথাংশত ভাগ ল'লে মেৰু মিঠু কটকী আৰু অনামিকা বৰদলৈ বৰুৱাই। লগতে আলেখ্যখনিৰ আলোচনাত ভাগ ল'লে তেজপুৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ শিক্ষক প্ৰকৃতিপ্ৰেমী লেখক পংকজ বৰুৱাই। আলেখ্যখনিৰ প্ৰযোজনা আছিল পল্লৱী কলিতাৰ, সম্পাদনা জুৰি ভূঞাৰ।
1: এয়া
2: আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ হিন্দী বোলছবি গীত। প্ৰথমে শুনক এয়া কৰৱা বোলছবিৰ লতা মংগেশকাৰ আৰু মহম্মদ ৰফি কণ্ঠৰ এই গীতটি।

এইবাৰ এয়া আগবঢ়াইছোঁ, আপ কি কসম বুল ছবি, কিশোৰ কুমাৰ আৰু লতা মঙ্গেশকৰৰ কণ্ঠৰ এই গীতটি।

শ্রোতাই ইমান পৰে হিন্দী বোলছবি গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ এই বিয়লি অধিৱেশনৰ অন্ত পৰিল। আজি আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত নিৰঞ্জন বড়ো আৰু সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰত আছিল ৰতন দেৱনাথ, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছিল ইমতিয়াজ হুছেইন। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz। কাইলৈ বিয়লি অধিৱেশন মুকলি কৰা হ'ব 5:25 এই একে মিটাৰতে। এই প্ৰতিশ্ৰুতিৰে ডিউটি ৰুমত থকা ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই শান্তনু শইকীয়া আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।